এয়া আকাশবাণী তেজপুৰ। আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 6 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 21 জুন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

জন মুৰে কৈছিল, গৰলৰ এটোপালে এজন মানুহক এবাৰ মৃত্যু ঘটাব পাৰে, কিন্তু এখন বেয়া কিতাপে এক দীঘলীয়া সময়ৰ বাবে মানুহৰ মনক বিষাক্ত কৰি তুলিব পাৰে।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছ, লগতে নিউজ অন এ আই আৰ মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা।

এই সংসাৰত বিত আৰু মান আৰ্জি কৃতকাৰ্য হ'বলৈ যিবিলাক বাট আছে, এটাইবিলাকৰ ভিতৰত ব্যৱসায়ৰ বাটটো কাঁইটীয়া। কিন্তু

0: এই সংসাৰত বিত আৰু মান আৰ্জি কৃতকাৰ্য হ'বলৈ যিবিলাক বাট আছে, এটাইবিলাকৰ ভিতৰত ব্যৱসায়ৰ বাটটো কাঁইটীয়া। কিন্তু আশ্চৰ্যৰ বিষয় এইহে যে এনে জেং থকা আৰু কাঁইটীয়া বাটটোক বহুত মানুহে উজু বুলি ভাবে। ইংৰাজীত এষাৰ কথা আছে, ইগন'ৰেঞ্চ ইজ ব্লিছ। দুখ বিপদেৰে সৈতে অচিনাকি হৈ থাকিলে, অৰ্থাৎ তাৰ আকৃতি প্ৰকৃতি আৰু পৰিমাণ নুবুজিলে বা নেজানিলে তালৈ ভয় নেলাগে। বেহা বেপাৰতো সেই কথা খাটে। মূলধনৰ মোনাটো হাতত লৈ হেলা ৰঙে একেদিনৰ ভিতৰতে আকোৱালে নোপোৱা বেপাৰী বা বৰমুদৈ সদাগৰ হ'বলৈ যি আশা কৰে, পৰ্বতত কাছকণী বিচাৰি ফুৰোতেই তেওঁৰ জীৱনৰ পৰালি পৰে। বেহা বেপাৰৰ সাধনা কঠোৰ সাধনা। ইংৰাজ এই কঠোৰ সাধনা কৰিহে আজি অদ্বিতীয় বেপাৰ আৰু তাৰ ফলত সহাগৰা বসুন্ধৰাৰ অধীশ্বৰ হৈছে। গুৰিৰে পৰা কঠোৰ সাধনা কৰি যি মনুষ্যত্ব লাভ কৰে, সিহে প্ৰকৃত ব্যৱসায়ী হ'ব পাৰে। কেনেৰূপে সাধনা কৰি মনুষ্যত্বলোভী ব্যৱসায়ত সিদ্ধ কাম হ'ব পাৰি, সেই প্ৰসংগত ডেকাসকলক উপদেশ দি লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল, ধৰ্ম বুদ্ধি আৰু বিবেকৰ দ্বাৰাই পৰিচালিত হৈ যি তোমাৰ কৰ্তব্য বুলি জানিবা, তাক কৰিবলৈ কেতিয়াও পিছ ভৰি নহবা। সংসাৰত কৰ্তব্য পৰাঙ্মুখ মানুহতকৈ কাপুৰুষ আৰু নাই। কৰ্তব্য বিমুখ লোকৰ পৰা উন্নতি এশ যোজন দূৰত থাকে। এহা সুধিয়া হৈ ফলাফল নিবিচাৰি কৰ্তব্য কৰি যাবা, দেখিবা তোমাৰ মংগল তোমাৰ হামুঠিৰ ভিতৰত। এই কেষাৰ কথাৰ জোৰ হাতত লৈ সংসাৰৰ এন্ধাৰ বাটত আগুৱাবা। কেতিয়াও ডালপাত জোৰা দিয়া বঢ়াই কোনো কথা নক'বা। কথা বঢ়াই কওঁতে কওঁতে অভ্যাসৰ বশত লাহে লাহে কওঁতাজন মিছাত পিছলি পৰেগৈ। মিছলীয়া মানুহৰ মিছা কথাৰ আৰম্ভণ কথা বঢ়াই কোৱাত। বেহা বেপাৰ কৰোতাসকলে এই কথা ঘাইকৈ মনত ৰাখিব লাগে। কিন্তু বৰ বেজাৰৰ কথা যে আমাৰ দেশৰ সৰহভাগ মানুহৰ গা এই দোষেৰে ঘূণীয়া। একোটা অতি সামান্য কথাৰ বিৱৰণ দিওঁতেই তেওঁলোকে তাক বঢ়াই এনেকৈ কয় যে তাৰ পৰা প্ৰকৃত কথা চালনিৰে চালি আৰু কুলাৰে জাৰি নুলিয়ালে পোৱা টান। একোজন এই অভ্যাসত ইমান দূৰ আগুৱাই যে তেওঁৰ সঁচা মিছা সকলো কথাৰ গাত বিশ্বাসৰ অযোগ্য চাপ পৰে। বাপেক মাকে নিজৰ সন্তানক ল'ৰা কালৰে পৰা সকলো কথা ঠিককৈ ক'বলৈ শিকনি দিয়া উচিত, কাৰণ ডাঙৰ হ'লে এই অভ্যাসৰ শিপা উভাল নোখোৱাত পৰে। অলপ দুখ পালে বৰ দুখ পালোঁ, অলপ ৰোধ হ'লে পিঠি ফটা ৰোধ হৈছে, একেষাৰ গালি পাৰিলে ভয়ানক গালি পাৰিছে, অলপ বেয়াক নথৈ বেয়া, অলপ জাৰকে হাড় কণকণাই যোৱা জাৰ ইত্যাদি কথা কোৱা অভ্যাস প্ৰায় মানুহৰ দেখা যায়। এই কু অভ্যাস তেনেই এৰি দিয়া উচিত, কাৰণ ইয়াৰ শেষ ফল বিষম। বহুত বেপাৰী দোকানী পোহাৰীয়ে নিজৰ বস্তু বেচিবৰ নিমিত্তে তাৰ গুণ উফুন্দাই ফিকাই কয়, কিন্তু এবাৰ বা দুবাৰ সেই বস্তু ফিকনিত বিক্ৰী হ'লেও কিনো তাই ভৱিষ্যতলৈ তেওঁলোকৰ বস্তুৰ প্ৰকৃত গতি গোত্ৰ বুজি আকৌ সেই দোকানৰ দুৱাৰদলি দেৱলৈ কেৰজয় কৰে। আৰু দেৱ লাগিলেও সেই বেপাৰীৰ কথা আশাৰ ডালপাত কাটি দলিয়াই পেলাই আচল ফেৰা ল'বলৈ হাতত কেঁচি লৈ আহে। আৰু কথাত ৰহণ শুনা বেপাৰীজনৰ কথা খৰামোৰা হৈ মিছাৰ শাৰীলৈ নামে। এই শাৰীৰ লক্ষ লক্ষ বেপাৰীৰ বেপাৰ দহ বছৰৰ আগেয়ে যি মেমেৰা আছিল, আজিও দেখিবা সেই মেমেৰাই আছে, যদি ইমান দিনেও সি জয় পাতে ক্ষয় হোৱা নাই। যেনে দেখা যেনে শুনা ঠিক তেনেটি ক'বা, কথা ভালকৈ নেজা।
1: আজিৰ মুকুতামালাৰ কথাখিনি সাহিত্যৰথি লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ সমূহীয়া গীতৰ পাঠদান অনুষ্ঠান।

0: আজিৰ সমূহীয়া গীতৰ পাঠদান অনুষ্ঠানত এটি কানাড়া ভাষাৰ গীতৰ পাঠ আগবঢ়োৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খনেক পাছতেই পশ্চিমবংগৰ কলকাতাৰ ৰেড ৰোডত অনুষ্ঠিত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: अब हम आपको रेड रोड कोलकाता पश्चिम बंगाल लिए चलते हैं, जहां से आप 12वें अंतर्राष्ट्रीय योग दिवस के अवसर पर
2: माननीय प्रधानमंत्री श्री नरेंद्र मोदी की गरिमामय उपस्थिति में आयोजित सामूहिक

আৰু এই অনুষ্ঠানৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক যোগাভ্যাসত নেতৃত্ব দিয়ে। অনুষ্ঠানত যোগৰ প্ৰতি আগ্ৰহী হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি দেশ বিদেশৰ অগণন লোকে ভাৰ্চুৱেল ব্যৱস্থাৰে ইয়াত অংশ লয়। এই অনুষ্ঠানে স্বাস্থ্য, সম্প্ৰীতি আৰু সমূহীয়া কল্যাণৰ প্ৰসাৰৰ বিশ্বব্যাপী বিপ্লৱ হিচাপে যোগৰ ক্ৰমবৰ্ধমান ভূমিকাক পুনৰ সুদৃঢ় কৰে। ইপিনে সাংস্কৃতিক মন্ত্ৰালয়ে ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য বিজড়িত 100টা ঐতিহাসিক স্থানত বিশেষ যোগাভ্যাসৰ আয়োজন কৰে। এই উদ্যমৰ অংশ হিচাপে নতুন দিল্লীৰ লালকিল্লা, উত্তৰাখণ্ডৰ হৰিদ্বাৰ, ওড়িশাৰ কোণাৰ্ক, কৰ্ণাটকৰ হাম্পি, তামিলনাডুৰ মহাবলীপুৰম, মহাৰাষ্ট্ৰৰ মুম্বাই, বিহাৰৰ নালন্দা, গুজৰাটৰ আহমেদাবাদ, উত্তৰ প্ৰদেশৰ সাৰনাথ আৰু তেলেংগানাৰ হায়দৰাবাদ, লাডাখৰ লেহ আৰু অসমৰ শিলচৰত এই কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মধ্যপ্ৰদেশৰ জবলপুৰত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানৰ পাছতে ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ৰাণী দুৰ্গাৱতী বিশ্ববিদ্যালয়ত উপস্থিত হ'ব আৰু বিশ্ববিদ্যালয়খনৰ 36 সংখ্যক সমাৱৰ্তন সমাৰোহত মুখ্য অতিথি হিচাপে ভাগ ল'ব। মধ্যপ্ৰদেশৰ ৰাজ্যপাল মংগুভাই পেটেলেও এই অনুষ্ঠানত অংশ ল'ব। পাছত ৰাষ্ট্ৰপতিয়ে কোনো ৰাষ্ট্ৰীয় উদ্যানত চহৰীয়া জনজাতীয় সম্প্ৰদায়ৰ লোক, চিতাবাসৰ তদাৰক কৰা কৰ্মী আৰু উদ্যানখনৰ কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰিব। দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এদিন পূৰ্বে কালি পাশ্চাত্যৰ দেশসমূহৰ ভিন্ন প্ৰান্তত যোগৰ অনুশীলন কৰা হয়। কানাডাৰ টৰণ্টোত চৰকাৰী প্ৰতিনিধি, কূটনৈতিক নেতা, যোগ অনুশীলনকাৰী আৰু অন্যান্য নেতাসকলে যোগৰ বিশেষ সত্ৰত অংশগ্ৰহণ কৰে। এই সত্ৰত ভাষণ দি ভাৰতৰ কনচুল জেনেৰেলে সাংস্কৃতিক, ভাষিক আৰু ৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰি সুস্বাস্থ্য, সম্প্ৰীতি আৰু আভ্যন্তৰীণ ভাৰসাম্যৰ বাবে যোগৰ অনন্য শক্তি সন্দৰ্ভত আলোকপাত কৰে। ব্ৰাজিলত ভাৰতৰ ৰাষ্ট্ৰদূত দিনেশ ভাটিয়াৰ নেতৃত্বত বিশেষ যোগ সত্ৰ অনুষ্ঠিত হয়। ডেনমাৰ্কতো কালি যোগ অনুশীলনৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীত ভাৰতৰ ৰাষ্ট্ৰদূত মনীষ প্ৰভাতে ৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট্টে ফেডৰিকছনলৈ লিখা এখন পত্ৰ পাঠ কৰি দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতাত INS দুনাগিৰি, INS সংশোধক আৰু INS অগ্ৰয় নামৰ 3খন থলুৱাভাৱে নিৰ্মিত জাহাজ নৌসেনাত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰিব। গাৰ্ড এণ্ড ৰিজ শ্বিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ নামৰ প্ৰতিষ্ঠানটোৱে নৌসেনাৰ যুদ্ধ জাহাজ ডিজাইন ব্যুৰই আৰ্হি প্ৰস্তুত কৰা জাহাজকেইখন নিৰ্মাণ কৰি উলিয়াইছে। জাহাজকেইখনৰ অন্তৰ্ভুক্তিৰ ফলত নৌসেনা বাহিনীৰ যুদ্ধ অভিযান, জল নিৰীক্ষণ আৰু ছাবমেৰিন বিধ্বংসী অভিযানৰ সামৰ্থ্য বৃদ্ধি পাব বুলি আশা কৰা হৈছে। INS জুনাগিৰি নামৰ জাহাজখন ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ আৰু মধ্যম দূৰত্বভেদী প্ৰতিৰক্ষা প্ৰণালীৰে সুসজ্জিত। ইয়াৰ বিপৰীতে INS সংশোধত নামৰ জাহাজখন উপকূল আৰু গভীৰ পানীৰ অভিযানৰ বাবে সাজি উলিওৱা হৈছে। একেদৰে INS অগ্ৰয় নামৰ জাহাজখন টৰ্পেডো, ৰকেট নিক্ষেপক আৰু ছোনাৰ দৰে ছাবমেৰিন বিধ্বংসী প্ৰণালীৰে সুসজ্জিত। নৌসেনাই প্ৰকাশ কৰা মতে এই জাহাজকেইখনত 75% অধিক স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰা হৈছে আৰু 200ৰো অধিক অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ ইয়াৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ সৈতে জড়িত। ভাৰতীয় ধ্বজা বহন কৰা দেশ বৈভৱ, দেশ বিভোৰ আৰু ছানমাৰ হেৰাল্ড নামৰ খাৰুৱা তেল পৰিবাহী 3খন টেংকাৰে সফলতাৰে হৰ্মুজ প্ৰণালীক অতিক্ৰম কৰা বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্রকাশ কৰিছে। টেংকাৰ 3খনে 8,60,000 মেট্ৰিক টনৰো অধিক খাৰুৱা তেল কঢ়িয়াই আনিছে। শ্ৰীসোণোৱালে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্ণায়ক নেতৃত্বত চৰকাৰে দেশৰ সামুদ্ৰিক স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে সৰ্বাধিক অগ্ৰাধিকাৰ দি আহিছে। শ্ৰীসোণোৱালে কয় যে তেওঁৰ মন্ত্ৰালয়ে ভাৰতৰ নাৱিক আৰু শক্তিখণ্ডৰ সুৰক্ষা সুনিশ্চিত কৰাৰ অৰ্থে সংশ্লিষ্ট সকলো সংস্থাৰ সৈতে সমন্বয়েৰে কাম কৰি আছে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট UG 2026 আজি পুনৰ অনুষ্ঠিত হ'ব। দেশৰ 551খন আৰু বিদেশৰ 14খন চহৰত হ'বলগীয়া এই পৰীক্ষাত 22,79,000 পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰীক্ষাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই JMR, CCTV আৰু বায়'মেট্ৰিক্স ব্যৱস্থাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ বাবে কালি দেশজুৰি মকড্ৰিল বা আখৰাৰ আয়োজন কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰা মতে পৰীক্ষা নিকা, স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে সংস্থাটো সম্পূৰ্ণৰূপে সাজু। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োগ কৰা হৈছে। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক কমিটি গঠন কৰা হৈছে। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে কালি মহাৰাষ্ট্ৰৰ কোলহাপুৰত 1,445 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ শ্ৰী অম্বাবাই মন্দিৰ উন্নয়ন প্ৰকল্প শুভাৰম্ভ কৰে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্নাবিজ আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে। এই উপলক্ষে আয়োজিত সভাত অংশগ্ৰহণ কৰি শ্ৰীশ্বাহে কয় যে ঐতিহাসিক কাৰ্বিৰত থকা শ্ৰী অম্বাবাই মন্দিৰ সমগ্ৰ দেশৰ ভক্তসকলৰ এটি প্ৰধান বিশ্বাস আৰু উপাসনাৰ কেন্দ্ৰ। তেওঁ কয় যে প্ৰকল্পটোৱে মন্দিৰটোৰ ঐতিহাসিক

0: এই সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্য সুৰক্ষিত ৰাখি ইয়াক আধুনিক তথা তীৰ্থযাত্ৰীক আকৰ্ষিত কৰিব পৰা স্থানত পৰিণত কৰিব। তেওঁ কয় যে এই প্ৰকল্পটোৱে ভক্তসকলৰ সা সুবিধা বৃদ্ধি কৰাৰ লগতে ধৰ্মীয় পৰ্যটন কেন্দ্ৰ হিচাপে কোলহাপুৰৰ স্থান উন্নীত কৰিব। শ্ৰীশ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা 12 বছৰত উন্নয়ন, সাংস্কৃতিক পুনৰুজ্জীৱন, ৰাষ্ট্ৰীয় সুৰক্ষা আদিৰ ক্ষেত্ৰত দেশে বিশেষভাৱে অগ্ৰগতি লাভ কৰিছে। তেওঁ কয় যে এই সময়ছোৱাক দেশৰ ইতিহাসে ৰূপান্তৰকাৰী বিকাশৰ সময় হিচাপে স্মৰণ কৰিব। দেশৰ সাংস্কৃতিক ঐতিহ্য সুৰক্ষিত কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে সমগ্ৰ দেশতে গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু ঐতিহাসিক ক্ষেত্ৰসমূহ সংৰক্ষণৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে অম্বাবাই মন্দিৰ উন্নয়ন প্ৰকল্পই কেৱল তীৰ্থযাত্ৰীৰ বাবে আন্তঃগাঁথনি উন্নয়ন কৰাই নহয় বৰঞ্চ কৰ্মসংস্থাপনৰ সুবিধা সৃষ্টি কৰাৰ লগতে স্থানীয় অৰ্থনীতিও উন্নীত কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগতে সীমা সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। এই অভিলাষী মন্দিৰ উন্নয়ন প্ৰকল্পটোৱে ঐতিহাসিক স্থান সুৰক্ষিত কৰাৰ লগতে অঞ্চলটোৰ পৰ্যটন কেন্দ্ৰিক উন্নয়নক ত্বৰান্বিত কৰিব। ভাৰত আৰু দক্ষিণ কোৰিয়াৰ লোক প্ৰশাসন আৰু ডিজিটেল প্ৰশাসনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ বাবে উভয় দেশৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰিছে। কালি নতুন দিল্লীত কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু পেঞ্চন দপ্তৰৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং দক্ষিণ কোৰিয়াৰ গৃহ আৰু সুৰক্ষা মন্ত্ৰী ইয়ুন হুজুঙ্গৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত ডিজিটেল প্ৰশাসন, ই প্ৰশাসন, সামৰ্থ্য বৃদ্ধি আৰু নাগৰিক কেন্দ্ৰিক সেৱা প্ৰদানৰ ক্ষেত্ৰত উভয় দেশৰ সহযোগিতাত গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত ডঃ সিঙে কয় যে ভাৰত আৰু দক্ষিণ কোৰিয়া উভয়ে গণতান্ত্ৰিক প্ৰমূল্য আৰু ঐতিহ্যৰ লগতে আইনৰ শাসনৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰীসিঙে লগতে কয় যে উভয় দেশে লোক প্ৰশাসন আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে বুজাবুজি চুক্তি চূড়ান্ত কৰাৰ বাবে আলোচনা কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কানাডাৰ টৰণ্টত অনুষ্ঠিত এখন খেলত জাৰ্মানীয়ে আইভৰি কষ্টক 2-1 গ'লত পৰাস্ত কৰি নকআউট পৰ্যায়ত স্থান নিশ্চিত কৰিছে। খেলখনত জাৰ্মানীৰ হৈ ডেনিছ উণ্ডাভি 2 গ'ল দিয়ে। ইয়াৰ পূৰ্বে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাষ্টনত অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত নেডাৰলেণ্ডছে ছুইডেনক অনায়াসে 5-1 গ'লত পৰাস্ত কৰে। কালি অনুষ্ঠিত আন এখন খেলত ব্ৰাজিলে হেইটিক 3-0 গ'লত পৰাভূত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। বিশ্বজুৰি আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাৰ ৰেড ৰোডত আয়োজিত মূল অনুষ্ঠানৰ পৰা দেশবাসীক যোগাভ্যাসত নেতৃত্ব দিয়ে। প্ৰধানমন্ত্ৰীয়ে আজি কলকাতাত INS জোনাগিৰি, INS সংশোধক আৰু INS অগ্ৰয় নামৰ 3 থলুৱাভাৱে নিৰ্মিত জাহাজ নৌসেনাত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰিব। ভাৰতীয় ধ্বজা বহন কৰা খাৰুৱা তেল পৰিবাহী 3 টেংকাৰে সফলতাৰে হৰমুজ প্ৰণালীক অতিক্ৰম কৰা বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা NEET UG 2026 আজি পুনৰ অনুষ্ঠিত হ'ব। আৰু জাৰ্মানীয়ে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টছ, লগতে নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই অ?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰো কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে মই এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু গীতিমালিকা।

0: মৃদুলা দাসৰ কণ্ঠগীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা টেবাৰীয়া, পুলক বেনাৰ্জী, দ্বিজেন্দ্ৰমোহন শৰ্মাৰ ৰচিত গীতটিৰ প্ৰযোজনা খগেন মহন্তৰ।

0: পুলক বেনাৰ্জীৰ কণ্ঠগীতটি শুনিলে। দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ ৰচিত গীতটিৰ প্ৰযোজনা আছিল খগেন মহন্তৰ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়ে ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: আজিৰ গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো মনীষা হাজৰিকাৰ কণ্ঠৰীতি গীত, গীতিকাৰ অশ্বিনী বৰা, প্ৰযোজনা মুকুল বৰুৱাৰ।

মনীষা হাজৰিকাৰ কণ্ঠত অশ্বিনী বৰা ৰচিত আৰু মুকুল বৰুৱা প্ৰযোজিত গীতটি শুনিলে, আৰু এই গীতটিৰেই সমৰা হ'ল গীতিমালিকা অনুষ্ঠানটি।

0: এয়া আকাশবাণী গুৱাহাটী পৌৰাঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। দেশ বিদেশত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন। বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত ৰূপান্তৰকাৰী ভূমিকা পালন কৰা বুলি কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ প্ৰকাশ। নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আজি পুনৰ নীট ইউ জি। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা। আৰু জাৰ্মানীৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ত প্ৰৱেশ। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। দেশ বিদেশত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা পশ্চিমবংগৰ কলকাতাৰ ৰেড ৰোডত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশ লয়। এই উপলক্ষে শ্ৰীমোদীয়ে কয় যে যোগাভ্যাসৰ বাবে বছৰৰ আটাইতকৈ দীঘল দিনটো অৰ্থাৎ 21 জুন সৰ্ববৃহৎ সামূহিক উদযাপনৰ দিন হৈ পৰিছে। তেওঁ কয় যে যোগ অকল শাৰীৰিক ব্যায়ামেই নহয় বৰং মানৱীয় উদ্যমৰো অভিব্যক্তি। তেওঁ কয় যে 40 বছৰ বয়সত 20 বছৰৰ দৰে নমনীয় আৰু 50 বছৰত 30 বছৰ বয়সতকৈও অধিক প্ৰাণৱন্ত হৈ থকাটো আমাৰ লক্ষ্য হোৱা উচিত। যোগাভ্যাসে সন্তুলিতভাৱে জীৱন ধাৰণত আৰু মানসিক স্বাস্থ্যৰ জৰিয়তে শাৰীৰিক সুস্থতাৰ পথ অন্বেষণত সহায় কৰে বুলি তেওঁ মন্তব্য কৰে।
1: যোগ হামে জীৱন কো বেলেন্স ৱে মে জিনে কি কলা শিখাতা হে। যোগ

0: हमें डू योर डोंट सिखाता है और जब हम हमारे शरीर को सही ढंग से चलाना सीख लेते हैं तो स्वास्थ्य हमारा स्वभाव बन जाता है। साथियों, योग केवल हमारे शारीरिक स्वास्थ्य पर ही फोकस नहीं करता, योग मानसिक स्वास्थ्य से शारीरिक स्वास्थ्य का मार्ग दिखाता है।
1: অসমতো যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্ট উদ্যানত আজি পুৱা আয়োজিত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী অশোক সিংঘল আৰু পৰ্যটন মন্ত্ৰী অজন্তা নেওগে ভাগ লয়। অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানৰ সমান্তৰালকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত 23,000ৰো অধিক গাঁৱৰ 37,383টা স্থানত যোগাভ্যাসৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত আত্মসহায়ক গোটৰ 32 লাখৰো অধিক সদস্যই অংশগ্ৰহণ কৰে। বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত ৰূপান্তৰকাৰী ভূমিকা পালন কৰিছে বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে প্ৰকাশ কৰিছে। মেঘালয়ত কালি জোৱাই নৰ্টিয়াং কৰিয়াপ খান্দুলি সংযোগী পথ প্ৰকল্প মুকলি কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ অধীনত ঋণৰ প্ৰায় 90% কেন্দ্ৰীয় চৰকাৰে ঘূৰাই দিয়ে আৰু ৰাজ্য চৰকাৰসমূহে নামমাত্ৰ ব্যয় বহন কৰে। এই ব্যৱস্থাৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ উপকৃত হৈছে বুলি উল্লেখ কৰি শ্ৰীমতী সীতাৰমনে কয় যে এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে সামগ্ৰিক প্ৰকল্প ব্যয় প্ৰায় 75% বহন কৰি আহিছে। তেওঁ কয় যে এই প্ৰকল্পসমূহে পথ, বিদ্যালয়, শৈক্ষিক প্ৰতিষ্ঠান, দক্ষতা বিকাশ কেন্দ্ৰ আৰু উন্নয়নৰ বাবে প্ৰয়োজনীয় অন্যান্য সামাজিক আন্তঃগাঁথনি সৃষ্টিত পোনপটীয়াকৈ অৱদান আগবঢ়াই আহিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনিৰ এখন পৰ্যালোচনা বৈঠকত অংশ লৈ ৰাজ্যৰ নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয় প্ৰকল্পসমূহৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিভাগসমূহক সকলো প্ৰকল্প নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সুচাৰুৰূপে আৰু ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। আনহাতে প্ৰকল্পসমূহৰ নিয়মীয়া তদাৰক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীয়ে চিকিৎসা শিক্ষা সঞ্চালকালয়ক নিয়মিতভাৱে নিৰীক্ষণ আৰু পৰ্যবেক্ষণ অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়ে। ইপিনে মুখ্যমন্ত্ৰীয়ে চিকিৎসা মহাবিদ্যালয়ৰ চৌহদসমূহত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণৰ বাবে বন বিভাগৰ সৈতে সমন্বয় সাধনৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। বৈঠকত ৰাজ্যৰ BSC নাৰ্ছিং মহাবিদ্যালয় আৰু GNM প্ৰতিষ্ঠানসমূহৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰা হয়। সভাখনত মুখ্য সচিব ডঃ ৰবি কোটা, অতিৰিক্ত মুখ্য সচিব ডঃ KK দ্বিবেদীকে ধৰি সংশ্লিষ্ট বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে 5টা মূল নীতি ক্ৰমে সুস্থ জীৱনশৈলী আৰু প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা, ৰোগৰ আগতীয়া চিনাক্তকৰণ, স্থানীয় পৰ্যায়ত উন্নত চিকিৎসাৰ সুবিধা, স্বাস্থ্যসেৱাৰ মান উন্নয়ন আৰু সম্পূৰ্ণ ডিজিটেলকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংঘালে ব্যক্ত কৰিছে। কালি চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ সভাকক্ষত হোৱা এখন বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এই বিষয়ে অৱগত কৰে।
2: 5টা শিতানত আমি কাম কৰি, প্ৰথম হ'ল প্ৰিভেণ্টিভ হেল্থ কেয়াৰ, অৰ্থাৎ মানুহ ৰোগীৰ অৱস্থালৈ যাব নালাগে, তাৰ বাবে জীৱনশৈলীটো ভাল থাকিব লাগে, খোৱা বোৱাটো ভাল থাকিব লাগে, মানুহে যোগা, এক্সাৰচাইজ, খেলা ধূলাৰ জৰিয়তে নিজকে স্বাস্থ্যৱান ৰখাৰ চেষ্টা কৰিব লাগে। ডেট ইজ প্ৰিভেণ্টিভ হেল্থ কেয়াৰ। ছেকেণ্ডটো হ'ল আৰ্লি ডিটেকশ্যন, অৰ্থাৎ ৰোগী হোৱাৰ লগে লগে যেন আমি ধৰিব পাৰোঁ। নম্বৰ 3, ট্ৰিটমেণ্ট ইন ভিচিনিটি, অৰ্থাৎ চিকিৎসাটো বহুত দূৰলৈ যাই নহয়, ওচৰতে চিকিৎসাটো পাব লাগে, অন্তত 10-12 কিলোমিটাৰৰ ভিতৰতে চিকিৎসাটো পাব লাগে। 4 নম্বৰ হ'ল য'ত হাই ষ্টেণ্ডাৰ্ডৰ কোৱালিটি ছাৰ্ভিচ লাগে বা স্পেচিয়েলাইজেশ্যন লাগে, তাৰ কাৰণে মেডিকেল কলেজবোৰকো আমি ষ্ট্ৰেংথন কৰি আছোঁ যে গুৱাহাটী মেডিকেল কলেজৰ লোড কমক, আৰু যি মেডিকেল কলেজ 8-10 বছৰ হৈ গ'ল তেখেতসকলেও চেণ্টাৰ অফ এক্সিলেঞ্চ হোৱাৰ কাৰণে কাম কৰিব লাগে। আৰু 5 নম্বৰ হ'ল ডিজিটেলাইজেশ্যন, আমাৰ যিমান সেৱা হওক, ডাটা হওক, ডাটা কালেকশ্যন হওক, মনিটৰিং হওক, যিমান আমি ডিজিটেলাইজ কৰি যাম ইমানে আমাৰ ছাৰ্ভিচবোৰো ভাল হ'ব আৰু বিভাগৰো সেৱাৰ মানদণ্ড উন্নত হ'ব।
1: বৈঠকৰ পাছতে সঞ্চালকালয়ৰ সমীপতে থকা স্বাস্থ্য ভৱনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে স্বাস্থ্যখণ্ডৰ সামগ্ৰিক উন্নয়ন, সেৱাৰ মান বৃদ্ধি আৰু জনসাধাৰণলৈ অধিক ফলপ্ৰসূ স্বাস্থ্যসেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বুজ লয়। তেওঁ কয় যে স্বাস্থ্য ক্লাবৰ দৰে পদক্ষেপ ৰাজ্যৰ চিকিৎসা ব্যৱস্থাটো অধিক শক্তিশালী কৰিব। ইপিনে ৰাজ্যত জাপানিজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণত আছে বুলি উল্লেখ কৰি ৰাইজক আতংকিত নহবলৈও তেওঁ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি পশ্চিমবংগৰ তাৰাকেশ্বৰৰ পৰা PM কিষাণ উৎসৱ দিৱস কাৰ্যসূচী উপলক্ষে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ 23 সংখ্যক কিস্তি আনুষ্ঠানিকভাৱে মুকলি কৰে। এই আঁচনিৰ ধন যোগ্য কৃষকসকলৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ হস্তান্তৰ কৰা হয়। উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত প্ৰতিগৰাকী যোগ্য হিতাধিকাৰী কৃষকে 2000 টকাকৈ বছৰত তিনিটা কিস্তিত মুঠ 6000 টকা লাভ কৰি আহিছে।

অসমৰ বিভিন্ন জিলাৰ কৃষি বিভাগে প্ৰধানমন্ত্ৰীৰ এই অনুষ্ঠানটো কৃষকৰ বাবে পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰে। মৰিগাঁও জিলাৰ কৃষি বিভাগেও অনুষ্ঠানটিৰ পোনপটীয়া সম্প্ৰচাৰ কৰে। কপিলী উন্নয়ন খণ্ডৰ অধীনত চৰাইবাহী গাঁও পঞ্চায়তত কেন্দ্ৰীয়ভাৱে আয়োজিত অনুষ্ঠানত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মৰিগাঁৱৰ প্ৰায় 66,594 গৰাকী কৃষকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি এই অনুদান লাভ কৰিছে। শোণিতপুৰ জিলাতো কালি মুঠ 37,802 গৰাকী কৃষকে এই আঁচনিৰ ধন লাভ কৰে। শিৱসাগৰ জিলাৰ 62,148 গৰাকী কৃষকে বেংক একাউণ্টত পি এম কিষাণ আঁচনিৰ ধন লাভ কৰে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট ইউ জি 2026 আজি পুনৰ অনুষ্ঠিত হ'ব। দেশৰ 551খন আৰু বিদেশৰ 14খন চহৰত হ'বলগীয়া এই পৰীক্ষাত 22,79,000 পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰীক্ষাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জেমাৰ, চিচিটিভি আৰু বায়'মেট্ৰিক্স ব্যৱস্থাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ বাবে কালি দেশজুৰি মক ড্ৰিল বা আখৰাৰ আয়োজন কৰায়। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰা মতে সংস্থাটো পৰীক্ষা নিকা, স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীও নিয়োগ কৰা হৈছে। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতি গঠন কৰা হৈছে। সমগ্ৰ দেশৰ লগতে আজি অসমতো চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা চমুকৈ নীট পুনৰ অনুষ্ঠিত হ'ব। সুচাৰুৰূপে এই পৰীক্ষা আয়োজন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংঘালে কালি চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ নিয়ন্ত্ৰণ কক্ষত বিভাগীয় জ্যেষ্ঠ বিষয়া আৰু আৰক্ষী প্ৰশাসনৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰি প্ৰস্তুতিৰ বুজ লয়। তেওঁ পৰীক্ষাৰ স্বচ্ছতা, নিৰাপত্তা আৰু বিশ্বাসযোগ্যতা নিশ্চিত কৰিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে। ইফালে ৰাজ্যৰ জিলাসমূহতো প্ৰশাসনৰ চোকা নজৰত পৰীক্ষাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে কাইলৈ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা কেন্দ্ৰ কৰি নীলাচলৰ বুকুত অৱস্থিত কামাখ্যা ধামলৈ অগণন সাধু সন্ন্যাসীৰ আগমন ঘটিছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতা বজাই ৰখাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। অম্বুবাচী মেলা চলি থকা দিনকেইটাত নিয়মীয়াকৈ ফগিঙৰ লগতে প্ৰতিদিনে 3 বাৰকৈ কামাখ্যা ধামৰ চৌহদ চাফ চিকুণ কৰাৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ পৰ্যটন খণ্ডৰ বাবে সুখবৰ কঢ়িয়াই ইউৰোপীয় সংঘই অসম ভ্ৰমণৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই বিষয়ে অৱগত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতত নিযুক্ত ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিনে ৰাজ্যৰ মুখ্য সচিবক এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে। উল্লেখযোগ্য যে এই সিদ্ধান্তৰ ফলত ইউৰোপীয় সংঘৰ 27খন দেশৰ নাগৰিকে এতিয়াৰে পৰাই অসম ভ্ৰমণ কৰিব পাৰিব। অৱশ্যে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বাহাল থকা চৰাইদেউ, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাৰ ক্ষেত্ৰত এই সুবিধা প্ৰযোজ্য নহ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে দ্বিতীয় পৰ্যায়ৰ এডভান্টেজ অসমৰ পিছৰে পৰা ৰাজ্য চৰকাৰে বিদেশী দূতাবাসৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়া আৰু জাপানেও অসম ভ্ৰমণৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা উঠাই লৈছিল। আনহাতে আমেৰিকা আৰু কানাডায়ো যাতে অনুৰূপ পদক্ষেপ গ্ৰহণ কৰে সেই উদ্দেশ্যে ৰাজ্য চৰকাৰে চেষ্টা অব্যাহত ৰখা বুলিও তেওঁ উল্লেখ কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে পৰহিলৈ পুৱা 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি সামাজিক মাধ্যমযোগে এই কথা অৱগত কৰি সকলো পৰীক্ষাৰ্থীলৈ শুভকামনা জ্ঞাপন কৰে। পৰিষদে জনোৱা অনুসৰি পৰীক্ষাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ চৰকাৰী ৱেবছাইটৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কানাডাৰ টৰণ্টত অনুষ্ঠিত এখন খেলত জাৰ্মানীয়ে আইভৰি কোষ্টক 2-1 গ'লত পৰাস্ত কৰি নকআউট পৰ্যায়ত স্থান নিশ্চিত কৰিছে। খেলখনত জাৰ্মানীৰ হৈ ডেনিজ ওণ্ডাভেই 2টা গ'ল দিয়ে। ইপিনে ইকুৱেডৰ আৰু কুৰাচাৱৰ মাজত কানচাছত অনুষ্ঠিত খেলখন গ'ল শূন্যভাৱে অমীমাংসিত হৈ ৰয়। প্ৰতিযোগিতাত কিছু সময় পাছত হ'বলগীয়া গ্ৰুপ এফৰ এখন খেলত জাপান টিউনিছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইফালে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাষ্টনত অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত নেডাৰলেণ্ডছে ছুইডেনক অনায়াসে 5-1 গ'লত পৰাস্ত কৰে। কালি অনুষ্ঠিত আন এখন খেলত ব্ৰাজিলে হেইটিক 3-0 গ'লত পৰাভূত কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।

0: এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চকু ফুৰাও অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
1: ইউৰোপীয় সংঘৰ অসম ভ্ৰমণত থকা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ, দেশজুৰি পালন হোৱা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, ৰাজ্যৰ 18,60,000 কৃষকৰ পি এম কিষাণ নিধিৰ অধীনত 372,00,000 টকাৰ অনুদান লাভ আৰু কালি ৰাজ্যজুৰি পালন কৰা বিষ্ণু ৰাভা দিৱসৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। ভ্ৰান্তিকলাৰ ৰূপকাৰ হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী প্ৰায়োগিক দিশৰ শিল্পী বৰপেটাৰ সুচিব্ৰত ৰায় বিশ্বৰ বিভিন্ন দেশত চৰ্চিত হৈ পৰাৰ বাতৰি, ছিকিউৰিটি গাৰ্ডৰ পৰা ইলুজন আৰ্টলৈ দেশ বিদেশে চৰ্চিত বৰপেটাৰ সুচিব্ৰত ৰায় শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। হোমৱৰ্ক নকৰাৰ বাবে শিক্ষকৰ বেত্ৰাঘাটত মিৰ্জাৰ এখন বিদ্যালয়ৰ ছাত্ৰ মৌচম ৰাজ মহন্তৰ মৃত্যুৰ ঘটনা সংক্ৰান্তত ন্যায়ালয়ে কঠোৰ ৰায়দান কৰাৰ বাতৰি অসমে প্ৰতিদিন কাকতে উপাধ্যক্ষ প্ৰসূন গোস্বামী, কম্পিউটাৰ শিক্ষক অজয় কুমাৰ সিঙক 7 বছৰ কাৰাদণ্ড শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ গুৰুত্বপূৰ্ণ বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে ইউৰোপীয় সংঘই 27খন সদস্য ৰাষ্ট্ৰৰ নাগৰিকৰ বাবে অসম ভ্ৰমণত থকা

0: আৰোপ নকৰাৰ বাবে শিক্ষকৰ বেত্ৰাঘাটত মিৰ্জাৰ এখন বিদ্যালয়ৰ ছাত্ৰ মৌচম ৰাজ মহন্তৰ মৃত্যুৰ ঘটনা সংক্ৰান্তত ন্যায়ালয়ে কঠোৰ ৰায়দান কৰাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে উপাধ্যক্ষ প্ৰসূন গোস্বামী, কম্পিউটাৰ শিক্ষক অজয় কুমাৰ সিঙক 7 বছৰ কাৰাদণ্ড শিৰোনামেৰে প্ৰথম পৃষ্ঠাৰ গুৰুত্বপূৰ্ণ বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে ইউৰোপীয় সংঘই 27খন সদস্য ৰাষ্ট্ৰৰ নাগৰিকৰ বাবে অসম ভ্ৰমণত থকা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰাৰ বাতৰি ইউৰোপৰ 27খন দেশৰ পৰ্যটকে ভ্ৰমণ কৰিব পাৰিব অসম শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰিক দ্য চেণ্টিনেল সহ কেইবাখনো বাতৰি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। পি এম কিষাণ নিধিৰ 23 সংখ্যক কিস্তি হিচাপে দেশৰ 9,44,00,000 কৃষকৰ বেংক একাউণ্টলৈ প্ৰত্যক্ষভাৱে 17,000 কোটিৰো অধিক টকা হস্তান্তৰ কৰাৰ এটা বাতৰি দৈনিক জনভূমিৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে কালি ৰাজ্যজুৰি পালন কৰা বিষ্ণু ৰাভা দিৱসৰ বাতৰি, মানুহক মানুহ হিচাপে প্ৰতিষ্ঠা কৰাই কলাগুৰুৰ বিপ্লৱৰ মহামন্ত্ৰ শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ বিপন্ন প্ৰায় প্ৰাণীৰ ওপৰত আন্তৰ্জাতিক চোৰাং সৰবৰাহকাৰী চক্ৰৰ চকু পৰাৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে, উল্টাপানী বনাঞ্চলৰ পৰা অনা 8টা সোণালী বান্দৰ জব্দ, মোনাত উশাহ ল'ব নোৱাৰি এটাৰ মৃত্যু শিৰোনামেৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে আজি ছুইজাৰলেণ্ডত আমেৰিকা আৰু ইৰাণৰ মাজত হ'বলগীয়া আলোচনাৰ বাতৰি ইউ এছ ইৰাণ টক্স টু বিগিন ইন ছুইজাৰলেণ্ড টুডে শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া বাতৰি মাজলৈ উভতিছো।
1: বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। দেশ বিদেশত 12 আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন, বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত ৰূপান্তৰকাৰী ভূমিকা পালন কৰা বুলি কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ প্ৰকাশ, নিশ্চিত নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আজি পুনৰ নীট UG, শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা আৰু জাৰ্মানীৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ত প্ৰৱেশ। দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 725 কিলোহাৰ্টজ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজ, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়েই ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যৎ অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো অকণিৰ মেল।

0: হল প্ৰাচীন ভাৰতত আৰম্ভ হোৱা এক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক ক্ৰিয়া। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘত 21 জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। তেওঁ এই প্ৰস্তাৱ 2014 চনৰ 27 ছেপ্টেম্বৰ তাৰিখে আগবঢ়ায় আৰু ইয়াৰ পিছত অৰ্থাৎ 11 ডিচেম্বৰত 190খন ৰাষ্ট্ৰৰ ভিতৰত 175খন ৰাষ্ট্ৰৰ সমৰ্থনেৰে প্ৰস্তাৱটি গৃহীত হয়। তাৰ ঠিক পিছৰে পৰা অৰ্থাৎ 2015 চনৰ পৰা সমগ্ৰ বিশ্বতে 21 জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে। অকনিহঁত তোমালোকে জানানে 21 জুনটো উত্তৰ গোলাৰ্ধত বছৰৰ আটাইতকৈ দীঘল দিন। যোগ শিক্ষা বা যোগভ্যাস হৈছে এক অমূল্য অৱদান যাৰ দ্বাৰা শাৰীৰিক সুস্থতা আৰু মানসিক প্ৰশান্তি লাভ কৰিব পাৰি। ইয়াৰ নিয়মিত চৰ্চাই ব্যক্তিসকলক চাপমুক্ত, সুস্বাস্থ্যৱান আৰু মনোযোগ বৃদ্ধি কৰাত প্ৰভূত সহায় কৰে। ছাত্ৰ ছাত্ৰী বা কৰ্মীসকলৰ বাবে যোগভ্যাস অত্যন্ত ফলপ্ৰসূ। ই মগজুলৈ ৰক্ত সঞ্চালন সক্ৰিয় কৰি একাগ্ৰতা আৰু স্মৃতিশক্তি বঢ়োৱাত অৰিহণা যোগায়। যোগ শিক্ষাই আমাক শ্বাস প্ৰশ্বাসৰ প্ৰক্ৰিয়া আৰু নিজৰ শৰীৰৰ প্ৰয়োজনীয়তাসমূহ বুজাত সহায় কৰে, যাৰ ফলত মানুহে এক স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত হয়। যোগ শিক্ষা নিৰন্তৰ অভ্যাস তথা সঠিক জ্ঞানে আমাৰ জীৱনশৈলী উন্নত কৰে আৰু সৰ্বাত্মক বিকাশ সম্ভৱ কৰে। গতিকে অকণিহঁত, তোমালোক এতিয়া সৰু আছা, এতিয়াৰ পৰা যদি তোমালোকে অলপ অলপকৈ যোগভ্যাস কৰি যোৱা, তেতিয়াহ'লে ই তোমালোকক সকলোপিনে শাৰীৰিক, মানসিক, তোমালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত, তোমালোক নিৰোগী হৈ থকাৰ ক্ষেত্ৰত সকলোতে সহায় কৰিব। তোমালোকে এতিয়াৰ পৰাই যোগভ্যাস কৰিবলৈ আৰম্ভ কৰিবা হওক দেই। এতিয়া আহা তোমালোকৰ গীত মাত শুনো। তোমাৰ নামটো কোৱা।
1: নমস্কাৰ, মোৰ নাম ৰিচা কাকতি।
0: তুমি ক'ৰ পৰা আহিছা?
1: নুনমাটি গোপাল নগৰ।
0: আজি আমাক মেলত কি শুনাবা, গীত গাবা, গোৱা।
1: অলিয়া বলিয়া কৃষ্ণাই কলিয়া, ভাল গকুলত খিলা খেলিছিলা, ভাল গকুলত খিলা খেলিছিলা। অলিয়া বলিয়া কৃষ্ণাই কলিয়া,

নমস্কাৰ কণিহত, তোমালোক আটাইলৈ বহুত বহুত মৰম আৰু চেনেহ জনাই মই মামনি বাইদেউ আজিৰ মেল মুকলি কৰিছো। অকণিহত, আজি 21 জুন, আজি আন্তৰ্জাতিক যোগ দিৱস।

অধি কং হমুমাই মারিও কলিয়া চিরকাললৈ কিরীতি রাখিলা অহুর।

0: প্রীতি রাখিলা, অলিয়া বলিয়া কৃষ্ণাই কলিয়া, ফাল গোকুলত খিলা খেলিছিলা, ফাল গোকুলত খিলা খেলিছিলা। ধন্যবাদ
1: ৰিচা, খুব সুন্দৰ হৈছে। আমি ৰিচাৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা?
2: মোৰ নাম ইমন কলিতা।
1: ইমন, ক'ৰ পৰা আহিছা?
2: মই বেলতলাৰ পৰা আহিছোঁ।
1: আজি আমাক মেলত কি শুনাবা?
2: মই এটা চলচ্চিত্ৰ কবিতা আবৃত্তি কৰিম।
1: চলচ্চিত্ৰ কবিতা আবৃত্তি কৰিবা? বা, এতিয়া আমাক ইমানে চলচ্চিত্ৰ কবিতা পাঠ কৰি শুনাব, আমি শুনোচোন দেই।
2: কবিতাৰ নাম হয় কপচলাই। এদিন

0: দুটা কপৌ চৰাই উৰি উৰি আহিল। মই দেখিলোঁ কপৌ চৰাই আমাৰ ঘৰত চাউল খাই আছিল। মাক মাতি সুধিলোঁ, ইয়ে দুটা কি চৰাই? মায়ে কৰ, কপৌ চৰাই নিদিবা তুমি, খেদাই। ধন্যবাদ।
1: খুব ভাল কথা, তুমি লিখিবলৈ চেষ্টা কৰিছা, ভালো হৈছে, আৰু আগলৈ এনেদৰে চেষ্টা কৰিবা দেই। এতিয়া আমি ইমনৰ কাৰণে ডাঙৰকৈ হাত চাপৰি বজাই দিম। অকণমানি ভাইটি, কি নাম তোমাৰ?
2: পূৰৱজ্যোতি শৰ্মা।
1: পূৰৱ, ক'ৰ পৰা আহিছা?
2: মই নুনমাটি গুৱাহাটীৰ পৰা আহিছোঁ।
1: নুনমাটি গুৱাহাটীৰ পৰা আহিছা? আজি আমাক মেলাত কি শুনাবা?
2: মই আজি এটা বিষ্ণু ৰাভাৰ গীত গাম।
1: গোৱা।

0: ধন্যবাদ,
1: খুব সুন্দৰ। পূৰবৰ কাৰণে ডাঙৰকৈ হাত চাপি ৰ'ব জানিম। তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম অক্লান্ত বিজয় শৰ্মা।
3: ও তুল তুল অ বুলবুল অ হেউতি তৰা, কাভাকো ভাল নালাগে খেল কইনা দৰা। তুল তুল আমাৰ কইনা হওক বুলবুলে হওক দৰা, মই নাম মতি নাম লগাই দিওঁ দৰা খুৰীয়া জোৰা। অ হেউতি সদৰ আমাক হত্যাকেলি ধৰা, অ হেউতি সদৰ আমাক হত্যাকেলি ধৰা। অ তুল তুল অ বুলবুল অ হেউতি তৰা, কাভাকো ভাল নালাগে খেল কইনা দৰা। কুৰুকাৰে দুৰলিতে চাউল হ'ব বালি, কচুপাতৰ শলাকনি সেয়ে হ'ব ছাতি। পানীৰ পাছত পানী তুলিম দূৰণি হাত ধৰা, পানীৰ পাছত পানী তুলিম দূৰণি হাত ধৰা। অ তুল তুল অ বুলবুল অ হেউতি তৰা, উকা ভাকো ভাল নালাগে খেল কইনা দৰা। পাতা বাঁহৰ পাত আনি বেহনি ল'ম সাজি, মিছা মিচি হালধিৰে দুয়োকে নুম আমি। তৰাই ল'ব তুল তুলক সেউতিয়ে বুলবুলক, অ দাঙি আনি বহু আগত বে তলৰ পৰা। অ তুল তুল অ বুলবুল অ হেউতি তৰা, কাভাকো ভাল নালাগে খেল কইনা দৰা।
1: এতিয়া আমি ডাঙৰকৈ হাত চাপৰি বজাই দিওঁ। এবাৰ অকণমানি ভাইটি কি নাম তোমাৰ?

0: নাম কৌস্তব দাস।
1: কৌস্তব ক'ৰ পৰা আহিছা?
0: মই হাজোৰ পৰা আহিছোঁ।
1: আজি আমাক কি শুনাব মেলত?
0: মই কহুৱা বন শুনাম।
1: কহুৱা বন শুনাবা? বাৰু, কৌস্তবে প্ৰথমবাৰ আহিছে মেলত, কোৱা।
0: কহুৱা বন মোৰ অশান্ত মন, আল ফুল হাতেৰে লোৱা সাৱতি, এটি এটি ক্ষণ যেন মুকুতাৰে ধন, এনে হেৰুৱালে নাহে উভতি। কহুৱা বন মোৰ অশান্ত মন,

0: হিত মিত এন্ধাৰৰ নিমাদ ৰাতি নীলা আকাশৰ একুদি তৰা হঠাতে হহি খাবতে ধৰা খিত মিত এন্ধাৰৰ নিমাদ ৰাতি এটি এটি ক্ষণ যেন মুকুতাৰে ধন এনে হেৰুৱালে নাহে উভতি কহুৱা বন মোৰ শান্ত মন আল ফুল হাতেৰে লোৱা সাৱতি পুৱতি নিশাৰ সপোন দেখি দেখিও নেদেখিলো সেই সন্ধি পুৱতি নিশাৰ সপোন দেখি দেখিও নেদেখিলো সেই সন্ধি অনন্ত সময়ৰ সাগৰ ধ্বনি অনন্ত সময়ৰ সাগৰ ধ্বনি চঞ্চল কোলাহলে ভাঙে ঘুমতি অ বলিয়া মন মোৰ কি অচাতন গালি সুৰুজে হানি দিব হুৱাতি কহুৱা বন মোৰ অশান্ত মন আল ফুল হাতেৰে হেলোৱা সাৱতি এটি এটি ক্ষণ যেন মুকুতাৰে ধন এনে হেৰুৱালে নাহে উভতি আ
1: হৈ গ'ল বাৰু। আমি এতিয়া কৌস্তবৰ কাৰণে খুব ডাঙৰকৈ হাত চাপৰি বজাই দিম। অকণমানি ভণ্টি, কি নাম তোমাৰ?
2: মোৰ নাম উৎকৰ্ষ।
1: উৎকৰ্ষা, ক'ৰ পৰা আহিছা?
2: ৰাংমঞ্জৰী পৰা।
1: আজি আমাক মেলাত কি শুনাবা?
2: গান্ধী পুতলা।
1: গীত গাবা, গোৱা।
2: এক দুই তিনি গান্ধী পুতলা পাইছানে চিনি, হে গান্ধী পুতলা পাইছানে চিনি, হে চকু ঢাকি হে কাণ ঢাকি, হে মুখৰ হাদি, কি কয় কি কয় শুনা কবানি, কি কয় কি কয় শুনা কবানি, হে গান্ধী পুতলা পাইছানে চিনি, হে গান্ধী পুতলা পাইছানে চিনি, বিয়ানো নুশুনিবা বিয়ানো নাচাবা, বিয়ান কথা নক'বা, কি কয় শুনা কবানি, কি কয় কি কয় শুনা কবানি, হে গান্ধী পুতলা পাইছানে চিনি, হে গান্ধী পুতলা পাইছানে চিনি।
1: হৈ গ'ল। উৎকৰ্ষা মেল শুনানে?
2: শুনো।
1: শুনা, এতিয়া আমি উৎকৰ্ষাৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। অকণিহঁত, সাধু শুনিবৰ সময় হ'ল। আহা, মই তোমালোকক এটি সাধু কওঁ। আজি মই ক'বলৈ ওলোৱা সাধুটিৰ নাম হৈছে জোঁৱাইৰ সাধু। এদিন এটা মানুহে তাৰ জোঁৱায়েকক বিহু খাবলৈ মাতিছিল। জোঁৱায়েকে শহুৰেকৰ নিমন্ত্ৰণ ৰাখিবলৈ আবেলি বেলিকা ঘৰলৈ যাবলৈ ওলাল। শহুৰেকে অকলে যাবলৈ কৈছিল, সেইকাৰণে সি কোনো মানুহ লগত লৈ যোৱা নাছিল। কিন্তু সি অলপ বাট গৈ দেখিলে তাৰ লগত তাৰ চাটো আহিছে। সি ভাবিলে, শহুৰে মোক কোনো মানুহ লগত নিনিবলৈ কৈছে, যদি মই এতিয়া চাটো মোৰ লগত লৈ যাওঁ তেন্তে শহুৰদেউতাই মোক নিশ্চয় খং কৰিব। ইয়াকে ভাবি সি চাটোক ক'লে, হেৰৌ, তোক কি লাগে, কিয় আহিছ, গুচি যা। কিন্তু চাটোৱে নমতা দেখি সি আকৌ সুধিলে, তই নেমাত কিয়, চেলেংখন লাগে নেকি? এইবুলি যেতিয়া সি মূৰ লৰালে তেতিয়া অলপ চাটোৱেও মূৰ লৰালে। চাটোৱে মূৰ লৰোৱা দেখি সি ভাবিলে, ইয়াক চেলেংখন লাগে। ইয়াকে ভাবি সি চেলেংখন তাতে পেলাই গুচি গ'ল। গৈ সি আকৌ চাটো দেখিলে। সি এইবাৰ চোলাটো চাটোক দিলে। এইদৰে তাৰ চুৰিয়া গামোচা সকলোকে দি অন্ত কৰিলে। লাহে লাহে

0: গধূলি হৈ আহিল, চাহ নেদেখা হ'ল। তেতিয়া ভাবিলে চাহটো গ'লগৈ। সি কুকুৰিকণা আছিল, সেইকাৰণে অলপ গৈয়ে বাট নেদেখা হ'ল। এনেতে সি তাৰ শহুৰেকৰ বুঢ়া গৰু এটা দেখিলে। সি বুঢ়া গৰুটোৰ নেগুৰত ধৰি তাৰ পিছে পিছে যাব ধৰিলে। অলপ সময়ৰ পাছত সি ঘৰ পালেগৈ, কাৰণ জীৱ জন্তুবোৰে নিজৰ ঘৰটো খুব ভালদৰে চিনি পায়। আৰু জোঁৱায়েও সেইকাৰণে গৰুটো নেজত ধৰি শহুৰৰ ঘৰ পালেগৈ। কিন্তু তাৰ গাত চুৰিয়া নথকাৰ কাৰণে শহুৰেকৰ আগত ওলাবলৈ লাজ কৰি কলগছ এজোপাৰ তলতে চোৱা পাতনিত বহি থাকিল। শহুৰেকে জোঁৱায়েক আহিব বুলি বহুত ৰাতিলৈকে ৰৈ আছিল, পিছত নহা দেখি খাই বৈ শুই থাকিল। শাহুৱেকে চোৱা ধুই মানে ভাত খোৱা বাচন ধুই তাৰ পানীবোৰ এন্ধাৰে বন্ধাৰে নি কলগছৰ চোৱা পাতনিত তুলি মাৰি দিলে। আৰু সেই চোৱা পানীখিনি গৈ কলগছৰ মাজত লুকাই থকা জোঁৱায়েকৰ মূৰত পৰিল। জোঁৱায়েকে উহুহ বুলিলত শাহুৱেকে চাকিলৈ চাই দেখে জোঁৱায়েকে কলগছৰ চোৱা পাতনিত সোমাই বহি আছে আৰু গাত অকণো কাপোৰ কানি নাই। শাহুৱেকে জোঁৱায়েকক দেখি মাতি আনিলে আৰু গা পা ধুৱাই কাপোৰ কানি দি ভাত খাবলৈ দিলে। ভাতৰ লগতে তাক গুড় দিছিল। সি গুড় কেতিয়াও নেদেখা কাৰণে এইবিলাক নেখাওঁ বুলি ক'লে। শাহুৱেকে ক'লে, খোৱা, এই জুলীয়া গুড় খাবলৈ বৰ ভাল। তেতিয়া সি অলপ খাই চাই সোৱাদ পাই এইবিলাক ক'ত আছে বুলি সুধিলে। শাহুৱেকে ক'লে, সৌৱা বৰচাঙৰ ওপৰত কলহত আছে। সি ভাত খাই উঠিলত শাহুৱেকে জোঁৱায়েকক শুবলৈ দি শুই থাকিল। জোঁৱায়েকে শুলে, কিন্তু তাৰ টোপনি নাহিল, কাৰণ তাৰ মনটো গুড়ত আছিল। যেতিয়া শহুৰেকৰ টোপনি অহা যেন গম পালে, তেতিয়া মাৰি এডালৈ ওপৰত থকা গুড়ৰ কলহটো ফুটাই তলত মুখ পাতি গুড় খাবলৈ ধৰিলে। খাই অতাই দেখে গুড় গাত পৰি তাৰ গাটো এঠা এঠা হ'ল। তুলি কৰিবলৈ চোৱা কিছুমান তোলা সি দেখিবলৈ পালে। সি উপায় নাপায় তাৰ ওপৰতে বাগৰ দিলে। তাৰপিছত সি দেখিলে তাৰ গাটো গোটেই বগা নোমাল হ'ল। ওচৰতে গোটা চেৰেক ছাগলী বন্ধা আছিল। তাকে দেখি তেতিয়া সি মনে মনে ছাগলীৰ মাজতে থাকি ৰাতিটো কটাওঁ বুলি সোমাই থাকিল। সেইদিনা চোৰে ছাগলী চুৰ কৰিবলৈ আহিছিল। সিহঁতে ভাবি আহিছিল যে যিটো ছাগলীৰ নোমত ধৰিলেই নোম উঠি আহিব সেইটো ছাগলীকে নিব লাগে, কাৰণ তেনেকুৱা ছাগলী তেল বেছি। সিহঁতে আহি পোনেই মানুহটোৰ গাত হাত দি দেখিলে যে তাৰ নোমবোৰ উঠি আহিছে। সেই দেখি তাকেই তেলাল ছাগলী বুলি ভাবি ভালকৈ বান্ধি হাঙি কৰি সিহঁতে কান্ধত তুলি লৈ গ'ল। সিহঁতে যাওঁতে এখন নৈ পাৰ হৈছিল। যেতিয়া সিহঁতে নৈৰ মাছ পালেগৈ, তেতিয়া মানুহটোৰ টিকা পানীত লাগি তিতিল। সি চোৰকেইটাই ক'লে, ডাং ডাং চোৰ, টিকা তিতিল মোৰ। তেতিয়া চোৰকেইটাই ছাগলীয়ে মাতিছে বুলি আচৰিত হৈ ভয় খাই তাক পানীত পেলাই লৰ মাৰিলে। পানী তৰাং আছিল দেখি সি বুৰ নামাৰি লাহে লাহে পাৰত উঠি বহিলহি। এনেতে ৰাতি পুৱাল। নৈৰ পাৰত সি বহি থাকোঁতে শহুৰেকে তাক বিচাৰি বিচাৰি সেইখিনি পালেগৈ আৰু ঘৰলৈ আনি খুৱাই বুৱাই তাৰপিছত তাক নিজৰ ঘৰলৈ পঠিয়াই দিলে। ভাল লাগিল নে সাধুটি? বাৰু এতিয়া আহা পুনৰ তোমালোকৰ গীত মাত শুনো। তোমাৰ নামটো কোৱা।
1: নমস্কাৰ, মোৰ নাম ধনিষ্ঠা এছ বৰুৱা।
0: ধনিষ্ঠা, ক'ৰ পৰা আহিছা?
1: বেলতলা গাৰুকুচি পথ।
0: তুমি আজি মেলত কি শুনাবা?
1: ৰং ৰং নানা ৰং।
0: কোৱা
1: ৰং।

0: ধন্যবাদ।
1: সুন্দৰ ছে, তুমি গীত শিকি আছা? খুব ভাল আছে, আগলৈও শিকি থাকিবা। এতিয়া আমি ধনী ছাৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা।
0: মোৰ নাম কিয়াৰা শৰ্মা।
1: কিয়াৰা, ক'ৰ পৰা আহিছা?
0: গুৱাহাটীৰ।
1: গুৱাহাটীৰ পৰা আহিছা, কি শুনাবা যে আমাক মেলত?
0: দিয়া মোক দিয়া।
1: দিয়া মোক দিয়া, জুবিন গাৰ্গৰ গীত গাবা?

0: হাকিম হৃদয় সুমি দিয়া মুখ দিয়া আকাশৰ দৰে দিয়া।
1: হৈ গ'ল, খুব সুন্দৰ হৈছে। এতিয়া আমি কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা।
2: মোৰ নামটো আহিছে অৰিয়া চৰকাৰ।
1: অৰিয়া, ক'ৰ পৰা আহিছা?
2: মই গণেশগুৰি মেনশ্যন।
1: আজি আমাক মেলত কি শুনাবা?
2: আজি মই শিকাম যে বন্দে মাতৰম।
1: বন্দে মাতৰম গাবা? গোৱা।

0: খুব সুন্দৰ হৈছে। আমি এতিয়া অকণমানি অৰিয়াৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। অকণমানি ভণ্টি, কি নাম তোমাৰ?
1: মোৰ নাম লাকিমা শৰ্মা।
0: লাকিমা, ক'ৰ পাইছা?
1: পিয়লি ফুকন নগৰ।
0: আজি আমাক মেলত কি শুনাবা?
1: অ সখী আহিব পিয়া।
0: গোৱা।
1: অ

0: প্রিয়া, ধন্যবাদ।
1: হৈ গ'ল, খুব সুন্দৰ। তোমাৰ নামটো কোৱা?
2: মোৰ নাম ইমন কৰিতা।
1: ইমন ক'ৰ পৰা আহিছা?
2: মই বেলতলাৰ পৰা আহিছোঁ।
1: আজি আমাক মেলত কি শুনাবা?
2: মই এটা চলচ্চিত্ৰ কবিতা আবৃত্তি কৰিম।
1: চলচ্চিত্ৰ কবিতা আবৃত্তি কৰিবা? বা, এতিয়া আমাক ইমানে চলচ্চিত্ৰ কবিতা পাঠ কৰি শুনাব, আমি শুনোচোন দেই।
2: কবিতাৰ নাম হয় কপ চৰাই। এদিন দুটা কপ চৰাই উৰি উৰি আহিল। মই দেখিলোঁ কপ চৰাই আমাৰ ঘৰত চাউল খাই আছিল। মাক মাতি সুধিলোঁ ইয়ে দুটা কি চৰাই। মায়ে কৰ কপ চৰাই নিদিবা তুমি খেদাই, ধন্যবাদ।
1: খুব ভাল কথা, তুমি লিখিবলৈ চেষ্টা কৰিছা, ভালো হৈছে, আৰু আগলৈ এনেদৰে চেষ্টা কৰিবা দেই। বাৰু, এতিয়া আমি ইমনৰ কাৰণে ডাঙৰকৈ হাত চাপৰি বজাই দিম। অকণিহঁত তোমালোকৰ গীত মাত শুনিলোঁ। এতিয়া পিছে আমাৰ মেল সামৰিবৰ সময় হ'ল। আটাইয়ে ভালে থাকা, কুশলে থাকা তাকে কামনা কৰি আজি মেলৰ পৰা মই মামণি বাইদেউ বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহা দেওবাৰৰ মেলত এই একে সময়তে। আজিলৈ আহোঁ,

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মোৰ এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহ'ব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হ'ল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছোঁ টু ষ্টেট ছবিৰ কেইটিমান গীত। গীতৰ কথা অমিতাভ ভট্টাচাৰ্যৰ, সংগীত শংকৰ এহছান লয়ৰ। প্ৰথমে এয়া অৰিজিৎ সিং আৰু চিন্ময়ী শ্ৰীপদা।

বেনি দয়ালৰ কণ্ঠগীতটি শুনিলে। একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানৰ শেষত টু ষ্টেট ছবিখনক আকৃতি কক্কৰ আৰু শ্বাহিদ মালিয়াৰ দ্বৈত কণ্ঠৰ এটি গীত।

0: তু উস্তেদ ছবিত সেয়া আছিল আকৃতি কাক্কাৰ আৰু শ্বহীদ মালিয়া। গীতিকাৰ আছিল অমিতাভ ভট্টাচাৰ্য, সংগীত শংকৰ এহছান লয়ৰ। একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু সাধক সুন্দৰৰ

0: সাধক সুন্দৰৰ
1: নমস্কাৰ শ্ৰোতাসকল, সাধক সুন্দৰ অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছোঁ। আমি কথা পাতি আছোঁ বিশিষ্ট অভিনেত্ৰী জুৰি শৰ্মাৰ সৈতে। তেখেতৰ অভিনয় জীৱনৰ বহুখিনি কথা আপোনালোকে গম পালে আৰু বহুতো শ্ৰোতাই খুব ভাল পাইছে, আপ্লুত হৈছে, আমাক জনাইছে, তেখেতকো জনাইছে। আজি আমি তৃতীয়টো খণ্ডত তেখেতৰ অভিনয় জীৱনৰ আৰু কিছু কথা আমি জানিবলৈ প্ৰয়াস কৰিম। বিশেষকৈ অনাতাঁৰ নাট, চিনেমা, ধাৰাবাহিক, সেই সম্পৰ্কে আমি কথা পাতিম। বাইদেউ আমাৰ সৈতে আমাৰ নাট বিভাগৰ ষ্টুডিঅ'ত আকৌ এবাৰ একেলগে বহিছে। বাইদেউ আদৰণি জনাইছোঁ।
0: ধন্যবাদ।
1: খুব ভাল লাগিছে দুটি খণ্ডত মই আপোনাৰ সৈতে কথা পাতি, মোৰো ভাল লাগিছে। ইমান ধুনীয়াকৈ আপুনি কথাখিনি কৈ আছে, শ্ৰোতাসকলেও ভাল পাইছে আৰু অনুষ্ঠানটি শুনি থাকি সকলোৱে ভাল পোৱা বুলি ক'লে আমাৰো ভাল লাগে।
0: ভাল লাগে হয়।
1: পুনৰ নিশ্চয় ভাল লাগিব যে আপোনাৰ কথাখিনি শুনি শ্ৰোতাসকলে ভাল পাইছে। বাইদেউ আপোনাৰ আৰু কিছু কথা আমি পাতিম এই খণ্ডটোত, কিন্তু আমি আৰম্ভণিতে বহুতো শ্ৰোতাৰ পৰা অনুৰোধ আহিছে যে আপোনাৰ কণ্ঠত তেওঁলোকে সংলাপ শুনিব বিচাৰে। যদি ভ্ৰাম্যমানৰ আৰু এখন নাটকৰ সংলাপ আপুনি কৈ শুনাই তেতিয়াহ'লে ভাল লাগিব।
0: মই ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ গধূলি নাটকখনৰ এটা সংলাপ কওঁ। সেই নাটকখন মোৰ জীৱনৰ মানে কয় যে টাৰ্ণিং পইণ্ট, আৰু ইমান সুন্দৰ আছিল। আৰু যিসকলে শইকীয়া ছাৰৰ সান্নিধ্য পাইছিল তেওঁলোকে হয়তো কোনেও অস্বীকাৰ কৰিব নোৱাৰিব যে তেওঁৰ যি ব্যক্তিত্ব, গতিকে মইতো মোৰ কাৰণে তেওঁ মোৰ আদৰ্শ পুৰুষ। শইকীয়া ছাৰৰ পৰিচালনা, কথা কোৱা বা সকলোবোৰ কামেই, কাম কথা ইমান মানে ভাবিব লগা বা তুমি অনুকৰণ কৰিবলগীয়া বা মানিবলগীয়া, বিশেষকৈ মানিবলগীয়া।

0: ছাৰৰ এখন নাটক আছিল গধূলি, আৰু তেতিয়া মোৰ মানে তাৰ আগত মই ছাৰৰ আৰু এখন নাটক কৰিছিলোঁ আবাহনতে, তাৰ পিছৰ বছৰ ছাৰে গধূলি নাটকখন লিখিছিল অসম আন্দোলনৰ ওপৰত। আৰু যেতিয়া আমি মাটিত আখৰা গৃহত যেতিয়া আমি আখৰা কৰি থাকোঁ, প্ৰথম যিদিনা ছাৰ যায়, ছাৰে গোটেই নাটকখন লিখি নিনিয়ে দেই, দুটা বা তিনিটা চিন লিখি লৈ যায়। তেতিয়া ছাৰে মানে এজন এজনকৈ শিল্পী মাতি আছে, জীৱেশ্বৰ ডেকা আছিল, সেইবাৰ ৰাজীৱ গোস্বামী প্ৰথম আহিছিল ভ্ৰাম্যমানলৈ, বিনু কলিতা আছিলে, উৎসৱ কলিতা আছিলে, তাৰপিছত তেতিয়া ছাৰে এজন এজনকৈ মাতিছে যে তুমি এনেকুৱা, তোমাৰ এইটো। শেষত মোক ক'লে, জুৰি আহাচোন, তুমি মানে অলপ ছাত্ৰহন্তা, মানে ডাইৰেকশ্যন বুলি ছাৰে মোক সেই ৱৰ্ডটো কৈছে, মাত্ৰ সেই শব্দটোৱেই কৈছে। মই কৈছোঁ হ'ব ছাৰ। সেই গধূলি যিসকলে চাইছে, মই এনেকুৱা মানুহো লগ পাইছোঁ যিয়ে 10-12 বাৰ চাইছে গধূলি নাটকখন, তাৰ এটা সংলাপ, মই গোটেই কাহিনীটো নকওঁ, সময় কম, তাৰ এটা সংলাপ কৈছোঁ। এতিয়া কিয় আহিছা? মোৰ একো হোৱা নাছিল বুলি জানিলা কাৰণে যোৱা, গুৱাহাটীত থকা ঘৰটোৰ ওপৰ মহলাটো সাজু কৰি লোৱা গৈ, তাৰ পাছত ওপৰ মহলাত থাকিব পৰা উপযুক্ত মানুহ যোগাৰ কৰি লোৱা গৈ, যোৱা, মই এই মাটিতে লেটি লৈ থাকিম। কিন্তু উয়ে যেনেকৈ ভেটিৰ তলে তলে ডাঙৰ ডাঙৰ ঘৰো খান্দে, ময়ো তেনেকৈ তোমাৰ গোটেই জীৱনটো খান্দি পেলাম। চাবা, মই কেঁচু নিচিনাকে জীয়াই নাথাকো। এই চোতালত দিয়া তোমাৰ সব লেকচাৰ মই তোমাকেই উভতাই দিম। যোৱা, যোৱা মোৰ চকুৰ আগৰ পৰা, যোৱা।
1: খুব ভাল লাগিল বাইদেউ, আমি আপোনাৰ ভ্ৰাম্যমানৰ অভিনয় জীৱনৰ কথা পাতিলোঁ, শৈশৱৰ কথা পাতিলোঁ, পৰিয়ালটোৰ কথা পাতিলোঁ, কিন্তু বৰ্তমানৰ পৰিয়ালটোৰ কথা আমি পতা নাই। আপোনাৰ বিবাহৰ পাছৰ পৰিয়ালটো, সেই বিষয়ে কওকচোন। আপোনাৰ বিবাহ কাৰ সৈতে সম্পন্ন হ'ল, কেনেকৈ তেখেতক লগ পালে, সেই বিষয়ে অকণমান কওক।
0: মোৰ বিয়াটো মানে সেইটো এটা মানে আমোদজনক ঘটনা যে তেওঁৰ মামাকৰ ঘৰ ৰঙিয়াতে, কিন্তু মই নাজানো, কিন্তু তেওঁৰ ভণ্টি আৰু তেওঁৰ বাইদেউ মোৰ বাইদেউৰ লগত পঢ়িছিল, আৰু তেওঁৰ ভণ্টি মোৰ লগত পঢ়া, তেওঁলোকক জানো, তেওঁলোক নলবাৰীত থাকে, কিন্তু মই যাৰ লগত বিয়া হ'লোঁ, তেওঁ জন্ম নগাঁও, পঢ়া শুনা বাহিৰত, তাৰপিছত যাদৱপুৰ ইউনিভাৰ্চিটিত পঢ়িছিল, গতিকে তেওঁৰ ঘৰৰ লগত অলপ সম্পৰ্কটো কম কাৰণে তেওঁক আমি চিনি নাপাইছিলোঁ। এবাৰ তেনেকেই আমাৰ ইয়াত বামুণী মৈদামত থিয়েটাৰ মাতিছিল তেওঁলোক, তেওঁৰ নাম জয়ন্ত চৌধুৰী, আৰু এগৰাকী আছিল পাঠশালাৰ হেমন্ত চৌধুৰী, তেওঁলোক দুয়ো একেলগে মানে এটা ৰুমত থকা, তেওঁলোকে থিয়েটাৰ মাতিছিল। মই ক'বই লাগিব ভ্ৰাম্যমানত, তাৰপিছত লাহে লাহে মই বেলেগকৈ মানে ৰুম ল'লোঁ, বেলেগ ৰুমত থকা হ'লোঁ। তেতিয়া আমি তিনিজনী, মই, বিনু কলিতা, অঞ্জলি ছেত্ৰী, তিনিগৰাকী অভিনেত্ৰী একেলগে থাকোঁ, আৰু আমাৰ লগত আছিল এগৰাকী নৃত্যশিল্পী অকণি বুলি, ৰুম নাই মানে, এনেওতো গুৱাহাটীত অকণমান অসুবিধা হয় ৰুম পাবলৈ, তেওঁলোকে থাকে তেতিয়া ৰেলৱে কলনীত মানে কোৱাৰ্টাৰত, তাত ক'লে যে আৰু সৰু সৰু ৰুমবিলাক, তেওঁলোকে ক'লে যে আমাৰ এটা ৰুম দিব পাৰোঁ। আমি চাৰিজনী ছোৱালী, মানে দুজনীয়ে থাকিব নোৱাৰি, আমি চাৰিজনী ছোৱালী, গতিকে চাৰিজনী ছোৱালী যেতিয়া সোমালোঁ, দেখিলোঁ কাষত আৰু এটা ৰুম আছে, তাৰমানে তেওঁলোক দুজনৰ দুটা ৰুম, গতিকে দুজনৰ দুটা ৰুম, আমি ক'লোঁ বাদ দে, ইহঁতে য'তে তাকে থাকিব, আমাৰ অকুপাই কৰি লওঁ, আমাৰ সেই ৰুমটোতো বিচনা কৰি লওঁ। তেওঁলোকতো ব্যস্ত হৈ আছে থিয়েটাৰৰ লগত, দুপৰীয়া আহিতো এতিয়া সোমোৱা নাই, ঘৰৰ ভিতৰত সোমোৱা নাই, নোসোমাওঁতে তাৰপাছত মোক মানে চবেই খুচিছে, ও বাইদেউ এই ঘৰৰ মালিকজন আহিছে, মাতক। মই বোলো মাত তহঁতে, ই আমাৰ লাজ লাগে, আপুনি মাতক। মই ক'লোঁ আপোনালোক আহিব পাৰে ভিতৰলৈ, তাত আহিল। মই ক'লোঁ কিন্তু এটা কথা, আমি দুয়োটা ৰুম লৈ ল'লোঁ, কাৰণ আমাৰ নহয়গৈ এটা ৰুমেৰে, তাত থাকিলে তেওঁ, মই ক'লোঁ আপোনালোকে যদি মুখ হাত ধুব খোজে, গা পা ধুব কৰিব পাৰে, আমাৰ দিগদাৰ নাই, কাৰণ আমি চাৰিজনী ছোৱালী আছোৱে। তাত তেওঁ মানে চকী এখনত বহি আছে, তেতিয়া বহুত দাঢ়ি আছিলে মানুহজনৰ, এবাৰ সুধিলে হেৰি আপুনি অঞ্জলি চৌধুৰীক চিনি পায়? মই বোলো অঞ্জলি চৌধুৰী, কৈছে কি অঁ এনেকৈ ৰঙিয়া কলেজত যে পঢ়ে, অঞ্জলি চৌধুৰী না, কাৰণ বাইদেউক মই জলি বাইদেউ বুলি মাতোঁ, মোৰ বাইদেউৰ লগত পঢ়ে আৰু মোৰ বাইদেউৰ একেবাৰে মানে খুব ভাল বান্ধৱী আৰু। মই ক'লোঁ জলি বাইদেউ, কৈছে অঁ, কৈছে মই তেওঁৰ ভায়েক, বোলে

0: আপোনালোকৰ ভাইকো আছে নেকি?
1: আগতে নাজানিছিলে আপোনালোকে?
0: আগতে মই নাজানিছিলোঁ, তেওঁলোকৰ এজন ল'ৰা বুলি জানো। দুজন যে আছে কৈছে কি, অঁ মই বেছি নলবাৰীত থকা নহয়তো ৰঙিয়াত, সেই তেনেকৈ চিনাকি সূত্ৰপাত হ'ল। আৰু তেওঁ কিন্তু মোৰ নাটক মানে ভ্ৰাম্যমানত বহুত আগৰ পৰা চাইছে। আমি আবাহনত এখন নাটক কৰিছিলোঁ, বিনোদ ভাগৱতী নামটো মই ক'বলৈ পাহৰিছিলোঁ, লাষ্ট ডেইজ অফ পম্পেইখন, মানে পম্পেইৰ প্ৰলয় বুলি তেওঁ অনুবাদ কৰি পেলাই সেই নাটকখন কৰিছিলোঁ। তাত আছিল হেৰি তোমাৰ প্ৰাঞ্জল শইকীয়া, প্ৰাণজিৎ দাস, মুনীন দাস দুয়োগৰাকীয়ে ঢুকাল, তাৰপিছত পুলিন নাথ, আৰু আছিলে ৰেবা ফুকন, তেনেকৈ মানে সেই শিল্পীসকল আছিলে। তাত মই এটা চৰিত্ৰ কৰিছিলোঁ, নিদিয়া চৰিত্ৰটো কৰিছিলোঁ, অন্ধ ছোৱালীজনী। আৰু সেই চৰিত্ৰটো চাই তেওঁৰ মানে খুব ভাল লাগিছিল, আৰু মোৰ লগত যদিও চিনাকি নাছিল, হয়তো সেই তেনেকৈ মানে ভাল লাগিল, মোৰো কথা পাতি ভাল লাগিল। তাৰপিছত সেই চাৰিদিন মানে আমাৰ ৰুমতে তেওঁলোকে খোৱা বোৱা কৰিলে, আমি ৰান্ধো খাই ঠিকেই আছে তেনেকৈ। তাৰপিছত দেখিলোঁ লাহে লাহে মানে প্ৰতিখন পেণ্ডেললৈ তেওঁলোক আহে, মানে অলপ দূৰত্বৰ পেণ্ডেলবিলাকত গুচি আহে। আৰু হেমন্ত দাটো পাঠশালাৰে, হেমন্ত চৌধুৰী, গতিকে কৃষ্ণদাৰ লগত যথেষ্ট ভাল, লাহে লাহে এওঁ অহা হ'ল। আমাৰ মানে এনেকুৱা হ'ল, মঞ্চত উঠিলে আমি দেখোঁ আৰু যে এই একদম ছাইডত থিয় হৈ আছে আৰু। সেই তেনেকৈ চাগে মানে আকৰ্ষণটো হ'ল, হয়তো তেওঁৰ ফালৰ পৰাও হ'ল, মোৰ ফালৰ পৰাও হ'ল, সেইটোৱেই প্ৰেম। আৰু মই ভাবোঁ মানুহৰ জীৱনত প্ৰেম কিন্তু সঁচা প্ৰেমটো এবাৰেই হয়। এনে ভাল লাগে মানুহক, তুমি কোনেও অস্বীকাৰ কৰি ক'ব নোৱাৰে যে কাৰোবাক মই বিয়া কৰালোঁ বুলি, বিয়া হ'লোঁ বুলি কাৰোবাক তোমাৰ ভাল নালাগিব, সেইটো কিন্তু নহয়। মই সেইটো নামানো, ভাল লাগিব পাৰে, কাৰোবাৰ তোমাৰ ব্যক্তিত্ব আকৰ্ষণ কৰে, কাৰোবাৰ কথাই আকৰ্ষণ কৰে, কিন্তু যিটো প্ৰকৃত প্ৰেম যাৰ কাৰণে তুমি অনবৰতে চিন্তান্বিত হৈ থাকে, সেই প্ৰেমটো কিন্তু এবাৰেই হয়। আৰু সেই প্ৰেমটোৱে চাগে মোৰ জয়ন্ত চৌধুৰীৰ লগত হ'ল। তাৰপিছত 93 চনত আমাৰ বিয়া হ'ল। তাৰপিছত কিন্তু মই আছোঁ 3 বছৰ থিয়েটাৰত। তাৰপিছত আমাৰ ল'ৰা হ'ল, মানে আমাৰ এতিয়াই পুত্ৰ সন্তান, গতিকে সিও ডাঙৰ হ'ল এতিয়া। তেনেকৈ এতিয়া আৰু সংসাৰখন চলি আছে আৰু।
1: বিয়াৰ পাছতো যেতিয়া আপুনি থিয়েটাৰলৈ গৈছে, তেতিয়া তেওঁ আপোনাক সহযোগ কৰিছে?
0: যথেষ্ট সহযোগ কৰিছে, আৰু মোৰ ভাল লাগে তেওঁৰ খুবেই ৰাপ এইবিলাকত। আৰু মানে কি, আৰু এটা ভাল লগা কথা, তেওঁৰ কাম যিবিলাক কাম মানে খুব, আমি যে কওঁ খুব চিনচিয়াৰ, খুব সুন্দৰ তেওঁৰ কামবিলাক, যি কামেই কৰে খুব সুন্দৰকৈ কৰে। আৰু তেওঁ জানু বৰুৱাৰ লগত তেওঁ মানে এছিষ্ট কৰিছিল তৰা ছবিখনত, তেতিয়া জানুদাই কৈছিলোঁ যে তুমি গুচি আহা মুম্বাইলে, মোক কৈছিলে। মই বোলো একদম নালাগে দেই, এতিয়া কাম পাইছে, কাম থাকিব, যেতিয়া কাম নাথাকিব, গতিকে চাকৰিটোতো এটা মানে আমাৰ কাৰণে এটা সুৰক্ষা চাকৰি এটা আছে। মই বোলো তুমি এনেকৈ কৰি থাকা। তাৰপিছতো তেওঁ কৰিছে শুভেশ্বৰ দাসৰ লগত কিবা কিবি কাম, ভাস্কৰ জ্যোতি মহন্তৰ লগত কৰিছে। ৰাপটো আছে কাৰণে আচলতে মোক একো নকয় বা মোক বাধা নিদিয়ে, কোনোদিন মই তেওঁৰ পৰা এই ক্ষেত্ৰত বাধা পোৱা নাই। হয়তো মোক এনেকুৱাও নহয়, তেওঁ খুব মানে ইণ্ট্ৰোভাৰ্ট, তেওঁ কথা চথা কমকৈ কয়, মোক টানি নি কাৰো লগত চিনাকি কৰি বা মোৰ কথা কাৰো আগত নকয় তেওঁ নিজে, কিন্তু কোনোদিন বাধা নিদিয়ে কাম কৰিবলৈ।
1: গতিকে আপোনাৰ সেইখিনি বিয়াৰ আগতে পৰিয়ালৰ পৰা যিদৰে পাইছিলে, বিয়াৰ পাছতো আপুনি অন্ততঃ স্বামীৰ পৰা সেইখিনি সহযোগ
0: যথেষ্ট পাইছোঁ, যথেষ্ট পাইছোঁ।
1: আপোনাৰ ভ্ৰাম্যমানৰ কথা আমি পাতিলোঁ, আপোনাৰ এতিয়া পৰিয়ালটোৰ কথা আমি পাতিলোঁ, আপোনাৰ আন এটা দিশ, আপুনি অনাতাঁৰৰ সৈতে বহু বছৰ ধৰি জড়িত, আপুনি অনাতাঁৰৰ নাট বিভাগৰ শিল্পী, লগতে আপুনি বিভিন্ন শ্ৰোতা ইতিমধ্যে আমালৈ বাৰ্তা প্ৰেৰণ
0: কৰিছে,
1: আইদৰ বুলনীৰ ঘোষিকা হিচাপে আছিল, আপুনি অকনিৰ মেল পৰিচালনা কৰিছিল, গতিকে আকাশবাণীৰ সৈতে যিটো সম্পৰ্ক, সেই সম্পৰ্কৰ আৰম্ভণি কেতিয়া হ'ল, কেনেকৈ হ'ল, সেই সময়ৰ কথা কওকচোন।
0: আকাশবাণীৰ সৈতে সম্পৰ্ক আচলতে মই তেতিয়া, যেতিয়া আমি গুৱাহাটীত থাকিবলৈ ল'লোঁ আৰু মই ভ্ৰাম্যমান বাদ দিলোঁ, ল'ৰা মানে যেতিয়া বাবা হ'ল, আৰু তাৰপিছতো অৱশ্যে মই এবাৰ গৈছিলোঁ দেই, সি 2 বছৰ থকাত ভাগ্যদেৱীলে খুব মানে তেওঁলোকে জোৰ কৰিলে, মই তলা মাৰি থৈ গ'লোঁ, মানে হেৰি তলেৰে চিঠি এখন ভৰাই থৈ যায় 2002 চনত। সেই মানে মই ছুটিকে কৈ থওঁ সেইটো, সেইবাৰ তেওঁলোকৰ হেঁচাত মই গ'লোঁ। আৰু মোৰ ল'ৰাই ভাবিলে যে, তেতিয়া একেবাৰে সৰু, সি ভাবিলে যে মা শ্বুটিঙলৈ গৈছে, আহিব আৰু অলপ পিছত। যেতিয়া দেখিলে 9 মাহ একেৰাহে মানে মই যদিও আহিছোঁ, থাকিব পৰা নাই, তাৰ পিছৰ বছৰ মানে আমাৰ ঘৰলৈ কোনোবা আলহী আহিলে ড্ৰয়িং ৰুমলৈ, সি দৌৰি আহে, মা থিয়েটাৰলৈ নাদাই। সেই বস্তুটো মানে মোৰ খুব বুকুত লাগিল, তাৰমানে সি অনুভৱ কৰিছে যে মাকজনী যে নাথাকে, গতিকে মা থিয়েটাৰ

0: নাযায়, অস্পষ্ট মাতেৰে সি চবকে কয় মা থিয়েটাৰলৈ নাযায়। মই তেতিয়া ভাবিলোঁ যে নাই থিয়েটাৰলৈ আৰু নাযাওঁ। তাৰপিছত মই ঘৰত থাকিলোঁ, সেইখিনি সময়ত মোক চেতনা দাস, চেতনা বাইদেউৰ নাম মই ল'বই লাগিব, চেতনা বাইদেউয়ে মানে মোক খুব গালি দিয়ে। এম এছ আৰ গ্ৰুপত আমি কিবা নাটক কৰিলোঁ, চিৰাজ কৰিলোঁ, গিয়াছুদ্দিন আহমেদৰ ফণী শৰ্মাৰ মানে হেৰিৰ লগত জড়িত হৈ পৰিলোঁ।
1: সোঁৱৰণী যিটো নটসূৰ্যৰ সৈতে,
0: নটসূৰ্যৰ সৈতে প্ৰথম নটসূৰ্য কিন্তু আৰম্ভ কৰা মানুহ বুলি ক'লে মানে গিয়াছুদ্দিন আহমেদৰ লগত মই আৰু মোৰ স্বামী, এওঁকে সম্পাদক পাতিছিল তেতিয়া।

0: মই বুলি দিম ৰ'ব বাইদেউ ভয় লাগে নহয়, কৈছে এই তই পাবি দিবি দিবি, এনেকৈ ক'লে ৰ ময়ে তোক ফৰমানি দিম নহ'লে, মই বোলো হ'ব বাইদেউ দিম দিয়ক মই। ঠিক তেনেতে এদিন ৰেডিঅ'তে শুনো, আমি সৰুৰ পৰা অভ্যাস ৰেডিঅ' শুনা, ৰেডিঅ' শুনি শুনিয়ে ডাঙৰ হ'লোঁ, মানে অৱনী বৰা, বন্তি বৰপূজাৰী, অৱন বৰপূজাৰী তেনেকুৱা মাতবোৰ শুনি শুনিয়ে ডাঙৰ হোৱা। তেতিয়া মানে এটা হেৰি দিলে যে ৰেডিঅ'ত ঘোষিকা ল'ব, তেতিয়া কিন্তু আইডিঅ' বুলনী বা আমাৰ যিটো জেনেৰেল বুলি কয় সেই বুলি দিয়া নাছিলে, ঘোষক ঘোষিকা লাগে মানে আবেদন কৰিব পাৰে। মই দিলোঁ, দিয়াৰ দিনা তাৰপিছত যিদিনা ইণ্টাৰভিউ হ'ল, ইণ্টাৰভিউলৈ আহিলোঁ, তেতিয়া মানে মোৰ ল'ৰা সৰু একদম কেঁচুৱা আৰু, ইণ্টাৰভিউলৈ আহিছোঁ, আহি মই সোমাইছোঁ আৰু তুমিতো জানাই আৰু বগা কাগজখন থাকি দিয়ে, তাত কোন আছে গম নাপাওঁ,
1: মাত্ৰ কণ্ঠস্বৰটো আপুনি শুনি থাকে,
0: কণ্ঠস্বৰ শুনো, তাহত মোক কৈ আছে একে বুকু ঠক ঠক মাৰিছে আৰু। তেতিয়ালৈ মই নাটকৰ শিল্পী হোৱাই নাই দেই, মই নাটকৰ অডিশ্যন দিয়াই নাই। তাৰপিছত মোক ক'লে এইটো না এই ইমান নাম্বাৰ পেজটো এইখিনি পঢ়ক সেইটো পঢ়ক এনেকৈ কৈ আছে আৰু। তাৰপিছত ক'লে যে মানে সৰু ল'ৰা ছোৱালীৰ এটা সাধু ক'ব লাগে, সাধু এটা, তাত মানে মেকুৰীৰ মাত আছে, কুকুৰৰ মাত আছে। মই ভাবিলোঁ এইবিলাকতো মেকুৰীৰ মাত কুকুৰৰ মাত উলিয়াই দিলে বেছি ভাল লাগিব সাধুটোত, মই তেনেকৈ মাতবোৰ দি দিলোঁ। তাৰপিছত ক'লে আপুনি যাব পাৰে, মই ওলাই গৈছোঁ, ওলাই ঠিক এইখন দৰ্জা খুলিছোঁ, মই তেতিয়া মানে গম পাইছোঁ সেইফালৰ য'ত পৰা মানে ইণ্টাৰভিউ লৈ আছে দৰ্জাখন বহুত জোৰে খুলি দিছে, খুলি দি মানে মোক চাইছে। মই তেতিয়া কিন্তু কাকো চিনি নাপাওঁ, মানে আকাশবাণীৰ বন্তি বাইদেউকো চিনি নাপাওঁ, আনকি নীলুদাৰ মাতটোহে শুনি থাকোঁ, নীলুদাকো চিনি নাপাওঁ। তেতিয়া নীলুদা আছিল, আৰু কোনোবা আছিল ৰুমটোত, মই গুচি গ'লোঁ, ঘৰলৈ গৈ কৈছোঁ আৰু যে হয় মোৰ খুব ভাল হৈছে নহ'লে অতি বেয়া হৈছে। কৈছে কিয়, মই বোলো নহয়, মই ওলোৱাৰ লগে লগে দৰ্জাখন খুলি মোক চাইছে, হয়তো ভালো হ'ব পাৰে নাইবা বেয়াও হ'ব পাৰে। তেনেকৈ তেনেকৈ তাৰপিছত মোলৈ গ'ল, পিছত গম পাইছোঁ মানে মই এবাৰ ফাৰ্ষ্ট হৈছোঁ আৰু, মোলৈ চিঠি গ'ল, মই ভবা নাই আৰু। তাৰ মাজতে ক'ব লাগিব মই ভ্ৰাম্যমান বাদ দিয়াৰ পিছত মই কলাক্ষেত্ৰ সমাজৰ লগত জড়িত হৈ পৰিলোঁ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ বাবে, যিবিলাক তাত মিটিং হৈছিল মানে গাম্ভীৰ্যপূৰ্ণ সভা হয় য'ত মুখ্যমন্ত্ৰী থাকে, ছাৰে মানে আৰু সচিব আছিল তেতিয়া গৌতম শৰ্মা, দুয়োগৰাকী আমাৰ মাজত নাই, ছাৰে তেতিয়া কৈছিল যে আমি এইবোৰ অনুষ্ঠানৰ কাৰণে জুৰীক মাতিব লাগে, ছাৰৰ লগত দুদিন বহিব লাগিব কাৰণ তেওঁ সেই লিখে কথা এইবিলাক, গতিকে গোটেই বহি মেলি তেনেকৈ মানে মই জড়িত হৈ পৰিছিলোঁ। মই ভাবিছোঁ তাত ঘোষণা কৰিবলৈ যেনেকৈ মাতে ইয়াতো মোক মাতিব, মাতিব আৰু মই যাম, মাইক্ৰফোনটো আগত লৈ ঘোষণাটো দিম, মইতো নাজানো। বহুত দিন মতামে মতা 20 দিনমান পিছত এদিন মই আহিলোঁ, আহি মহিলা বিভাগলৈ গ'লোঁ, বন্তি বাইদেউ বহি আছে, আৰু বন্তি বাইদেউকতো চবেই জানে, মানে মই সদায় ক'ব লাগিব এজ এ মানে এজন অফিচাৰ হিচাপে খুব সুদক্ষ, কিন্তু কথাবিলাক মানে যেনেকৈ কয়, তো মই ক'লোঁ বাইদেউ এনেকৈ মই পাইছা তুমি ঘৰত বহি থাকিলে নহ'ব নহয়, তুমি ইয়ালৈ আহিব লাগিব, কামবোৰ শিকিব লাগিব। বোলে কি কাম শিকিব লাগিব আৰু, মোৰটো গৰম উঠি গ'লেই নহয়, কৈছে মেচিনাৰী কামবোৰ শিকিব লাগিব, তোমাৰ লগত পোৱাবিলাকে কাম ডিউটিয়ে কৰিলে। তেতিয়া মণিয়ে পাইছিল দেই, মণি বৰদলৈ, আকৌ মণিক মই পালোঁ, মানে আমাৰ দুয়োগৰাকীৰ খুব কথাবিলাকো মিলে, ভাল লাগে,
1: মণিকে
0: পাইছোঁ, আকৌ ৰেডিঅ'ত পালোঁ, মই বোলো ঠিক আছে। তাৰপিছত আহিলোঁ, আহি কামবিলাক শিকিলোঁ, তেতিয়াতো চিডিৰ যুগ নাছিল, এই স্পুলটোহে ঘূৰাই ঘূৰাই কৰিব লাগে, সেই তেনেকৈ তেনেকৈ তেনেকৈ কামবিলাক কৰি মানে আকাশবাণীৰ লগত জড়িত হ'লোঁ। তাৰপিছত মই নাটকৰ অডিশ্যন দিছোঁ, তাৰপিছত নাটকৰ অডিশ্যন দিলোঁ, পাছ কৰিলোঁ, আৰু প্ৰত্যেকটো মানে বি হাই এ গ্ৰেডলে মানে ৰ'ব লগা হোৱা নাই আৰু, এবাৰ এবাৰতে পাছ কৰি গৈছোঁ, মোৰ সেইটোৱে মানে ভাল লাগে আৰু, ভাগ্য বুলি কওঁ আৰু নিজৰ।
1: ৰেডিঅ'ত আপুনি বহুকেইখন নাটকত অভিনয় কৰিছে, আজি যদি শ্ৰোতাসকলক কৈ শুনাব বিচাৰে কোনখন নাটকৰ সংলাপ আপুনি কৈ শুনাব বিচাৰে?
0: নাটকটো বহুত কৰিছোঁ, মানে খুব ভাল লগা নাটক বা উপন্যাস, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাৰ, সেই চৰিত্ৰত কৰিও মোৰ ভাল লাগিছিলে, বা নাটক ধৰা মানে এতিয়া মোৰ নামবোৰ মনলৈ নাহে, অনিতা, হয়তো তুমি গম পাবা,
1: অনিতা আছে,
0: আৰু নয়নদা থাকোঁতেও তেওঁৰ লগত বহুত নাটক কৰিছোঁ, সপোন জ্যোতি ঠাকুৰ তেওঁৰ নাটক কৰিছোঁ, গতিকে সেই তেনেকৈ তেনেকৈ আৰু এখন নাটক কৰিছিলোঁ মই, মানিক ৰাইটং, মানিক ৰাইটঙৰ মোৰ কিন্তু সংলাপ মনত নাই, আৰু এখন নাটক কৰিছিলোঁ অচিন মুখ বুলি, যে সেই ব্ৰিটিছৰ আন্দোলনৰ সময়ত যে এই যে সৰু সৰু ঠাইৰ চাহ বাগিচাৰ যে একো একোগৰাকী নাৰী আহি যে যুদ্ধ কৰি

0: মানে জীৱন দিছিল অত্যাচাৰ সহ্য কৰি, সেই মানুহবিলাকৰ নাম কিন্তু আমি বহুতেই নাজানো। দাৰকী দাসীৰ নাম বুৰঞ্জীটো নাই হয়তো, মুংৰী মেম, মালতী মেম, যিয়ে মানে চাহাববিলাকে যেনেকে মানে নাৰী শোষণ কৰিছিলে তেওঁলোকৰতো সেইটোৱে আছিলে। গতিকে তেওঁ বাগিচাৰ এগৰাকী ছোৱালী, তেওঁক মানে ৰাখিছিল, ৰাখি মদত খুৱাই দিয়ে, মদত খুৱাই দি তেওঁক তাৰমানে তেওঁলোকে শোষণটোতো কৰে, লগতে তেওঁলোকৰ তলতীয়া কৰি ৰাখে যাতে প্ৰতিবাদ কৰিব নোৱাৰে। সেই মুংৰী মেমে যেতিয়া মানে ব্ৰিটিছৰ আন্দোলন হ'ল, তেওঁতো মদ খায়েই টুং হৈ থাকে। তেতিয়া মুংৰী মেমে মানে এদিন ওলাই যাওঁতে লগৰ এজনীৰ লগত দেখিলে মানে চবেই মহাত্মা গান্ধীজী কি জয়, মহাত্মা গান্ধীজী কি জয় খুব কৈ আছে। সেই তেতিয়া মদ খায়েই আছে তাই, তেতিয়া মানে এটা সংলাপ কৈছিল, ঐ লক্ষ্মী, এই মানুহগিলাই কি কৰিছে ৰে, হে পিকেটিং, কি পিকেটিং ৰে, তুই পুষ্ট, হে না পাৰবি, থাম মই পুষিম ৰৈ, তোমাৰ ইখানে কি কৰিছ ৰে, হে মদ আৰ কানিৰ বিৰুদ্ধে পিকেটিং, কি কথা কৈছে, মইতো সকাল বিকাল সব তুতে মদ খাই গুলৈ থাকো, মইতো ঠিকে আছো, কি কৈছ আন্দোলন, বাপুজী, এইটো কোন বাপুজী রে, এটা কি সব খেদা আন্দোলন, হি তোমরা আগতে কথাটো কইব লাগে, মইতো সাবর মদ নাখাং, কসম খালো, চাপটো বহুত হারামি, হৈ লক্ষ্মী, গান্ধী মহারাজ তো বহুত আচ্ছা ইনসান আছে রে, এই চান্দাটো মোক দে, মুই বাগানতে নিয়ে যাব, চাল রে রশ্মি, চাল, গান্ধী মহারাজ কি জয়।
1: খুব ভাল লাগিল বাইদেউ, আপুনি ধাৰাবাহিকতো অভিনয় কৰিছে, আপুনি চিনেমাতো অভিনয় কৰিছে, এই অভিজ্ঞতাৰ কথা কওকচোন, আৰু যদি সম্ভৱ হয় আৱৰ্তনত আপুনি কৰা চৰিত্ৰটোৰ যি সংলাপ সেয়া শুনিবলৈ পালে আমাৰ আৰু খুব ভাল লাগিব। আৰু সেই মুহূৰ্তৰ কথা আপুনি সংলাপ কওঁতে এটা বিশেষ ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল যিটো কথা আমি জানো, সেই কথাটো শ্ৰোতাসকলে শুনি খুব ভাল পাব, আপুনি ক'লে ভাল লাগিব।
0: আৱৰ্তন, আচলতে আৱৰ্তনখন যেতিয়া আৰম্ভ হয় আমি তেতিয়া আমাৰ কিন্তু থিয়েটাৰ চলি আছে দেই, কাৰণ আৱৰ্তনৰ বিষয়বস্তুটোৱেই আছিল থিয়েটাৰ, আৰু অকল আৱৰ্তনৰ কাৰণে 15 দিন আমাৰ মানে প্ৰযোজকে, আবাহন থিয়েটাৰ প্ৰযোজক কৃষ্ণ ৰয়ে পেণ্ডেল ৰখা নাছিলে। সন্ধিয়া শইকীয়া ছাৰ গুৱাহাটীৰ পৰা গোটেই ইউনিটটো গৈ পাঠশালাত উপস্থিত হ'ল, তাৰপাছত আমাক সকলোকে মাতিলে, তেতিয়া ছাৰে ক'লে যে তোমালোক কাইলৈ ৰাতিপুৱা মানে আহিবা, আমাৰ যাত্ৰা আৰম্ভ কৰিম 8 বজাত, সকলোৱে মিলি আমি যেনেকৈ থিয়েটাৰৰ মানে আৰম্ভণি কৰোঁ ঠিক তেনেকৈ আৰম্ভণি কৰিম, আহিবা। আৰু আবাহনৰ যিটো কেম্পাছ, বৃহৎ ফিল্ডখন, তাৰে এটা কাষত মানে প্ৰযোজক নিজেই থাকে, তেওঁৰ ঘৰ, তাতে এটা ৰুম আকৌ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ, আৰু এইফালে গোটেই আমাৰ শিল্পীসকলৰ থকা ৰুম, মই আছিলোঁ যিহেতু বাহিৰত, মোক বেলেগ এটা ঘৰত ব্যৱস্থা কৰি দিছিল। ৰাতিপুৱা ঠিক মই ডাঙৰ গেটখন খুলি সোমাইছোঁ আৰু এখন ডাঙৰ ফিল্ড, সেউজীয়া ঘাঁহনি, বৰ সুন্দৰ আবাহনৰ ফিল্ডখন, সিটো মূৰত মই দেখিছোঁ ছাৰ থিয় হৈ আছে, আৰু ছাৰৰ থিয় হোৱাৰ এটা ভংগী আছে, বিশেষ ভংগী, হাত দুখন পিছফাললৈ দি চশমাযোৰ অলপ তললৈ নমাই ছাৰে মানে গেটলৈকে চাই আছে। তাৰ ছাৰে মোক দেখি পেলাই ক'লে, আহাচোন, মোক মাতিলে, মই ছাৰৰ ওচৰলৈ গ'লোঁ, তেতিয়া ছাৰে মোক একো কোৱা নাই, তেতিয়ালৈ ছাৰে তেতিয়া মোক ক'লে, হেৰি অৰুণ গুহ ঠাকুৰ তাক মাতিলে, তাৰপিছত ছাৰে মোক ক'লে যে মোৰ ছবিখনত এটা চৰিত্ৰ আছে, চৰিত্ৰটো কিন্তু তোমাৰ বয়সৰ নহয়, আমাৰ আৰু এগৰাকী মানে সহশিল্পী আছিল, সেই শিল্পীগৰাকীৰ বয়সৰ, ক'লে তেওঁৰ বয়সৰ, কিন্তু মোক অভিনয়টো লাগিব নহয়, গতিকে তুমি পাৰিবানে, তুমি কৰা। মই ক'লোঁ, ছাৰ মই পাৰিম জানো, কৈছে পাৰিবা। তাৰপিছত ছাৰে মোক ক'লে তুমি সংলাপখিনি লিখি ল'বা। মই যিটো চৰিত্ৰ কৰিছোঁ যে প্ৰাম্যমানত বহুত বছৰ থকা এগৰাকী বয়সীয়া অভিনেত্ৰী যিয়ে নেকি এতিয়া ভাল চৰিত্ৰ এটাও নাপায় আৰু ব্ৰাম্যমান থিয়েটাৰবিলাকেও নিবিচাৰে, কিন্তু মানুহগৰাকী নাথাকিলেও নহয়, মানে বিচনাত মই বহি থাকোঁ। মোৰ লগত আছিল মৃদুলা বাইদেউ, আছিল নায়িকা মৃদুলা বাইদেউ।

0: ভ্ৰাম্যমানৰ শিল্পী আৰু আৰু এটা ছাইডত আছিলে মিতালী বৈশ্য, ছাৰে ক'লে যে কিন্তু চিনটো মানে অকণমান মানে খাই থকা, মানে মদিৰা পান কৰে আৰু অভিনেত্ৰীগৰাকী, তেওঁৰ জীৱনৰ মানে বহুত ফ্ৰাষ্ট্ৰেশ্যন যে অভিনয় ভাল অভিনয় নাপায়, ভাল চৰিত্ৰ নাপায়, কিন্তু তেওঁ আকৌ এই নায়িকাগৰাকীক যে বাহিৰৰ মানুহ এজনৰ লগত অকণমান এটা সম্পৰ্ক হৈছে সেই কথাটো গম পায়, গম পায় কাৰণেই তেওঁ তেতিয়া নায়িকাগৰাকীক কয় যে তুমি ইয়াৰ পৰা গুচি যোৱা। সেই তেতিয়া এটা মানে আছিল, মই বিচনাত বহি থাকোঁ, মই গিলাচৰ পৰা অলপ অলপ লৈ খাই থাকোঁ, মৃদুলা বাইদেউ আহে, মৃদুলা বাইদেউ আহোঁতে তেতিয়া মই মানে মোৰ সংলাপ আৰম্ভ কৰোঁ আৰু, আহা বহা ভাত খালা, মই তোমালৈকে ৰৈ আছোঁ, বুজিছা এতিয়া ভাল চৰিত্ৰও নাপাওঁ, ভাল চৰিত্ৰত অভিনয় কৰিবলৈও নাপাওঁ, প্ৰযোজকবিলাকেও নিবিচাৰে।
1: এইবাৰ কিন্তু এটা ডাঙৰ ৰোল পাইছোঁ, একেবাৰে হিয়া উবুৰিয়াই কৰিব পৰা ৰোল, পিছে ষ্টেজত নহয় অভিনয়ো নহয়। তোমাক বাদ দেখুৱাবলৈ এজনী বুঢ়ী বাইদেউৰা ৰোল, মেইন ডাইলগটো হ'ল পলোৱা পলাই যোৱা। এই যে ইঞ্জিনিয়াৰ চাহাবে বাট এটা উলিয়াই দিছে, সেইফালেদি পলাই যোৱা, নহ'লে মৰিবা, মই যেনেকৈ মৰিলো তেনেকৈ মৰিবা, তোমাৰ এতিয়াও বাচিবৰ সময় আছে। ইহঁত চবে সোণেৰে বাট বান্ধি দেখুৱায়, তেনেকৈহে আঠে বেঠে লৈ যায়, কিন্তু সেই বাট বৰ চুটি, অকণমান আগবাঢ়ি গ'লেই খাল, গেলা খাল, খালত পৰোঁতে পৰোঁতে হাত ভৰি ভাগিল, অকালতে বুঢ়ী হ'লোঁ। শুনা, ওচৰলৈ আহা, বহা, এবাৰতো এটাই হীৰা মুকুতা খটোৱা বাট দেখুৱালে, গলো, বহুদূৰ গলো, ভাবিলো এই বাট জৰুৰ দীঘলীয়া, পেটত কেঁচুৱা পইচা চাৰিমাহ, তাৰ পাছত সি বোলে মোৰ আঙুলি এটাকেই জুই পোৱা নাই, থিয়েটাৰৰ মালিকটোৱে বোলে সেইবোৰ নচলিব, গা চাফা কৰ, থিয়েটাৰ কৰ, যি হুকুম সেইমতেই কাম, চাফা, একদম চাফা।

0: মুক্তি নাপালে, আৰু এতিয়া এখন মানে সেইখনো মুক্তি পোৱা নাই, মুক্তি দিব কিন্তু তেওঁলোকে যোদ্ধা বুলি ছবি এয়াই। আৰু
1: ধাৰাবাহিকটো কৰিছে,
0: ধাৰাবাহিকটো এতিয়া মোৰ নামবোৰ মোৰ মনত নাই, তাৰমানে ইমানেই কৰিছোঁ। আৰু বেছি মই আটাইতকৈ বেছি কৰিছোঁ কিন্তু সেই যিখিনি সময়ত ভি চি ডিৰ যুগ, ভি চি ডি জানমণিয়ে মানে টাৰ্ণিং পইণ্ট বুলি ক'ব পাৰি, আৰু জানমণিতেই মই প্ৰথম বৰ ধুনীয়া এটা চৰিত্ৰ কৰিছিলোঁ আহিনী বুলি। আৰু সেই চৰিত্ৰটোৰেও বহুতে মোক এতিয়াও মানে মাতে আৰু, জানমণিৰ আণ্টি বুলি।
1: খুব ভাল লাগিল বাইদেউ, এনেদৰে আপুনি হাঁহি মাতি থাকক, আপোনাৰ জীৱনটো সুন্দৰ হৈ থাকক, সেয়াই আশা কৰিলোঁ। অনাগত সময়ত আকৌ আপোনাক লগ পাম। আমাৰ এই কথোপকথন তিনিটা খণ্ডত আমি যি কথা পাতিলোঁ ইয়াতে আমি সামৰণি পেলাওঁ। আপুনি ভালে থাকক,
0: ধন্যবাদ। আৰু ময়ো এই চেগতে আকাশবাণীৰ সমূহ কৰ্মকৰ্তাকে মোৰ আন্তৰিক ধন্যবাদ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
1: ধন্যবাদ।
2: সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট অভিনেত্ৰী জুৰি শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় তথা শেষ খণ্ডটি শুনিলে। সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।

চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈ মৰম আৰু চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছোঁ। আশা কৰোঁ তোমালোক সকলোৱে কুশলে আছা। আজিৰ চোৰাৰ প্ৰথমেই আগবঢ়াইছোঁ জানো আহা শিতান্তি। এই শিতানত আজি তোমালোকক আন্তৰ্জাতিক যোগ দিৱসৰ বিষয়ে ক'বলৈ ওলাইছোঁ।

তোমালোক সকলোৱে ইতিমধ্যে জানিছাই যে 21 জুনৰ দিনটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰা হয়। 2014 চনত ইউনাইটেড নেশ্যনছে এই প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিছত 2015 চনৰ পৰা এই দিৱস পালন কৰা হৈ আহিছে। যোগ হৈছে ভাৰতৰ এক প্ৰাচীন সাধনা পদ্ধতি যিয়ে শৰীৰ, মন আৰু আত্মাৰ মাজত সমন্বয় স্থাপন কৰাত সহায় কৰে। যোগৰ উৎপত্তি ভাৰতত হৈছিল আৰু ইয়াৰ ইতিহাস বহু হেজাৰ বছৰ পুৰণি। প্ৰাচীন ভাৰতৰ ঋষিমুনিসকলে যোগক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশৰ এক গুৰুত্বপূৰ্ণ পদ্ধতি হিচাপে বিকশিত কৰিছিল। ভাৰতীয় সভ্যতা, সংস্কৃতি আৰু দৰ্শনৰ সৈতে যোগ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। 2014 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইউনাইটেড নেশ্যনছ জেনেৰেল এছেম্বলিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনৰ প্ৰস্তাৱ আগবঢ়াইছিল। এই প্ৰস্তাৱটি বিশ্বৰ 177খন দেশে সমৰ্থন জনায়। ৰাষ্ট্ৰসংঘৰ ইতিহাসত অন্যতম সৰ্বাধিক সমৰ্থিত প্ৰস্তাৱসমূহৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনৰ প্ৰস্তাৱটোও এটা। ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই প্ৰচেষ্টাৰ ফলতে 21 জুনৰ দিনটোক আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰা হয়। তোমালোকে নিশ্চয় জানা, ভাৰত যোগৰ জন্মভূমি হিচাপে পৰিচিত। যোগৰ জৰিয়তে ভাৰতৰ প্ৰাচীন জ্ঞান, স্বাস্থ্য চেতনা আৰু সাংস্কৃতিক ঐতিহ্যই বিশ্বজুৰি প্ৰসাৰ লাভ কৰিছে। আন্তৰ্জাতিক যোগ দিৱসে ভাৰতৰ এই অমূল্য উপহাৰক বিশ্বমঞ্চত অধিক প্ৰতিষ্ঠা আৰু স্বীকৃতি প্ৰদান কৰিছে। এই দিৱস পালনৰ মূল উদ্দেশ্য হৈছে যোগাভ্যাসৰ উপকাৰিতাৰ বিষয়ে জনসাধাৰণক সচেতন কৰা। নিয়মিত যোগাভ্যাসে শাৰীৰিক সুস্থতা বৃদ্ধি কৰে, মানসিক চাপ হ্ৰাস কৰে, মনোযোগ বৃদ্ধি কৰে আৰু সুস্থ জীৱনশৈলী গঢ়ি তোলাত সহায় কৰে। বৰ্তমান সময়ত বিশ্বৰ বহু

দেশত লাখ লাখ লোকে যোগাভ্যাস করে। বিদ্যালয়, মহাবিদ্যালয়, চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান আৰু বিভিন্ন সামাজিক সংগঠনে আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে যোগ শিবিৰ, সজাগতা কাৰ্যসূচী আৰু প্ৰদৰ্শনীৰ আয়োজন কৰে। বিদ্যালয়, মহাবিদ্যালয়, চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আৰু বিভিন্ন সামাজিক সংগঠনে আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে যোগ শিবিৰ, সজাগতা কাৰ্যসূচী আৰু প্ৰদৰ্শনীৰ আয়োজন কৰে। আন্তৰ্জাতিক যোগ দিৱস কেৱল এটা দিৱস নহয়, ই সুস্থ, শান্তিপূৰ্ণ আৰু সুষম জীৱনৰ বাবে যোগৰ গুৰুত্ব স্মৰণ কৰোৱা এক বিশ্বব্যাপী আন্দোলন। ভাইটি ভণ্টিহঁত, প্ৰতিবছৰে যোগ দিৱস পালনৰ উদ্দেশ্যে এটা বিষয় নিৰ্ধাৰণ কৰা হয়। এই বছৰ অৰ্থাৎ 2026 চনৰ বিশ্ব যোগ দিৱসৰ বিষয়বস্তু হৈছে য়োগা ফৰ হেলডি এজিং, অৰ্থাৎ সুস্থ বাৰ্ধক্যৰ বাবে। আমি যদি কোমলীয়া বয়সৰ পৰাই নিয়মিত যোগাভ্যাস আৰু সন্তুলিত জীৱনশৈলীৰে নিজকে আগবঢ়াই লৈ যাওঁ, তেতিয়াহ'লে ভৱিষ্যতেও আমি এটি নিৰোগী শৰীৰ লাভ কৰিব পাৰিম। এই বিষয়বস্তুৱে সকলো বয়সৰ লোকৰ বাবে যোগৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছে। নিয়মিত যোগাভ্যাসে শৰীৰৰ নমনীয়তা, ভাৰসাম্য, শক্তি আৰু মানসিক সুস্থতা বৃদ্ধি কৰি সুস্থ আৰু সক্ৰিয় জীৱন যাপনত সহায় কৰে। ভাইটি ভণ্টিহঁত, আজিৰ জানুৱাহাত তোমালোকে আন্তৰ্জাতিক যোগ দিৱসৰ বিষয়ে কিছু কথা জানিলা। আজিৰ জানুৱাহা ইমানেই।

চেমনীয়া ভাইটি ভণ্টিহঁত, আজি কিশোৰ কিশোৰীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে যোগাভ্যাস অৰ্থাৎ তোমালোকৰ বয়সৰ ল'ৰা ছোৱালীৰ বাবে যোগাভ্যাসৰ গুৰুত্ব সম্পৰ্কে কিছু কথা ক'বলৈ ওলাইছো। মানৱ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়ছোৱাৰ ভিতৰত কৈশোৰ অৱস্থা অন্যতম। এই সময়ছোৱাত এজন ব্যক্তিৰ শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আৱেগিক বিকাশ দ্ৰুতগতিত সংঘটিত হয়। সেয়েহে এই বয়সত সুস্থ শৰীৰ আৰু সুস্থ মন গঢ়ি তোলাটো অতি প্ৰয়োজনীয়। কিন্তু বৰ্তমান যুগত পঢ়া শুনাৰ চাপ, প্ৰতিযোগিতামূলক মানসিকতা, মোবাইল ফোন আৰু সামাজিক মাধ্যমৰ অত্যধিক ব্যৱহাৰ, শাৰীৰিক ক্ৰিয়াকলাপৰ অভাৱ আদিয়ে কিশোৰ কিশোৰীসকলৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে। এনে পৰিস্থিতিত যোগাভ্যাসে এক কাৰ্যকৰী আৰু বিজ্ঞানসন্মত সমাধান আগবঢ়ায়। যোগ হৈছে ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ এক অমূল্য অৱদান। যোগ শব্দৰ অৰ্থ হৈছে সংযোগ বা একত্ৰিত কৰা। যোগে শৰীৰ, মন আৰু আত্মাৰ মাজত সমন্বয় স্থাপন কৰে। হাজাৰ হাজাৰ বছৰৰ পৰাই যোগাভ্যাসে মানুহক সুস্থ, সজীৱ আৰু মানসিকভাৱে শক্তিশালী কৰি অহা দেখা গৈছে। আজিৰ আধুনিক বিজ্ঞানেও যোগাভ্যাসৰ উপকাৰিতা স্বীকাৰ কৰিছে। আহাচোন প্ৰথমে আমি যোগাভ্যাসৰ শাৰীৰিক উপকাৰিতাৰ বিষয়ে আলোচনা কৰোঁ। নিয়মিত যোগাভ্যাসে শৰীৰ নমনীয় আৰু শক্তিশালী কৰি তোলে। বিভিন্ন যোগাসনে মাংসপেশী, হাড় আৰু সন্ধিসমূহক সক্ৰিয় কৰি ৰাখে। নিয়মীয়া যোগাভ্যাসৰ দ্বাৰা ৰক্ত সঞ্চালন উন্নত হয়, শ্বাস প্ৰশ্বাসৰ ক্ষমতা বৃদ্ধি পায় আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বাঢ়ে। কিশোৰ কিশোৰীসকলৰ বাবে এই সুফলসমূহ বিশেষভাৱে গুৰুত্বপূৰ্ণ, কিয়নো এই সময়তে শৰীৰৰ বৃদ্ধি আৰু বিকাশ সম্পূৰ্ণ হয়। আজিকালি বহু শিক্ষাৰ্থীয়ে ঘণ্টাৰ পিছত ঘণ্টা বহি বহি পঢ়ে অথবা মোবাইল ফোন ব্যৱহাৰ কৰে, ফলত পিঠিৰ বিষ, ডিঙিৰ বিষ।

মেদবহুলতা আৰু শাৰীৰিক নিষ্ক্ৰিয়তাৰ দৰে সমস্যা বৃদ্ধি পাইছে। যোগাভ্যাসে এই সমস্যাসমূহ হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ ফলত শৰীৰ সতেজ হয় আৰু দৈনন্দিন কাম কাজ অধিক উৎসাহেৰে সম্পন্ন কৰিব পাৰি। শাৰীৰিক স্বাস্থ্যৰ দৰেই মানসিক স্বাস্থ্যও সমানেই গুৰুত্বপূৰ্ণ। বৰ্তমান সময়ত বহু কিশোৰ কিশোৰীয়ে পৰীক্ষাৰ ভয়, উদ্বেগ, মানসিক চাপ, হতাশা আৰু আত্মবিশ্বাসৰ অভাৱৰ সন্মুখীন হয়। যোগাভ্যাসে এই সমস্যাসমূহ দূৰ কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰে। ধ্যান আৰু প্ৰাণায়ামৰ জৰিয়তে মন শান্ত হয়, একাগ্ৰতা বৃদ্ধি পায় আৰু ইতিবাচক চিন্তাধাৰা গঢ় লৈ উঠে। নিয়মিত যোগাভ্যাস কৰা শিক্ষাৰ্থীসকল সাধাৰণতে অধিক মনোযোগী, আত্মবিশ্বাসী আৰু শৃংখলাবদ্ধ হয়। তেওঁলোকে নিজৰ আবেগ নিয়ন্ত্ৰণ কৰিবলৈ শিকে আৰু সাহসেৰে জীৱনৰ বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সক্ষম হয়। সেইকাৰণে মনত ৰাখিবা, যোগাভ্যাস কেৱল শাৰীৰিক ব্যায়াম নহয়, ই ব্যক্তিত্ব গঠনৰ এক শক্তিশালী মাধ্যম। এতিয়া আহাচোন আমি কিশোৰ কিশোৰীৰ বাবে উপযোগী কেইটামান যোগাসন আৰু প্ৰাণায়ামৰ বিষয়ে জানি লওঁ। কিশোৰ কিশোৰীৰ বাবে তাৰাসন, বৃক্ষাসন, ত্ৰিকোণাসন, ভুজংগাসন, বজ্ৰাসন, পদ্মাসন আৰু শৱাসন বিশেষভাৱে উপকাৰী। তাৰাসনে শৰীৰৰ ভংগী সঠিক কৰি ৰাখে আৰু ভাৰসাম্য উন্নত কৰে। বৃক্ষাসনে একাগ্ৰতা আৰু মনোযোগ বৃদ্ধি কৰে। ত্ৰিকোণাসনে শৰীৰ নমনীয় কৰে আৰু মাংসপেশী শক্তিশালী কৰে। ভুজংগাসনে মেৰুদণ্ড সুস্থ কৰি ৰখাত সহায় কৰে আৰু হাওঁফাওঁৰ প্ৰসাৰণ ঘটায়। বজ্ৰাসনে হজম শক্তি উন্নত কৰে। পদ্মাসন ধ্যানৰ বাবে উপযোগী আৰু শৱাসনৰ জৰিয়তে শৰীৰ আৰু মনক সম্পূৰ্ণৰূপে জিৰণি দিব পাৰি। তোমালোকৰ বাবে উপযোগী প্ৰাণায়ামৰ ভিতৰত অনুলোম বিলোম, ভ্ৰামৰী, নাড়ী শোধন আৰু গভীৰ শ্বাস প্ৰশ্বাসৰ অনুশীলন বিশেষভাৱে উপকাৰী। অনুলোম বিলোমে মন শান্ত কৰে আৰু একাগ্ৰতা বৃদ্ধি কৰে। ভ্ৰামৰী প্ৰাণায়ামে উদ্বেগ, খং আৰু মানসিক চাপ হ্ৰাস কৰে। নাড়ী শোধনে শৰীৰ আৰু মনৰ মাজত ভাৰসাম্য স্থাপন কৰে। এই প্ৰাণায়ামসমূহ নিয়মিতভাৱে অনুশীলন কৰিলে স্মৃতিশক্তি, মনোযোগ আৰু আত্মবিশ্বাস বৃদ্ধি পায়। বৰ্তমান সময়ত মোবাইল ফোন আৰু সামাজিক মাধ্যমৰ অত্যধিক ব্যৱহাৰে বহু কিশোৰ কিশোৰীক বাস্তৱ জীৱনৰ পৰা আঁতৰাই লৈ গৈছে। বহুতৰে পৰ্যাপ্ত টোপনি নহয়, শাৰীৰিকভাৱে সক্ৰিয় হৈ নাথাকে আৰু মানসিকভাৱে অস্থিৰ হৈ পৰে। যোগাভ্যাসে তেওঁলোকক এইসমূহ সমস্যাৰ পৰা মুক্তি দিয়াত সহায় কৰে। ই মনক স্থিৰ কৰি তোলে, শৰীৰক সক্ৰিয় ৰাখে আৰু জীৱনৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী গঢ়ি তোলে। যোগাভ্যাসে সামাজিক আৰু নৈতিক মূল্যবোধো বিকশিত কৰে। ই ধৈৰ্য, সংযম, শৃংখলা, সহনশীলতা আৰু আত্মনিয়ন্ত্ৰণৰ শিক্ষা দিয়ে। এই গুণসমূহে এজন কিশোৰ বা কিশোৰীক এগৰাকী দায়িত্বশীল আৰু আদৰ্শ নাগৰিক হিচাপে গঢ়ি তুলিবলৈ সহায় কৰে। ভাইটি ভণ্টিহঁত, আজিৰ প্ৰতিযোগিতামূলক যুগত সফলতা লাভ কৰিবলৈ কেৱল মেধা থাকিলেই নহয়, সুস্থ শৰীৰ আৰু সুস্থ মনৰো প্ৰয়োজন। সেই সুস্থতাৰ পথত যোগাভ্যাস এক বিশ্বস্ত সংগী হোৱা উচিত। দৈনিক মাত্ৰ 20-30 মিনিট যোগাভ্যাসৰ বাবে ব্যয় কৰিলেও ইয়াৰ সুফল তোমালোকে অনুভৱ কৰিব পাৰিবা। ইতিমধ্যে কোৱা কথাখিনিৰ পৰা তোমালোকে নিশ্চয় বুজি পাইছা যে যোগাভ্যাস হৈছে কিশোৰ কিশোৰীৰ শাৰীৰিক আৰু মানসিক বিকাশৰ এক শক্তিশালী মাধ্যম। ই শৰীৰক সুস্থ, মনক শান্ত, চিন্তাক ইতিবাচক আৰু ব্যক্তিত্বক সুসংগঠিত কৰি তোলে। যোগাভ্যাসৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে শিক্ষাৰ্থীৰ জীৱনৰ ওপৰত ইতিবাচক প্ৰভাৱ। নিয়মিত যোগাভ্যাস আৰু ধ্যানৰ ফলত স্মৃতিশক্তি বৃদ্ধি পায়, মনোযোগ অধিক কেন্দ্ৰীভূত হয় আৰু শিকাৰ ক্ষমতা উন্নত হয়। বহু গৱেষণাত দেখা গৈছে যে যোগাভ্যাস কৰা শিক্ষাৰ্থীসকলে পঢ়া শুনাত অধিক একাগ্ৰতা দেখুৱায় আৰু পৰীক্ষাৰ সময়ত মানসিক চাপ তুলনামূলকভাৱে কম অনুভৱ কৰে। সেয়েহে বিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহতো যোগাভ্যাসৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। যোগাভ্যাসৰ জৰিয়তে আমি কেৱল নিজৰ স্বাস্থ্যই উন্নত নকৰোঁ, বৰঞ্চ এখন সুস্থ আৰু সুসংহত সমাজ

গঢ়াৰ দিশতো অৱদান আগবঢ়াওঁ। সেয়েহে সকলো বয়সৰ লোকেই যোগাভ্যাসক দৈনন্দিন জীৱনৰ অংশ কৰি লোৱা উচিত। তোমালোকৰ দৰে কিশোৰ কিশোৰীসকলেও যোগাভ্যাসক এতিয়াৰে পৰা নিয়মীয়া অভ্যাস হিচাপে আদৰি ল'লে ভৱিষ্যতলৈ সুন্দৰ সুস্থ জীৱন একোটা গঢ় দিব পাৰিবা। আশা কৰোঁ তোমালোকে মনত ৰাখিবা, সুস্থ শৰীৰতহে সুস্থ মনৰ বাস, আৰু সুস্থ শৰীৰ মনেই সুন্দৰ ভৱিষ্যতৰ ভেটি।

ইমান পৰে কিশোৰ কিশোৰীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে যোগাভ্যাস এই শীৰ্ষক কথিকাটি শুনিলা। কথিকাটি তোমালোকলৈ বুলি লিখি পঠিয়াইছিল মামণি ৰয়চৌধুৰীয়ে। চোৰাত এইবাৰ শুনো আহা খেত্ৰীৰ কমলা মেধি ছোৱালী বিদ্যালয়ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা কেইটিমান গীতমাত। প্ৰথমে এয়া বৈশালী বচাকৰ কণ্ঠত বিষ্ণুপ্ৰসাদ ৰাভা ৰচিত এটি গীত।

বৈশালী বচাকৰ কণ্ঠত বিষ্ণুৰাভাৰ গীতটি শুনিলা। এইবাৰ শুনোৱা হা এটি জ্যোতি সংগীত, পৰিৱেশন কৰিবলৈ লৈছে তন্ময়ী গোস্বামীয়ে।

তন্ময় গোস্বামীৰ কণ্ঠৰ জ্যোতি সংগীতটি শুনিলা। চোৰাৰ শেষত শুনোৱা হা এটি মীৰা ভজন, পৰিৱেশন কৰিছে অনিন্দিতা ডেকাই।

ভাইটি ভণ্টিহঁত, ইমানপৰে তোমালোকে খেত্ৰীৰ কমলা মেধি ছোৱালী বিদ্যালয়ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা গীত মাত শুনিলা। আজিলৈ আমাৰ চোৰা সামৰিবৰ সময়ো হৈ আহিল। তোমালোকলৈ পুনৰ মৰম চেনেহ যাচি আজিৰ চোৰা সামৰি মই নিভা বাইদেৱে বিদায় লৈছোঁ।

0: বিদ্যার্থীর অনুষ্ঠান। প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। এতিয়া শুনক মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ দিনৰ 11 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। দেশ বিদেশত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি পুৱা পশ্চিমবংগৰ কলকাতাৰ ৰেড ৰোডত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশ লয়। ৰাজ্যত যোগ দিৱসৰ সৈতে সংগতি ৰাখি আজি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্ট উদ্যানত আয়োজিত যোগ দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী অশোক সিংহল আৰু পৰ্যটন মন্ত্ৰী অজন্তা নেওগে ভাগ লয়। বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত ৰূপান্তৰকাৰী ভূমিকা পালন কৰিছে বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিছে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট ইউ জি 2026 আজি পুনৰ অনুষ্ঠিত হ'ব। দেশৰ 551খন আৰু বিদেশৰ 14খন চহৰত হ'বলগীয়া এই পৰীক্ষাত 22,79,000 পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। ইউৰোপীয় সংঘই অসম ভ্ৰমণৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। শক্তিবিদ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। কাইলৈ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা 7 দিনত ৰাজ্যৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত নামনি অসম, মধ্য অসম, উজনি অসম আৰু বৰাক উপত্যকাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আৰু ICC মহিলা T20 বিশ্বকাপত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নাটশালা।

0: আজিৰ নাট্যানুষ্ঠানৰ নিবেদন চিলনী সুৰ, ৰচনা শুভেশ্বৰ দাসৰ, পৰিচালনা মনজিৎ ৰাজখোৱাৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নাটখনি পৰিৱেশন কৰিছে ইনলি ফাউণ্ডেশ্যনৰ শিল্পীসকলে। এয়া শুনক চিলনী সুৰ।
1: নদাই, মোৰ পিছে পিছে আহি থাক।
2: সদায়
1: ক,
2: আৰু কিমান যাব লাগিব?
1: বেছি দূৰ নাই, এই ৱালৰ কাষে কাষে।

0: হে গৈ মূল গেট পাম। আই এন্ধাৰ, ভালকৈ খোজ দিবি।
1: গেটটো ওখনে চাপৰ,
0: ওখ হলেও গেটটো পাৰ হ'ব পৰা যাব। আহি থাক, আহি থাক,
1: বল। ভদাই
0: কি হলো? গোন্ধ পোৱা নাই?
1: কিহৰ গোন্ধ?
2: এই ভৰিখন আউটলেটত সোমাই গ'ল।
0: চি চি চি,
1: বনত ভৰিখন মোহাৰিল।
0: মোহাৰিলো, বল
1: বল। সদায় কেইটা বাজিলো?
0: কেলে 12 বাজিল আকৌ?
1: মানুহবিলাক শুৱাই নাইচোন। সেয়া কাষৰ বিল্ডিংটোত লাইট জ্বলি আছে চা।
0: এই চহৰৰ মানুহ শুৱাত পলম হয়। চুপি চুপি আহি থাক,
1: বল।
3: চি চি চি,
0: নদাই তোৰ আকৌ কি চিচি হ'ল?
1: গোটেই গা মোৰ তিতি গ'ল ভদাই।
0: গা মোৰ তিতিবলৈ বৰষুণ ক'ত পৰিলনো?
1: বৰষুণ নহয় অ,
0: তেনেহ'লে
1: ওপৰৰ বিল্ডিঙৰ পৰা চুৱা পানী পেলাই দিলে, মোৰ মূৰতে পৰিল।
0: ভালে হ'ল দে, গংগাজল বুলি মুখত ল।
1: এই ৰ, গংগাজল হোৱা হ'লে ভালেই আছিল, এইসোপা গেলা চুৱা পানী।
0: হ'ব দে, তোৰ গাৰ চোলাটোৰে গা মোৰ মোহাৰি ল।
1: ললো, বল।
0: ঐ নদাই, সেইটো গেট
1: হেৰ, গেটত দেখোন লাইট জ্বলি আছে, লাইটৰ পোহৰত যদি আমাক কোনোবাই দেখা পায়?
0: তাৰ ব্যৱস্থা কৰিম ৰ।
1: সেই ব্যৱস্থাটো দিনতেই কৰি থ'ব লাগিছিল, সেইকাৰণে তোক দিনতেই পঠিয়াইছিলোঁ।
0: এই মই আহিছিলোঁ।
1: তেনেহ'লে
0: চি চি কেমেৰাৰ কানেকশ্যনটো কাটিলোঁ, কিন্তু এই গেটৰ লাইটৰ কানেকশ্যনটো কাটিবলৈ সুবিধা নাপালোঁ।
1: পিছে টকাখিনিৰ কথা গম পালি নে নাই?
0: পালোঁ।
1: গম পালি?
0: অঁ, শুন
1: ক,
0: মালিকে টকাখিনি বেংকৰ পৰা উলিয়াই ঘৰ পোৱালৈকে মই পিছ ল'লোঁ।
1: তাৰপিছত?
0: তাৰপিছত মালিক আহি ঘৰ সোমোৱাৰ আগতে মই আহি মালিকৰ গেটৰ আগত ইগিল চিগিলকৈ ৰৈ থাকিলোঁ।
1: তাৰপিছত কি হ'ল?
0: তাৰপিছত হ'ব আৰু কি, মালিকে মোক তেনেকৈ ৰৈ থকা দেখি কাম বন বিচৰা মানুহ বুলি টপককৈ সুধিলে।
4: ঐ, তই কি কাম কৰ?
5: মই ঘৰৰ সকলো কামেই কৰোঁ ছাৰ।
4: আমাৰ বাথৰুমটো চাফা কৰিব লাগে, পাৰিবি?
5: পাৰিম ছাৰ।
4: আহ, তেনেহ'লে মোৰ লগতে আহ।
5: বলক ছাৰ।
0: বুঝিছ ঐ নদাই,
1: ক,
0: এনেই বুঢ়ী নাচনী, তাতে আকৌ নাতিয়েকৰ বিয়া।
1: মানে?
0: মানে মই মালিকৰ ঘৰলৈ কেনেকৈ সোমাব পাৰোঁ চল চাই থাকোঁতে মালিকে আহি মোক নিজে নিজৰ ঘৰৰ ভিতৰলৈ মাতি নিলেই নহয়।
1: তাৰ পিছৰখিনি ক।
0: ঘৰলৈ সোমাই যাওঁতে সকলোফালে মই চাই গ'লোঁ, ভিতৰলৈ সোমাই বাথৰুম চফা কৰাৰ নাটক কৰিলোঁ, কাণ দুখন থিয় কৰি ৰাখিলোঁ, মালিক মালিকনীয়ে কোৱা কথাবোৰ শুনিলোঁ।
4: হেৰা!
6: অঁ, শুনিছোঁ, কওক।
4: গডৰেজত 1,00,000 টকা আনি থৈছোঁ, কাইলৈ লেবাৰ পেমেণ্ট আছে।
6: গডৰেজটো বন্ধ কৰিলে নে নাই?
4: কৰিলোঁ, চাবিটো টেবুলৰ ড্ৰয়াৰতে আছে। আজি মই ঘৰত নাথাকিম, ছাইডলৈ যাম, কাইলৈ পুৱাহে আহিম।
6: ল'ৰাটোৰ পৰীক্ষা, এই সময়ত নিজে আজি নগ'লে নহয়নে?
4: নহয়হে, আজি ছাইটলৈ ইঞ্জিনিয়াৰ আহিব, মই যাবই লাগিব। তুমি ল'ৰাক চম্ভালিবা, মই কাইলৈ আহিমেই নহয়।
6: মই এই বেমাৰী মানুহজনীয়ে অকলে পৰীক্ষাৰ সময়ত ল'ৰাক চম্ভালি ঘৰ চম্ভালাটো কিমান কষ্ট সেইটো মইহে জানিম। তাতে টকাখিনিও আনি ঘৰত থৈ যাব ওলাইছে, যিহে দিনকাল হৈছে।
4: সেইবিলাক একো চিন্তা নকৰিবা, গেটত 2টা তলা মাৰি থবা, নিশা গেটৰ লাইটটো জ্বলাই ৰাখিবা।
0: গেটৰ সেই লাইটৰ কানেকশ্যন ক'ত কাটিব লাগে মই সকলো চাই থৈ গৈছোঁ। নদাই,
1: ক,
0: তই ইয়াতে ৰ, মই গেটলৈ গৈ লাইটৰ কানেকশ্যনটো কাটি দিওঁ, অন্ধকাৰ হ'লে তই যাবি।
1: হ'ব,
0: প্লাছডাল দেচোন।
1: ল,
0: শুন নদাই,
1: ক,
0: মই লাইটৰ কানেকশ্যনটো কাটি 2 ফেঁচাৰ মাত মাতিম, তেতিয়াহে তই যাবি। যোৱা

0: আগতে তই তিনিবাৰ ফেঁচাৰ মাত মাতিবি, যাব নোৱাৰিলে এবাৰ ফেঁচাৰ মাত মাতিবি, আৰু মই যদি এবাৰ মাত মাতোঁ তই গম পাবি যাব নেলাগে বুলি, বুজিলি?
1: বুজিলোঁ।
0: মই আহিলোঁ,
1: যা।

0: সেয়া ফাকেদি পোহৰ আহি আছে।
1: ভাল কথা, ভগৱানে চকু মেলি চাইছে। বল বল বল, সেইখন খিৰিকী দিয়ে আমি সোমাব পাৰিম।
2: জুপি জুপি জুপি জুপি, মোৰ পিছে পিছে আহি থাক।
3: আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাওলুং চুকাফাই 1215 খ্ৰীষ্টাব্দত নিজ ৰাজ্যৰ মাওলুং জ্যেষ্ঠ ভাতৃ চুকৰাংফাক গতাই দিয়ে।
0: শুনচোন শুন,

0: ১২১৫ খ্রিস্টাব্দত নিজ ৰাজ্যৰ মাওলুং শ্ৰেষ্ঠ ভাতৃ চুক্ৰাংফাক গতাই দিয়ে।
1: হেই ফদাই, শুনচোন শুন, সেয়া খিৰিকীৰ সিফালে ভিতৰত কাধটোৱে এতিয়াও কিতাপ পঢ়ি আছে।
2: তাৰ পৰীক্ষা নহয়?
1: পৰীক্ষা হ'ল বুলি এতিয়া ইমান নিশালৈকে কিতাপ পঢ়ি থাকিব লাগেনে?
2: তাকেইতো, আগতে পঢ়া নাছিলে।
1: পঢ়াৰ সময়ত আগতে ঠিটিঙালি কৰি ঘূৰি ফুৰিব আৰু এতিয়া এপৰ নিশালৈ কিতাপ পঢ়িব। কিন্তু আমি যে চুৰ কৰিবলৈ আহি ক্ষণ গণি গণি ৰৈ আছো, সেইটো কথাটো সি গমেই পোৱা নাই। সেয়া দুটা বাজিল, ভাত খুমতি ভাঙিবৰ হ'ল। পদাই, কিবা এটা কৰ।
2: আৰু অলপ সময় আমি বাট চোৱাই ভাল হ'ব। কাইলৈ তাৰ যেতিয়া পৰীক্ষা, সি আৰু টোপনি ক্ষতি নকৰিব। ক্ষন্তেক পিছতে সি হয়তো শুব।
1: শুলেতো ভালেই হ'ব, এইখন খিৰিকীৰে আমি ভিতৰলৈ সোমাই যাব পাৰিম। নুশুলে তেতিয়া কি হ'ব?
2: তেতিয়া বেলেগ উপায় উলিয়াব লাগিব। এটা কাম কৰোঁ।
1: কি কাম?
2: আমি খিৰিকীৰ সেইফালে তলত সেই দুখৰতে জোপ লৈ থাকোঁ। তাৰ পৰা শেষ কৰি সি শুলে আমি আমাৰ কাম আৰম্ভ কৰিম। বল বল, এই দুখৰতে জোপ লওঁ।
1: বল।
0: পুকং উপত্যকাৰ পৰা পাটকাই পাহাৰৰ নামনি পৰ্যন্ত নানা দুৰ্গম অঞ্চল অতিক্ৰম কৰাৰ সময়ত বিভিন্ন জনগোষ্ঠীৰ লগত যুঁজ যাবলৈ লিপ্ত হৈ
1: শুনিলি? তিনি বাজিল। আৰু এনেকৈ মহৰ কামোৰ খাই খাই জোপ লৈ আৰু কিমান সময় থাকিবি? আমনি লাগিছে।
2: ধৈৰ্য ধৰচোন, ধৈৰ্য ধৰ, তাৰো টোপনি আহিব হৈছে। শুনিছ, পঢ়ি থাকোঁতে কেনেকৈ হামিয়াই আছে?
1: সি গাধই, আগতে পঢ়ি থব নোৱাৰিলে। এই পৰীক্ষাৰ সময়তহে টোপনি ক্ষতি কৰি পঢ়িব লাগে নে?
2: টিপ মাৰি থাকচোন, টিপ মাৰি থাক।
0: কাই পৰ্বত মালাৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল।
1: হৈ পদাই, চাচোন চাহ।
2: কি?
1: এই খিৰিকীৰ ফাকেদি চাহ, সেই গাধই পঢ়া সামৰিছে।
2: কৃষ্ণ কৃষ্ণ কৃষ্ণ, সেয়াতো কৈছিলো নহয়, সি পঢ়া সামৰিব বুলি। ভালেই হ'ল, এইখন খিৰিকী দি সোমাব পাৰিম। তই খৰখেদা কৰিবি দেই, অতি কম সময়ৰ ভিতৰতে টকাখিনি আৰু যি লাম লাকতো পাওঁ লৈ পলাব লাগিব।
1: গছত কঁঠাল, ওঠত তেল, নহু নহওঁতেই চেলবেল। হ'ল আৰু।
2: কি হ'ল?
1: এই গাধই আকৌ এখন বেলেগ কিতাপ উলিয়াই লৈছে।
0: The way a crow shook down on me the dust of snow from a hemlock tree.
1: হেয়া চাৰি বাজিল, ৰাতি পুৱাবৰে হ'ল। কুকুৰাই ডাক দিলে। এই বহাগ মাহত নিশা ছুটি, কিবা এটা কৰোঁ ভদাই।
2: কিবা এটা কৰিব পাৰিম ৰ। টোপনিৰ চিকুণ পোৱা, এই সময়ত সিহঁত টোপনি যাবই। আমিও আমাৰ কাম কৰিব পাৰিম। তই মন ডাঠ কৰি ৰাখ, সিও শুব এতিয়া।
1: কিনো ক, পোহৰ হৈ আহিলেই, মালিকনীয়েও সাৰ পাব এতিয়া। চেহ, নিশাটো ইমান চুটি হ'ব লাগেনে? আজি যাত্ৰাৰ সময়ত কাৰ মুখনো দেখি আহিলোঁ আৰু, আজি নহ'ব দেখিছোঁ।
3: বাবু, তোৰ পঢ়া শেষ হোৱাই নাই নে?
0: ডাষ্ট অফ স্ন', দ্য ৱে আ ক্ৰ' শুক ডাউন অন মি দ্য ডাষ্ট অফ স্ন' ফ্ৰম আ হেমলক ট্ৰি।
2: আগতে কিতাপ নপঢ়ি ঠিটিঙৰি কৰি ফুৰিবি, পৰীক্ষাৰ সময়ত উৰাই ঘূৰাই ফুৰিবি, আজিহে পঢ়িবলৈ সময় পালি। গাধ,

0: হেল্ল'
1: হেল্ল'
0: হেল্ল' বৰুৱানী,
1: অঁ মিছেছ কাকতি নেকি?
0: অঁ, এ কি হ'ল, মৰ্ণিং ৱাক দুপৰীয়া কৰিম বুলি ভাবিছা নেকি?
1: নহয় হে, গৈছোঁ ৰ'ব। আপুনি ক'ত আছে?
0: মই আপোনাৰ ঘৰৰ পদূলি মুখতে।
1: অঁ হয় নেকি? এই ৰ'ব ৰ'ব, মই পালোগৈ, ৰ'ব।
0: এ আহক আহক।
2: মিছেছ কাকতি,
1: পলম হোৱাৰ বাবে একদম চৰি দেই।
2: হে হ'ব হ'ব, চৰি বুলি ক'ব নালাগে বৰুৱানী। সদায় পুৱা খোজকাঢ়িবলৈ ওলালে প্ৰথম আপুনিয়ে ওলাই আহে, কিন্তু আজি আকৌ কি হ'ল, নহা দেখিহে ফোন কৰিলোঁ।
1: নক'ব আৰু, বুজিছে মিছেছ কাকতি, যোৱা নিশা শুওঁতে বহুত পলম হ'ল।
2: কেলে, ক'ৰবালৈ গৈছিলে নেকি নে কিবা হৈছিলে?
1: এই নাই, কলৈকো যোৱা নাই, অন্য একো হোৱা নাই।
2: তেনেহ'লে
1: বাচন বৰ্তন ধুই পখালি অতাই সকলো সামৰি সুতৰি শুওঁতে বহুত পলম হ'ল, আৰু সেইকাৰণে শোৱাৰ পৰা উঠোঁতেও পলম হ'ল।
2: হেৰি নহয় বৰুৱানী, পিছে ইয়াতে লেকচাৰ মাৰিয়ে থাকিব নে যাব?
1: ওৱা বলক আকৌ বলক।
2: পাছে আজি কোনফালে যাব?
1: অঁ কেলে, কালি আপোনালোকে দেখোন কৈছিলে আজি সেই নতুন পাৰ্কৰ ফালে যাব বুলি।
2: অঁ তেনেহ'লে বলক, ৰৈ নাথাকোঁ আৰু,
1: বলক বলক বলক। মিছেছ কাকতি,
2: কওক বৰুৱানী।
1: এ আপোনাৰ ওচৰৰ নগৰীয়ানী নাহিলে যে?
2: নহা ভালেই হৈছে ৰ'ব।
1: অহ কি কয় হে?
2: ঠিকেই কৈছোঁ, কালিৰ পৰা মোৰ কাণ একেবাৰে ঘোলা কৰি দিছে।
1: অঁ আপোনাৰ আকৌ কেলে কাণ ঘোলা কৰিলে?
2: নগৰীয়ানী মুম্বাইলৈ গৈছিলে।
1: মুম্বাইতনো কোন থাকে?
2: কেলে, ডাঙৰ জীয়েক জোঁৱায়েক আকৌ
1: গুজৰাটতহে আছে বুলি কৈছিলে।
2: গুজৰাটত আছিলে, কেইমাহমানৰ আগতে গুজৰাটৰ পৰা মুম্বাইলৈ বদলি হৈ আহিছে। জীয়েকে মাতি পঠিয়ালে নগৰীয়ানীয়ে খৰখেদাকৈ গুচি গ'ল।
1: অঁ হয় নেকি, পিছে মুম্বাইৰ পৰা ঘূৰি আহিলে?
2: আহিলে আহিলে, আহিলৈয়ে মুম্বাইত কি খালে, কি চালে, ক'ত ফুৰিলে, কোন কোন বলিউডৰ ফিল্ম ষ্টাৰবিলাকক দেখা পালে, সেইবিলাককে তেওঁ মুখত আখৈ ফুটা দি ফুটিবলৈ ধৰিলে। শুনোতে শুনোতে মোৰ কাণ একেবাৰে খোলা কৰি পেলাইছে।
1: ভালেই আকৌ, নতুন ঠাইখনলৈ গৈছে, তাক চাই আহি সেইখিনি কথা আনক ক'বলৈ পালে ভাল লাগে আৰু দিয়কচোন। তাতে আকৌ মুম্বাইৰ সপোনপুৰীৰ কথা।
2: এ নহয় দিয়ক, নগৰীয়ানীয়ে অলপ বেছি কথাই কয়। অ' বৰুৱানী,
1: অ'
2: সেইফালে সেইগৰাকী মিছেছ ঘৰফালি আহিছে।
1: অঁ হয়তো একেবাৰে তৰা নৰা চিঙি আহিছে। অ' মিছেছ ঘৰফলীয়া, অ' লাহে লাহে আহক, আমি ৰৈ দিছোঁ বাৰু।
3: আপোনালোকক দূৰৰ পৰাই দেখিছোঁ, যিমানেই লগ পাবলৈ আগবাঢ়ো আপোনালোকক নেপাওঁহে নেপাওঁ।
1: আমিও কথাৰ মহলা মাৰি আহোঁতে আপোনাৰ কথা পাহৰিয়ে পেলালোঁ।
2: মিছেছ ঘৰফলীয়া আহি পালে যেতিয়া, আমি এতিয়া আগবঢ়াৰহে কথা আৰু।
1: অঁ বলক বলক বলক।
4: এই যোৱা নিশা শুওঁতেই পলম হ'ল বুজিছে।
2: কেলে, মানুহজন ডিউটিৰ পৰা আহি পাওঁতেই পলম।
1: অঁ পুলিচৰ ডিউটি পলম হয় আৰু,
4: হওঁতে পলম হয়, কিন্তু কালি এটা বিশেষ আমোদজনক ঘটনাৰ বাবেহে বেছি পলম হ'ল।
2: কিনো আমোদজনক ঘটনা মিছেছ ঘৰফলীয়া?
4: শুনিলে আপোনালোকো আচৰিত হ'ব, মহানগৰীখনত যে ক'ত কি নোহোৱা নোপোজা ঘটনাবোৰ ঘটি থাকে।
1: কিনো নোহোৱা নোপোজা ঘটনা ঘটিল, কওক হে মিছেছ ঘৰফলীয়া।
4: মহানগৰীৰ চোৰে ন ন কৌশলেৰে চুৰ কৰিবলৈ ধৰিছে।
2: চুৰৰ কথা কওকহে মিছেছ ঘৰফলীয়া, আমি দুয়োগৰাকী ভুক্তভোগী।
4: আমাৰ মানুহজনৰ থানাৰে সহকাৰী উপ পৰিদৰ্শক পলাশ ডেকা, সেই পলাশ ডেকাৰে ঘৰত ঘটা ঘটনা এটা।
2: কিনো কয়হে, পুলিচৰ ঘৰতে চুৰৰ ঘটনা?
4: হয়, পুলিচৰ ঘৰতেই ঘটনা।
1: তেওঁৰ ঘৰ ক'ত?
4: টিলিংপটাত।
2: কওকহে মিছেছ ঘৰফলীয়া, শুনিবলৈ মনটো উচপিচাই আছে।
4: শুনক, পলাশৰ মাকৰ বাহিৰে ঘৰত আৰু কোনো নাই, মাক বয়সস্থ, পলাশৰ বিয়া পতা নাই, পৰহি মহানগৰীত খুব বৰষুণ নহয় জানো?
2: কেলে নহয়, এঘণ্টাৰ বৰষুণতে গোটেই মহানগৰীখনৰ প্ৰায়বোৰ ঠাইতে পানীৰে উপচি পৰিল, ঠায়ে ঠায়ে মহানগৰী নহয় যেন মহাসাগৰহে হ'ল।
1: হয় দিয়ক, পানীৰ কাৰণেই মানুহবিলাক যি য'তেই আছে তাতেই আৱদ্ধ।

0: ধুমুহা বৰষুণৰ বাবেই বিজুলী সৰপৰাহো বন্ধ কৰি দিলে।
1: চাৰিওফালে একেবাৰে অন্ধকাৰ হৈ পৰিল।
0: অঁ, আমাৰ ফালে এদিনৰ পিছতহে কাৰেণ্ট আহিল।
1: হয় নেকি?
0: অঁ,
2: সেই বৰষুণ আৰু ঘৰত কাৰেণ্ট নোহোৱাৰ সময়তে সন্ধিয়া এহাল ডেকা গাভৰুৱে আহি পলাশতৰ ঘৰৰ দুৱাৰত টুকৰ মাৰিলে।
3: এই অন্ধকাৰত ইমান ডাঙৰ ঘৰটোত অকলে আছেনে?
4: হেৰ, অকলে নাথাকি আৰু কোন থাকিব? আগলৈও নাই, পিছলৈও নাই। ঘৰৰ একমাত্ৰ ল'ৰা পলাশেও বিয়া নেপাতে। পুলিচৰ চাকৰি, বিয়া পাতিবলৈ সময়ো নাই। এতিয়াও থানাতে আছে।
3: এতিয়া আৰু আপোনাৰ চিন্তা নাই খুৰী, পলাশৰ কাৰণে ছোৱালী লৈয়ে আনিছো।
4: এৰা, ছোৱালীজনী দেখাই শুনাই চকুত লগা।
3: হেয়া, মই জানো নহয়, খুৰীয়ে দেখাৰ লগে লগে ছোৱালী পচন্দ কৰিবই। খুৰীৰ অন্তৰখন কিন্তু বৰ কোমল দেই। দয়া কৰি কি চাই আছ খুৰীক, সেৱা এটা কৰ আকৌ।
4: হ'ব আই, হ'ব। তোমাৰ নামটো কি?
5: শেৱালী।
4: সেই শেৱালী ফুল ৰাতি ফুলে। তুমি শেৱালীও মোৰ ঘৰলৈ এই অন্ধকাৰতহে ফুলিবলৈ আহিব পোৱানে? শেৱালী নামটো বৰ ভাল। পিছে তোমাৰ মাতটোহে মতা মানুহৰ মাতৰ দৰে শুনিলো।
3: সেইটো দুখৰ কথা খুৰী। বলক ভিতৰলৈ যাওঁ, সকলো কথা ক'ম। আহা আহা নহয়, আহ।
4: বাৰু বাৰু, আহ।
3: বলক
4: বহ
3: খুৰী। আপুনি বহিবলৈ নক'লেও মই বহিম, বুজিছ শেৱালী? এইখন মোৰ একেবাৰে ভাতঘৰ, খুৰী মোৰ মাৰ নিচিনা। মোৰ মাৰ মৃত্যুৰ পিছত এই খুৰীয়ে মোৰ মা।
4: বোপাই, মই যে তোক চিনি পোৱা নাই।
3: খুৰীয়ে যে কি কথাবোৰ কয় নহয়, মোক বোলে চিনি পোৱা নাই। দেখিছ, চিনি পোৱা নাই বোলে। অ' খুৰী, হঁহোৱালে দেই। আপুনি কিন্তু বৰ হঁহুৱাই ভাল পায়। মোক চিনি নাপাওঁ বুলি কৈ শেৱালীৰ আগত বৰ লাজ দিলে দেই খুৰী। আপুনি ইমান সোনকালে মোৰ চিনি পাহৰিলেনে?
4: বোপাই, মোৰ চকু গ'ল নহয়, দুয়োটা চকু অপাৰেশ্যন কৰিলোঁ, সেইকাৰণে চকুৰে ভালকৈ ধৰিব পৰা নাই।
3: হেয়া, আপোনাৰ চকু অপাৰেশ্যন কৰোঁতে চকু যেতিয়া বান্ধি থৈছিল, তেতিয়া আপোনাক বাৰু কোনে ধৰি নিছিল?
4: জানো এথোন, মই দেখাই পোৱা নাছিলোঁ নহয়।
3: ময়ে আপোনাক চামুচেৰে ভাত খুৱাই দিছিলোঁ, মই আপোনাক কণাৰ লাখুটি হৈ ধৰি লৈ ফুৰাইছিলোঁ। ইমান সোনকালে যে আপুনি মোক পাহৰিব মই ভবাই নাছিলোঁ।
4: তেনেকৈ নকবি অ বোপাই, বয়স হৈছে নহয়, কথাবিলাক পাহৰি যোৱা হৈছোঁ।
3: নাই নাই, মোৰ বৰ ভুল হ'লো খুৰী। আপোনাৰ চকুৰ অপাৰেশ্যনৰ পিছত আপোনাক খবৰ ল'বলৈ এবাৰো আপোনাৰ ঘৰলৈ আহিব নোৱাৰিলোঁ নহয়। পলাশে কিমানবাৰ মাতিলে, মই তাৰ কথাও ৰাখিব নোৱাৰিলোঁ। আখুৰী, চাওঁ আপোনাৰ হাত দুখন দিয়কচোন।
4: কেলে?
3: দিয়ক দিয়ক দিয়ক, ৰ'ব, একেবাৰে উচিত শাস্তিটো এৰি দিওঁ।
4: কি কৰা হেৰ, মোৰ হাত দুখন লৈ তোৰ ডালত কেলে চৰিয়াইছ? নেপায় নহয়, তেনেখন কৰিব নেপায়।
5: নহয় খুৰী, ই উচিত শাস্তি পোৱাৰে যোগ্য।
3: বুজিছ শেৱালী, এইটো ড্ৰয়িং ৰুমতে বহি কত কি যে নকৰিছিলোঁ। অৱশ্যে ড্ৰয়িং ৰুমত আলহীৰ নিচিনাকৈ খুব কমেইহে বহিছিলোঁ, ভিতৰলৈ সোমাই গৈ একেবাৰে ডাইনিং টেবুলতহে বহিছিলোঁ।
4: সেইফালে নহয় নহয়, এইফালেহে
3: বুজিছ। বুজিছ শেৱালী, খুৰীহঁতৰ ডাইনিং ৰুমলৈ সোমালে সদায় মোৰ দুৱাৰখন ভুল হৈ যায়। সোমাব লাগে এইফালে, মই সোমাওঁ সেইফালে।
4: বাৰু বাৰু, বহ বহ ইয়াতে।
3: বহিম কেলে নবহিম, বহিম বুলিয়েই ভিতৰলৈ আহিছোঁ। এয়া বহিলোৱে
4: শেৱালী, বহা।
5: থেংক ইউ খুৰী।
3: শেৱালী, এইখন এইখন চকীতে মই বহোঁ, সেইখনত পলাশ বহে। দুয়োটাই বহি ধেমালি কৰি কৰি ভাত খাই থাকোঁতে বহুত পলম হয়। খুৰীয়ে যে কত গালি নাপাৰে।
4: ৰবিচোন ৰবি, তই বাৰু পলাশৰ বন্ধু পৰাগ নেকি?
3: খুৰী যে কি আৰু, আপুনি মোক ভালকে জানে, জানিও নজনাৰ ভাও কেলে ধৰিছে বাৰু?
4: সঁচাকৈ কৈছো, মই তোক চিনি পোৱা নাই অ বোপাই।
3: নহয় দিয়ক, আপুনি চিনি পাইছে। শেৱালী, আমাৰ খুৰীয়ে কিন্তু সোনকালে মানুহ পাহৰিলো, মৰম আদৰ ঠিক কৰিব জানে দেই।
4: নাই শুনচোন, পলাশক এবাৰ ফোন কৰো, তোৰ কথা
3: পাতো। পলাশক এতিয়া ফোন নকৰিব খুৰী, তাক মই ভাল ছাৰপ্ৰাইজ এটা দিম।
5: দাদা, পানী খাব লাগিছিল।
4: পানী খাবা? ৰবা ৰবা, মই পানী আনি দিওঁ।
3: ৰ'ব খুৰী,

0: কেলে পানী আনিব লাগে? শেৱালি আছে নহয়। ঐ শেৱালি, তয়ো বৰ আলহী হবলৈ আহিলি, খুৰী এই বুঢ়ী মানুহজনীয়ে পানী আনি খুৱাব লাগে তোক। যা ভিতৰলৈ গৈ পানী খায়া। আৰু নিজৰে ঘৰ বুলি ভাবি ল আৰু।
1: কাৰেণ্ট নাই নহয়, এন্ধাৰ। শেৱালি, এই চাৰ্জ লাইটটোকে লৈ যোৱা। এইফালে এইফালে এইটো মোৰ বেডৰুম, সেইফালে সেইটো পলাশৰ ৰুম, এয়া এইটো আলহী ৰুম,
0: এয়া এইফালে কিটচেন। খুৰীহঁতৰ কিটচেনটো কিমান চিনাকি, তালৈ সোমাই গৈ নিজে ভাত বাঢ়ি আনি খাওঁ। খুৰীৰ হাতৰ তৰি তৰকাৰী কি যে অপূৰ্ব, মুখত দিলে কিবা অমৃত খোৱা যেন লাগেও।
1: শেৱালি যোৱা।
2: ভাল খুৰী,
1: ইমান ধুনীয়া ছোৱালীজনীৰ মাতটো কেলে ধুনীয়া নহল বাৰু?
0: দোষ সকলো কপালৰে দোষ খুৰী। এতিয়া আচল কথালৈ আহোঁ।
1: কোৱা, কিনো আচল কথা?
0: শেৱালিৰ কথা খুৰী। এই শেৱালি মানে মোৰ মাহীৰ ছোৱালী দেই।
1: ঘৰ ক'ত?
0: পানীটেমাত। পঢ়া শুনাও বহুত কৰিলে, দেখাই শুনাইও ভাল। ল'ৰাই দেখিলেই বিয়া পাতো পাতো কৰে নহয়। তাৰ মাজতে ভগৱানে তাইৰ মাতটো মতা মানুহৰ মাত কৰি দিলেহে।
1: তাকে
0: পিছে আজি তাই বৰ বিপদত পৰি মোৰ ওচৰ পালেহি।
1: কি বিপদ?
0: তাইৰ সেই মাতটোৰ বাবে মেডিকেলত ট্ৰিটমেণ্ট কৰি আছে। 10-12 ঘণ্টা ধৰি তাইৰ ডিঙিত চিকিৎসা চলে। আজি মেডিকেলতে সন্ধিয়া লাগিল, ইফালে ধুমুহা বৰষুণ, চাৰিওফালে পানী। সেই পানীৰ বাবেই ঘৰলৈ যাব নোৱাৰি মোৰ ওচৰ পালেহি।
1: শেৱালি, পানী খালা?
2: খালো খুৰী। খুৰী, আপোনালোকৰ পিছফালৰ দুৱাৰখন খোলা আছিলে, মই বন্ধ কৰি আহিলো।
0: হে খুৰী, তেনেকৈ পিছফালৰ দুৱাৰ খুলি নথব। আজিকালি যিহে দিনকাল হৈছে, চোৰৰ উৎপাতত মানুহে ঘৰ দুৱাৰ এৰিব নোৱাৰা হৈছে। দেখিলে খুৰী, শেৱালি কেনেকুৱা ঘৰ ধৰা ছোৱালী, দুৱাৰখন খোলা দেখিয়ে বন্ধ কৰি আহিছে।
1: ভাল কৰিলা শেৱালি।
0: খুৰী, কথাটো শেষ নহ'লেই নহয়, শুনক।
1: ক,
0: মইতো ল'ৰাৰ মেছত থাকোঁ, মোৰ লগতনো তাইক কেনেকৈ ৰাখোঁ? আনহাতে তাইকনো মহানগৰীত নিশাটো কোনে থাকিবলৈ দিব, তাতে ইমান দেখনীয়াৰ ছোৱালী এজনী। সেই কথা ভাবি গুণিয়ে মই বোলো খুৰীৰ ওচৰতে শেৱালি আজি নিশাটো থাকক, কাইলৈ পুৱাই মই তাইক ঘৰলৈ পঠিয়াই দিম। খুৰী, আপোনাৰ মোবাইলটো ৰিং হৈছে, কোনে কৰিছে?
1: পলাশে কৰিছে অ, তোক দিম নেকি?
0: না না না না না নাই, নিদিব। তাক মই পিছত ডাঙৰ ছাৰপ্ৰাইজ দিম।
1: হেল্ল' বাবা।
3: মা, কাৰেণ্ট আছেনে?
1: নাই অ, আবেলিৰ পৰাই কাৰেণ্ট নাই।
3: চাৰ্জ বাল্বটো জ্বলাই ৰাখিবা মা।
1: অ, শুনি আছো, ক।
3: আজি সকলোফালে পানী, মই ঘৰলৈ সোনকালে যাব নোৱাৰিম, পানী শুকালেহে যাব পাৰিম, এতিয়া থানাতে আছো।
1: ভাত ক'ত খাবি?
3: অহো, খোৱাৰ কাৰণে চিন্তা নকৰিবা অ, মই ইয়াতে খাম, তুমি খাই বৈ শুই থাকিবা, মই গৈ তোমাক জগাই টোপনি খতি নকৰোঁ, দুৱাৰত খিলি নলগালেও হ'ব, অকলে থাকিব পাৰিবা নহয় মা?
1: পাৰিম পাৰিম, আজি মোৰ কাৰণে চিন্তা কৰিব নালাগে তই, আজি মোৰ নিশাৰ লগৰী আছে।
3: ঠিক আছে বাৰু মা, এতিয়া মই ৰাখিছো দেই।
1: বাই বাবা।
3: বাই মা।
1: তেতিয়াহ'লে শেৱালিক আমাৰ তাতে আজি ৰাখিবই লাগিব নেকি?
0: অ হয় খুৰী, আপোনাৰ তাতে তাই সুৰক্ষিত হৈ থাকিব।
2: দাদা, মই খুৰী তাত থাকিলে খুৰীৰ অসুবিধা হ'ব, তাতে খুৰীয়ে মোক মাতটোৰ বাবে ভাল পোৱা নাই, মোৰ মাতটোৰ বাবে সকলোৱে মোক বেয়া পায়, কণাকো খাই মোক মাৰি দিব লাগিব।
1: শেৱালি, নেকান্দিবা, তুমি তেনেকৈ কেলে ভাবিছা, মই তোমাক বেয়া পোৱা নাই নহয়, নেকান্দিবা নেকান্দিবা। শেৱালি, তুমি মোক বেয়া নাপাবা, তুমি প্লেটফৰ্মত গৈ থাকিব নোৱাৰা, নিশাৰ মহানগৰীখনৰ কথা তুমি নাজানা, মহিলা কেতিয়াও সুৰক্ষিত নহয়, মই নাৰী হৈ এগৰাকী নাৰীক কেতিয়াও বিপদত পৰিবলৈ নিদিওঁ, শেৱালি আজি নিশাটো আমাৰ ঘৰতে থাকিব।
0: খুৰী যে ইমান ভাল, খুৰী যে ইমান মানৱ দৰদী, সেই কথা মই কেতিয়াবাই জানো, সেইকাৰণে শেৱালিক খুৰীৰ ওচৰলৈকে লৈ আহিছোঁ। শেৱালি, দেখিলি খুৰীৰ অন্তৰখন কিমান কোমল, তইহে আকৰিজনী কান্দি কাটি হিয়ালি জিয়ালি হৈছো গোটেইখন।
1: হ'ব দে, হ'ব, নিশাও হ'ব ধৰিছে, মই সোনকালে শেৱালিৰ কাৰণে ভাত কেইটামান ৰান্ধো, মোৰ কাৰণে দিনৰে দাইল ভাত কেইটামান আছেই, সেইখিনিয়ে হ'ব মোৰ।
0: খুৰী, শেৱালিক খোৱাৰ কাৰণে আপুনি চিন্তা নকৰিব।
1: কেলে?
0: তাই আজি নিশা একোকে নাখায়।
1: কিয়?
0: যিদিনাখন ট্ৰিটমেণ্ট হয় সেইদিনাখন তাই একো খাব নোৱাৰে নহয়, ডাক্তৰৰ বাধা আছে। খুৰী, তাই এতিয়া বৰ ভাগৰুৱা হৈ আহিছে, তাইক সোনকালে খুৱাই দিয়ক, মই যাওঁ খুৰী, কাইলৈ পুৱা আহি শেৱালিক লৈ যাম।
1: হ'ব দে
2: দাদা।

0: থে থে আকৰিজনী কান্দিছ কেলে? খুৰী, আচলতে তাই মাহীৰ বৰ ৰালসুৱা ছোৱালী। থেতেকা আকৰি, দুখ নকৰিবি। শুন, আজিৰ কাৰণে মাৰৰ নিচিনা মা এজনী খুৰীক পাইছ, দুখ কৰিবলগীয়া কিটো আছে?
1: শেৱালি, যোৱাই তুমি আলহী ৰুমতে শুৱাগৈ।
0: শেৱালি, শুন, তই এইটো ৰুমতে শুবি, সেইটো ৰুমত খুৰী শুব, খুৰীয়ে ৰুমৰ দুৱাৰ খুলিয়ে শুব, ভয় কৰিলে খুৰীক মাতি দিলে হ'ল। মই তেন্তে আহোঁ। অ' খুৰী, মই আহিলোঁ, গুড নাইট।
1: গুড নাইট, যা। শেৱালি,
2: খুৰী,
1: আহা, তোমাৰ ৰুমটো দেখুৱাই দিওঁ।
2: গ'ল খুৰী।
1: এইটো তোমাৰ ৰুম, এইখন তোমাৰ বিছনা, ৰাতি ঠাণ্ডা লাগিলে এইখন কম্বল। পিছে হেৰি নহয় শেৱালি,
2: খুৰী,
1: তুমি ৰাতি পিন্ধি শুবলৈতো বেলেগ কাপোৰ আনা নাই?
2: নাই খুৰী।
1: তেনেহলে মোৰ মেখেলা চাদৰ এযোৰকে পিন্ধি শুৱা।
2: নেলাগে খুৰী, মই এইযোৰ পিন্ধিয়ে শুম।
1: ইমান দামী কাপোৰযোৰ পিন্ধি শুলে বেয়া হ'ব নহয়?
2: একো নহয় খুৰী, মোৰ ঘৰত আৰু ভালেকেইযোৰ ধুনীয়া ধুনীয়া কাপোৰ আছে।
1: এইযোৰোতো কম ধুনীয়া নহয়, মানুহজনীৰ লগত একেবাৰে গিলিপ মাৰি ধৰিছে। এই কাপোৰযোৰ তুমি ক'ৰ পৰা লৈছিলা?
2: ফেঞ্চি বজাৰৰ চিত্ৰলেখাৰ পৰা খুৰী।
1: তোমাক কিন্তু কাপোৰযোৰে বৰ খুৱাইছে, তোমাৰ চুলি কোচাও ইমান দীঘল, সৰুৰে পৰা কটাই নাই নেকি?
2: নাই, মায়ে কাটিবলৈ নিদিয়ে।
1: এৰা, আজিকালি ইমান দীঘল চুলিৰ ছোৱালী দেখিবলৈ নোহোৱা হৈছে। ছোৱালীবিলাকে একেবাৰে ল'ৰাৰ নিচিনাকৈ চুটি চুটিকৈ কাটি লয়, দেখিবলৈ কেনে কুৎসিত দেখি। অহ, তোমাৰ ভাগৰ লাগিছে, খোৱা খোৱাকৈ যোৱা, ময়ো যাওঁ। এইটো মোৰ বেডৰুম, নিশা অসুবিধা হ'লে মোক মাত দিবা।
2: হ'ব খুৰী।
1: অঁ, এইটো আকৌ কিহৰ বটল?
2: এইটো স্প্ৰেৰ বটল।
1: এইটো আকৌ কিয় লৈ ফুৰাইছা
2: খুৰী? যিদিনা মোৰ ট্ৰিটমেণ্ট হয় সেইদিনা নিশা মোৰ টোপনি নাহে, সেইদিনা শোৱাৰ আগতে এইটো নাকৰ দুফালে দুবাৰ স্প্ৰে' কৰি ল'লে মোৰ খুব ভাল টোপনি আহে।
1: কি কোৱা, মোৰো নিশা টোপনি নাহে নহয়। খাই বৈ উঠি বিচনাত পৰি দুই তিনি ঘণ্টা ইলুটি সিলুটি কৰি থকাৰ পিছতহে কোনো ৰকমে টোপনিটো আহে। তাকো টোপনিটো একেবাৰে খৰাং, বুইছা
2: খুৰী? আপুনি তেনেহ'লে এইটো স্প্ৰে আনি ল'ব, খোৱাৰ সময়ত নাকটোৰ দুয়োফালে দুবাৰকৈ স্প্ৰে মাৰি ল'ব, দেখিব আপোনাৰ সুন্দৰ টোপনি আহিব। ৰ'ব, আজি আপুনি তাৰ প্ৰমাণ চাব। ব'লক খুৰী, আপোনাৰ বিচনালৈ যাওঁ।
1: হয় নেকি? বাৰু বাৰু, আহা
2: শুৱক।
1: ৰ'বা, চুলি গোচা একেবাৰে খুলি লওঁ, এইয়া শুই লৈছোঁ, ৰ'বা।
2: চাওঁ খুৰী, আপোনাৰ চকুকেইটা মুদি দিয়ক, মই আপোনাৰ নাকত স্প্ৰে মাৰি দিছোঁ। খুৰী, আপোনাৰ এতিয়া সুন্দৰ টোপনি আহিব, শুই থাকক। গুড নাইট খুৰী।

0: খুড়ী সেইফালে শুলে যি শুলে শুয়েই থাকিল। শেষ নিশা পুতেক পলাশে থানাৰ পৰা ঘৰলৈ আহি দেখে বাৰণ্ডাতে মাইকী মানুহৰ দীঘল চুলি একোচা পৰি আছে। চুলি কোচা ভালকৈ চাই দেখে সেই কোচা ফলছ চুলি। ঘৰৰ দুৱাৰবোৰ খোলা, মাকক পলাশে মাতেহে মাতে, মাক টোপনিত লালকাল। ঘৰৰ ভিতৰৰ গডৰেজ আলমিৰা সকলোবোৰ খোলা, মূল্যৱান বস্তু বাহানি টকা পইচা সকলো চোৰে লুটি লৈ গুচি গ'ল।
1: হৰি হৰি হৰি হৰি হৰি, সেই ছোৱালীজনী তেতিয়াহ'লে মতা মানুহহে আছিল।
2: হয়হে, দেখিলে মাইকী মানুহৰ বেগ ধৰি কি কৌশলৰে নাকত স্প্ৰে মাৰি সকলো বস্তু লুটি নিলে।
0: সেই মহিলা বেশী চোৰৰ কৌশলৰ কথা মানুহজনৰ মুখৰ পৰা শুনি থাকোঁতে নিশা বহুত হ'ল। টোপনিৰ পৰা উঠোঁতেও পলম হোৱা বাবে মৰ্ণিং ৱাকলৈ আহোঁতেও পলম হ'ল।
2: আমিও এতিয়া আৰু বেছি পলম নকৰোঁ বুইছে। আমাৰ সিজনে আজি অফিচৰ কামত তেজপুৰলৈ যাব, সোনকালে ব্ৰেকফাষ্টটো দি আকৌ খোৱা বোৱা যোগাৰ কৰিব লাগিব।
1: এৰা, মোৰ ল'ৰাও আজি বোলে ইউনিভাৰ্চিটিলৈ যাব, এই কিবা কাম আছে বোলে। তেনেহ'লে আজিলৈ আমি উভতোহে।
0: উভতাই ভাল, আমাৰজনক থানালৈ যাবলৈ ৰেডি।

0: কলেই চাগে বৰুৱানী মিছেছ কাকতি আজিলৈ আহোঁ বাৰু কালিলৈ আকৌ মৰ্ণিং ৱাকতে দেখা হ'ম
1: ঠিক আছে ঠিক আছে বাই মিছেছ ঘৰফলীয়া মিছেছ কাকতি বাই
0: বাই অ' বাই বাই

0: কি হে হাতিমুৰিয়ানী, এই ব্ৰহ্মপুৱাতে আজি দেখোন বাতৰি অবাতে আহিলে, লগৰীয়া কেইগৰাকী নাই দেখোন।
1: নক'ব আৰু মিছেছ ঘৰফলীয়া, সেই কেইগৰাকীয়ে বাহিৰত ফুৰিবলৈ গৈ ঘৰলৈ উভতাই নাই। অকলে দুই নম্বৰ বাইলেনেদি খোজকাঢ়ি যাবলৈ ভয় লাগে কাৰণে এই আপোনাৰ লগতে এই সাত নম্বৰ বাইলেনেদি খোজকাঢ়িবলৈ আহিলোঁ।
0: পিছে দুই নং বাইলেনেদিনো মৰ্ণিং ৱাক কৰিবলৈ ভয় কৰিবলগীয়া কিটো হ'লো হাতিমুৰিয়ানী।
1: আপুনি দেখিছোঁ ঘৰৰ বাহিৰে বাহিৰৰ খবৰ একো নাৰাখে।
0: মোৰ সময়েই নাইহে হাতিমুৰিয়ানী, পিছে কওকচোন কি হ'ল।
1: যোৱা সপ্তাহতে অগা পিছাকৈ সেই ৰাস্তাটোতে দুটাকৈ ঘটনা ঘটিলে।
0: কি ঘটনা?
1: এদিন এজনীৰ ডিঙিৰ পৰা চেইনডাল টানি নিলে আৰু এদিন এজনীৰ হাতৰ পৰা মোবাইলটো থাপ মাৰি নিলে।
0: কিনো নহ'বলগীয়া ঘটনা হয়হে, কেনেকৈ নিলে কওকচোন হাতিমুৰিয়ানী।
1: কেনেকৈ নিব আৰু, ৰাস্তাইদি খোজকাঢ়ি গৈ থাকোঁতেই বাইকত অহা দুটা ল'ৰাই মানুহগৰাকীৰ ডিঙিৰ পৰা চেইনডাল কাঢ়ি লৈ গুচি গ'ল।
0: কি কয়হে হাতিমুৰিয়ানী, দিন দুপৰতে?
1: সঁচাই কৈছোঁ, একেবাৰে দিনৰ পোহৰতে চেইনডাল টান খাই মানুহগৰাকীৰ ডিঙি কাটি গ'ল আৰু পকাত পৰি মুখখন থেতেলা খালে।
0: পিছে চোৰ ধৰিব পাৰিলেনে?
1: ক'ত ধৰিব পাৰিলেহে?
0: পুলিচত খবৰ দিলে নে নাই?
1: দিলে।
0: চোৰ ধৰিলেনে?
1: থকহে, পুলিচে চোৰ ধৰিব।
0: কেলে, পুলিচে চোৰ নধৰিলে কোনে ধৰিব?
1: তাকেইতো, কোনে ধৰিব? শুনক তাৰ পিছৰখিনি
0: কওক।
1: পুলিচক চেইন চোৰৰ আপত্তি জনাবলৈ যাওঁতে পুলিচে কি ক'লে শুনক।
0: কি ক'লে?
1: আপোনালোকেনো সেই ব্ৰহ্মপুৱাতে ৰাস্তাত খোজকাঢ়িবলৈ যাওঁতেনো সোণৰ চেইন পিন্ধি যাব লাগেনে?
0: পুলিচে তেনেকৈ ক'ব নালাগিছিল।
1: কৈছেতো।
0: আমাজনে আকৌ তেনেকৈ নকয় দে হাতিমুৰিয়ানী।
1: এ নকয় নকয়, আপোনাৰজনৰ কথা জানো নহয়, এ পুলিচৰ মানুহ হ'লেও কিন্তু কোনেও পুলিচ বুলি ধৰিবই নোৱাৰে।
0: তাকে লৈ আমি গৌৰৱ কৰিব পাৰোঁ ৰ'ব,
1: কেলে নকৰিব হে কৰিব। আপোনাৰজন বৰ ভাল মানুহ, মোৰ হ'লে আপোনাৰজনৰ লগত কথা পাতি বৰ ভাল লাগে।
0: হে থক থক, সেইবিলাক প্ৰশংসা বাদ দিয়ক, এই মোবাইলটো কেনেকৈ নিলে তাকে কওকচোন।
1: পুৱা খোজকাঢ়িবলৈ গৈ থাকোঁতে মোবাইলেৰে কথা পাতি গৈ আছিল, হেন সময়তে বাইকত অহা ল'ৰা দুটাই মোবাইলটো হাতৰ পৰা থাপ মাৰি লৈ গুচি গ'ল।
0: হৰি হৰি, এইবিলাকনো কি শুনিবলৈ পাইছোঁ হয়নে হাতিমুৰিয়ানী।
1: নক'ব আৰু, সেই ভয়তে সেইটো বাইলেনেদি খোজকাঢ়িবলৈ নগৈ এইফালেই আহিছোঁ।
0: আমাৰ এইটো বাইলেনেদি চোৰে চোৰ কৰিবলৈ ভয় কৰে।
1: পুলিচৰ অফিচাৰে ইয়াত থাকে, চোৰে ভয় নকৰিব কেলে।
0: ৰ'ব হাতিমুৰিয়ানী, আপোনাৰ ডিঙিত দেখোন এইডাল নতুন চেইন একেবাৰে চকুত চাপ মাৰি ধৰিছে।
1: এই ডাঙৰকৈ নক'ব মিছ ঘৰফলীয়া, এই গছ পিৰিখৰো কাণ থাকে, কাকো নক'ব বুজিছে, এইডাল চিটি গ'ল্ডৰ আকৌ।
0: কণীৰ ভয়ত চুলি ঘূৰাই পেলোৱা মানুহ মই কিন্তু নহয় দেই হাতিমুৰিয়ানী। চোৰৰ ভয়ত চিটি গ'ল্ড চেইন পিন্ধা মানুহ মই অন্তত নহওঁ।
1: আপুনি হ'ল পুলিচ অফিচাৰৰ পত্নী, আপোনাৰ আকৌ চোৰলৈ কিহৰ ভয়?
0: ভয় নকৰোঁ, সেইকাৰণে মোৰ এইডাল দেখিছে
2: চেইন,
0: ডেৰ তোলা ওজনৰ সোণৰ চেইন পিন্ধি আছো।
1: সঁচাকৈ দেখিবলৈও বৰ ধুনীয়াহে।
0: ধুনীয়াই নহয়, অতি মৰমৰ। মানুহজনে মোৰ বিয়াৰ পিছৰ বছৰ প্ৰথম জন্মদিনত উপহাৰ দিছিলে, সেই যে পিন্ধিলোঁ, আজিলৈকে ডিঙিৰ পৰা আৰু উলিওৱাই নাই।
1: এ মিছেছ ঘৰফলীয়া, এ বলক আমি আগবাঢ়ো।
0: অঁ আহক আহক। হাতিমুৰিয়ানী, দেখিছেনে সেই গাড়ীখন একেবাৰে আমাৰ ফালেই আহিছে। এ চাপি দিয়ক চাপি দিয়ক, এ কাষলৈ আহকচোন।
1: এই বাটো একেবাৰে উখুৰা মুখুৰা নহয়,
0: শগুণে খোৱাটোৱে একেবাৰে মানুহকেইজনী গাৰ কাষেদি লৈ গ'ল।
1: এই বাটেদি খোজকাঢ়ি যোৱাৰো শান্তি নাই, আৰু এই বাটটোত পানীৰ লাইনৰ কাৰণে খান্দি উখুৰা মুখুৰা কৰি পেলালে।
0: নক'ব আৰু, এই কথা নাই বতৰা নাই মন গ'লে পুতুক পুতুককৈ আলি বাটবোৰ খান্দি পেলাব, মানুহৰ সুবিধা অসুবিধা নাচায়।
1: মিছেছ ঘৰফলীয়া, চাওকচোন সেই বাইকখন আমাৰ ফালে আহিছে দেখোন।
0: বাইকত দুটা ল'ৰা, মূৰত হেলমেট, চকুত কলা গ্লাছ, মুখত মাস্ক, বোধহয় বাট ভুল হ'ল নেকি,
1: কিবা সুধিবলৈকে আহিছে যেন পাওঁ।
3: এক্সকিউজ মি বাইদেউ।
0: ভাইটিহঁত কিবা সুধিবা?
3: বাইদেউ, কুণ্ডিল নগৰলৈ কোনফালে যায়?
0: এইটো বাইলেনেদি চিধা গৈ মেইন ৰাস্তাত ওলাবা, তাৰ পৰা সোঁফালে মেইন ৰাস্তাইদি গ'লে লগতে পুলিচ থানাখন পাবা, থানাৰ সন্মুখৰ ৰাস্তাটোৱেদি সোমাই সেইখন কুণ্ডিল নগৰ।
3: বাইদেউ থেংক ইউ দেই।

0: Nicole.
1: Uầy ôi mày ơi, quần đi nhìn bó xin ăn lỗ của lôi. Ôi nì lê nì lê ơi, mày có biết phá lê bố hít chụp chèo squa bó xin vào giàn nì lê. Ai ôi á, khó gùn khói đi nhìn đó xin nì lê ơi.
2: দীপক ঐ দীপক, কি হলো জীবন?
3: এই এই মানুহজনী হঠাৎ পৰি গলো।
2: কি কৱ? হয় কি নহয়?
3: এই আগে আগে বাইকত দুটা উঠি আহিছে আৰু পাছে পাছে মানুহজনী দৌৰি আছে।
2: হেৰা হয় কি নহয়?
3: কি বাছি হৈছে?
1: ঐ সুৰ সুৰ ঐ ঐ হেকিটা ঘৰৰ টেষ্ট কৰি দে। হেকিটা হেকিটা আকৌ দৌৰা হৈ আছে কচোন। ঐ লৈ হল ঐ হেকিটা সুৰ ঐ ঐ সেনসুই কৰি নিছে ধৰ হেকিটা ধৰ।
3: ঐ দীপক, এই বাইকত অহা দুটা সুৰ বোলে সেনসুৰ কৰি আনিছে।
2: সুৰ কি কৱ? ঐ ধৰ দিছল ঐ হটক আক মেৰি ধৰ
3: ধৰ ধৰ ধৰ ঐ সুৰক ধৰ
2: ঐ ধৰ ধৰ ধৰ ঐ সুৰ সুৰ ঐ সুবিধা ধৰ ধৰ
3: ঐ দিব ঐ দিব ইকিনে বাইকখন ঘূৰাইছে
2: ঐ খেদ ঐ
3: ইকিনে উভতি গ খেদ খেদ খেদ ধৰ
2: ঐ ধৰ ধৰ ধৰ ঐ ধৰ ঐ ইকিনে গল ধৰ ধৰ ধৰ
3: খেদ ঐ ইহত খেদ খেদ খেদ
2: ঐ ইকিনে সুৰ ধৰ ধৰ ঐ ভালে গৈছ ধৰ ধৰ
4: মোবাইল
5: চুৰ কৰিবি ঘৰৰ সকলো বস্তু চুৰ কৰি নি লাউ লোৱা টুকাৰি লোৱা কৰিবি
4: আৰু দুচৰ লগাচোন ইহঁতক
3: ইহঁতক সমাজৰ আৱৰ্জনা ইহঁতক চব মাৰি পেলোৱাই ভাল
4: তই মোবাইলো চুৰ কৰিছিলি
1: তহঁতে মোৰ ডিঙিৰ পৰা চেইন নিনিলে কোনোবা চিলৰিয়ে ওপৰৰ পৰা থাপ মাৰি নিলে নেকি মিছা মাতিছে মোৰ চেইনডাল সিয়ে চুৰ কৰিছে
4: বিদ্যাসপত মই চুৰ কৰা নাই
3: বিদ্যাসপত খাইছ বদমাছ মই দূৰৰ পৰা চাই থকা নাই তই থাপ মাৰি চেইনডাল টানি নিছ তো
4: চিলিং
3: ভাঙি মোবাইল চুরি করে নিয়া এইকেইটাই চোৰ
5: তেনেহলে ইহঁতক খতম করে দিয়া ভাল হব নেকি
1: ইহঁতক মারি পেলার আগতে মোৰ চেইনডাল উলিয়াই লো তেজ খোৱা হত মোৰ চেইনডাল কত সুমুৱাই রাখিছ উলিয়াই দে নহলে কথা বেয়া হব কিন্তু
5: ঐ উলিয়াই দে নহলে একেবারে খতম করে পেলাম এতিয়া
6: ইহঁতক পুলিশক গতাই দিয়াই ভাল হব নেকি পুলিশৰ লাঠির গুপ খালেহে ইহঁতি ক্ষয় গাড়িব
4: ঐ লড়াহত পুলিশক গতাই দি কি হব আজি পুলিশত দিলে কাইলৈ ওলাই আহি আকৌ চুৰ কৰাত লাগিব
3: নহয় নো কি পুলিশৰ লগত এই চোৰবোৰৰ ভিতৰি ভিতৰি পেক থাকে ঐ হেসব বাদ দে তহঁতে চেইনডাল কত রখাই থৈছ সেইটো ক কত রখাইছ ক বুলিছো নহয়
5: ঐ জীৱন দীপক এনেকৈ নহব ইহঁতক একেবাৰে খতম কৰি পেলাওঁ
3: ৰ দীপক দীপক এই ইহঁতৰ পকেটবোৰ চেক কৰচোন
4: আমি ধৰিছো ঐ দীপক তই পকেটত হাত সোমাইছ পকেটটোত চাওঁ
3: ঐ দীপক দীপক আন উলিয়ান উলিয়ান পকেটত কি আছে উলিয়ান
4: চাওঁ পকেটত হাত সোমাবলৈ দে চেইনডাল ক'ত থাকিছ ক
1: আৰু ভালকৈ চাওকচোন আৰু ভালকৈ চাওক ইহঁতৰ পকেটত আৰু কিবা পায় নেকি মোৰো মোবাইলটো থাপ মাৰি নিছিলে ইহঁতে
4: চাওঁ তোৰ সিটো পকেট চাওঁ কি আছে

0: চাবলে নিদিয়া, জোৰ কৰি ধৰচোন, ইয়াক জোৰ কৰি
1: ধৰ ধৰ ধৰ ঐ ৰূপক ধৰ, একদম জোৰ কৰি ধৰ,
0: চাওঁ তোৰ সিটো পকেটত কি আছে চাওঁ।
2: ভাগৰি পৰিছো, চোৱাচোন ভালকৈ।
0: ঐ জীৱন, ৰূপক ধৰচোন, সিহঁতৰ সকলোবিলাক পকেট চাওঁ, আৰু কি আছে ঠিক নাই, ভালকে ধৰ, দুইটা ধৰ।
3: অকল পকেটতে নহয়, সকলো কাপোৰ জোতা মোজা সব খুলি চাও, ধৰ ধৰচোন, ইয়াক ধৰ,
4: কৈছো দেখোন, আমাৰ পকেটে আমাৰ পকেটে একো নাই,
5: জোতা খুল, জোতা খুল,
4: আমাক যাবলৈ দিয়ক।
0: এইবোৰ কি হা, এইবোৰ কি হয়, এইবিলাক দেখোন ড্ৰাগছ,
1: কি তহঁতে ড্ৰাগছ খাৱ,
3: হাও কি কাৰবাৰ দেখোন, এইবোৰ চাচোন চা, আৰু কি পাওঁ চা চা,
0: এইবোৰ দেখোন ড্ৰাগছৰ টোপোলা, চাওঁ এইফালে, আৰু এইকেইটা কি, এইকেইটা চিৰিঞ্জ, এইকেইটা কণ্টেইনাৰ,
3: ড্ৰাগছ খায়, অ' তেতিয়াহ'লে ইহঁতক একেবাৰে খতম কৰি পেলাই ভাল হ'ব, ৰ তহঁতক আজি মই,
1: হয়তো ইহঁতক কিবা এটা কৰাই ভাল হ'ব, পুলিচক দিলে আজি জেইলত দি কাইলৈ আকৌ উলিয়াই পঠিয়াব। এটা কাম কৰোঁ, ইহঁতক চুলি কাটি কাপোৰ কানি খুলি জোতাৰ মালা পিন্ধাই
3: মুখত কলা ৰং সানি ৰাস্তাই ৰাস্তাই ঘূৰাই ফুৰোৱালেই ভাল হ'ব, ইহঁতক দেখি আনেও যাতে ড্ৰাগছৰ ওচৰলৈ যাবলৈ ভয় কৰে।
1: ধৰ ধৰ ধৰ, ইহঁতক ৰছীৰে এই লাজৰ পোষ্টতে বান্ধি
0: থাকে।
2: হাতী মুলিয়ানী দেখাত একেবাৰে ধনী ঘৰৰ ল'ৰা, বুইছে মিছেছ ঘৰফলীয়া, সেই আধ্যবন্ত লোকৰ ঘৰৰ বিলাকেহে এই ড্ৰাগছ খোৱাত উস্তাদ হৈছে।
0: ইহঁতৰ ফটোবিলাক সকলো ফালে ভাইৰেল কৰাই ভাল হ'ব, বুজিছ,
3: ৰহ ইহঁতৰ মুখত আগত কলা ৰং সানি লওঁ, ৰহ দে দে অকণমান দেচোন, ঐ ৰং
1: সান সান, ইহঁতৰ মুখত ৰং সানি দে,
0: গাৰ কাপোৰ খুলি দিওঁ, ধৰ
1: অঁ
0: ধৰচোন, ধৰ গাৰ কাপোৰ কানি খুলি দিওঁ ইহঁতক,
3: অঁ খুল খুল খুল,
1: দিয়ক দিয়ক দিয়ক, মই ইয়াৰ চুলিখিনি কাটো, দিয়ক
6: লোৱা, এই পাত কেচি লোৱা, ইহঁতৰ চুলিখিনি খলপা খলপাই কাটি
0: পেলাই, ইহঁতক জোতাৰ মালা পিন্ধাই গোটেই ৰাস্তাই ৰাস্তাই ঘূৰাম, তেতিয়াহে ভাল হ'ব।
1: ঐ আৰু এটা কাম কৰ, আৰু এটা কাম কৰ, ইহঁতক গাত চুৰাত পাত ঘঁহি চেঁচা পানী ঢালিলে,
0: ভাল কথা কৈছে, এইটোৱে কৰিব লাগিব,
1: জীৱনত আৰু ড্ৰাগছ নেখাওঁ বুলি ক'ব লাগিব,
3: এইবাৰ ইহঁতক ভালকৈ ধুলাই দিওঁ,
2: মিছেছ ঘৰফলীয়া, হৌজন সাংবাদিক আহিছে, ভালেই হৈছে, চেনেলত খবৰটো ওলালে ভাল হ'ব।
0: ৰ'ব ৰ'ব ৰ'ব, আপোনালোকে মাৰধৰ নকৰিব, চাওঁ আঁতৰি দিয়কচোন, চাওঁ আঁতৰি দিয়ক, আঁতৰি দিয়কচোন,
1: মাৰধৰ নকৰি কি মৰম কৰিব লাগে নেকি,
0: মৰমেই কৰিব লাগিব, আপোনালোকে আইনখন হাতত তুলি লৈ কেলে, পুলিচ প্ৰশাসন আছে নহয়,
3: পুলিচ প্ৰশাসনে কি কৰিব, কি কৰিব, দিন দুপৰতে মহিলাৰ ডিঙিৰ পৰা চেইন টানি নিছে, পুলিচে কিবা কৰিব পাৰিছেনে আজিলৈকে,
0: এইবিলাক ভদ্ৰ ঘৰৰ ল'ৰাই ড্ৰাগছ খাই এনেকুৱা চোৰৰ নিচিনা বেয়া কাম কৰি সমাজখনত অশান্তি সৃষ্টি কৰি আছে।
2: হয় হে সাংবাদিক বোপাই, এই ল'ৰাবিলাক বাট এৰি অবাটে গৈছে,
7: সেই অবাটে যোৱা ল'ৰা ছোৱালীবিলাকক আমি পুনৰ সৎপথলৈ অনাৰ ব্যৱস্থা কৰিব লাগিব, চাওক আমাৰ এই মৰেল পুলিচিঙৰ বাবে সন্দেহত বহু ডেকাই প্ৰাণ হেৰুৱাবলগীয়া হৈছে,
0: সিহঁতে বেয়া কাম কৰাৰ ফল পাইছে,
7: হয় সিহঁতে বেয়া পথে গৈছে বাবে বেয়া ফল পাইছে, কিন্তু সিহঁতক ভাল পথলৈ ঘূৰাই অনাৰ চেষ্টাটো কৰিব লাগিব ন, বৰ্তমান আমাৰ সমাজত বহুতো সহজ সৰল যুৱক যুৱতীয়ে এই ড্ৰাগছ নামৰ ব্যাধিৰ কবলত পৰি বাট এৰি অবাটে গৈ সমাজখন কলুষিত কৰিছে।
4: সাংবাদিক বন্ধু, সিহঁতক জানো সৎপথলৈ আনিব পাৰিব,
7: নিশ্চয় আমি আমি সকলোৱে চেষ্টা কৰিব লাগিব।
0: হেৰা, এই কি কৰিছা, কি কৰিছা, ফটো তুলিছোঁ,
7: এইখন ফটোৰে তুমি কি কৰিবা,
0: ফটোখন ভাইৰেল কৰিম, ইহঁতৰ ফটোখন দেখি যাতে আনে ভয় খায়,
7: অনুগ্ৰহ কৰি এইবোৰ ফটো নতুলিবা,
0: কাৰণটো
7: আজিকালি এই ফটো ভাইৰেল সমাজত এক ব্যাধি হিচাপে থিয় দিছে, আপোনালোকে আপোনালোকে অলপ ধৈৰ্য ধৰকচোন, মই ইহঁতৰ মুখৰ পৰা সকলো কথা উলিয়াবলৈ চেষ্টা কৰিম,
0: চাওঁচোন আপুনি বাৰু কেনেকৈ ইহঁতৰ মুখৰ পৰা কথাবোৰ উলিয়ায়,
7: এই কেমেৰা পাৰ্চন
8: দাদা,
7: টেক,
8: অ'কে ৰোলিং,
7: খোৱা, তোমালোকে এই পানী খোৱাচোন, এতিয়া তোমালোকৰ কোনো ভয় নাই, তোমালোকক কোনেও নেমাৰে, তোমালোকে সঁচা কথাবোৰ মোক কৈ যোৱা, তোমালোকৰ কোনো বিপদ নহয়, ভয় নাখাবা, মই সাংবাদিক হ'লেও তোমালোকৰ লগত সাংবাদিকতা নকৰোঁ, এতিয়া কোৱাচোন তোমালোকে ড্ৰাগছ খোৱা, কোৱা নোকোৱা কিয়,
1: আমি ইমান পিঠিত কোপ দি মুখৰ পৰা কথা উলিয়াব নোৱাৰিলোঁ, আপুনি ইমান মিঠা মাতত ক'ত সিহঁতৰ

0: মুখৰ পৰা কথা উলিয়াব পাৰিব হে।
1: অ সেইকাৰণে কৈ আছো, ইহঁতক গছকি পিটিকি খতম কৰি পেলোৱাই ভাল হ'ব।
2: ৰ'ব হে, আপোনালোকে অলপ ধৈৰ্য ধৰকচোন। তেওঁলোকে ক'ব ক'ব ক'ব তেওঁলোকে ক'ব চোৱা, তোমালোকে চুৰ কৰিলেও তোমালোকক চুৰ বুলি নকওঁ, তোমালোক ভাল ল'ৰা, তোমালোকক সৎপথলৈ আনিবলৈ চেষ্টা কৰিছোঁ, কেৱল তোমালোকে মোক সহযোগ কৰা, মই তোমালোকক সহায় কৰিম। মই আকৌ সুধিছোঁ, তোমালোকে ড্ৰাগছ খোৱা? ভয় নকৰিবা, কোৱা, তোমালোকে মোক বিশ্বাস কৰা, মই তোমালোকক সহায় কৰিম, কেৱল তোমালোকে সঁচা কথাবোৰ কৈ যোৱা, কোৱা, তোমালোকে ড্ৰাগছ খোৱা?
3: হয়।
2: চুৰ কৰা?
3: আগতে নকৰিছিলোঁ।
2: এতিয়া কৰা? চুৰ কিয় কৰা?
3: ড্ৰাগছ খাবলৈ হাতত পইচা নাই,
4: ঘৰত পইচা নিদিয়ে,
2: সেইকাৰণে চুৰ কৰা। বাৰু কোৱাচোন, ড্ৰাগছ কেনেকৈ খালা?
3: আগতে নেখাওঁ।
2: এতিয়া খালা? কিন্তু তোমালোকক খোৱালে কোনে?
3: বন্ধু কেইজন মানে।
2: অ' বন্ধুৰ লগত পৰি তাৰমানে তোমালোকে খাবলৈ ধৰিলা?
3: হয়, আচলতে আমিতো পঢ়া শুনাত বৰ চোকা আছিলোঁ।
4: আমাৰ দুয়োৰে ঘৰৰ অৱস্থাও ভাল,
3: আমাৰ দুয়োৰে পিতাহঁতে ভাল চাকৰি কৰে,
4: সকলো সময়তে আমাৰ হাতত যথেষ্ট টকা পইচা থাকে।
3: তাকে দেখি আমাৰ লগত বন্ধু কেইজনমানে বিভিন্ন চলাহী কথাৰে জোৰ কৰি নি সিহঁতৰ লগত ড্ৰাগছ খুৱাবলৈ ধৰিলে।
2: আৰু তেতিয়াৰ পৰাই তোমালোকে ড্ৰাগছ এডিক্টেড হৈ গ'লা, ঘৰৰ পৰা পইচা আনি ড্ৰাগছ খাই থাকোঁতে থাকোঁতে ঘৰে পইচা নিদিয়াত চুৰ কৰিবলৈ ধৰিলা, হয়নে নহয়?
3: হয়।
2: কিন্তু জানানে নেজানা ড্ৰাগছে যে মানুহৰ জীৱন ধ্বংস কৰি দিয়ে?
3: আগতে নেজানিছিলোঁ।
2: এতিয়াতো জানিলা?
4: জানিলোঁ ছাৰ।
2: চোৱা, অসৎ সংগই মানুহক অসৎ পথে নিয়ে আৰু সৎ সংগই মানুহক সৎ পথে নিয়ে। তোমালোকক মই সৎপথলৈ আনিবলৈ চেষ্টাহে কৰিছোঁ, তোমালোকে মোক সহযোগ কৰিবানে?
4: কৰিম কৰিম ছাৰ, কৰিম।
2: তোমালোকে জানাই সত্যৰ সদায় জয়, হয়নে নহয়? তোমালোকে যিমানেই সোনকালে সঁচা কথাবোৰ ক'বা সিমানেই বিপদৰ পৰা মুক্ত হ'বা। তাৰপিছত তোমালোকক সৎপথৰ সন্ধান দিম। মোক এটা কথা কোৱাচোন, তোমালোকে ড্ৰাগছৰ পৰা মুক্ত হ'বলৈ বিচাৰা নে নিবিচাৰা?
3: বিচাৰোঁ।
4: আমি আৰু ড্ৰাগছ নেখাওঁ ছাৰ, কথা দিলোঁ।
2: ভাল কথা। তোমালোকে পুলিচৰ আগত সকলো কথা খুলি ক'বাতো মই তোমালোকক সহায় কৰিবলৈ সাজু, কিন্তু পুলিচৰ সকলো তদন্তৰ পিছত তোমালোকক নিচামুক্ত কেন্দ্ৰলৈ লৈ যাম, তাতে তোমালোকে পুনৰ আগৰ জীৱনলৈ ঘূৰি অহাৰ পথ বিচাৰি পাবা। তোমালোক ৰাজিনে?
3: ৰাজি।
2: হেয়া, আপোনালোকে দেখিলে এই দুজনৰ দৰে আমাৰ সমাজত কত সহজ সৰল মেধাৱী ল'ৰা ছোৱালীয়ে সংগৰ দোষত ড্ৰাগছৰ কবলত পৰি সমাজখন কলুষিত কৰাৰ লগতে নিজৰ জীৱন ধ্বংস কৰিবলৈ গৈছে। সেইসকলক এজন ভাল নাগৰিক হ'বলৈ ঘূৰাই আনিবলৈ আমি সকলোৱে চেষ্টা কৰিব লাগিব, আমাৰ সমাজখনক ড্ৰাগছৰ বিৰুদ্ধে সজাগ আৰু সচেতন কৰি তুলিব লাগিব। এইসকলে নিজে কৰোঁ বুলিতো কৰা নাই, তেওঁলোকে বাধ্যত পৰিহে কৰিবলগীয়া হৈছে।
5: কিন্তু বাধ্যত পৰি কৰিলেও আমাৰ বস্তুবিলাক যে চুৰ কৰি নিলে সেইবোৰ এতিয়া আমি ক'ত পাম?
2: আপোনালোকৰ বস্তুবোৰ যদি সিহঁতে নিছে তেতিয়াহ'লে নিশ্চয় পাব, সিহঁতে পুলিচৰ আগত স্বীকাৰ কৰিব। আৰু আপোনালোকে অকণমান ধৈৰ্য ধৰক, মই সকলো ঠিক কৰি আছোঁ বাৰু। আচ্ছা, তোমালোক ব'লা, প্ৰথমে তোমালোকক পুলিচ থানালৈ লৈ যাওঁ, তাৰপিছত তোমালোকৰ ঠাই হ'ব নিচা মুক্তি কেন্দ্ৰ।
6: ইমান পৰে শ্ৰোতাসকলে, আজিৰ নাট্যানুষ্ঠানত শুভেশ্বৰ দাস ৰচিত নাট চিলনী চোৰ শুনিলে। নাটখনি পৰিৱেশন কৰিলে ইনলি ফাউণ্ডেশ্যনৰ শিল্পীসকলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ভদাই, ৰাজু ৰয়, নদাই, কমল লোচন, মালিক ইন্দ্ৰজিৎ দাস, মালিকনী সুস্মিতা মহন্ত, বাবু বৃত্তান্ত নয়ন কাশ্যপ, মিছেছ কাকতি অংকিতা শইকীয়া হালৈ, বৰুৱানী পপী মহন্ত, খুৰী অনামিকা বৰদলৈ বৰুৱা, অচিনাকী ডেকা ঝুনাকংকন ভূঞা, অচিনাকী গাভৰু শেৱালী, প্ৰথমজন চোৰ আৰু দ্বিতীয়গৰাকী বাটৰুৱাৰ চৰিত্ৰত প্ৰাণজিৎ প্ৰীতম কলিতা,

পলাশ, সুদীপ্ত শর্মা ভরালী, মিসেছ ঘরফলিয়া, রুজি মুদৈ, হাতিমুরিয়ানী, আইসেংফা কোঁৱৰ, সবিতা, জনি নার্জারী, গাঁৱৰ মহিলা শ্রুতিস্মা আনপল দত্ত, জীবন রুসেং গগৈ, দীপক, জিতু তপন বৰা, দ্বিতীয়জন চোর জাহ্নপ্রাণ কাশ্যপ, প্রথমগৰাকী ডেকা আৰু কেমেৰা পাৰ্চনৰ চৰিত্ৰত ডিম্পুল বৰগোহাঁই, দ্বিতীয়গৰাকী ডেকা গংগা ছেত্ৰী আৰু সাংবাদিক আৰু প্ৰথমগৰাকী বাতৰুৱাৰ চৰিত্ৰত ভাস্কৰ শইকীয়া। নাটখনিৰ সম্পাদনা, সংগীত আৰু ৰূপকৰ চৰিত্ৰত মনদীপ মহন্ত, বাণীবন্ধনৰ সহযোগী ৰিপুঞ্জয় শৰ্মা, নাটখনি পৰিচালনা কৰিলে মনজিৎ ৰাজখোৱাই আৰু নাটখনিৰ প্ৰযোজনা আছিল ঋতুপৰ্ণ দাসৰ।

0: नीट यूजी पुनर्परीक्षा के लिए दिशा निर्देश जारी किए हैं। देश और विदेश के विभिन्न शहरों में 22,79,000 से अधिक अभ्यर्थी परीक्षा में शामिल होंगे। परीक्षा केंद्रों में प्रवेश सुबह 11 बजे से शुरू हो गया है और ये दोपहर 1:30 बजे तक चलेगा। शिक्षा मंत्री धर्मेंद्र प्रधान ने कहा कि परीक्षा के लिए सभी आवश्यक व्यवस्थाएं की गई हैं और अभ्यर्थी बिना किसी भय के परीक्षा दें।
1: नीट आज पुनः परीक्षा होने जा रहा है। मेरा पूरा भरोसा है एनटीए के ऊपर, भारत की सभी राज्य सरकारों के ऊपर, जिला प्रशासन के ऊपर, भारत की शिक्षा जगत के ऊपर, विशेष करके भारत की विद्यार्थियों के ऊपर। आज लगभग 22 लाख विद्यार्थी नीट में बैठने वाले हैं। निर्भय होके बैठे, चिंता मुक्त होके बैठे, आप निश्चित रूप में अच्छा करोगे। विद्यार्थियों को मेरा ये अनेक अनेक शुभेच्छा है।
0: अमरीका के उपराष्ट्रपति जेडी वेंस स्विट्जरलैंड पहुंच गए हैं, जहां अमरीका और ईरान के बीच वार्ता होने की संभावना है। वहीं ईरान के प्रतिनिधिमंडल ने कहा है कि लेबनान में जारी संघर्ष का समाधान किए बिना वार्ता का आगे बढ़ना मुश्किल होगा। श्रीलंका के डांबुला में त्रिकोणीय क्रिकेट श्रृंखला के फाइनल में आज भारत ए का मुकाबला श्रीलंका ए से जारी है। ताजा समाचार मिलने तक भारत ए ने 27 ओवर में 2 विकेट पर 215 रन बना लिए हैं। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
2: एआ आकाशवाणी गुवाहाटी। দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, দেশ বিদেশত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন, নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আজি পুনৰ নীট ইউজি, শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ এখন খেলত টিউনিছিয়াৰ বিৰুদ্ধে জাপানৰ 4-0 গ'লত জয়লাভ। দেশ বিদেশত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা পশ্চিমবংগৰ কলকাতাৰ ৰেড ৰোডত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশ লয়। এই উপলক্ষে শ্ৰীমোদীয়ে কয় যে যোগাভ্যাসৰ বাবে বছৰৰ আটাইতকৈ দীঘল দিন 21 জুনৰ দিনটো সৰ্ববৃহৎ সামূহিক উদযাপনৰ দিৱস হৈ পৰিছে। তেওঁ কয় যে যোগ অকল শাৰীৰিক ব্যায়ামেই নহয়, বৰঞ্চ মানৱীয় উদ্যমৰো অভিব্যক্তি। তেওঁ কয় যে 40 বছৰ বয়সত 20 বছৰৰ দৰে নমনীয় আৰু 50 বছৰত 30 বছৰ বয়সতকৈও অধিক প্ৰাণৱন্ত হৈ থকাটো আমাৰ লক্ষ্য হোৱা উচিত। যোগাভ্যাসে সন্তুলিতভাৱে জীৱন ধাৰণত আৰু মানসিক স্বাস্থ্যৰ জৰিয়তে শাৰীৰিক সুস্থতাৰ পথ অন্বেষণত সহায় কৰে বুলি তেওঁ মত প্ৰকাশ কৰে। অসমতো যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্ট উদ্যানত আজি পুৱা আয়োজিত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী অশোক সিংঘল আৰু পৰ্যটন মন্ত্ৰী অজন্তা নেওগে ভাগ লয়। অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানৰ বিষয়ে আকাশবাণীৰ কামৰূপ মহানগৰ জিলাৰ সংবাদদাতাই এইদৰে কয়।
3: আধ্যাত্মিক, মানসিক আৰু শাৰীৰিক সুস্থতাৰ বাৰ্তাৰে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উলহ মালহেৰে পালন কৰা হয়। আজি পুৱা ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ সতীৰাধিকা উদ্যানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। যোগ প্ৰশিক্ষকৰ নীতি নিৰ্দেশনাৰ আধাৰত কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমন, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোগৰ বিভিন্ন আসনসমূহ কৰা পৰিলক্ষিত হয়। এই কাৰ্যসূচীত অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংঘল, পৰ্যটন মন্ত্ৰী অজন্তা নেওগেও অংশগ্ৰহণ কৰে। সোণাপুৰৰ কমাৰকুচিত থকা লক্ষ্মীবাই ৰাষ্ট্ৰীয় শাৰীৰিক শিক্ষা প্ৰতিষ্ঠানতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। এই কাৰ্যসূচীত অসম চৰকাৰৰ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰে। বশিষ্ঠ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনতো যোগ দিৱস পালন কৰা হয়। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে কাৰ্যকৰ্তাসকলে যোগ দিৱসত উপস্থিত থাকি যোগাভ্যাস কৰে। এনেদৰে মহানগৰীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ উদ্যোগত আজি যোগ দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঐকান্তিক প্ৰচেষ্টাত 2015 চনৰ পৰা প্ৰতি বছৰে 21 জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰি অহা হৈছে। এই বছৰৰ যোগ দিৱসৰ মূল বিষয়বস্তু হৈছে সুস্থ বাৰ্ধক্যৰ বাবে যোগ। এই মূল মন্ত্ৰৰেই আজি প্ৰান্তে প্ৰান্তে উলহ মালহৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়।
2: সেয়া আছিল আকাশবাণীৰ কামৰূপ মহানগৰ জিলাৰ সংবাদদাতা হেমন্ত বৰা। গুৱাহাটী অনুষ্ঠানৰ সমাতলকৈ ৰাজ্যৰ আন বিভিন্ন প্ৰান্তত 23,000ৰো অধিক গাঁৱৰ 37,383 স্থানত যোগাভ্যাসৰ অনুষ্ঠান সম্পন্ন হয়। এই অনুষ্ঠানত আত্মসহায়ক গোটৰ 32 লাখৰো অধিক সদস্যই অংশগ্ৰহণ কৰে।

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট UG 2026 আজি পুনৰ অনুষ্ঠিত হ'ব। দেশৰ 551খন আৰু বিদেশৰ 14খন চহৰত হ'বলগীয়া এই পৰীক্ষাত 22,79,000 পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰীক্ষাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জেমাৰ, CCTV আৰু বায়োমেট্ৰিক ব্যৱস্থাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ বাবে কালি দেশজুৰি মক ড্ৰিল বা আখৰাৰ আয়োজন কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰা মতে সংস্থাটো পৰীক্ষা নিকা, স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োজিত কৰা হৈছে। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতি গঠন কৰা হৈছে। দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমতো আজি চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা নীট পুনৰ অনুষ্ঠিত হ'ব। সুচাৰুৰূপে এই পৰীক্ষাৰ আয়োজন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংঘলে কালি চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ নিয়ন্ত্ৰণ কক্ষত বিভাগীয় জ্যেষ্ঠ বিষয়া আৰু আৰক্ষী প্ৰশাসনৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰি প্ৰস্তুতিৰ বুজ লয়। তেওঁ পৰীক্ষাৰ স্বচ্ছতা, নিৰাপত্তা আৰু বিশ্বাসযোগ্যতা নিশ্চিত কৰিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিভাগক নিৰ্দেশ দিয়ে। ইফালে ৰাজ্যৰ আন জিলাসমূহতো প্ৰশাসনৰ চোকা নজৰত পৰীক্ষাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে পৰহিলৈ পুৱা 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি সামাজিক মাধ্যমযোগে এই কথা অৱগত কৰি সকলো পৰীক্ষাৰ্থীলৈ শুভকামনা জ্ঞাপন কৰে। পৰিষদে জনোৱা অনুসৰি পৰীক্ষাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ চৰকাৰী ৱেবছাইটৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে কাইলৈ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24, আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলাক কেন্দ্ৰ কৰি নীলাচলৰ বুকুত অৱস্থিত কামাখ্যা ধামলৈ অগণন সাধু সন্ন্যাসীৰ আগমন ঘটিছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতা বজাই ৰখাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। অম্বুবাচী মেলা চলি থকা কেইদিন নিয়মীয়াকৈ ফগিঙৰ লগতে প্ৰতিদিনে 3 বাৰকৈ কামাখ্যা ধামৰ চৌহদ চাফ চিকুণ কৰাৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা 7 দিনত ৰাজ্যৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত নামনি অসম, মধ্য অসম, উজনি অসম আৰু বৰাক উপত্যকাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে বিশেষকৈ কাইলৈৰ পৰা 24 জুনৰ ভিতৰত কামৰূপ মহানগৰ, কামৰূপ, নলবাৰী, বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, কোকৰাঝাৰ, শোণিতপুৰ, নগাঁও, যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ আৰু হাইলাকান্দি জিলাৰ কেতবোৰ স্থানত বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি সকিয়নি দিছে। পৰৱৰ্তী 2-3 দিনত গুৱাহাটীত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলিও বিভাগে প্ৰকাশ কৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থা প্ৰাধিকৰণে বৰষুণৰ সম্ভাৱনালৈ চাই গুৱাহাটীৰ জনসাধাৰণক প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। নিয়মীয়া আৰু দূৰণিবতীয়া যাত্ৰীসমূহক বৰষুণৰ সম্ভাৱনালৈ চাই যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ কোৱা হৈছে। ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কোঁৱৰীৰ অধ্যক্ষতাত কালি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মহৰম পালন সন্দৰ্ভত এখন সমন্বয় সভা অনুষ্ঠিত হয়। ডিব্ৰুগড়ৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপৰ উপস্থিতিত অনুষ্ঠিত সভাখনত জিলাখনৰ মহৰম সমিতিৰ সদস্য আৰু সংশ্লিষ্ট সকলো বিভাগৰ প্ৰতিনিধিয়ে মহৰম শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে পালনৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰে। সভাখনত আইন শৃংখলা, যান বাহন ব্যৱস্থাপনা, জনসাধাৰণৰ সুৰক্ষা, অনাময়, জৰুৰীকালীন সেৱা আৰু অন্যান্য অত্যাৱশ্যকীয় ব্যৱস্থাকে ধৰি বিভিন্ন দিশৰ বিশদ পৰ্যালোচনা কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তত্বাৱধানত 2018 চনত ডিফুৰ ৰংকিমিত স্থাপন হোৱা কাৰ্বি ভাষা আৰু সংস্কৃতি অধ্যয়ন কেন্দ্ৰৰ ৱেবছাইট কালি মুকলি কৰা হয়। কেন্দ্ৰটোৰ সঞ্চালক ডঃ লংসিং টেৰঙৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মথুৰাম লেখথে উপস্থিত থাকে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কানাডাৰ টৰণ্টত অনুষ্ঠিত এখন খেলত জাৰ্মানীয়ে আইভৰি কষ্টক 2-1 গ'লত পৰাস্ত কৰি নকআউট পৰ্যায়ত স্থান নিশ্চিত কৰে। খেলখনত জাৰ্মানীৰ হৈ ডেনিছ উণ্ডাভেই 2টা গ'ল দিয়ে। ইপিনে ইকুৱেডৰ

নম্বৰ আৰু কুৰাজাওৰ মাজত কানচাছত অনুষ্ঠিত খেলখন গ'লশূন্যভাৱে অমীমাংসিত হৈ ৰয়। প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ এখন খেলত জাপানে টিউনিছিয়াক 4-0 গ'লত পৰাস্ত কৰে। ইফালে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাষ্টনত অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত নেডাৰলেণ্ডছে ছুইডেনক অনায়াসে 5-1 গ'লত পৰাস্ত কৰে। কালি অনুষ্ঠিত আন এখন খেলত ব্ৰাজিলে হেইটিক 3-0 গ'লত পৰাভূত কৰে। ইংলেণ্ডত চলি থকা আই চি চি মহিলা টি টুৱেণ্টি বিশ্বকাপৰ আজি মানচেষ্টাৰত হ'বলগীয়া খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 7 বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে অপৰাজেয় ভাৰতীয় মহিলা দলে প্ৰথম দুখন খেলত জয়েৰে পইণ্টৰ তালিকাত দ্বিতীয় স্থান লাভ কৰিছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। দেশ বিদেশত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন। নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আজি পুনৰ নীট ইউজি। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ এখন খেলত টিউনিছিয়াৰ বিৰুদ্ধে জাপানৰ 4-0 গ'লত জয়লাভ। আমাৰ দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।

0: কেইটামান আকৌ এবাৰ। দেশ বিদেশত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন, নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আজি পুনৰ নীতি উজি, শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ এখন খেলত টিউনিছিয়াৰ বিৰুদ্ধে জাপানৰ 4-0 গ'লত জয়লাভ। আমাৰ দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। এতিয়া বিভিন্ন দায়িত্বত মোৰ সৈতে আছে ডিউটি ৰুমত চয়নিকা ডেকা, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, বিবেক শৰ্মা আৰু ফটিক চন্দ্ৰ বৰ্মন, FM ট্ৰান্সমিটাৰত দীপামণি ডেকা, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু মিথিলেশ কুমাৰ ৰঞ্জন, ষ্টুডিঅ'ত মই তুলিকা ভৰদ্বাজ।
2: ডাঙৰ বোৱাৰী, এইডাল তোমাৰ নামত,
3: ইমানো কিয় খৰধৰ কৰিব লাগে?
2: আৰে আৰু ন ছোৱালী, এইডাল তোমাৰ নামত আৰু এইযোৰ মোৰ মাইনাৰ নামত।
4: কিন্তু আইতা,
2: হা,
4: আপোনাৰ নামত
5: সকলোবোৰ, মই বেংক, লকাৰ, ফিক্সড ডিপজিট সকলোতে এওঁকেইটো নমিনী বনাইছো। কাইলৈ যেতিয়া মই নাথাকিম তেতিয়া পইচা পাবলৈ এওঁৰে সহজ হ'ব।
2: এনে কথা ক'ব নাপায়, কি যে
6: RBI কয়
2: জানি লওক, সতৰ্ক হৈ ৰওক।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, আৰম্ভ কৰিছো শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। অনুষ্ঠানত প্ৰথমটি গীত এয়া ৰুণুমি ছবিৰ পৰা। শেৱালী দেৱী আৰু আই ভি বৰুৱাই কণ্ঠদান কৰা এই গীতটিৰ বাবে অনুৰোধ কৰিছে পাটাচেৰকুছিৰ পৰা বিনোদ শৰ্মা আৰু মিনতি দেৱীয়ে। আহকচোন গীতটি শুনক।

বেলতলাৰ পৰা চেনেহী দত্ত, দীপা দত্ত আৰু বিনু হাজৰিকাৰ অনুৰোধত এইবাৰ শুনাবলৈ লৈছোঁ পাৰঘাট ছবিখনৰ এটি গীত। গীতটিত কণ্ঠদান কৰিছে ভূপেন হাজৰিকাই।

কল্পতৰু অনুষ্ঠানত এইবাৰ শুনো আহক অঞ্জানা অঞ্জানী ছবিখনৰ পৰা ৰাহত ফাতে আলী খানে কণ্ঠদান কৰা এটি গীত। গীতৰ কথা বিশাল দত্লানীৰ। অনুৰোধকাৰী শ্ৰোতা বীৰকুচিৰ পৰা বিনীত, মৃগেন, সৌমিত্ৰ আৰু দীপাংকৰ।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: কম সুতত লোন বিচাৰে
4: তাকো এপেৰে বাহা
5: অচিলে অচিনাকি এপৰ পৰা হাত খাই থাকিব।
6: RBIয়ে কয়,
7: জানি ৰক, সতৰ্ক হৈ ৰক।
6: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধি।

উপলব্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলো হাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত আইডিঅ'ৰ বুলনি।

0: আইডিয়াৰ বুলনিৰ সমূহ শ্ৰোতালৈ প্ৰীতি ভৰা সম্ভাষণ জনাই মই জোনালী বৰুৱাই মুকলি কৰিছো আজিৰ বুলনি। প্ৰিয় শ্ৰোতা, আজি আন্তৰ্জাতিক যোগ দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি আজিৰ বুলনিত আমি প্ৰচাৰ কৰিবলৈ লৈছো এটি আলোচনা, শীৰ্ষক নিৰোগী বা সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন। এই আলোচনাটিৰ সমল ব্যক্তিৰূপে আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে দুগৰাকীকৈ যোগ প্ৰশিক্ষক। তেওঁলোক হ'ল দীপান্দিতা চানবৰ্কাৰ আৰু সুজাতা শইকীয়া। যোগাচাৰ্য দীপান্দিতা চানবৰ্কাৰ বাইদেউ আৰু সুজাতা শইকীয়া বাইদেউ, আপোনালোক দুয়োকে আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: নমস্কাৰ, ধন্যবাদ। এইখিনিতে মই আজি বিশ্ব যোগ দিৱস উপলক্ষে সমূহ আইদেউসকললৈ শুভেচ্ছা জনাইছোঁ আৰু স্বাগতম জনাইছোঁ।
0: প্ৰিয় শ্ৰোতা, আজি আমি যিটো বিষয় আলোচনাৰ বাবে লৈছোঁ, নিৰোগী বা সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন, এই মূল বিষয়টো আলোচনা কৰাৰ আগতে আমি জানিব বিচাৰিছোঁ যোগ কি, সংক্ষেপে যদি কৈ দিয়ে।
1: মহামুনি পতঞ্জলীয়ে যোগৰ যিটো ব্যাখ্যা দিছে বা যিকোনো যোগসূত্ৰতে আমি পাওঁ, যোগ বুলি ক'লে য়ুজ্যতে অনেনে ইতি যোগঃ, এই ব্যাখ্যাটো দিছে। য়ুজ্যতে মানে দুটা বস্তু একেলগ কৰা, মিলন। সেয়া বিশদতৰত কৈছে আত্মা পৰমাত্মাৰ মিলন, কিন্তু আমি ইয়াতে ল'ম আমাৰ শৰীৰ আৰু মনৰ মিলন। কেৱল শৰীৰ আৰু মনৰ মিলনেই নহয়, ইয়াত আৰু এটা শব্দ আছে অনেনে শব্দটো দিছে। অনেনে মানে আৰু অনেকৰ লগত। যে আমি প্ৰথমতে নিজৰ স্বাস্থ্য, শাৰীৰিক, মানসিক, বৌদ্ধিক স্বাস্থ্য ঠিক কৰিম, তাৰপিছত তাৰ লগতে আমি আমাৰ পৰিয়ালৰ স্বাস্থ্য ঠিক কৰিম, পৰিয়ালৰ লগত আমাৰ সমাজখন জোৰ খাব, সমাজৰ লগত আমাৰ নিজৰ দেশখন, দেশখনৰ লগত আমাৰ ৰাষ্ট্ৰ, তাৰপিছত গোটেই বিশ্বজগতখন, গোটেই প্ৰকৃতিখন। অনেনেও শব্দটোৰ মিনিং তেনেকৈ লৈ গৈছে। এই সকলোৰে প্ৰকৃতি বুলি ক'লে গছ লতা, পশু পক্ষী, জীৱ জন্তু সকলো আহিব, গোটেই ব্ৰহ্মাণ্ডখন আহিব, সকলোৱে মিলি একেলগে সমন্বয় ৰক্ষা কৰি ভালভাৱে সুস্থভাৱে জীৱন যাপন কৰাটোহে হৈছে যোগ। এইবাৰৰ যিটো বিষয়বস্তু দিছে য়োগা ফৰ হেলডি এজিং, ইয়াতে যোগ, স্বাস্থ্য আৰু আমাৰ বয়সকালটো, এজিং যিটো কয়, লাহে লাহে আমি বৃদ্ধ অৱস্থালৈ গতি কৰোঁ। গতিকে যোগৰ দ্বাৰা নিজকে কেনেকৈ শেষলৈকে মানে আমাৰ বয়সকাললৈকে নিজকে ঠিক ৰাখিম, সুস্থ জীৱনৰ কাৰণে আমি যোগৰ অভ্যাস আৰম্ভ কৰিব লাগিব।
0: হয়, যোগাসন বা যোগ কি সংক্ষেপে দীপান্দিতা বাইদেৱে ক'লে, এবাৰ সুজাতা বাইদেৱে স্বাস্থ্য সম্পৰ্কে যদি অলপ কৈ দিয়ে।
2: সাধাৰণতে আমি সকলোৱে নিৰোগী শৰীৰ এটাকে ভাল স্বাস্থ্য বুলি আমি ভাবোঁ, কিন্তু একচুৱেলি আমি শৰীৰটোৰ লগতে মনটো ভাল ৰাখিব লাগিব, তেতিয়াহে আমি সম্পূৰ্ণ সুস্থ স্বাস্থ্য বুলি ভাবোঁ। নিৰোগী শৰীৰ এটা হ'বলৈ হ'লে সকাৰাত্মক এটা মন লাগিব, সুবুদ্ধি লাগিব, সুচিন্তা আৰু আবেগ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা আমাৰ যেতিয়া থাকিব, তাকেহে আমি সুস্বাস্থ্য বুলি ক'ব পাৰোঁ সম্পূৰ্ণভাৱে।
0: হয়, আৰু আমাৰ আজি আলোচনাৰ বিষয়টোত আৰু এটা শব্দ আছে,

0: যিটো হ'ল বাৰ্ধক্য,
1: বাৰ্ধক্য
0: এতিয়া বাৰ্ধক্য বুলিলে আমি কি বুজো
1: কি
0: বা
1: বুজো?
0: কেতিয়াৰ পৰা বাৰ্ধক্য আৰম্ভ হয়
1: হয়,
0: দীপান্বিতা বাইদেউ?
1: সাধাৰণতে আমাৰ যিটো এটা ধাৰণা যে আমি 60 বছৰ পাৰ হ'লে এই মানুহজনক এনেকে আমি সম্বোধন কৰোঁ, কিন্তু এজিঙৰ আগতে আমি অকণমান গ্ৰ'থটো চাওঁ। ছোৱালীৰ ক্ষেত্ৰত 14-16 বছৰলৈ বিকাশ হয় শাৰীৰিক, ল'ৰাৰ ক্ষেত্ৰত 16-18 বছৰলৈ, আৰু 20 বছৰ বয়সলৈকে এজন ব্যক্তিৰ, পুৰুষেই হওক বা মহিলাই হওক, তেওঁ শাৰীৰিক, ধৰক আমাৰ মাংসপেশীৰ গঠন, হাড়ৰ গঠন, আমাৰ শৰীৰৰ ভিতৰত বিভিন্ন যন্ত্ৰণা আছে, যিবিলাক ছিষ্টেমছ আছে, সেইবিলাকৰ গঠন পূৰা পৰিপূৰ্ণ হয়
0: 20 বছৰ
1: 20 বৰ্ষ। কিন্তু এইখিনিতে আমাৰ যিটো ব্ৰেইন বা মগজুৰ যিটো বিকাশ, সেইটো 25 বছৰ বয়সলৈকে হয়। মগজুৰ সম্পূৰ্ণ বিকাশ 25 বছৰ বয়সত সম্পূৰ্ণ হয়। তাৰপিছৰ সময়ছোৱাত, সেই সময়ত মানুহ এজন, ব্যক্তি এজন ইষ্টাব্লিছ হয়, পূৰা ব্যস্ত হৈ থাকে সেইখিনি সময়। কিন্তু 35 বছৰত, এজ পাৰ ছায়েন্স, বিজ্ঞানৰ মতে 35 বছৰ পিছৰ পৰাই আমাৰ এজিং আৰম্ভ হয়। লাহে লাহে শক্তি কমিবলৈ ধৰে, মানসিক স্তৰত শক্তি কমিবলৈ ধৰে, বৌদ্ধিক স্তৰত শক্তি কমিবলৈ ধৰে, কিন্তু আমি সেইটো গম নাপাওঁ। মানে ইমান আমাৰ কামৰ ব্যস্ততা থাকে, সেইখিনি আমাৰ পুৰা জীৱনটো চলাই নিয়াৰ সময় নহয়, গতিকে আমি সেই এজিং প্ৰচেছটো গম নাপাওঁ।
0: মানে নীৰৱে ভিতৰি চলি থাকে,
1: নীৰৱে ভিতৰি চলে। এজ পাৰ ছায়েন্স, হাড়বোৰ দুৰ্বল হ'বলৈ ধৰে, আমি কওঁ নহয় ঠুনুকা হৈ যায়, বোন ডেনচিটি কমি যায়, আমাৰ ধৰা হজম শক্তি লাহে লাহে কম হ'বলৈ ধৰে, লাংছটোৱে লাহে লাহে কম হ'বলৈ ধৰে, অলপ ধৰা চিৰি উঠিলেই আমাৰ উশাহ চুটি চুটি হয়, এইধৰণে মানে সেই লক্ষণবোৰ বাৰু মই অকণমান সুজাতাক বিশেষকৈ কৈ দিব ক'ম, যে তেতিয়া প্ৰায় আমাৰ বাৰ্ধক্য দিশলৈ আমি আগবাঢ়ি যাওঁ। কিন্তু সেইখিনি সময়ৰ পৰাই যদি আমি যোগাভ্যাস কৰিবলৈ লওঁ, আসন কৰোঁ, প্ৰাণায়াম কৰোঁ, ধ্যানৰ অভ্যাস কৰোঁ, ক্ৰিয়াৰ অভ্যাস কৰোঁ, খোৱা লোৱাত আমি সংযম হওঁ, আমাৰ জীৱনশৈলীটো যদি তেতিয়াৰ পৰাই আমি ঠিক কৰিবলৈ চেষ্টা কৰোঁ, নিশ্চিতভাৱে আমি যিটো আমি ধৰি লৈছোঁ 70 বছৰ বা 80 বছৰত, আমি এটা সুন্দৰ জীৱন উদযাপন কৰিব পাৰিম, সুন্দৰভাৱে থাকিব পাৰিম।
2: হয়, নিশ্চয়কৈ।
0: সুজাতা বাইদেউ, বয়স বৃদ্ধিৰ শাৰীৰিক লক্ষণসমূহৰ বিষয়ে অকণমান যদি কৈ দিয়ে আপুনি।
3: বয়স বৃদ্ধিৰ প্ৰথম শাৰীৰিক লক্ষণ হৈছে আমাৰ শৰীৰৰ কাম কৰাৰ ক্ষমতা কমি আহে, শৰীৰৰ মাংসপেশীৰ আমাৰ যিখিনি মানে ষ্ট্ৰেংথ বা জোৰ থাকিব লাগে সেইখিনি লাহে লাহে কমি আহে, টোপনি কম হয় লাহে লাহে, এলাহ বৃদ্ধি হয়। আগৰ 25-30 বছৰত যিখিনি আমি কাম কৰিবলৈ উদ্যমতা ৰাখোঁ সেইখিনি লাহে লাহে শৰীৰৰ পৰা কমি আহে, উৎসাহ কমি আহে, এলাহ ভাৱ বৃদ্ধি হয়, সেইখিনিয়ে মানে প্ৰাথমিকতা, মানে সেইখিনিয়ে শৰীৰৰ বয়স বৃদ্ধি
0: লক্ষণৰ লগতে আচলতে মানসিক লক্ষণো, যিটো ধৰক এই আগ্ৰহ কমি যায়, উৎসাহ কমি যায়, সেইবোৰ মানসিক লক্ষণ।
3: মানসিক লক্ষণ,
1: এলাহ লাগে, নতুন কিবা এটা কৰিবলৈ মন নাযায়,
0: এনেকুৱা ধৰণৰ লক্ষণসমূহে যেতিয়া আমাৰ শৰীৰত বা মনত দেখা দিব, তেতিয়াই তাৰমানে আমি অনুধাৱন কৰিব লাগিব যে আমি লাহে লাহে আমাৰ
3: বয়স হৈছে।
1: আৰু কিছুমান তুমি চাওঁ, সেয়া যিটো কৈছে টোপনি কমি যোৱা, ভোক নালাগে, মানে ভোক নালাগাটো কি, আমাৰ ডাইজেষ্টিভ ছিষ্টেমটো লাহে লাহে দুৰ্বল হ'বলৈ ধৰে। এতিয়া সুস্বাস্থ্যৰ 4টা লক্ষণ আছে, ভাল টোপনি অহা, ভোক লগা, আৰু যিটো খাদ্য খালোঁ সেইটো ভালকৈ হজম হৈ এলিমিনেট হৈ যোৱা, মানে ওলাই যোৱা, আমাৰ মলমূত্ৰত ত্যাগ হোৱা, আৰু সঠিককৈ চিন্তা কৰিব পৰা, কোনো ধৰা মানসিক দ্বন্দ্বটো নাথাকে, এইখিনি বস্তু আমাৰ এটা ধুনীয়া স্বাস্থ্যৰ লক্ষণ। আমি ঠিকমতে টোপনি গৈছোঁ, ঠিকমতে খাইছোঁ, শুইছোঁ, ঠিকমতে হজম হৈছে, যে তেতিয়া জানিব যে মোৰ শৰীৰ সম্পূৰ্ণ ঠিক আছে, সুস্থ সিদ্ধান্ত ল'ব পাৰিছোঁ। গতিকে এইবোৰ ক্ষেত্ৰত আমি নিজকে অকণমান কি কৰিব লাগিব, এনালাইচিছ কৰিব লাগিব,
2: নিজকে পৰ্যবেক্ষণ কৰিব লাগিব যে মই ঠিকে আছোনে নাই। বয়স বৃদ্ধিৰ লগে লগে মোৰ কিবা শাৰীৰিক বা মানসিক সমস্যাই দেখা দিছে নেকি, ইত্যাদি ইত্যাদি, নহয় জানো?
1: আৰু যদি সমস্যা কিছুমান আহিলে আমি সঠিক সময়ত আমি সঠিক ডিচিশ্যনটো ল'ব নোৱাৰোঁ, সিদ্ধান্তটো ল'ব নোৱাৰে, তেনেকুৱা হয়। আৰু কিছুমান শাৰীৰিক লক্ষণ, লাহে লাহে দৃষ্টিশক্তি কমে, কাণেৰে কম শুনা হয়, লাহে লাহে আঁঠুৰ বিষ আৰম্ভ হ'ল, কঁকালৰ বিষ আৰম্ভ হ'ল, আজিকালি যিবোৰ চুগাৰ, ডায়েবেটিক হয়, হাই প্ৰেছাৰ হয়, এইবিলাক আমাৰ জীৱনশৈলীৰ লগত জড়িত, এনেকুৱা ধৰণৰ ৰোগবোৰ আৰম্ভ হয়, মানুহৰ কোষ্ঠকাঠিন্য আৰম্ভ হয়।
0: আপুনি যিসমূহ কথা ক'লে এতিয়া সেইখিনি আচলতে আমাৰ সাধাৰণ বাৰ্ধক্যৰ ফালে আমি লক্ষণ, নহয় জানো? কিন্তু নিৰোগী বাৰ্ধক্য আৰু সচৰাচৰ যে সাধাৰণ বাৰ্ধক্য, এই দুই বাৰ্ধক্যৰ মাজত নিশ্চয় পাৰ্থক্য আছে,
1: পাৰ্থক্য আছে,
0: পাৰ্থক্যসমূহৰ কথা যদি অলপ কৈ দিওঁ।
1: এতিয়া চোৱা, নিৰোগী মানে কি, যদি মই আৰম্ভণিৰ পৰাই মই সূৰ্য নমস্কাৰ কৰিছোঁ, আসনৰ অভ্যাস কৰিছোঁ, তেতিয়াহ'লে মোৰ শৰীৰটো ঠিক থাকিব। মোৰ যদি 50 বছৰো হৈ গ'ল, 60 বছৰো হৈ গ'ল,
2: নিৰোগী হৈ থাকিব যদি নিয়মিত যোগাভ্যাস কৰে। কিন্তু ইয়াৰ

0: আৰম্ভণি আগতীয়াকৈ কৰিব লাগিব, নহয় জানো?
1: আগৰ পৰাই যদি বিশেষ নালাগে, সূৰ্য নমস্কাৰৰ অভ্যাসো যদি ল'ৰা ছোৱালীবিলাকে কৰে, ষ্টুডেণ্টবিলাকে আৰম্ভ কৰে, বয়সকালতেই যিবোৰ আমি শাৰীৰিক অসুবিধাবোৰ আহিব সেইবোৰ কমি যাব। সেইবোৰ কমি গ'লেতো এনেই স্বাস্থ্যটো ভালে থাকিলে মনো ভাল থাকিব, হয় নহয়?
0: হয়, মন ভালে ৰাখিবলৈও যোগাসনত কিবা উপায় আছে নেকি?
1: মানসিক ক্ষেত্ৰত আমাৰ যি সাধাৰণতে আজিকালি হয় অলপ কথাতে ডিপ্ৰেশ্যন হয়, হয় নহয়? এংজাইটি থাকে, ভয় থাকে মানুহৰ, এইবিলাক আমাৰ মানসিক বেমাৰ, হয় নহয়? এই মানসিক বেমাৰবোৰ যদি আমি প্ৰাণায়ামৰ অভ্যাস কৰোঁ, ব্ৰিডিং এক্সাৰচাইজ কৰোঁ, এই মানসিক অসুস্থতাবোৰ আমাৰ বয়সস্থকালত একেবাৰেই নাহে, বৰঞ্চ ওলোটাহে, আৰুহে মনটো উৎসাহ হৈ থাকিব, ভাল হৈ থাকিব। আৰু ঠিক তেনেকৈ ভাল ধৰা পঢ়া শুনা কৰিছে, ভাল কিবা শুনিছে, কোনোবা সৎসংগত গৈছে, যিটো আমাৰ বুদ্ধিৰ বিকাশ, নহয়? বুদ্ধিয়ে আমাক মেইন
2: গোটেই
1: সিদ্ধান্ত লোৱাৰ হেৰিটো চলাই থাকে। মনটোতো বাৰু অকণমান আবেগৰ লগত জড়িত হৈয়ে থাকে, মনে বিচাৰেই, মোৰ যদিও চুগাৰ আছে, ডায়েবেটিছ আছে, মোৰ মিঠাই খাবলৈ ভাল পাওঁ, খাবলৈ মন যায়, খাই দিওঁ নেকি? কিন্তু সেই সময়ত আমাক কোনে টিচাৰৰ কামটো কৰে? বুদ্ধিয়ে কৰে, শিক্ষক বোলে নাই নাই তই নাখাবি। গতিকে সেই বুদ্ধিয়ে যিটো কাম কৰে, সেই বৌদ্ধিক শক্তিটো, বৌদ্ধিক বিকাশটো এই বিভিন্ন ধৰণৰ যোগ অভ্যাসৰ দ্বাৰা, ধ্যান যদি কৰি থাকোঁ আমি, প্ৰাণায়ামৰ ৰেগুলাৰ প্ৰেক্টিচ কৰোঁ, সেইবিলাকেৰে আমাক এই সুস্থ জীৱন এটা ৰাখে। ধৰা 60 বছৰ বয়সৰ পিছতো তুমি দেখিবা কোনো শাৰীৰিক তেওঁৰ মানে অসুস্থতা অহা নাই, মানসিক অসুস্থতা অহা নাই, বুদ্ধিৰ বিচাৰ ক্ষমতা আৰু বেছি বৰঞ্চ ভাল হৈছে, আৰু তেওঁ কিবা এটা কৰিবলৈ উৎসাহ পাইছে। 60 বছৰ পিছলৈকো দেখিবা মানে তেওঁ কাষলৈ গ'লে যেন তুমি কিবা এটা ঊৰ্জা পাইছা, শক্তি পাইছা, ভাল লাগিছে তেওঁৰ সান্নিধ্যত থাকি। 60 বছৰ পাৰ হৈ গৈছে, 70 বছৰ পাৰ হৈ গৈছে, কিন্তু ইমান সুন্দৰকৈ মানুহজন কেনেকৈ আছে, সেই হেৰিটো, ডিফাৰেঞ্চটো একদম গম পোৱা যাব। আৰু তাৰপৰা ধুনীয়াকৈ জীৱনটো উদযাপন কৰাও মানুহ তুমি দেখিবা, আছে, নাথাকে, ভাল বেয়া চবৰে থাকে, হয় নহয়? শাৰীৰিক অসুস্থতা সকলোৰে থাকে, এটা নহয় এটা সময়ত সকলোৰে কিবা নহয় কিবা হয়, যিহেতু আমি দেখিছোঁ যে আমাৰ ফিজিকেল মেণ্টেল ডিজেনেৰেশ্যন লাহে লাহে আৰম্ভ হয়, তাৰতো এটা ৰূপ ওলাবই আমাৰ শৰীৰত বা মনত। গতিকে সেইটোৰ পৰা আমি অভাৰকাম কৰি তাক ল'বলৈ জানিব লাগিব, একসেপ্ট কৰিব লাগিব বস্তুটো,
2: আৰু যোগাভ্যাসৰ দ্বাৰা আমি আসলতে সেই ক্ষেত্ৰত সফল হ'ব পাৰো,
1: সফল হ'ব পাৰো।
2: ইমান পৰে দীপানিতা বাইদেউ কৈ আছে যে কেনে ধৰণৰে আমি বার্ধক্যক এটি সুস্থ বা নিৰোগী বার্ধক্যলৈ লৈ যাব পাৰিম।
0: সুজাতা বাইদেউ, এবাৰ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো।
2: এটা যোগাভ্যাসৰ দ্বাৰা আমি নিৰোগী বার্ধক্য কেনেদৰে পাব পাৰো, বা কি কি আসন আমি অভ্যাস কৰিম? ধৰক যিসকলে আগৰ পৰাই যোগাভ্যাস কৰি আছে তেওঁলোকৰ কথা মই সুধিব খোজা নাই, মই বিচাৰিছোঁ যিসকলে নতুনকৈ আৰম্ভ কৰিব তেওঁলোকে কোনবোৰ আসন কৰিব?
3: হয়, আপুনি ভাল কথাই সুধিছে। আমি এতিয়া মেইন বয়সস্থ লোকসকলৰ কাৰণে আমি ক'ব বিচাৰিছোঁ ন, তেওঁলোকে লাহে লাহে আৰম্ভ কৰিব প্ৰথমতে যোগাভ্যাস। সকলো যোগ অভ্যাস সকলোৰে কাৰণে নহয় সেইটো পৰা চবেই জানে, কিন্তু বাৰ্ধক্যসকলে যিখিনি প্ৰথমতে আৰম্ভ কৰিছে, আমি ব্ৰিডিং এক্সাৰচাইজ বুলি কওঁ, শ্বাস প্ৰশ্বাসৰ যিখিনি অভ্যাস সেইখিনিৰ পৰা আৰম্ভ কৰিব। থিয় হৈ কৰিব নোৱাৰে, চকীখনতে বহি ল'লে পিঠিটো চিধা হৈ পেলাই, হাত দুখন সমানকৈ উশাহটো লওঁতে মেলিলে, আকৌ উশাহটো এৰোতে চপালে, তেনেকৈ যদি পিঠিখন চিধা কৰি 10 বাৰো কৰে তেওঁলোকে খুব ভাল লাগিব। তাৰপিছতে বহি বহি আপোনাৰ ভৰিটো, এটা ভৰি চিধা কৰিলে উশাহটো লওঁতে, আকৌ চপালে উশাহ এৰোতে, এবাৰ ইটো ভৰি চিধা কৰিলে আকৌ চপালে, তেনেকৈ কৰিব পাৰে। প্ৰাৰম্ভিক অৱস্থাৰ কথা মই কৈ আছোঁ।
1: কিছুমান যদি কোনোবা এনেকুৱাও ব্যক্তি আহে বোলে থিয় হৈ কৰিব পৰা নাই, তাৰ কাৰণে আমি বহাই কৰাওঁ, চকীত বহাই কৰাওঁ, আমাৰ ওখ ওখ মূঢ়া আছে, মূঢ়াত বহাই কৰাওঁ, বা একেবাৰেও যদি কোনোবা এনেকুৱা ধৰক বেছি অসুস্থ, তেওঁলোককো আমি বিচনাখনত শুৱাই পেলাইও লাহে লাহে সেই এক্সাৰচাইজবোৰ আৰম্ভ কৰোঁ।
3: হয়, তাৰপিছত লাহে লাহে সেইখিনি আমি বহাই নিব পাৰে, দেখিব ভৰিকেইটা হাতকেইটা তেনেকৈ অলপ দিন কৰাৰ পিছতে মানুহজন ধুনীয়াকৈ থিয় হ'ব পৰা হৈছে। থিয় হ'ব পাৰিলে আমি লাহে লাহে বেলেগ বেলেগ যোগাভ্যাস আছে, সৰু সৰু এংকল ষ্ট্ৰেছ বুলি কয়, আমি গোৰোহাকেইটা উঠাবলৈ যত্ন কৰিম, অকণমান পিছফালে হালিবলৈ যত্ন কৰিব লাগে, বহুত যোগাভ্যাস। আৰু তাৰ মেইন আমাৰ প্ৰাণায়াম, প্ৰাণায়ামখিনি যদি শুদ্ধকৈ কৰিব পাৰে, বহুত বেছি টান প্ৰাণায়ামো নহয়, সহজ প্ৰাণায়াম বুলি কয়, আমাৰ দীঘল দীঘলকৈ উশাহ ল'ব লাগে আৰু লাহে লাহে উশাহ এৰিব লাগে, সেইটো এটা ভাল প্ৰাণায়াম হয়। তাৰ লগতে আমি ধ্যান কৰিব পাৰোঁ, ধ্যানটো আপুনি দীঘলকৈ উশাহ ল'ব, উশাহ লৈ মনলৈ মানে চিন্তা আহিবলৈ দিব লাগে, আহিলে লাহে লাহে আপুনি সেইটো অভ্যাস কৰি থাকিলে থাকিলে এটা সময়ত দেখিব উশাহ নিশাহ লওঁতে শ্ল' হ'ব, মনলৈ চিন্তা নোহোৱা অৱস্থা হ'বগৈ, একচুৱেলি সেইটো।

0: একে ধ্যানৰ প্ৰক্ৰিয়া বুলি কয়, সেইখিনি অভ্যাস কৰিলে লাহে লাহে হ'ব পাৰিব।
1: এতিয়া কোনো ব্যক্তিয়ে যদি ধৰক 40 বা 50 বছৰ বয়সৰ পৰা
0: হয়
1: য়োগা আৰম্ভ কৰিছে,
0: হয়
1: তেওঁ কেনেধৰণৰ আসনেৰে আৰম্ভ কৰিব দীপান্বিতা বাইদেউ?
2: যিটোৱে মাত্ৰ সুজাতাই ক'লে, সকলো বয়সৰ মানুহৰ কাৰণেই আমি যোগাভ্যাস আগবঢ়াওঁ। একদম আৰম্ভণিতে আমি যিটো ক'লে উশাহ নিশাহৰ অভ্যাস, গতিকে আমি ব্ৰিডিং এক্সাৰচাইজবিলাক দিওঁ একদম আৰম্ভণিতে। তাৰপিছত আমি কিছুমান লুজিনিং এক্সাৰচাইজ বুলি কওঁ, শিথিলীকৰণ ব্যায়াম, সৰু সৰু সূক্ষ্ম ব্যায়াম বুলিও কয়, সেইবোৰ খুব ইফেক্টিভ, বিশেষকৈ বয়সস্থ লোকসকলৰ কাৰণে, সেইবিলাকেদি আমি আৰম্ভ কৰোঁ। তাৰপিছত আমি তেওঁলোকক আসন কৰালোঁ, যিবোৰ একদম সহজ সহজ আসন কৰিব পৰা আসনবিলাকৰো, থিয় হৈ কৰা, বহি কৰা, শুই কৰা, তেনেকুৱাকৈ আছে, পেট পেলাই কৰা, শুই কৰা, তে যোনেই যেনেকৈ পাৰে, যাৰ প্ৰতিজন ব্যক্তিৰে আমি চাই লওঁ আগতে তেওঁ শাৰীৰিক ক্ষমতা কিমান কিমান বা অসুখ বিসুখ কি আছে, সেইবোৰ চাই মেলিহে আমি তেওঁলোকক লাহে লাহে আসনৰ অভ্যাস কৰালোঁ। তাৰপিছত আমি সূৰ্য নমস্কাৰ শিকাওঁ। সূৰ্য নমস্কাৰৰ এটা প্ৰকাৰ আছে যি চকীত বহিও কৰিব পাৰি। সূৰ্য নমস্কাৰটো কৰাৰ পিছত ফ্ৰেছ ফিল কৰে, এনাৰ্জেটিক ফিল কৰে, গতিকে তেনেকুৱা ধৰণকে আমি লাহে লাহে লাহে লাহে আগবঢ়াই নিওঁ। আজিকালি সাধাৰণতে সকলো যোগৰ অনুষ্ঠানবিলাকত আৰু আমাৰো যিটো ব্যাসা যোগ সংস্থান আছে, তাতো আমি একদম পুৰা মানে ব্যক্তিজনক চাই লৈ লাহে লাহে একদম কৰিব পৰাকৈ ধুনীয়াকৈ আৰম্ভ কৰাওঁ। মানুহে কেৱল আহিব লাগে আৰু আৰম্ভ কৰিব লাগে।
1: হয়, কোনো ব্যক্তি যদি ধৰক ইতিমধ্যে কঁকালৰ বিষ বা আঁঠুৰ বিষত আক্ৰান্ত, তেওঁ যোগা কৰিব বিচাৰে,
2: পাৰে পাৰে, সেইবোৰ বিশেষভাৱে, সেইবোৰ আমি যোগা থেৰাপি বুলি কওঁ। আঁঠুৰ বিষৰ কাৰণে আছে, কঁকালৰ বিষৰ কাৰণে আছে, খুব কান্ধৰ বিষ, মাইগ্ৰেইন হয়, প্ৰতিটো সুস্থতাৰ কাৰণে যোগৰ অভ্যাস আছে। একদম সুন্দৰকৈ ধুনীয়াকৈ লাহে লাহে তেওঁলোকে কৰিব
1: পাৰে, মধ্য বয়সতো বা বাৰ্ধক্যৰ সময়তো আৰম্ভ কৰিব
2: পাৰিব, পাৰে পাৰে। প্ৰত্যেকটো আসনৰে আজিকালি সহজ পদ্ধতিবোৰ ওলাই দিছে,
1: মানে সাধাৰণীকৰণ কৰা হৈছে,
2: সৰলীকৰণ কৰি আৰু বিশেষকৈ গৱেষণা কৰি প্ৰতিটো ৰোগৰ কাৰণে যোগ অভ্যাস উলিওৱা হৈছে, মানুহে সুন্দৰকৈ কৰিব পাৰিব।
1: অতি সুন্দৰ আৰু গুৰুত্বপূৰ্ণ কথা আপুনি ক'লে। প্ৰিয় শ্ৰোতা, আপোনালোকে শুনি আছে আইডৰ বুলনি, আৰু আজি আমাৰ আলোচনাৰ বিষয় নিৰোগী বা সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন। আৰু এই মুহূৰ্তত আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে দুগৰাকীকৈ যোগ প্ৰশিক্ষক, দীপান্বিতা চানৱাৰকাৰ আৰু সুজাতা শইকীয়া। তেওঁলোকে আমাক কৈ আছে যে কি ধৰণে আমি যোগাভ্যাসৰ দ্বাৰা এটি সুস্থ বা নিৰোগী বাৰ্ধক্য পাব পাৰোঁ। এতিয়া বয়স বৃদ্ধিটো হ'বই শাৰীৰিকভাৱে, সেইটো এটা চিৰন্তন সত্য নহয় জানো, কিন্তু দেখাত আমি সকলোৱে ধুনীয়া সুন্দৰ হৈ থাকিব বিচাৰোঁ। গতিকে বয়স বৃদ্ধি পলম কৰা বা বলি ৰেখা পলমকৈ পৰাটো যোগাসনে সহায় কৰে নেকি?
2: নিশ্চয় কৰিব। বিশেষভাৱে আজিকালি ফেচ যোগা বুলি কৰা হয়, আগৰ পৰাই আছিল, কিন্তু আজিকালি মানুহে সেইটো বেছিকৈ বিচাৰে। কিছুমান মাছাজ আছে বা ষ্ট্ৰেচিং আছে, আমি লিপছটো ধৰা, এটা মই একদম চিম্পলকৈ কৈ দিওঁ, ই আৰু উ এই দুটা শব্দ। এতিয়া ধৰা আমাৰ বিশেষকৈ লিপছৰ কাৰণে ই কৰিলোঁ, ই কৰিলে আমাৰ হয় কি, ও দুটা দীঘল হৈ গ'ল, উ কৰিলে সৰু হৈ গ'ল। এইটো লিপছৰ মানে ওঠৰ এক্সাৰচাইজ। তুমি 20 বাৰ কৰা ৰাতিপুৱা শুই উঠি, যেতিয়া তুমি মুখ চুখ ধুলা, দাঁত চাঁত মাজি আমি যেতিয়া মুখখন ধুই, তাৰপিছত ই উ ই উ ই উ, এই এনেকৈ যদি 20 টাইমছ 20 বাৰ কৰোঁ, দেখিবা এই লিপছৰ গঠনটো ভাল হ'ব, আৰু এই গালত, গালৰ যিবোৰ গোটেই গালৰ মাংসপেশীবোৰৰ এক্সাৰচাইজ হয়। তেনেকুৱা ধৰণৰ বহুত ফেচ যোগা আছে। আৰু দ্বিতীয়তে আমি সাধাৰণভাৱে যিখিনি আমি আসন, প্ৰাণায়াম, সূৰ্য নমস্কাৰ কৰি থাকিম, সেইখিনি আমাক ভিতৰৰ পৰা আমাক সুস্থ কৰি ৰাখিব। ক্ৰিয়াৰ অভ্যাস কৰিলে আমাৰ মুখৰ উজ্জ্বলতা বাঢ়িব, পেটটো চাফা হৈ থাকিলে আমাৰ শৰীৰৰ গোটেই ছিষ্টেমবোৰ আমাৰ ভালদৰে কাম কৰি থাকে। আৰু প্ৰাণায়াম কৰিলে মানসিক সুস্থতা থাকিব, ধ্যান কৰিলে মানসিক সুস্থতা, মনৰ ষ্ট্ৰেছ টেনশ্যনবোৰ যেতিয়া আঁতৰি যাব, মুখখন দেখিবলৈ ধুনীয়া, উজ্জ্বল, আপোনা আপুনি হৈ পৰিব। গতিকে এইবোৰ অভ্যাস নিশ্চয় কৰিলে সুফল পাবই।
1: হয়, এতিয়া যিসকল ব্যক্তিয়ে ধৰক মধ্য বয়সৰ পৰা এই আসনসমূহ কৰিবলৈ আৰম্ভ কৰিছে, তেওঁলোকে নিশ্চয়কৈ কিন্তু কোনো অভিজ্ঞ যোগ প্ৰশিক্ষকৰ তত্ত্বাৱধানত
2: নিশ্চয়
1: কৰিব লাগে।
2: একদম ঠিক কৈছা তুমি, সদায় এজন প্ৰশিক্ষকৰ ওচৰত গৈ কোনটো কৰিব লিমিটেশ্যন বুলি কওঁ আমি, কোনটো কি কৰিব লাগে নালাগে, সেইটো যোগ প্ৰশিক্ষক এজনেহে আপোনাক দেখুৱাই দিব পাৰিব, কৰাব পাৰিব। গতিকে কেতিয়াও যোগত এটা শব্দই আছে, ন হঠাৎ ন বলাত, কেতিয়াও হঠাৎকৈ আৰম্ভ কৰি দিব নালাগে, আৰু কেতিয়াও খুব বল প্ৰয়োগ কৰিবলৈ, মই নোৱাৰোঁ হালিবলৈ, কিন্তু ওপৰত কোনোবা এজনে কৈছোঁ মোক হেঁচি দেচোন, ধৰি দেচোন, মই হালোঁ, সেই বস্তুটো কেতিয়াও কৰিব নালাগে।

0: বল প্ৰয়োগ কৰি কৰিব নালাগে, হঠাৎকৈ আৰম্ভ কৰিব নালাগে। সদায় এজন য়োগ প্ৰশিক্ষকৰ লগত থাকি শিকি লওক, 7 দিন শিকক, 10 দিন এমাহ ভালদৰে শিকি তাৰপিছত তেওঁ নিজে ঘৰত ধুনীয়াকৈ অভ্যাস কৰি থাকিব পাৰিব।
1: হয়, আৰু শিকাবলৈ আপোনালোকৰ দৰে যোগ প্ৰশিক্ষকসকল আছেই?
0: আছে দিয়া, আজিকালিতো বহুতেই আছে। এইখিনিতে মই আৰু এটা কওঁ যে আমাৰ খাদ্যাভ্যাসটোৱেও কিন্তু বহুত এটা সুস্থ বয়স বৃদ্ধি কাললৈ যাবলৈ সহায়ক হয়।
1: নিশ্চয়কৈ,
0: নিশ্চয়, কাৰণ আমি যেতিয়া এই বয়সকালত আমাৰ খাদ্যাভ্যাস আমি কণ্ট্ৰল কৰিব লাগে। আহাৰৰ ক্ষেত্ৰত 3 প্ৰকাৰৰ আহাৰ বুলি কৈছে, সাত্বিক, ৰাজসিক আৰু তামসিক আহাৰ। তামসিক আহাৰে আমাক খালে আমাক এলেহুৱা কৰে, এলেজি কৰে, তেনেকুৱা কৰে। কোনবোৰ আহাৰে কৰে? যিবোৰ খুব বাঢ়ি আমি এদিন ৰান্ধি 3 দিনলৈ থৈ দিছোঁ, উলিয়াই উলিয়াই খাই আছোঁ। আজিকালি যে টেমাত আহে, ৰেডি টু ইট ফুডবিলাক আহে, সেইবিলাক খালে আমাৰ তামসিকতাটো বাঢ়ি যায়, সেইটো খাব নালাগে। ৰাজসিক ফুড, যিবোৰ খুব ভজা পোৰা তেল মছলা আদি যে বনায়, খাবলৈ জুতি লাগে, ভাল লাগে, কিন্তু শৰীৰ বা মনৰ পক্ষে একেবাৰে ভাল নহয়। আমি লাহে লাহে কেনেকুৱা ধৰণৰ আহাৰ কৰিব লাগে, যিমানে আমাৰ বয়স বাঢ়ি গ'ল, 60 বছৰ হ'ল, 60 বছৰ আগলৈকে আমি যিমান বাৰু খালোঁ খালোঁ, তাৰপিছত আমি আহাৰৰ ওপৰত আমি কণ্ট্ৰল কৰিব লাগে। বিশেষকৈ যিটো সাত্বিক আহাৰ কৈছে, যে আমি সিজোৱা যিবোৰ আমি খাওঁ, আমাৰ অসমীয়া খাদ্য পদ্ধতি এটা খুব ভাল আছে। আমি দাইলতে বইল দি দিলোঁ, বিভিন্ন পাচলি দি দিলোঁ, বইল কৰি চিম্পলকৈ ভাত বনালোঁ, অকণমান চাটনি বনাই খালোঁ, ফ্ৰেছ চাটনি কৰোঁ আমি, পুদিনা ল'লোঁ, ধনিয়া ল'লোঁ, অকণমান আদা নহৰু দি বটি ল'লোঁ। সেইকাৰণে কৈছে যিটো বস্তু আমি সতেজতাটো বেছি থাকে, তেনেকুৱা ধৰণৰ ফল মূল খাওঁ। গতিকে এনেকুৱা ধৰণৰ আহাৰবিলাকে আমাৰ শৰীৰো ঠিক থাকে, হজম, কাৰণ হজম শক্তিটো লাহে লাহে কমি আহে, গতিকে আমি বেছি ৰাজসিক ফুড খালে হজম কৰিব নোৱাৰোঁ। গতিকে এনেকুৱা ধৰণৰ খাদ্যাভ্যাসলৈ আমি লাহে লাহে গতি কৰিব লাগে। সম্পূৰ্ণভাৱে নিৰামিষ আহাৰ গ্ৰহণ কৰিব যদি পাৰোঁ, সেইটোতো খুবেই ভাল। আমাৰ শৰীৰটো ঠিক থাকিব, আমাৰ মনটোও ঠিক থাকিব, হেলদি এজিং যিটো কৈছে,
1: হয়,
0: সুস্থ বাৰ্ধক্য অৱস্থালৈ আমাক ৰাখিব, ধুনীয়া সুস্থ কৰি ৰাখিব।
1: হয়, আমাৰ সময় আজি প্ৰায় শেষ হৈ আহিছে। শেষত জানিব বিচাৰিম যে বয়স বৃদ্ধিৰ পিছতো সামাজিকভাৱে আমি নিজকে কিদৰে সুস্থ আৰু সক্ৰিয় কৰি ৰাখিব পাৰোঁ।
0: প্ৰথমতেই মই কৈছিলোঁ, যোগৰ যেতিয়া পৰিভাষা দিছিল, প্ৰথমে নিজৰ স্বাস্থ্য, তাৰপিছত পৰিয়াল, তাৰপিছত সমাজ, ৰাষ্ট্ৰ, এইদৰে আমি আগবাঢ়ি যাওঁ। সকলোকে সামৰি সকলোকে লগত লৈ আমি যাব লাগিব, সমাজখন এৰি আমি চলিব নোৱাৰোঁ।
1: হয় হয়, নিশ্চয়কৈ। আৰু প্ৰাণায়ামৰ বিষয়ে কওকচোন।
0: সেই বয়সত মানুহৰ সোঁ আৰু বাওঁ মগজুটোৱে অধিক বেলেঞ্চ হৈ যায়, আৰু সেই বেলেঞ্চ হ'বলৈ আমাক আটাইতকৈ বেছি যিটো যোগ অভ্যাসে সহায় কৰে, সেইটো হৈছে প্ৰাণায়াম, ভ্ৰামৰী প্ৰাণায়াম। প্ৰাণায়াম আৰু নাড়ী শুদ্ধি প্ৰাণায়াম বুলি যদি কওঁ আমি, যিসকলে শিকে বা কৰিছে তেওঁলোকে জানে, নাড়ী শুদ্ধি প্ৰাণায়ামে আমাৰ ৰাইট আৰু লেফ্ট ব্ৰেইনক একদম বেলেঞ্চ কৰি তোলে। আৰু গৱেষণাত পোৱা গৈছে যে 70 বছৰ বয়সত মানুহৰ মানৱীয় বৌদ্ধিকতা একেবাৰে শিখৰ পায়গৈ, মানৱীয় যিবোৰ গুণবোৰ সেইবোৰ। আৰু 60 বছৰৰ পাছত মানুহ এজনৰ মগজুৰ 2টা ভাগে একে সময়তে ব্যৱহাৰ কৰিব পৰা যায়, আৰু ইয়াৰ ফলত বহুত জটিল সমস্যা সমাধান কৰিব পাৰে বা শুদ্ধ চিন্তা তেওঁলোকে ল'ব পাৰে। তাৰ আগতে মানুহে কিছুমান অদৰকাৰী কামৰ পৰা নিজকে অকণমান অনাসক্ত হ'বলৈ লাগে। সেইকাৰণে আমাৰ 4টা আশ্ৰমৰ ক্ষেত্ৰত আছে, একদম প্ৰথম আহিলে ব্ৰহ্মচাৰী, গাৰ্হস্থ, সন্ন্যাস, বানপ্ৰস্থ আৰু সন্ধ্যা। তে বানপ্ৰস্থটোৰ কামেই হৈছে যে আমি সাংসাৰিক জীৱনৰ পৰা অকণমান নিজকে আঁতৰাব লাগে, স্বাস্থ্যসন্মত জীৱনশৈলী আমি গঢ়িব লাগিব। তাৰ কাৰণে আমি কিছুমান শাৰীৰিক, মানসিক, বৌদ্ধিক কাম আৰম্ভ কৰিব পাৰোঁ, আৰু যাৰ ফলত 80 বা 90 বছৰ বয়সতো আমাৰ প্ৰতিভাবোৰ আমি বিকশিত কৰিব পাৰোঁ।
1: শেষত শ্ৰোতাসকলক উদ্দেশ্যি দুআষাৰ।
0: বয়স বাঢ়িছে বুলি ভয় কৰাৰ কোনো দৰকাৰ নাই, শৰীৰ মন বুদ্ধিৰে সতেজ আৰু তৎপৰ হৈ থকাটোহে আমাৰ বেছি গুৰুত্বপূৰ্ণ। মই এই ক্ষেত্ৰত কওঁ, মানুহে সেই সময়ত নতুন শিল্পকলা শিকক, গান গাওক, সংগীত শিকক, ছবি আঁকিবলৈ শিকক, লিখিবলৈ লওক, বাগিচা কৰক, যাৰ যেনেকুৱা হবি আছে, তাৰপিছত নতুন নতুন ৰন্ধা বঢ়া শিকক, নহয় কিবা যদি বাদ্যযন্ত্ৰ বজাবলৈ শিকিব বিচাৰিছে, নতুন বাদ্যযন্ত্ৰ বজাবলৈ শিকক, নাচ শিকক, নতুন কামৰ পৰিকল্পনা কৰক, মুঠতে জীৱনটোৰ আনন্দ ল'বলৈ শিকক। আৰু তাৰ কাৰণে সদায় আমি সমাজৰ লগত জড়িত হ'ব লাগিব। আমি কি কৰিম, বন্ধু বান্ধৱীৰ লগত যোগাযোগ ৰাখি হাঁহি ধেমালি কৰক, ফুৰিবলৈ যাওক, আৰু কিছুমান সৰু সৰু কাম, আমি এই বজাৰলৈ যোৱা, নামঘৰলৈ গ'লোঁ, মন্দিৰলৈ গ'লোঁ, এই সামাজিক যিবোৰ অনুষ্ঠান আছে তাৰ লগত যোগাযোগ ৰাখক, চিনেমা চাবলৈ যাওক,

0: চিত্ৰ চাবলৈ যাওঁ, কিছুমান অনুষ্ঠানত ভাগ লওক, এই অনুষ্ঠান এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকে আমাক সদায় মনটো সতেজ কৰি ৰাখিব।
1: হয়,
0: গতিকে এনেধৰণৰ কামবোৰ বাদ নিদিব, বৰঞ্চ নতুনকৈ আৰম্ভ কৰক। ঘৰৰ ভিতৰত কেতিয়াও অকলে সোমাই নাথাকিব, ই সকলো বয়সৰ সকলো লোকৰ কাৰণে ভীষণ ধ্বংসকাৰী। মনত ধৰি লওক যে এতিয়াও ভাল কাম কৰিবলৈ বহুত বাকী আছে। এইটো মই এটা একদম শেষত কওঁ, বয়স হোৱাৰ কাৰণে গৌৰৱ কৰক, মই আজি 60 বছৰীয়া হ'লোঁ, মই আজি 70 বছৰীয়া হ'লোঁ, আনন্দৰে মানুহক কওক এইবুলি, আৰু আনন্দৰে গ্ৰহণ কৰক বয়সকালটো, আৰু সুস্থ হৈ থাকক, আৰু সমাজখনৰ লগত জড়িত হৈ থাকক। এইটো সময়তো আপুনি সাংসাৰিক কাম কাজৰ পৰা নিজকে অকণমান আঁতৰাই লৈ এনেকুৱা ধৰণৰ কামবোৰত ভাগ লওক, ফূৰ্তি কৰি থাকক, আনন্দৰে জীৱনটো উপভোগ কৰক।
1: হয়, খুব সুন্দৰ বাৰ্তা এতিয়া আপুনি দিলে বাইদেউ। সুজাতা বাইদেউ, আপুনি শেষত কি ক'ব আমাৰ শ্ৰোতাসকলক উদ্দেশ্যে?
2: শ্ৰোতাসকলক উদ্দেশ্য কৰি মই এটা কথাই ক'ম, সকলো বয়সৰ মানুহ আহক, যোগ অভ্যাস কৰক, ভালে থাকক।
1: হয়, অতি সুন্দৰ। আজি আপোনালোকে আমাৰ আমন্ত্ৰণ ক্ৰমে আমাৰ অনুষ্ঠানলৈ আহিল, আৰু নিৰোগী বা সুস্থ বাৰ্ধক্যৰ বাবে যোগাভ্যাস এই সম্পৰ্কে বৰ সুন্দৰভাৱে আলোচনা কৰিলে।
3: আমি আশা কৰোঁ আমাৰ আজিৰ এই আলোচনাটিৰ পৰা আমাৰ শ্ৰোতাসকল নিশ্চয়কৈ উপকৃত হ'ব। দীপান্বিতা বাইদেউ আৰু সুজাতা বাইদেউ, আপোনালোক দুয়োকে ধন্যবাদ জনাই আজিলৈ আপোনালোকৰ পৰা বিদায় লওঁ। নমস্কাৰ।
0: নমস্কাৰ।
3: নিৰোগী বা সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন, এই শীৰ্ষক আলোচনাটি শুনিলে। ইয়াত ভাগ ল'লে যোগ প্ৰশিক্ষক দীপান্বিতা চান্দৱৰকাৰ আৰু যোগ প্ৰশিক্ষক সুজাতা শইকীয়াই। প্ৰিয় শ্ৰোতা, মধ্য বয়সতো বা বৃদ্ধ বয়সতো আপুনি যোগাসন কৰিবলৈ আৰম্ভ কৰিব পাৰে, আৰু যোগাসনৰ যোগেদি নিজকে সক্ষম আৰু সক্ৰিয় কৰি ৰাখিব পাৰে। গতিকে যোগাসন কৰক আৰু সুস্থ সক্ৰিয় আৰু নিৰোগী হৈ থাকক আৰু জীৱনটো উদযাপন কৰক। এই আশাৰেই আজিৰ বুলনিৰ পৰা মই জোনালী বৰুৱাই বিদায় লৈছোঁ। নমস্কাৰ। অনুষ্ঠানটি প্ৰযোজনা কৰিলে পৰিণীতা শইকীয়াই।

0: Iran is also on the ground and has warned that talks won't advance without first addressing Lebanon. Hours after Tehran said it closed the Strait of Hormuz because of Israel's attacks in Lebanon and warned that little might be achieved if the fighting doesn't stop, U.S. President Donald Trump, in response, unleashed a new threat to impose American controls in the crucial waterway. In cricket, India A were 291 for 6 wickets in 42 overs against host Sri Lanka A in the final match of the Tri-Nation A Series 2026 in Dambulla when reports last came in. And that is the end of this news bulletin.
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
2: নহব কিয় হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
1: তাৰ মানে
2: মানেটো হ'ল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
1: তাত কি হয়
2: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
1: তেতিয়াহ'লে টনি মৰাটো তোৰ এক্তিয়াৰ
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
4: ইয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
5: আজিৰ দেওবৰীয়া নাট্যানুষ্ঠানৰ নিবেদন কামৰূপ কামাখ্যাৰ তৃতীয় খণ্ড
6: কামৰূপং মহাপীঠং সৰ্বকাম ফলপ্ৰদম
5: দ্বিতীয় খণ্ডৰ কাহিনী আছিল পিতৃ দক্ষৰাজৰ যজ্ঞস্থলীত অপমানিতা সতীয়ে দেহত্যাগ কৰিলে সংবাদ পাই মহাদেৱী দক্ষৰ যজ্ঞস্থলীত দেখিলে পত্নীৰ অচল দেহ পৰি আছে যজ্ঞভূমি সেই দেহ মহাদেৱে কান্ধত তুলি ললে আৰু তাণ্ডৱৰ সৃষ্টি কৰিলে কঁপি উঠিল স্বৰ্গৰাজ্য শিৱৰ সংহাৰ মূৰ্তিত সকলো ত্ৰস্তমান বিষ্ণুৱে জানে শিৱৰ কান্ধত সতীদেহ থকালৈকে সেই দেহ জহিপমি নাযায় আৰু মহাদেৱো স্বাভাৱিক অৱস্থালৈ নাহে সৃষ্টিত অথন্তৰ ঘটিব গতিকে তেওঁ সুদৰ্শনেৰে সতীদেহ খণ্ড বিখণ্ড কৰিলে য'ত যোনি অংগ পৰিল সেই হ'ল কামাখ্যা যি পাহাৰত এই অংগ নিপাতিত হ'ল সেই পাহাৰে ল'লে নীলবৰ্ণ এইবাৰ মহাদেৱ বহিল কঠোৰ তপস্যা কিন্তু মহাদেৱৰ তপস্যা ভংগ কৰিব নোৱাৰিলে তাৰকাসুৰৰ প্ৰতাপত দেৱকুল ৰক্ষা নপৰিব তাৰকাসুৰক বধ কৰিব পাৰিব কেৱল মহাদেৱৰ ৰক্তজাত বিপত্নীক মহাদেৱক আকৌ কি সংসাৰী কৰা সম্ভৱ এয়া কামৰূপ কামাখ্যাৰ তৃতীয় খণ্ড ৰচনা মহেন্দ্ৰ বৰঠাকুৰৰ প্ৰযোজনা এহেম ভট্টাচাৰ্য কামৰূপ

0: স্বামী মোর, স্বামী
1: চলিছে সমস্ত দেহ, নোৱাৰো সহিব। আহ প্ৰিয়া, প্ৰিয়া মোর, আহ
2: দেখা নাই কোপানল মদমত্ত মদন কুমার, চাইল শিব রুদ্র, শিব অগ্নি, শিব এক মূর্তিমান মহাপ্রল।
0: স্বামী স্বামী কোথা যে দেবতা সকল বিপদ কালত করিলে তোমাক চলনা ভয়ঙ্কর বিশ্বাসঘাত, হে নীলকণ্ঠ, হে জটাধরী মহেশ্বর, হে ফুলপানী রুদ্র দিগম্বর, নির্দোষ স্বামীক মোর এনে শাস্তি দিলা কিয় নকৰিবি? ছাৰ দিছিল আদেশ মহেন্দ্ৰ, কাম হৰে জগাবলৈ চেতনা তোমাৰ, ৰাখিবলৈ দেৱকুল মহাদৈত্য তাৰকাসুৰৰ আক্ৰোশ পৰা। নিজ মনে অহা নাই তেওঁ, কৰা নাই শৰ নিক্ষেপত ভাঙিবলৈ তপস্যা তোমাৰ। দেৱতাৰ স্বাৰ্থকে ধ্যায় কৰিলে কৰ্তব্য মাথোন, জীৱনকো কৰিলে বিপন্ন। কোৱা কোৱা ফুলপানী, কি দুখ কৰিলো বাৰু মই, কি পাপে দণ্ড দিলা মোক প্ৰতিহীনা কৰি, ছিঙিলা মঙ্গল সূত্ৰ, মুচি দিলা হিন্দুৰ শিৰণ, জগতৰ ত্ৰাণকৰ্তাৰ এই কি বিচাৰ? কোৱা কোৱা মহেশ্বৰ, কোৱা কি পাপে মোক দিলা এই বৈধব্য জীৱন?
3: ভগ্নী
0: কোন কোন তুমি মাতা ভগ্নী বুলি?
3: গিৰিকন্যা পাৰ্বতী মই, কৰো পূজা দেৱ ফুলপানীৰ।
0: তোমাৰ উপাস্যদীপ চোৱা নিৰুত্তৰ, দিছে মাথোন অভিশাপ মোক বৈধব্যৰ, স্বামীয়ে কৰিছে মাথোন ৰাজ আজ্ঞা শচীপতি ৰজা মহেন্দ্ৰ, তেনেহলে তেনেহলে মোক কত হল অপৰাধ, নিব কিয় জীৱন লগৰী?
3: আহা কৰো প্ৰাৰ্থনা জটাধাৰী মহেশ্বৰৰ পদে, হে পৰমেশ্বৰ, আপুনি নঙঠা হৈ জগতক তুমি দিয়া বৰ, হে পিনাক পানী শুনা স্বামীহাৰা ৰমণীৰ কৰুণ ক্ৰন্দন, কৰা অনুভৱ নিষ্পাপ ফুল যেন এই সুৰসীৰ বুকু ভকা কৰুণ বিলাপ, হে নীলকণ্ঠ, হে মহেশ্বৰ, জগত ঈশ্বৰ, ফুল কুমলীয়া এই নিষ্পাপ প্ৰিয়াৰ শুনা তুমি কাঠৰ মিনতি।
2: কোন তুমি যেন যুগ যুগান্তৰৰ অতীতে চিনাকি?
3: পিতৃ মোৰ হিমালয়, মাতৃ মোৰ সুন্দৰী মেনকা, নাম মোৰ গিৰিজা পাৰ্বতী।
0: কোৱা কোৱা মহেশ্বৰ, কিয় আছা হৈ নিৰুত্তৰ?
3: ভগ্নী তোমাৰ স্বামীৰ কৃপাত আৰাধ্য দেৱতা মোৰ পিনাক পানীয়ে মেলিলে নয়ন, হে মোৰ আৰাধ্য দেৱতা, হে মহেশ্বৰ, জগত ঈশ্বৰ, কৰজোৰে কৰিছো প্ৰাৰ্থনা, লোৱা প্ৰাণ মোৰ বিনিময়ে দিয়া দান সুমদনৰ, দিয়া দান এই ভগিনীৰ হেৰুৱা পতি।
0: দয়া মই নিবিচাৰো, নিবিচাৰো অনুকম্পা অথবা প্ৰাণৰ বাবে প্ৰাণ, হে ফুলপানী মই মাথো বিচাৰো সমিধান, কি কাৰণে ল'লা তুমি মদনৰ প্ৰাণ? কোৱা বাৰে বাৰে সুধিছো তোমাক, কি কাৰণে ল'লা তেওঁৰ প্ৰাণ? স্বামীয়ে মাথোন মোৰ বিচাৰিছিল বাদ কৰিবলৈ, দুষ্টক দমন বধ কৰি তাৰ কাপোৰক, এই তেনে পাপ হল, হল অপৰাধ? কোৱা কোৱা হেৰা ত্ৰিজগত পতি, নিৰ্বিচাৰে শাস্তি কিয় হল? অকালতে কিয় মোহাৰিলা ফুলৰ দৰে এটি জীৱনৰ? শুনা হে মহেশ্বৰ, বিচাৰ কৰিম মই তোমাৰ বিচাৰ, সেই ফুলপানী নাভাবিবা সাৰি যাব ক্ষমতাৰ কৰি অপব্যৱহাৰ, তোমাৰ সৃষ্টি এদিন কৰিব বিচাৰ, নামাগো পতিৰ প্ৰাণ ভিক্ষা পাত্ৰ লৈ, নিবিচাৰো ক্ষমা ভিক্ষা অনুগতা হৈ, স্বামীক বিচাৰো মই যুক্তিযুক্তভাৱে, তোমাৰ নিৰ্বোধিত প্ৰতিষ্ঠাৰ বাবে। হে স্বামী, প্ৰাণৰ দেৱতা মোৰ, শিৱৰ কোপানলে বিধ্বংস কৰিলো, এই ভস্মই হ'ব মোৰ শিৰৰ সেন্দুৰ।

স্বামী, স্বামী মোর লোভিলা পুনৰ জনম। কিন্তু কিটো হল কি? অপূর্ব মুখৰ কান্তি, হুকুমল ফুলৰ বৰণ, জ্যোতিষ্মান জ্যোতিৰূপাহীৰ সৌন্দৰ্য আধাৰ কত লুকাল, কিয় লুকাল? হে মহাদেব, যদি নিজ ইচ্ছাৰে দিলাদান স্বামীৰ জীৱন, শুনা তেন্তে বিচাৰো স্বামীক মই সেই অতীত ৰূপত। হে শুলপানী, কৰিলা হৰণ কিয় স্বামীৰ অমীয় কান্তি, তেজদীপ্ত সমুজ্জ্বল দেহৰ বৰণ? দিয়া উভতাই দিয়া মোক হে মোৰ স্বামী দেৱতা, যাৰ দেহ কান্তিয়ে জগতক হাঁহি হহুৱায়, হৃদয়ত ধৌ উঠে অদম্য বাসনাৰ।

মহেন্দ্ৰ বৰঠাকুৰ ৰচিত ধাৰাবাহিক নাটক কামৰূপ কামাখ্যাৰ তৃতীয় খণ্ড শুনিলে। নাটৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে মহাদেৱ, দিলীপ শৰ্মা, পাৰ্বতী, অৰুন্ধতী দত্ত, ইন্দ্ৰ, পংকজ নেওগ, ৰতি, ইন্দ্ৰাণী দাস, কামদেৱ, অৱনী বৰা, তাৰকাসুৰ, দেৱেন দত্ত, নাৰদ, বিষ্ণুপ্ৰসাদ বৰুৱা। অন্যান্য চৰিত্ৰত আছিল খগেন ডেকা, বিভুৰঞ্জন চৌধুৰী, সাধন হাজৰিকা আৰু কুমুদ ৰায়চৌধুৰী। গীতাংশত আছিল লক্ষ্মী শইকীয়া। নাটকৰ প্ৰযোজনা আছিল হেম ভট্টাচাৰ্যৰ, সহযোগ কৰিলে তৰণী বসুমতাৰীয়ে। এই নাটখনিৰ চতুৰ্থ খণ্ডটি শুনিবলৈ পাব অহা দেওবাৰে এই একে সময়তে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট UG 2026 আজি কিছু সময় পাছতে আৰম্ভ হ'ব। দেশে বিদেশে আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মধ্যপ্ৰদেশৰ জব্বলপুৰত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ যোগ দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতবৰ্ষ জাহাজ নিৰ্মাণ খণ্ডত নতুন দৃষ্টিভংগীৰ দিশে অগ্ৰসৰ হৈছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ এখন খেলত জাপানে টিউনিছিয়াক 4-0 গ'লত পৰাস্ত কৰে। এতিয়া বিতং বাতৰি। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট UG 2026 আজি কিছু সময় পাছতে আৰম্ভ হ'ব। এই পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীৰ সংখ্যা 22,79,000। পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জেমাৰ, CCTV আৰু বায়'মেট্ৰিক্ছ ব্যৱস্থাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ বাবে কালি দেশজুৰি মক ড্ৰিলৰ আয়োজন কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই এটা বিবৃতিযোগে সংস্থাটো পৰীক্ষা নিকা, স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু হোৱা বুলি ইতিমধ্যে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োজিত কৰা হৈছে। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতি গঠন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মধ্যপ্ৰদেশৰ জব্বলপুৰত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। জব্বলপুৰ গেৰিচন গ্ৰাউণ্ডত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ যোগ দিৱসৰ অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৰ লগতে ৰাজ্যপাল মংগুভাই পেটেল আৰু মুখ্যমন্ত্ৰী মোহন যাদৱেও অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে যোগ হৈছে ভাৰতৰ মহান পৰম্পৰা। তেওঁ কয় যে যোগে মানুহৰ স্বাস্থ্যৱান আৰু নিয়ন্ত্ৰিত তথা অৰ্থপূৰ্ণ জীৱনৰ মানৱীয় পথ দেখুৱায়। যোগ হৈছে হাজাৰ বছৰ ধৰি ভাৰতৰ সাধু সন্ন্যাসীসকলে কৰি অহা শাৰীৰিক আৰু মানসিক অনুশীলনৰ ফচল। তেওঁ কয় যে ব্যক্তিৰ সৈতে সমাজ জীৱন আৰু সমাজৰ সৈতে প্ৰকৃতিৰ মাজত সংযোগ স্থাপনৰ বাবে যোগ হৈছে এটা শক্তিশালী মাধ্যম। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে ভাৰতৰ আহ্বানত 2014 চনৰ প্ৰথমবাৰলৈ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 21 জুনৰ দিনটো যোগ দিৱস হিচাপে ঘোষণা কৰে।
2: বৰ্ষ 2014 ভাৰত কি পহল পৰ সংযুক্ত ৰাষ্ট্ৰ মহাসভানে প্ৰতিবৰ্ষ 21 জুন কো অন্তৰাষ্ট্ৰীয় যোগ দিৱস কে ৰূপ মে মনানে কি ঘোষণা কি। ইস পহল সে পিছলে 12 বর্ষ সে বিশ্ব কল্যাণ কে এক সশক্ত মাধ্যম কে রূপ মে যোগ পদ্ধতি কো পেহচান ওর ভি মজবুত হুই হে। ইসি মহিনে অহমদাবাদ মে আয়োজিত প্রথম ওয়ার্ল্ড যোগাসন স্পোর্টস চ্যাম্পিয়নশিপ ইসকা এক আচ্ছা উদাহরণ হে।
1: ৰাষ্ট্ৰপতিগৰাকীয়ে এইবাৰ যোগ দিৱসৰ মূল বিষয়বস্তু সুস্থ বাৰ্ধক্যৰ বাবে যোগ সন্দৰ্ভত আলোকপাত কৰি জ্যেষ্ঠ নাগৰিকসকলৰ স্বাস্থ্যসন্মত, আত্মনিৰ্ভৰ আৰু মৰ্যাদাপূৰ্ণ জীৱনত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে যোগে মানসিক শান্তি আৰু আৱেগিক নিৰাপত্তা প্ৰদান কৰে। জীৱনশৈলীজনিত ৰোগ প্ৰতিহত কৰাত যোগে উল্লেখনীয় ভূমিকা গ্ৰহণ কৰে বুলিও শ্ৰীমতী মুৰ্মুৱে প্ৰকাশ কৰে। ভাৰত চৰকাৰে যোগ শিক্ষা, গৱেষণা, প্ৰশিক্ষণ আৰু জনসজাগতা সৃষ্টিৰ ক্ষেত্ৰত নিৰৱচ্ছিন্নভাৱে কাম কৰি অহাৰ কথাও তেওঁ প্ৰকাশ কৰে। যোগক দৈনন্দিন জীৱনৰ এক অংগ বুলি গ্ৰহণ কৰিবলৈ সকলো নাগৰিকৰ প্ৰতি ৰাষ্ট্ৰপতিগৰাকীয়ে আহ্বান জনায়। তেওঁ কয় যে ইয়াৰ জৰিয়তে স্বাস্থ্যৱান ব্যক্তি, স্বাস্থ্যৱান পৰিয়াল, সুস্থ সমাজ, সুস্থ দেশ তথা সুস্থ বিশ্ব গঢ়ি তুলিব পাৰি। অনুষ্ঠানৰ পাছতে তেওঁ ৰাণী দুৰ্গাৱতী বিশ্ববিদ্যালয়ৰ 36 সংখ্যক সমাৱৰ্তন সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই একেটা অনুষ্ঠানতে ৰাজ্যপাল শ্ৰীমতী পেটেলো উপস্থিত থাকে। কাইলৈ ৰাষ্ট্ৰপতিগৰাকী কোনো ৰাষ্ট্ৰীয় উদ্যানত চহৰীয়া জনজাতীয় সম্প্ৰদায়ৰ লোক, চিতাবাঘৰ তদাৰক কৰা কৰ্মী আৰু উদ্যানখনৰ কৰ্মচাৰীসকলক সাক্ষাৎ কৰিব। দেশে বিদেশে আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা পশ্চিমবংগৰ কলকাতাৰ ৰেড ৰোডত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশ

0: হয়। এই উপলক্ষে শ্ৰীমোদীয়ে কয় যে যোগাভ্যাসৰ বাবে বছৰৰ আটাইতকৈ দীঘল দিন 21 জুনৰ দিনটো সৰ্ববৃহৎ সামূহিক উদযাপনৰ দিৱস হৈ পৰিছে। তেওঁ কয় যে যোগ অকল শাৰীৰিক ব্যায়ামেই নহয় বৰঞ্চ মানৱীয় উদ্যমৰো অভিব্যক্তি। তেওঁ কয় যে 40 বছৰ বয়সত 20 বছৰৰ দৰে নমনীয় আৰু 50 বছৰত 30 বছৰ বয়সতকৈও অধিক প্ৰাণৱন্ত হৈ থকাটো আমাৰ লক্ষ্য হোৱা উচিত। যোগাভ্যাসে সন্তুলিতভাৱে জীৱন ধাৰণত আৰু মানসিক স্বাস্থ্যৰ জৰিয়তে শাৰীৰিক সুস্থতাৰ পথ অন্বেষণত সহায় কৰে বুলি তেওঁ মন্তব্য কৰে। সাংস্কৃতিক মন্ত্ৰালয়ৰ উদ্যোগত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস দেশৰ চহকী সাংস্কৃতিক ঐতিহ্য বিজড়িত মুঠ 100টা ঐতিহাসিক স্থানত অনুষ্ঠিত হয়। নতুন দিল্লীৰ লালকিল্লা, উত্তৰাখণ্ডৰ হৰিদ্বাৰ, উৰিষ্যাৰ কোণাৰ্ক, কৰ্ণাটকৰ হাম্পি, তামিলনাডুৰ মহাবলীপুৰম, মহাৰাষ্ট্ৰৰ মুম্বাই, বিহাৰৰ নালন্দা, গুজৰাটৰ আহমেদাবাদ, উত্তৰ প্ৰদেশৰ সাৰনাথ, তেলেংগানাৰ হায়দৰাবাদ, লাডাখৰ লেহ আৰু অসমৰ শিলচৰত এই কাৰ্যসূচী অনুষ্ঠিত হয়। আইন আৰু ন্যায় মন্ত্ৰালয়ৰ অধীনত বিধায়িনী বিভাগৰ তৰফৰ পৰা ইয়াৰ জ্যেষ্ঠ বিষয়া আৰু কৰ্মচাৰীসকলৰ অংশগ্ৰহণেৰে আজি নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। এই অনুষ্ঠানত বিধায়িনী আৰু আইন পৰিক্ৰমা বিভাগৰ সচিব ডঃ ৰাজীৱ মণিয়ে প্ৰাত্যহিক জীৱনত যোগৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতবৰ্ষ জাহাজ নিৰ্মাণ খণ্ডত নতুন দৃষ্টিভংগীৰ দিশে অগ্ৰসৰ হৈছে। থলুৱাভাৱে নিৰ্মিত আই এন এছ দুনাগিৰি, আই এন এছ অগ্ৰয় আৰু আই এন এছ সংশোধক নামৰ জাহাজকেইখন আজি কলকাতাত আয়োজিত এটা অনুষ্ঠানত ভাৰতীয় নৌসেনাৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰি তেওঁ এইদৰে কয়। সমুদ্ৰ পথৰ অভিযান শক্তিশালী কৰি তোলা, সামুদ্ৰিক জৰীপ আৰু ছাবমেৰিনৰ আক্ৰমণ প্ৰতিহত কৰাৰ লক্ষ্যৰে নৌসেনাৰ যুদ্ধ জাহাজৰ আৰ্হি প্ৰস্তুতকৰণ ব্যুৰোৱে আৰ্হি প্ৰস্তুত কৰা এই জাহাজকেইখন গাৰ্ডেন ৰিচ শ্বিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ নামৰ প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰি উলিয়াইছে। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে শেহতীয়া কেইটামান বছৰত কেন্দ্ৰীয় চৰকাৰে নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত ভালেমান সংশোধনী ঘটাইছে। থলুৱাভাৱে নিৰ্মাণৰ সামৰ্থ বৃদ্ধি কৰাৰ বাবেও ভালেমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে শেহতীয়া সময়ছোৱাত জাহাজ নিৰ্মাণ, জাহাজৰ মেৰামতি তথা চোৱা চিতা, অভিযান আদি দিশৰ প্ৰতি বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে।
1: ये तीनों पोत भारत के तीन महत्वपूर्ण संकल्पों के भी प्रतीक हैं। इनका निर्माण भारत में हुआ है, इनकी डिजाइन भारत में तैयार हुई है, इनके निर्माण में भारतीय उद्योगों की प्रतिभा लगी है और यही नए भारत की सबसे बड़ी ताकत है।
0: এই নতুন যুদ্ধ জাহাজকেইখনৰ সেৱা মুকলি কৰাটোৱে ভাৰতবৰ্ষৰ ভৱিষ্যতৰ এটা নতুন দিশৰ সূচনা কৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে দেশৰ সামুদ্ৰিক খণ্ডক উন্নত ভাৰতৰ কৰ্মসংস্থাপন সৃষ্টিৰ উৎস হিচাপে গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত আহিবলগীয়া সময়ত ভাৰতৰ সামুদ্ৰিক খণ্ডত কেইবালাখ নতুন সংস্থাপনৰ সৃষ্টি হ'ব। দেশত প্ৰতিৰক্ষা খণ্ডৰ নিৰ্মাণৰ মাত্ৰা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে প্ৰতিৰক্ষামূলক সঁজুলিৰ ৰপ্তানিৰ হাৰো অভূতপূৰ্বভাৱে বৃদ্ধি পোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে 2014 চনলৈ ভাৰতে প্ৰায় 700 কোটি টকা মূল্যৰ প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰিছিল যদিও সম্প্ৰতি এই পৰিমাণ পূৰ্বতকৈ প্ৰায় 40 কোটি টকা বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে আই এন এছ দুনাগিৰি, আই এন এছ অগ্ৰয় আৰু আই এন এছ সংশোধক নামৰ জাহাজ তিনিখনক নৌসেনাৰ সৈতে চামিল কৰিবলগীয়া সময়খিনি ভাৰতৰ সমুদ্ৰ পথৰ সামৰ্থৰ উন্নয়নৰ দিশত অতিশয় গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত এই জাহাজকেইখনক আত্মনিৰ্ভৰ ভাৰতৰ দিশে দেশৰ প্ৰতিৰক্ষা খণ্ডৰ শক্তিশালী নিৰ্মাণতন্ত্ৰৰ দৃষ্টান্ত বুলি অভিহিত কৰে। তেওঁ লগতে কয় যে ভাৰতৰ ৰাষ্ট্ৰীয় স্বাৰ্থক সুৰক্ষিত কৰাৰ লগতে সামগ্ৰিকভাৱে ভাৰত মহাসাগৰৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবেও এই জাহাজকেইখন সততে প্ৰস্তুত হৈ থাকিব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কানাডাৰ টৰণ্টোত অনুষ্ঠিত এখন খেলত জাৰ্মানীয়ে আইভৰি কষ্টক 2-1 গ'লত পৰাস্ত কৰি নক আউট পৰ্যায়ত স্থান নিশ্চিত কৰে। খেলখনত জাৰ্মানীৰ হৈ ডেনিছ উডানভেই 2টা বল দিয়ে। ইপিনে ইকুৱেডৰ আৰু কুৰাচাওৰ মাজত কনচাছত অনুষ্ঠিত খেলখন গ'লশূন্যভাৱে অমীমাংসিত হৈ ৰয়। প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ এখন খেলত জাপানে টিউনিছিয়াক 4-0 গ'লত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। চিকিৎসা।

বিজ্ঞান আৰু স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট UG 2026 আজি কিছু সময় পাছতে আৰম্ভ হ'ব। দেশে বিদেশে আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মধ্যপ্ৰদেশৰ জবলপুৰত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ যোগ দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ এখন খেলত জাপানে টিউনিছিয়াক 4-0 গ'লত পৰাস্ত কৰিছে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলো হাৰ্টছ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত। শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপ যোগেও শুনিব পাৰে।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়োৱা হৈছে বৃন্দগানৰ অনুষ্ঠান। অনুষ্ঠানত এয়া প্ৰথম গীতৰ কথা ফজলুল কৰিমৰ।

বৃন্দগানৰ অনুষ্ঠানত শ্ৰোতাই ইমান পৰে ক্ৰমে ফজলুল কৰিম আৰু বীৰিণচি কুমাৰ মেধি ৰচিত গীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। কণ্টেক্ট পাছতেই

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো,
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। দেশ বিদেশত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে। দেশৰ আন বিভিন্ন ৰাজ্যৰ লগতে অসমতো আজি যোগ দিৱসৰ সৈতে

0: সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট উদ্যানত আজি পুৱা আয়োজিত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী অশোক সিংহল আৰু পৰ্যটন মন্ত্ৰী অজন্তা নেওগে ভাগ লয়। অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন মুখ্য অতিথি হিচাপে উপস্থিত থাকে। একেদৰে ৰাজ্যৰ আন বিভিন্ন প্ৰান্ততো 23,000ৰো অধিক গাঁৱৰ 37,383টা স্থানত যোগাভ্যাসৰ অনুষ্ঠান সম্পন্ন হয়। এই অনুষ্ঠানত আত্মসহায়ক গোটৰ 32 লাখৰো অধিক সদস্যাই অংশগ্ৰহণ কৰে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট ইউ জি 2026ৰ আজি পুনৰ অনুষ্ঠিত হৈছে। দেশৰ 551খন আৰু বিদেশৰ 14খন চহৰত অনুষ্ঠিত এই পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা 22,79,000। দেশৰ আন বিভিন্ন ৰাজ্যৰ লগতে অসমতো মুঠ 87টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে পৰীক্ষাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জেমাৰ, চিচিটিভি আৰু বায়োমেট্ৰিক্স ব্যৱস্থাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ বাবে কালি দেশজুৰি মক ড্ৰিল বা আখৰাৰ আয়োজন কৰে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োজিত কৰা হৈছে। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক কমিটিও গঠন কৰা হৈছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে কাইলৈ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা 7 দিনত ৰাজ্যৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত নামনি অসম, মধ্য অসম, উজনি অসম আৰু বৰাক উপত্যকাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে বিশেষকৈ কাইলৈৰ পৰা 24 জুনৰ ভিতৰত কামৰূপ মহানগৰ, কামৰূপ, নলবাৰী, বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, কোকৰাঝাৰ, শোণিতপুৰ, নগাঁও, যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ আৰু হাইলাকান্দি জিলাৰ কেতবোৰ স্থানত বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি সকিয়নি দিছে। পৰৱৰ্তী 2-3 দিনত গুৱাহাটীত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বিভাগে প্ৰকাশ কৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থা প্ৰাধিকৰণে বৰষুণৰ সম্ভাৱনালৈ চাই গুৱাহাটীৰ জনসাধাৰণক প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু সজাগ হৈ থাকিবলৈ আহান জনাইছে। নিয়মীয়া আৰু দূৰণিবতীয়া যাত্ৰীসকলক বৰষুণৰ সম্ভাৱনালৈ চাই যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ কোৱা হৈছে। বিশ্ব মটৰচাইকেল দিৱসৰ সৈতে সংগতি ৰাখি দেশৰ আন বিভিন্ন স্থানৰ লগতে ধেমাজিতো আজি সুকীয়া কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই দিৱস উপলক্ষে দ্য এম ই এন এম চি ক্লাবে ধেমাজিত পথ সজাগতা তথা দুৰ্ঘটনা ৰোধৰ উদ্দেশ্যে মটৰচাইকেল আৰোহীক বিনামূলীয়াকৈ হেলমেট বিতৰণ কৰে। আয়োজক প্ৰতিষ্ঠানটোৰ উদ্যোগত তথা জিলা পৰিবহণ বিভাগ আৰু আৰক্ষীৰ যান বাহন শাখাৰ সহযোগত ধেমাজি সদৰত আয়োজন কৰা এই কাৰ্যসূচীত হেলমেট পৰিধান নকৰা মটৰচাইকেল চালক আৰু আৰোহীসকলক একোটা হেলমেট প্ৰদান কৰা হয়। আকাশবাণীৰ ধেমাজিৰ সংবাদদাতাই জানিবলৈ দিয়া মতে দ্য এম ই এন এম চি ক্লাবৰ বিষয়ববীয়াসকলে মটৰচাইকেল চালক আৰু আৰোহীসকলক হেলমেট পৰিধান কৰিবলৈ আহান জনায়। তামোলপুৰ জিলাৰ গুৰেশ্বৰৰ দলংঘাটত আজি ৰেলগাড়ীৰ খুন্দাত এগৰাকী ছাত্ৰীৰ মৃত্যুমুখত পৰে। 3গৰাকী ছাত্ৰী টিউচনৰ পৰা ঘৰমুৱা হোৱা পথত ৰেলৰ দলঙেৰে পাৰ হোৱা অৱস্থাত ৰেলগাড়ী এখনে মহতিয়াই নিয়াৰ ফলত গুৰেশ্বৰৰ গুৰমৌ গাঁৱৰ অনন্যা ডেকা নামৰ 9ম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে প্ৰাণ হেৰুৱায়। এই দুৰ্ঘটনাটোত অৱশ্যে আন দুগৰাকী ছাত্ৰীৰ কথমপি প্ৰাণ ৰক্ষা পৰে। এই মৰ্মান্তিক দুৰ্ঘটনাটোৰ পাছত অঞ্চলটোত এখন পকী দলং নিৰ্মাণৰ দীৰ্ঘদিনীয়া দাবীৰ সমৰ্থনত বৃহৎ সংখ্যক লোক ৰাজপথলৈ ওলাই আহে বুলি আকাশবাণীৰ তামোলপুৰৰ সংবাদদাতাই জানিবলৈ দিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, এতিয়া শুনো আহক অনিমা চৌধুৰীৰ কণ্ঠৰ আধুনিক গীত।

0: मिस्टर मोलेस, मुझे सख्त अफसोस है।
1: कौन? मिस्टर थॉमसन?
0: इस वक्त

0: ये है विविध भारती।
1: उजाले उनकी यादों की। उजाले उनकी यादों की।

এয়া আকাশবাণী তেজপুৰ, আজি দেওবাৰ 1433 ভাস্কৰব্দৰ আহাৰ মাহৰ ছদিন 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 21 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিবলৈ লোৱা হৈছে আমাৰ আজিৰ অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া বেপৰ 266.66 মিটাৰ, কিলোহাৰ্চ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্চত। আমাৰ আজিৰ অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ সেৱাত আছে বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই, মৃগাংক শৰ্মা আৰু খগেশ বে, ট্ৰান্সমিটাৰত নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী, প্ৰচাৰণ কক্ষত ইমতিয়াজ হুছেইনৰ সৈতে, প্ৰচাৰণ কক্ষৰ পৰা মই ত্ৰৈলোক্য বৰা।

ইপিকত আছে কৈছিল, কোনো বিষয়ে মানুহৰ বাবে বাধাৰ সৃষ্টি কৰিব নোৱাৰে, বাধাৰ সৃষ্টি কৰে বিষয়ৰ ক্ষেত্ৰত মানুহৰ দৃষ্টিভংগীয়েহে।

0: এই আকাশবাণী তেজপুৰ এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ।
1: এয়া আকাশবাণী তেজপুৰ এতিয়া নিবেদন কৰিছো মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আইডিয়াসকল সকলোকে স্বাগতম জনাই আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটি এয়া আগবঢ়াইছো। সকলো নিশ্চয় কুশলে আছে। আজিৰ অনুষ্ঠানত আপোনালোকৰ বাবে আগবঢ়াইছো এটি বিচিত্ৰা অনুষ্ঠান। পৰিৱেশন কৰিছে তেজপুৰৰ অগ্নিশিখা দলে। প্ৰথমেই শুনক এয়া বন্তি হাজৰিকাই পৰিৱেশন কৰা এটি বৰগীত। বাদ্যযন্ত্ৰত সংগত কৰিছে বাঁহী মৃদুল দাস আৰু সুলত তপন নাথে।
2: নমস্কাৰ, মই পৰিৱেশন কৰিবলৈ লোৱা বৰগীতভাগ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত। এই বৰগীতভাগৰ ৰাগ বেলুৱাৰ তাল ৰূপক।

0: এইবাৰ আপোনালোকলৈ আগবঢ়াইছোঁ গায়ত্ৰী দেৱী বৰঠাকুৰৰ স্বৰচিত কবিতা পাঠ। আহকচোন শুনো।
1: কবিতাৰ শিৰোনাম তেওঁৰ সুখৰ মুখ বিচাৰি। তেওঁৰ সুখত মই সুখী। সৌ সিদিনালৈকে দুৰ্ভিক্ষৰ মৰুভূমিত নীলকণ্ঠ হৈ আছিল তেওঁ, যিটো সিকিক ৰাজঘৰীয়া মুদ্ৰা বুলি সাঁচি তেওঁ দূৰ দেশলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিল। সেইটো আচলতে এটা ধাতু নথকা ধাতুহে আছিল। জথায়ু পক্ষীজাকে তেওঁক কৈছিল, এইবাতে যোৱা, বিচাৰি পাবা বহু প্ৰজাতিৰ প্ৰজাপতিৰ ৰোদ। জুই ভালপোৱা পৰৱানাৰো এই দিশতেই যে ফুলে ফাগুন, বিদ্ৰ ফুকৰ ভাত তেওঁৰোতো প্ৰাপ্য। তেওঁৰ সুখত মই সুখী। এইবাৰ বাৰিষাত জানিব পাৰিলোঁ তেওঁ হেনো মেঘৰ তালত আখৰা কৰিছে প্ৰাণোচ্ছল মোহনীয়া নৃত্যৰ। বৰষুণত তিতিছে তিতাইছে নিয়ৰকো। নিৰুদ্দেশ হৈছে বুলি ভাবি তলাতল ঘৰৰ পিৰালিত বহি পঢ়িছে চৰাইদেউৰ বুৰঞ্জী। তেওঁৰ সুখত মই সুখী। ৰংপুৰৰ ৰংমেলাত এইবাৰহে লগ পালোঁ তেওঁক। তেওঁ প্ৰাণ খুলি জুৰিছে জুৰীয়া ঐনিত মেজুৰি। তেওঁ বাট লৈছে বাটলৈ বুলি উৰুৱাই এৰুৱাই কঁকালৰ খোচনিৰ খোপনি। তেওঁৰ সুখত মই ভীষণ সুখী। ধন্যবাদ।
0: আইদেউসকল, অগ্নিশিখা দলৰে সদস্যা অঞ্জুমণি কলিতাই এটি স্বৰচিত কথিকা পাঠ কৰিছে। আহকচোন শুনো।
2: নাৰী যত্ৰ নাৰ্যস্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেৱতা, যত্ৰেতাস্তু ন পূজ্যন্তে সৰ্বাস্ত ত্ৰাফলা ক্ৰিয়া। অৰ্থাৎ য'ত নাৰী বা স্ত্ৰীৰ আদৰ সন্মান হয় তাত দেৱতাই বাস কৰে, য'ত নাৰীৰ কোনো আদৰ সন্মান নহয় তাত সকলো কৰ্মই নিষ্ফল হয়। সৃষ্টিৰ আদিতে যেতিয়া ভগৱানে নাৰীৰ সৃষ্টি কৰিছিল তেতিয়া নাৰদ মুনিয়ে ভগৱানক সুধিছিল, হে প্ৰভু, আপুনি যি সৃষ্টি কৰিছে সেয়া শাৰীৰিক আৰু মানসিকভাৱে বহুত কোমল, সমাজৰ কঠিন সমস্যাবোৰৰ কেনেকৈ মুখামুখি হ'ব? তেতিয়া ভগৱানে মিচিকীয়া হাঁহিৰে উত্তৰ দিছিল, হে নাৰদ, যাক তুমি ইমান কোমল দেখিছা তেওঁ ভিতৰৰ পৰা বহুত বেছি শক্তিশালী। মই এনেকুৱা এবিধ জীৱ সৃষ্টি কৰিছোঁ যি সকলো সহিব পাৰে। সেই নাৰীৰ যোগেদিয়ে সমগ্ৰ পৃথিৱী চলিব। পুৰুষ দেখিবলৈ শক্তিশালী হ'লেও তেওঁলোকো নাৰীৰ গৰ্ভৰ পৰাই জন্ম ল'ব আৰু তেওঁৰ লালন পালনতেই ডাঙৰ দীঘল হ'ব। নাৰী এই দুটা আখৰৰ শব্দটো বৰ বিশাল। প্ৰাচীন কালৰে পৰা নাৰী নানা ঘাট প্ৰতিঘাতেৰে আগুৱাই নিজৰ দক্ষতা প্ৰতিপন্ন কৰি আহিছে। ভাৰতৰ নাৰী সকলো ক্ষেত্ৰতেই পাৰ্গত, প্ৰয়োজনত ৰণলৈ যাবলৈও ভয় নকৰে। আমাৰ দেশৰ আৰাধ্য দেৱীসকলো নাৰীয়েই। এগৰাকী নাৰী শক্তিশালী হোৱাৰ প্ৰথম খোজটো ঘৰখনৰ পৰাই আৰম্ভ হয়। এগৰাকী কন্যা সন্তান জন্ম হোৱাৰ পিছত ঘৰখনেই তাইক আগবঢ়াই লৈ যাব লাগিব। সমাজৰ কুসংস্কাৰ আওপুৰণি মনোভাৱবোৰ আঁতৰাই বিজ্ঞানসন্মত চিন্তাধাৰাৰে শিক্ষিত কৰিব লাগিব। তেতিয়াহে তাই ভৱিষ্যতে মাতৃ হৈ ঘৰখনৰ লগতে নিজৰ সন্তানক উপযুক্ত কৰি গঢ়ি তুলিব পাৰিব। এজনী ছোৱালীৰ বিয়াৰ আগৰ সময়ছোৱাত মাকৰ আৰু বিয়াৰ পিছত শাহুৱেকৰ ভূমিকা যথেষ্ট। নিজৰ জন্ম হোৱা ঘৰখনৰ পৰা চিৰদিনলৈ বিদায় লৈ বেলেগ এখন ঘৰলৈ আহিব লগা হয়। নানা আশা ৰঙীন কল্পনাৰে নতুন ঘৰ এখনৰ সপোন ৰচে। বোৱাৰীজনীক ঘৰলৈ অনাৰ লগে লগে শাহুগৰাকীয়ে তেখেতৰ অভিজ্ঞতাপুষ্ট মানসিকতাৰে বোৱাৰীগৰাকীক চম্ভালি ল'ব লাগে। বাল্য বিবাহ, পৰ্দা প্ৰথা, সতীদা প্ৰথা, উচ্চ শিক্ষাৰ পৰা বিৰত ৰখা আদি বিভিন্ন বাধা নেওচি আজিৰ নাৰী বহুত স্বাধীন হ'ল। বৰ্তমান সময়ত নীতি নিয়মবোৰো শিথিল হ'ল। তথাপি কোনোবাখিনিত যেন এতিয়াও নাৰী পৰাধীন। কণমানীজনীৰ পৰা 80 বছৰীয়া বৃদ্ধাজনীলৈ নাৰী নিৰাপদ নহয়। বহুতো লোলোভ দৃষ্টিৰ পুৰুষৰ ওচৰত নাৰী কামনাৰ বলি হৈছে। এচাম পুৰুষে নাৰীক হাতৰ পুতলা বুলি ভাবে। নাৰীক সন্মান কৰিবলৈ আমি মাতৃবোৰে নিজৰ পুত্ৰ সন্তানক সৰুৰ পৰাই

0: দেখা দিব লাগে। তেতিয়াহে সিহঁতে ডাঙৰ হৈ এগৰাকী অকলশৰীয়া বা বিপদত পৰা নাৰীক লালসাৰ দৃষ্টিৰ সলনি সহায়ৰ হাত আগবঢ়াই দিব। আজি নাৰী আকাশত উৰিছে, মহাকাশতো উৰিছে। এনেদৰে প্ৰত্যেকগৰাকী নাৰীয়েই নিজৰ মনৰ ৰেউকা মেলি দিয়ক, দূৰ দিগন্ত বিয়পি চাৰিওফালে নিজকে বিলাই দিয়ক। আমাক অৰ্ধাকাশ নালাগে, লাগে এখন বিশাল আকাশ।
1: আমাৰ ৰাইডিঅ'সকলৰ ৰন্ধন সকলোৰে প্ৰিয়। আহকচোন শুনো এটি ৰন্ধন প্ৰণালী, আগবঢ়াইছে পিংকুৰাণী শইকীয়াই।
2: তেল মছলাবিহীন থলুৱাভাৱে প্ৰস্তুত কৰা মাংসৰ ব্যঞ্জন, গৰম ঠাণ্ডা সকলো সময়তে সোৱাদযুক্ত এইখন সিদ্ধ মাংসৰ তৰকাৰী আমাৰ পৰিয়ালৰ সকলোৰে প্ৰিয় খাদ্য। এইখন মাংসৰ জোল বাটিত লৈ চুপৰ নিচিনাকৈ খাবলৈও ভাল লাগে আৰু সিদ্ধ মাংসৰ চুপ স্বাস্থ্যৰ বাবেও অতি উপযোগী। যিসকল লোক স্বাস্থ্য সম্পৰ্কে অতি সজাগ তেওঁলোকৰ বাবে এইবিধ সিদ্ধ মাংসৰ ব্যঞ্জন সঁচাই ভাল বুলি ভবা হয়। আহকচোন তেল মছলা নোহোৱাকৈ সিদ্ধ মাংস কেনেধৰণে প্ৰস্তুত কৰিব পাৰি সেই বিষয়ে অলপ কথা পাতোঁ। প্ৰথমতে মাংসৰ সোৱাদ আনিবলৈ দুটা বিলাহী, দুটা পিঁয়াজ আৰু দুটা নহৰু লৈ জুইত ভালদৰে পুৰি ল'ব লাগে। পোৰা বিলাহী, নহৰু আৰু পিঁয়াজৰ গোন্ধৰ সৈতে মাংসৰ আঞ্জাখন অধিক জুতি লগা হৈ উঠে। এতিয়া 1 কেজি হাড় থকা লোকেল কুকুৰাৰ মাংস ভালদৰে ধুই পৰিষ্কাৰ কৰি তাৰপিছত পোৰা নহৰু পিঁয়াজখিনিৰ সৈতে অলপমান আদা খুন্দনাত ভালদৰে থেতেলিয়াই ল'ব লাগে আৰু পোৰা নহৰু বিলাহীখিনি বেলেগকৈ খুন্দনাত পিহি লৈ গোটেইখিনি একেলগে ধুই চাফা কৰি থোৱা মাংসখিনিৰ লগত মিহলাই ল'ব লাগে। ইয়াৰ লগতে মাংসখিনি অধিক জুতি লগা কৰি তুলিবলৈ এটা কেঁচা পিঁয়াজ চকলা চকলিকৈ কাটি মাংসখিনিৰ লগত মিহলাই জোখমতে নিমখ দি গোটেই মাংসখিনি ভালদৰে সানিব লাগে আৰু তেনেদৰে সানি থোৱা মাংসখিনি প্ৰায় 10 মিনিটমান সময় ৰাখি থ'ব লাগে যাতে নিমখে কোমলাই তোলা মাংসখিনি ভিতৰলৈ আদা নহৰু আৰু পিঁয়াজৰ ৰস সহজে সোমাই যাব পাৰে। ইয়াৰ পিছত মাংসখিনি গৰম কৰি ৰখা এটা কেৰাহীত ঢালি দি জুইৰ তাপ কিছু বঢ়াই 5 মিনিটমান সময় লৰাই থাকিব লাগে যাতে মাংসত থকা পানীখিনি লাহে লাহে শুকাই যায়। মাংসৰ পানী শুকাই কমি যোৱাৰ লগে লগে কেইডোখৰমান কাটি থোৱা আলু আৰু অলপমান বাঁহৰ গাজ মাংসখিনিৰ লগত মিহলাই কিছু সময় তল ওপৰ কৰি তাৰপিছত জোক অনুসাৰে উতলা পানী ঢালি মাংসখিনি প্ৰায় 20-25 মিনিটমান সময় ঢাকোন দি থৈ দিব লাগে। মাংসখিনি ভালদৰে সিজাৰ পাছত জোখমতে জালুকৰ গুড়ি অলপ মাংসখিনিৰ লগত মিহলাই দিব লাগে। শেষত মান ধনিয়াৰ পাত অলপ সৰু সৰুকৈ ছিঙি তাৰ লগত বি জলকীয়াৰ টুকুৰা কেইটামান মিহি মিহিকৈ কাটি মাংসখিনিৰ লগত ভালদৰে মিহলাই দিয়াৰ পিছত ইয়াৰ সোৱাদেই বেলেগ হৈ পৰে আৰু খাবলৈ বৰ জুতি লগা হয়।
1: আইডসকলে এইবাৰ আহকচোন শুনো এটি চুটি গল্প, ৰচনা গায়ত্ৰী দেৱী বৰঠাকুৰৰ, পাঠ কৰিছে জ্যোৎস্না তালুকদাৰে।
3: পূজাৰ বজাৰখন। বৌ ব'লক বজাৰৰ পৰা আহোঁ, মোৰ অলপ বজাৰ কৰিবলগীয়া আছে। মলয়াৰ এই লোভনীয় প্ৰস্তাৱত অতি সহজেই সন্মত হ'ল পূজা। অঁ, মোৰ মনৰ কথাটোৱেই ক'লা দেই। আজি মোৰো এটা দৰকাৰী বস্তু কিনিবলগীয়া আছে আৰু এই সুযোগতে তোমাৰ লগত বজাৰ কৰাৰ অভিজ্ঞতা হ'ব, বৰ ভাল লাগিব নহয়নে বাৰু? দুমাহৰ আগৰ ন ছোৱালী মলয়াৰ প্ৰস্তাৱ দি হয়ভৰ দি বৰ উৎসাহৰে ক'লে পূজাই কথাখিনি। পূজা আৰু মলয়া যা যোৱালি, চাকৰি সূত্ৰে পূজাহঁত থাকে দুলীয়া জানত। প্ৰতি বছৰে বিহু পূজাৰ উপৰিও গৰমৰ বন্ধত মাহটোৰ বাবে থকাকৈ আহে নিজৰ ঘৰখনত। ঘৰত শাহুৱেক, 2 দেউৰেক, 2জনী জা, ভতিজা ভতিজীৰে ভৰা সংসাৰ। পূজাহঁতৰ পৰিয়ালটো 4জনীয়া। ঘৰ পূৰা উৰু উৰু হৈ থাকে। আজি এবছৰৰ আগতে হাৰ্টষ্ট্ৰোক হৈ তাহাঁতৰ মাজৰ পৰা আঁতৰি গৈছে শহুৰেক বিমান বৰুৱা। দেউতাকৰ অভাৱ সকলোৱে অনুভৱ কৰে ঘৰখনত। আবেলি 4 বজাত ওলাই যাব বুলি সিদ্ধান্ত ল'লে পূজা আৰু মলয়াই। তাৰ আগতে ঘৰৰ সকলোখিনি কাম কাজ কৰি থৈ ঠিক ঠাক কৰি যাব লাগিব। আবেলিৰ আহাৰ, শাহুৱেকৰ ঔষধ, কাপোৰ কানি সামৰি সুতৰি 4 বজাৰ সলনি ঘৰৰ পৰা পূজাহঁত ওলাব পাৰিলে 5 বজাতে। ৰ'দ তেতিয়াও প্ৰখৰ। ৰিক্সাখনত উঠি 2 যাত্ৰা আৰম্ভ কৰিলে হেঁপাহৰ বজাৰখনলৈ বুলি। 2জনীয়ে কিনিবলগীয়া বস্তুকেইটি কিনি ল'লে অতি সোনকালেই। এটি বিশেষ বস্তু বিচাৰিহে অলপ ঘূৰিবলগীয়া হ'ল তাহাঁত দুজনী। একেখন দোকানততো সকলো বস্তু পোৱা নাযায়, ঘূৰিব লাগে। তাৰোপৰি পচন্দ অপচন্দৰ কথাও থাকে। লৰালৰিকৈ কৰিবলগীয়া কামৰ ভিতৰত আটাইতকৈ দিগদাৰী লৰা কামটোৱেই হৈছে বজাৰ কৰাটোৱেই। কিবাচোন খদমদমখন লাগে, তথাপিও তাহাঁতি আজৰি হ'ল। পূজাই কিনিলে এটি বিশেষ বস্তু তাই জীৱনৰ বিশেষ মানুহজনৰ বাবে। আচলতে তাই আজি মলয়াৰ লগত বজাৰলৈ আহিছে এই বিশেষ বস্তুটি কিনিবৰ বাবেই। আজি এটা বিশেষ গুৰুত্বপূৰ্ণ দিন পূজাৰ জীৱনৰ। পূজাহঁতে ৰাতিপুৱা বজাৰলৈ যোৱাৰ পৰিকল্পনা কৰি থাকোঁতেই পূজাৰ ডাঙৰ দেউৰাক মানৱে ফোন কৰিছে। মা, চানে চকুত অলপ দুখ পালে, কালি ৰাতিয়েই

0: অকণমান মানে অকণমান বেছিকৈয়ে পাইছে। মানৱে ৰাতিপুৱা 10 বজাত ফোন কৰি কথাখিনি কৈছে তাৰ মাক অৰ্থাৎ পূজাহঁতৰ শাহুৱেকক। গতিকে পূজাহঁতৰ বজাৰলৈ যোৱাৰ প্ৰগ্ৰেমটোত কৰবীহঁতৰ ঘৰলৈ এপাক মৰাৰ কথাটোও অন্তৰ্ভুক্ত হ'ল। কৰবী পূজাৰ ডাঙৰ জা, তাই বৰ্তমান আছেগৈ একেখন চহৰতে থকা তাই মাকৰ ঘৰত সপৰিয়ালেৰে। সেয়ে পূজা আৰু মলয়াই এঘণ্টাতেই তাহাঁতৰ বজাৰখন সামৰি ওলালগৈ কৰবীহঁতৰ ঘৰ 10 মিনিটৰ বাবে মাত্ৰ কণমানিটোৰ খবৰ এটা কৰিবলৈ। যোৱা পূজাহঁতৰ কৰবীহঁতৰ ঘৰৰ পৰা ওলাল 7 বজাতে। কোনোমতে ৰিক্সা এখন লৈ তাহাঁতি সোমালহি মণিহাৰী দোকান এখনত। মলয়াৰ আকৌ মাহৰ জৰুৰী বস্তুটো ল'বলৈ মনত পৰিল তেতিয়াহে। তাৰপিছত দুয়ো খৰখেদাকৈ খোজ ল'লে ঘৰলৈ। ঘৰ পাই গৈ মানে ঘড়ীত তেতিয়া সময় 7:30। ঘৰত সোমাইহে পূজাৰ মনত পৰিল গিৰিয়েক প্ৰবীৰেচোন বজাৰলৈ যাবৰ সময়তেই কৈছিল 6:30 ঘৰত পাবাহি, মোৰ এখন দৰকাৰী মিটিং আছে, তোমালোক নহালৈকে ল'ৰা দুটাক এনেকৈ থৈ মই নাযাওঁ, নাপাহৰিবা, বহুত বহুত দৰকাৰী। কিন্তু কি কৰিব এতিয়া তাই, কোনোদিনেই মিটিং কৰি নোপোৱা প্ৰবীৰৰ আকৌ কিহৰ মিটিং ওলাল। কোনোমতে ঘৰত সোমাই কাপোৰ কানি সলাই ভৰি হাতকেইটা ধুই ল'লে তাই। সন্ধ্যাৰ চাকি গছ দি তাই হাতত একাপ চাহ লৈ প্ৰবীৰৰ ওচৰ পালেগৈ। খঙত পূৰা অগ্নি শৰ্মা হৈ আছে প্ৰবীৰ। একো নমতাকৈ চাহকাপ থৈ গুচি আহিল তাই। আধা ঘণ্টামান পাছত প্ৰবীৰৰ খঙৰ লেবেল জুখিবলৈ বুলি আকৌ গ'ল তাই প্ৰবীৰৰ ওচৰলৈ। নাই, প্ৰবীৰচোন কোঠাতেই নাই, ঘৰতেই নাই। পূজাই মনতে জুকিয়াই চালে কিহৰ মিটিং হ'ব পাৰে এইখন, বিহু পূজাৰ বতৰটো নহয়, তেন্তে কি দৰকাৰী মিটিং এইখন, তাকো ইয়াত দুলীয়াজনত হ'লেও অলপ পানী ল'ব পাৰি। বন্ধৰ বাবে ঘৰলৈ আহি প্ৰবীৰচোন কেৱল মাৰ ওচৰতে থাকে। নিশা 10 বজাত উভতি আহিল প্ৰবীৰ, হাতত কেইবাটাও ডাঙৰ ডাঙৰ টোপোলা। উৎকণ্ঠা দমাব নোৱাৰি ল'ৰাকেইটাই তাইক সুধিলে, আমি কাৰ বিয়ালৈ যাম মা, দেউতাই কিয় ইমানবোৰ গিফ্ট আনিছে? পূজাৰ মনত নপৰিল এইকেইদিনত কাৰোবাৰ বিয়া, জন্মদিন ইত্যাদি আছে বুলি। তাই প্ৰবীৰলৈ চালে, প্ৰবীৰৰ চকুমুখত এক ৰহস্য ভৰা হাঁহিৰ আভাস। নিশা 12 বজাতহে পাকঘৰৰ পৰা আহৰি পালে পূজাই, প্ৰবীৰচোন একো খবৰেই নাই। অৱশ্যে আগতেনো কি পাইছে তাই এই দিনটোত প্ৰবীৰৰ পৰা, তাই ভাবি চালে কথাবোৰ। এইবোৰ ভাবি গুণি নিজৰ কোঠালি পালেগৈ তাই। ল'ৰাকেইটাইচোন হোৱাই নাই তেতিয়ালৈকে। প্ৰবীৰো, মলয়া, সৰুদেউৰ, প্ৰশান্তওচোন মাজৰাতিখনো তাহাঁতৰ কোঠাতেই, কি হৈছে এইবোৰ? পূজাই সকলোৰে চকুলৈ চালে। হাঁহি হাঁহি সকলোৱে তাইক জনালে শুভকামনা আৰু তাইৰ জীৱনৰ বিশেষ দিনটোৰ। 10 বছৰীয়া বিবাহিত জীৱনৰ আজি প্ৰথমবাৰলৈ উদযাপন কৰিলে স্বামী প্ৰবীৰে। অকল তাইৰে নহয়, তাহাঁতৰ জীৱনৰ এই বিশেষ দিনটো আজিৰ পৰা 10 বছৰ আগতেই দেউতাকে দান কৰিছিল তাইক প্ৰবীৰৰ হাতত। এই অনুভূতিত খদমদম লাগিল পূজাৰ। আজৰি হ'ল প্ৰবীৰ আজি প্ৰথমবাৰলৈ অকৃত্ৰিম এধানি মৰম পূজাৰ গালে মুখে আঁকি দিলে। পূজাৰ নাকত লাগিল তাই অথনি বজাৰৰ পৰা কেৱল প্ৰবীৰৰ বাবেই বিচাৰি বিচাৰি অনা সুগন্ধিতৰ গোন্ধতেই। আত্মসহাৰা হ'ল পূজাৰ হেঁপাহৰ বজাৰখন, তাই ভিতৰখনৰ দৰেই।
1: আইদেউসকল, শেষত এয়া অগ্নিশিখা দলৰ বন্তি হাজৰিকা আৰু সদস্যাসকলে পৰিৱেশন কৰিছে এটি বিয়ানাম। সদস্যাসকল হ'ল ৰেৱতী হাজৰিকা, নয়নমণি দেৱী, পিংকুৰাণী শইকীয়া, অঞ্জুমণি কলিতা, জ্যোৎস্না তালুকদাৰ আৰু গায়ত্ৰীদেৱী বৰঠাকুৰে।

0: আইদেউসকল, আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটি সামৰিবৰ সময়ো হ'ল। সকলোৰে কুশল কামনা কৰি আন এটি অৰ্ধ আকাশ অনুষ্ঠানত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ললোঁ। অৰ্ধ আকাশ অনুষ্ঠানটি শুনিলে আজিৰ অনুষ্ঠানত তেজপুৰৰ অগ্নিশিখা দলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ আঁত ধৰি সম্পাদনা কৰিলে চিত্ৰামণি বড়োৱে, প্ৰযোজনা গৌতম নাথৰ।
1: আকাশবাণী তেজপুৰ খন্তেক পিছতেই দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী আৰু ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

ইমানপুরের শ্রোতাসকলে ভক্তিমূলক অনুষ্ঠান আরাধনা শুনিলে। আজির অনুষ্ঠানত মধুস্মিতা ভট্টাচার্যর কণ্ঠর দুটি বরগীত শুনিলে। আকাশবাণী তেজপুর, এটা শুনক আমার কেন্দ্রের প্রচার হবলগিয়া অনুষ্ঠানসমূহর পরিচয়। আজির অনুষ্ঠান পরিচিতির পিছতে নিবেদন করা হব গীতালি। এই অনুষ্ঠানত শুনবলে পাব অসমীয়া বোলছবি কেটামান গীত। 6:45 পৰা 7:10 বাতৰি শুনিবলৈ পাব। কণ কণ মইনাহঁতৰ বাবে প্ৰচাৰিত অনুষ্ঠান উমলাঘৰ শুনিবলৈ পাব 7:20। 7:50 শুনিবলৈ পাব নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। আনপজাত শুনিবলৈ পাব মুখ্য বাতৰিৰ শিৰোনাম। 8:02 আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে বিশেষ অনুষ্ঠান শুনিবলৈ পাব। জুবিন গাৰ্গৰ কণ্ঠৰ অসমীয়া আধুনিক গীত শুনিবলৈ পাব 8:30। 8:45 পৰা 9:15 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত বাতৰি শুনিবলৈ পাব। আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে তেজপুৰৰ বিভিন্ন স্থানত থলিতে বাণীবন্ধন কৰা অনুষ্ঠান শুনিবলৈ পাব 9:30। 10:00 নিবেদন কৰা হ'ব হিন্দী বোলছবিৰ কেইটামান গীত। আৰু আমাৰ অনুষ্ঠান সামৰা হ'ব 10:30। প্ৰিয় শ্ৰোতা, এয়া আছিল আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিচয়।

এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে গীতালি। এই অনুষ্ঠানত আগবঢ়াবলৈ লোৱা হৈছে অসমীয়া বোলছবি কেইটামান গীত। পুনতে এয়া ৰামধেনু বোলছবিত অংগৰাগ মহন্তৰ কণ্ঠৰ এই গীতটি।

সে আছিল ইপছনৰ কথাৰে অংগৰাগ মহন্ত। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে জুবিন গাৰ্গ আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰ দিগন্ত ভাৰতীৰ কথাৰে এই গীতটি।

শ্রোতাসকলে গীতালী অনুষ্ঠানটি শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনবলৈ লোৱা হৈছে জুবিন গাৰ্গ আৰু সুনিধি চৌহানৰ কণ্ঠৰ ৰামধেনু বোলছবিৰ আন এটি গীত। গীতৰ কথা

শ্রোতাসকলে গীতালী অনুষ্ঠানটি অসমীয়া বোলছবিৰ গীত শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এবাৰ শুনাবলৈ লোৱা হৈছে দিক্ষু আৰু জুবলি কণ্ঠৰ ৰামধেনু বোলছবিৰ আন এটি গীত, গীতৰ কথা ইপছনৰ।

0: শ্রোতাসকলে গীতালী অনুষ্ঠানটি শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এই গীতেৰে আজিৰ গীতালী অনুষ্ঠানটি সামৰা হ'ব। ইয়াৰ পিছতে অর্থাৎ 6:45 পৰা গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী আৰু ইংৰাজীত, 7:10 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰিব।
1: সুদ বা কিমান লোন নিয়ন্ত্রিত সংস্থার পৰাহে লব লাগে, ধার হিমান প্রয়োজন যিমান তাকো চাই চিতি হৈ গল ব্যবস্থা। দরমহা এডভান্সত দিছো,
2: আরবিআই কয়
1: সঠিক বিত্তীয় আচরণে আপনার বচাই রাখে।
3: यार कोई ऐसी लाइफ इंश्योरेंस पॉलिसी बताओ जिसमें कम प्रीमियम हो, बोनस भी अच्छा मिले और भरोसे वाला भी हो।
4: TLI है ना,
5: सरकारी कर्मचारी के साथ साथ सभी प्रोफेशनल, ग्रेजुएट और डिप्लोमा होल्डर्स ले सकते हैं PLI पॉलिसी का फायदा और साथ में पोस्टल डिपार्टमेंट का भरोसा भी। अपने नजदीकी पोस्ट ऑफिस से आज ही संपर्क करें या लॉग इन करें indiapost.gov.in पर।
6: एक कहानी होल एगोरेकी नर्सर आरु तेउर अंतरात्मा। आही गोल दरमहा इतिया নতুন কান ফুলি
7: নহয়, প্রথমে সঞ্চয়,
6: প্রথমে কান ফুলি।
7: শুন, প্রতি মাহে অলপ বসাও, অলপ বিনিয়োগ কর আর অলপ ইমার্জেন্সির বাবেও হাস,
6: যাতে হয়ে রয় টেনশন ফ্রি। কিন্তু কান ফুলি কি হব,
7: যাবানে বিডিও ইনজেকশন।
2: RBI কয়
1: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চলিত বৰ্ষৰ নীট ইউজিৰ পুনৰ পৰীক্ষা সুকলমে সম্পন্ন, দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন, গুৱাহাটীত ৰাজ্য চৰকাৰৰ মূল কাৰ্যসূচীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অংশগ্ৰহণ, শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰে পৰা অম্বুবাচী মেলা, দেশ বিদেশৰ সাধু সন্যাসী আৰু ভক্তিপ্ৰাণ ৰাইজক আদৰিবলৈ প্ৰশাসন তথা মন্দিৰ পৰিচালনা সমিতিৰ ব্যাপক প্ৰস্তুতি, বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি স্পেইন আৰু ছৌদি আৰৱৰ খেল, আৰু মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে অংকুৰজ্যোতি শৰ্মা। এতিয়া বিতং বাতৰি। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰে পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে কাইলৈ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্যাসী তথা ভক্তিপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে।
1: শিৱ জ্ঞান প্ৰদায়নী সূৰ্য কো দীপক দিখানে কি ভাতি হে ইনকা মহাত্ম্য অপাৰ হে অসীমিত হে বস ইয়াহ বাৎসল্য কা আনন্দ লেনে আনা চাহিয়ে হম হমারি মা কে পাস আয়ে হ্যাঁ আর বস ইয়ে ভাব রে কি জেসে মা কি গোদ মে বচ্চা খেলতা হে উসি ভাব সে আইয়ে ক্যোঁকি বেদ শাস্ত্র পুরাণ উপনিষদ সাধনা কে বড়ে বড়ে ক্রম ইয়াহ আকর নীতি নীতি কহতে হ্যাঁ অম্বুবাচী মে আপ সাধনা করেন জপ করেন মনন করেন স্মরণ করেন স্তুতিও কা জাপ করেন স্তোত্রো কা জাপ করেন পাঠ করেন জো আপকে গুরু মহারাজ নে সৎমার্গ বতায়া হে উস সৎমার্গ কা পালন করেন।
0: গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাৰ চাফ চিকুণতা নিশ্চিত

0: কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এই সন্দৰ্ভত স্বেচ্ছাসেৱী সংগঠনৰ এগৰাকী বিষয়ববীয়াই এইদৰে কয়।
1: আমি ভয়েচ অফ এনভাইৰনমেণ্ট অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা কামাখ্যা দেৱালয়ত 2016ৰ পৰা আমি এটা ইনিচিয়েটিভ ষ্টাৰ্ট কৰিছিলোঁ স্বচ্ছ আৰু প্ৰদূষণমুক্ত কামাখ্যা দেৱালয়টো মানে ক্ৰিয়েট কৰিবলৈ। সেইটোৰ বাবে আমি প্লাষ্টিক আৰু বিশেষকৈ যিটো ছিংগল ইউজ প্লাষ্টিকটো মানে এভইড কৰি আমাৰ টেম্পলখন স্বচ্ছ আৰু প্ৰদূষণমুক্ত বনাবলৈ এটা ষ্টাৰ্ট কৰিছিলোঁ ইনিচিয়েটিভ। আমি প্ৰতি বছৰে আপোনাৰ ডিউৰিং কামাখ্যাত আমাৰ অম্বাবাচী মেলাৰ টাইমত আমি ড্ৰাইভ কৰোঁ, ক্লিনলিনেছ ড্ৰাইভ, এৱাৰনেছ, ছিগনেচাৰ কেম্পেইন, আৰু যিমান ভিজিটৰ্ছ আহে তেওঁলোকৰ লগত ইণ্টাৰেকশ্যন কৰা, দোকানীবিলাকৰ লগত ইণ্টাৰেকশ্যন কৰা, আৰু মন্দিৰ কৰ্তৃপক্ষ, আমাৰ এডমিনিষ্ট্ৰেশ্যন সবৰ লগতে আমি কাম ইমান বছৰ কৰিলোঁ। আমি এইবছৰো কৰিব বিচাৰোঁ। এইবছৰ আমাৰ 10 বছৰ মিটাৰ্ছ কৰিলোঁ আৰু ইয়াতে ফুটফল বহুত বেছি হয়। আমি এইটো এটা মডেল হিচাপে লৈছোঁ আৰু যাতে এইটো যদি আমি ক্ৰিয়েট কৰিব আৰু চিমিলাৰলি আমি বশিষ্ঠ টেম্পল আৰু উমানন্দতো কৰি আছোঁ।
0: চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ চলিত বৰ্ষৰ নীট ইউজি পৰীক্ষা আজি পুনৰ সম্পন্ন হয়। দেশৰ 551খন আৰু বিদেশৰ 14খন চহৰত অনুষ্ঠিত এই পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা 22,79,000। দেশৰ আন বিভিন্ন ৰাজ্যৰ লগতে অসমতো মুঠ 87টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে পৰীক্ষাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জেমাৰ, চিচিটিভি আৰু বায়োমেট্ৰিক্স ব্যৱস্থাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ বাবে কালি দেশজুৰি মক ড্ৰিল বা আখৰাৰ আয়োজন কৰে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োজিত কৰা হৈছে। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতিও গঠন কৰা হৈছে। দেশ বিদেশত আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। দেশৰ আন বিভিন্ন ৰাজ্যৰ লগতে অসমতো আজি যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট উদ্যানত আজি পুৱা আয়োজিত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী অশোক সিংহাল আৰু পৰ্যটন মন্ত্ৰী অজন্তা নেওগে ভাগ লয়। অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ধুবুৰী জিলাৰ শ্ৰীগুৰু টেগ বাহাদুৰ চাহেবজীত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। এই অনুষ্ঠানত গোলকগঞ্জৰ বিধায়ক তথা সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ উপস্থিত থাকে। নিয়মিত যোগাভ্যাসেৰে সকলোকে বিভিন্ন ৰোগৰ পৰা মুক্ত হৈ থাকিবলৈ তেওঁ সকলোকে আহ্বান জনায়। শ্ৰীভূমি জিলাৰ কৰিমগঞ্জ আভ্যন্তৰীণ জল পৰিবহণ টাৰ্মিনেলত আজি জিলা প্ৰশাসন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, NHM আৰু আয়ুষ বিভাগৰ যৌথ উদ্যোগত যোগ দিৱস পালন কৰা হয়। ৰাজ্য চৰকাৰৰ মন্ত্ৰী কৃষেণ দুপাল এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই কাৰ্যসূচীত জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদী, আৰক্ষী অধীক্ষক লীনা দলেকে ধৰি বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী তথা স্থানীয় ৰাইজে সহযোগিতা আগবঢ়ায়। ইপিনে লখিমপুৰ ইণ্ডোৰ ষ্টেডিয়ামতো আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই অংশগ্ৰহণ কৰে। দৰং জিলাতো যোগ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। যোগ দিৱসৰ সৈতে সংগতি ৰাখি জিলাখনৰ খাৰুপেটীয়া জৈন যুৱক পৰিষদৰ উদ্যোগত আৰু মঙলদৈ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ সহযোগত জৈন ভৱনত স্বেচ্ছামূলক ৰক্তদান শিবিৰ আৰু সজাগতা সভা অনুষ্ঠিত হয়। এই কাৰ্যসূচীত 35জনতকৈ অধিক লোকে ৰক্তদান কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত 23,000ৰো অধিক গাঁৱৰ 37,383টা স্থানত আজি যোগাভ্যাসৰ অনুষ্ঠান সম্পন্ন হয়। এই অনুষ্ঠানত আত্মসহায়ক গোটৰ 32 লাখৰো অধিক সদস্যাই অংশগ্ৰহণ কৰে। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া অম্বুবাচী মেলা উপলক্ষে মহানগৰীৰ উপ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ তৰফৰ পৰা সাধাৰণ নাগৰিকৰ যাতায়াত সন্দৰ্ভত কিছু নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। ভক্তসকল, বিশেষকৈ শিশু, শিক্ষাৰ্থী, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলকে ধৰি জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে। তদুপৰি বিদ্যালয়লৈ আহ যাহ কৰা বাহন, অগ্নি নিৰ্বাপক বাহিনীৰ লগতে এম্বুলেন্সকে ধৰি জৰুৰীকালীন বাহনসমূহৰ সুচল আহ যাহ সুনিশ্চিত কৰাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। কাইলৈৰে পৰা 26 জুনলৈকে জৰুৰীকালীন বাহনসমূহৰ বাহিৰে আন বাহনসমূহ মন্দিৰৰ পাদদেশৰ পৰা মূল মন্দিৰলৈ যোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। অৱশ্যে নিশা 11 বজাৰ পৰা পুৱা 5 বজালৈ পানীৰ যোগানকে ধৰি আৱশ্যকীয় খাদ্য সামগ্ৰী বা অন্যান্য সম্ভাৰ যোগান ধৰা বাহনসমূহ মন্দিৰলৈ যাব পাৰিব। জিলা প্ৰশাসনৰ বিশেষ অনুমতি থকা বাহনসমূহ বংশী বাগানৰ মাজেৰে পাণ্ডু মন্দিৰ ঘাটৰ পৰা মন্দিৰলৈ যাব পাৰিব। কামাখ্যা মন্দিৰত কৰ্তব্যত মোতায়েন কৰা সকলো চৰকাৰী বিষয়া কৰ্মচাৰীক সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত গোট খাবলৈ এই বিজ্ঞপ্তিযোগে কোৱা হৈছে। তাৰ পৰা পাণ্ডু বন্দৰ পথেৰে জিলা প্ৰশাসনৰ বিশেষ বাহনৰ জৰিয়তে তেওঁলোকক কৰ্তব্যস্থানলৈ লৈ যোৱা হ'ব। জালুকবাৰীৰ দিশৰ পৰা ভক্তসকলক কঢ়িয়াই লৈ অহা বাহনসমূহ নীলাচল উৰণ সেতুৰ ছাৰ্ভিচ লেনেৰে গৈ উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ 3 নম্বৰ গেটত নামিব পাৰিব। তাৰ পৰা এই বাহনসমূহ নীলাচল উৰণ সেতুৰ তলেৰে ঘূৰি আদাবাৰী বাছ ষ্টেণ্ড তথা

0: বৰি পৰা পথাৰত থকা বিশেষ বাহন ৰখা স্থানত ৰব পাৰিব। আনহাতে ভৰলুমুখৰ দিশৰ পৰা দৰ্শনাৰ্থী কঢ়িয়াই অনা বাহনসমূহেও নীলাচল উৰণ সেতুৰ ছাৰ্ভিচ লেনেৰে আহি স্বাগত চিকিৎসালয়ৰ বিপৰীতে থকা উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়ৰ 4 নম্বৰ গেটত যাত্ৰীসকলক নমাই পোনে পোনে যান বাহন ৰখা ঠাইলৈ যাব পাৰিব। অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ সকলো বাছ, চিটি বাছ তথা ব্যক্তিগত বাহনসমূহে নীলাচল উৰণ সেতুৰ ওপৰেৰে আহ যাহ কৰিব লাগিব। অৱশ্যে স্থানীয় অধিবাসীসকলক এই নিয়মৰ পৰা আঁতৰত ৰখা হ'ব। জালুকবাৰীৰ দিশৰ পৰা যাত্ৰী কঢ়িয়াই অনা চিটি বাছসমূহে যাত্ৰীসকলক বৰিপাৰা পুলিচ পইণ্ট অথবা বিশ্বকৰ্মা মন্দিৰত নমাব পাৰিব। আনহাতে ভৰলুমুখৰ দিশৰ পৰা যাত্ৰী কঢ়িয়াই অনা চিটি বাছসমূহে যাত্ৰীসকলক টেক্সি ষ্টেণ্ড অথবা বৰিপাৰা পুলিচ পইণ্টৰ বিপৰীতে নমাব পাৰিব। নীলাচল উৰণ সেতুৰ দুয়োমূৰে চিটি বাছ ৰবলৈ দিয়া নহ'ব। ব্যক্তিগত বাহনেৰে কামাখ্যা মন্দিৰলৈ অহা ভক্তসকলক তেওঁলোকৰ বাহনসমূহ আদাবাৰী বাছ ষ্টেণ্ড, বৰিপাৰা পথাৰ, আই টি এ মাছখোৱা, এ এছ টি চি পাৰ্কিং মাছখোৱা অথবা ঈদগাহ ময়দানত থ'ব পাৰিব। অম্বুবাচী মহাযোগৰ এই সময়ছোৱা পুৱা 5 বজাৰ পৰা নিশা 11 বজাৰ ভিতৰত তিনিচকীয়া বা তাতকৈ বৃহৎ বাণিজ্যিক সামগ্ৰী পৰিবাহী বাহনসমূহ জালুকবাৰী ৰটাৰীৰ পৰা মাছখোৱালৈ অহাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ডি জি ৰোড, এম জি ৰোড আৰু এ টি ৰোডেৰে কোনো আন্তঃজিলা পৰিবহণ অথবা দীৰ্ঘ দূৰত্বৰ পৰিবহণৰ বাছ অহাটো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত কৃষি, জলসিঞ্চন, জলসম্পদ বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে বাজেট প্ৰস্তুতিমূলক এখন বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যজুৰি জলসম্পদ ব্যৱস্থাপনা শক্তিশালী কৰাৰ লগতে জলসিঞ্চনৰ সুবিধা ত্বৰান্বিত কৰাৰ উপৰি কৃষি পামসমূহৰ উৎপাদনশীলতা বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰস্তাৱিত কেইবাটাও পদক্ষেপ সম্পৰ্কে পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে ৰাজ্যৰ প্ৰগতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে ৰাজহুৱা তথা ব্যক্তিগত খণ্ডৰ মিত্ৰতা আগুৱাই নিয়া সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত বিকশিত অসম 2047ৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে গ্ৰহণ কৰিবলগীয়া বিত্তীয় পথসমূহৰ বিষয়ে আলোচনা কৰা হয়। তদুপৰি আন্তঃগাঁথনি উন্নয়নৰ লগতে বিনিয়োগচালিত প্ৰগতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই বৈঠকত চিকিৎসা তথা নাৰ্ছিং মহাবিদ্যালয়সমূহৰ প্ৰগতি পৰ্যালোচনা কৰা হয় বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে। তেওঁ কয় যে এই বৈঠকত সংশ্লিষ্ট বিষয়াসকলৰ লগত পাম্পত ভঁৰাল প্ৰকল্পকে ধৰি শক্তি আন্তঃগাঁথনিৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক অংকুৰজ্যোতি শৰ্মাৰ পৰা।
1: অসম আৰু উত্তৰ পূৰ্বাঞ্চলত সুলভ তথা সহজলভ্য আৰু মানসম্পন্ন কৰ্কট চিকিৎসা সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দোহাৰি আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। লোকসেৱা ভৱনত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ পৰিচালনা সমিতিৰ সভাত ভাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ ৰাজ্যৰ কৰ্কট চিকিৎসা আৰু চিকিৎসালয়সমূহৰ সেৱাৰ অগ্ৰগতি সম্পৰ্কে পৰ্যালোচনা কৰে। সভাত নাৰ্ছিং শিক্ষা, দক্ষতা বিকাশ আৰু সামূহিক সজাগতা কাৰ্যসূচীৰ অগ্ৰগতি সম্পৰ্কেও আলোচনা কৰা হয়। কৰ্কট চিকিৎসাৰ আন্তঃগাঁথনি আৰু চিকিৎসা পদ্ধতিৰ উৎকৰ্ষ সাধন সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে আলোচনা কৰাৰ লগতে স্বাস্থ্যসেৱা খণ্ডৰ কৰ্মীসকলক অধিক সেৱা আগবঢ়োৱা আৰু ৰোগী সেৱাৰ মান উন্নীতকৰণত গুৰুত্ব আৰোপ কৰে। জিলা পৰ্যায়ত ধপাতজনিত কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰতো বৈঠকত গুৰুত্ব আৰোপ কৰা হয়। ৰাজ্যৰ পৰ্যটন খণ্ডৰ বাবে সুখবৰ কঢ়িয়াই ইউৰোপীয় সংঘই অসম ভ্ৰমণৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই বিষয়ে অৱগত কৰে। উল্লেখযোগ্য যে এই সিদ্ধান্তৰ ফলত ইউৰোপীয় সংঘৰ 27খন দেশৰ নাগৰিকে এতিয়াৰ পৰা অসম ভ্ৰমণ কৰিব পাৰিব। অৱশ্যে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন বাহাল থকা চৰাইদেউ, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাৰ ক্ষেত্ৰত এই সুবিধা প্ৰযোজ্য নহ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে দ্বিতীয় পৰ্যায়ৰ এডভান্টেজ অসমৰ পিছৰে পৰা ৰাজ্য চৰকাৰে বিদেশী দূতাবাসৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়া আৰু জাপানেও অসম ভ্ৰমণৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা উঠাই লৈছিল। আনহাতে আমেৰিকা আৰু কানাডায়ো যাতে অনুৰূপ পদক্ষেপ গ্ৰহণ কৰে সেই উদ্দেশ্যে ৰাজ্য চৰকাৰে চেষ্টা অব্যাহত ৰখা বুলি তেওঁ উল্লেখ কৰে। বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আজি যোৰহাটৰ ঐতিহ্যমণ্ডিত তৰাজন সন্মিলনত অংশগ্ৰহণ কৰে। সন্মিলনত উপস্থিত হৈ তৰাজন নাট্যমন্দিৰ প্ৰেক্ষাগৃহৰ উন্নয়নৰ বাবে তেওঁ সাংসদ পুঁজিৰ পৰা 1 কোটি টকাৰ অনুদান আগবঢ়ায়। ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি প্ৰস্তাৱিত নগাঁও বিশ্ববিদ্যালয়ৰ বাবে ভূমি পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে স্থানীয় বিধায়ক ৰূপ শৰ্মাৰ লগতে নগাঁও জিলাৰ ৰাজহ বিভাগৰ বিষয়াসকলে সংগ দিয়ে। বিশ্ব মটৰচাইকেল দিৱসৰ সৈতে সংগতি ৰাখি দেশৰ আন বিভিন্ন স্থানৰ লগতে ধেমাজিতো আজি সুকীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয়। এই দিৱস উপলক্ষে দ্য এম ই এন এম চি ক্লাবে ধেমাজিত পথ সজাগতা তথা দুৰ্ঘটনা ৰোধৰ উদ্দেশ্যে মটৰচাইকেল আৰোহীক বিনামূলীয়াকৈ হেলমেট বিতৰণ কৰে। বৈজ্ঞানিক আৰু

0: পৰিৱেশ বিষয়ক গৱেষণা সংস্থা ভইচ অন এনভাইৰনমেণ্টে নিকা সেউজ অভিযান আৰু পৰিৱেশ অনুকূল ঐতিহ্যময় বিশেষ স্থান সম্পৰ্কীয় পদক্ষেপকে ধৰি বিভিন্ন ইতিবাচক কাম কাজ বাহাল ৰাখিছে। মহানগৰী কামাখ্যা মন্দিৰ প্ৰাংগণত সংগঠনটোৰ নিকা তথা এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ আৱৰ্জনামুক্ত কৰি পৰিৱেশ অনুকূল বাতাৱৰণ গঢ়ি তোলাৰ উদ্দেশ্যে এটা বিশেষ অভিযান মুকলি কৰা হয়। পৰৱৰ্তী বাতৰিখনক সংগীতা শৰ্মাৰ পৰা।
1: বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি গ্ৰুপ এইচৰ এখন খেলত স্পেইন ছৌদি আৰবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 9:30 বজাত আৰম্ভ হ'ব। ইপিনে গ্ৰুপ এফৰ এখন খেলত আজি জাপানে টিউনিছিয়াৰ বিৰুদ্ধে 4-0 ব্যৱধানত জয়লাভ কৰে। কানাডাৰ টৰণ্টত অনুষ্ছিত আন এখন খেলত জাৰ্মানীয়ে আইভৰি কষ্টক 2-1 পৰাস্ত কৰি নক আউট পৰ্যায়ত স্থান নিশ্চিত কৰে। খেলখনত জাৰ্মানীৰ হৈ ডেনিজ উণ্ডাভে 2 গ'ল দিয়ে। ইপিনে ইকুৱেডৰ আৰু কুৰাচাওৰ মাজত কানচাছত অনুষ্ঠিত খেলখন গ'লশূন্যভাৱে অমীমাংসিত হৈ ৰয়। ইংলেণ্ডত চলি থকা ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ খন্তেক সময় পাছতে মানচেষ্টাৰত হ'বলগীয়া এখন খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টছত জিকি ভাৰতে বেটিং কৰাৰ সিদ্ধান্ত লৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চলিত বৰ্ষৰ NEET UG পুনৰ পৰীক্ষা সুকলমে সম্পন্ন। দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন। গুৱাহাটীত ৰাজ্য চৰকাৰৰ মূল কাৰ্যসূচীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অংশগ্ৰহণ। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুবাচী মেলা। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি স্পেইন আৰু ছৌদি আৰবৰ খেল। আৰু মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ মুখামুখি। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।

0: gas leak at a seafood export company in Periyapalayam today. According to preliminary reports, the death toll may rise as rescue and medical operations continue. The National Disaster Response Force, along with specialized chemical, biological and nuclear response teams, launched an immediate rescue operation and worked to contain the leak under strict safety protocols. Chief Minister C. Joseph Vijay ordered a high-level inquiry into the incident and directed a three-member committee to submit a report within 24 hours. The Chief Minister also announced an ex gratia of 2 lakh rupees for the families of each deceased. The International Day of Yoga has been observed throughout the globe today. The main event in India was held in Kolkata's Red Road, led by Prime Minister Narendra Modi, who performed yoga alongside thousands of practitioners at the iconic venue. Speaking on the occasion, Prime Minister Modi emphasized yoga's role in providing pathway from mental wellness to physical wellness.
1: Yoga keval हमारे शारीरिक स्वास्थ्य पर ही फोकस नहीं करता योग मानसिक स्वास्थ्य से शारीरिक स्वास्थ्य का मार्ग दिखाता है इसलिए योग के विषय में युक्त चेष्टस्य कर्मसु कहा गया है यानी
0: President Draupadi Murmu performed yoga at the Garrison Ground in Jabalpur, Madhya Pradesh. Indian women hockey team has lifted the FIH Women's Nations Cup for the second time, defeating host New Zealand 2-0 in the final in Auckland today. In cricket, India A defeated host Sri Lanka by 66 runs in the summit clash of the Tri-Nation A series in Dambulla today. Put into bat, India A posted 377 runs for the loss of 9 wickets in the stipulated 50 overs. In reply, Sri Lanka were bowled out for 311 in 47.1 overs. And that is the end of this news bulletin.
2: এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে 2026 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পুনৰ পৰীক্ষা নীট ইউজি আজি কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত সফলতাৰে সম্পন্ন হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মধ্যপ্ৰদেশৰ ৰাণী দুৰ্গাৱতী বিশ্ববিদ্যালয়ৰ 36 সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰে। তামিলনাডুৰ পেৰিয়াপালায়ামত আজি সংঘটিত এমনীয়া গেছ নিৰ্গমনৰ ঘটনাত 7 গৰাকী লোক নিহত হোৱাৰ লগতে 70 গৰাকীতকৈও অধিক লোক আক্ৰান্ত হৈছে। টি-20 মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এইচৰ এখন খেলত আজি স্পেইন ছৌদি আৰবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দুহেজাৰ ছাব্বিছ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পুনৰ পৰীক্ষা নীট ইউ জি আজি কটকটীয়া পৰীক্ষাৰ ব্যৱস্থাৰ মাজত সফলতাৰে সম্পন্ন হয়। দেশৰ 551খন মহানগৰ তথা বিদেশৰ 14খন মহানগৰত অনুষ্ঠিত এই পৰীক্ষাত 22,79,000তকৈও অধিক প্ৰাৰ্থী অৱতীৰ্ণ হয়। উল্লেখযোগ্য যে দিনৰ 2 বজাত আৰম্ভ হৈ সন্ধিয়া 5:15 অন্ত পৰা এই পৰীক্ষা ইংৰাজীৰ লগতে আৰু আন 12টা ভাষাত অনুষ্ঠিত হয়। পৰীক্ষাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন টি এয়ে কালি দেশজুৰি অনুশীলনমূলকভাৱে এই পৰীক্ষাৰ প্ৰস্তুতি অনুষ্ঠিত কৰিছিল। এই পদক্ষেপৰ জৰিয়তে নেটৱৰ্ক জেমাৰ, চিচিটিভি আৰু বায়োমেট্ৰিক্স ব্যৱস্থাৰ কাৰ্যকৰিতা পৰীক্ষা কৰা হয়। এই পৰীক্ষা সুকলমে, সুৰক্ষিত তথা নিকাভাৱে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে পৰ্যবেক্ষক, সমন্বয়ক, আৰক্ষী বিষয়া, প্ৰশাসনীয় কৰ্মচাৰীকে ধৰি 2 লাখতকৈও অধিক বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছিল। চিচিটিভিৰ জৰিয়তে পৰ্যবেক্ষণ, আধাৰভিত্তিক বায়োমেট্ৰিক সত্যাপন, পৰীক্ষা সম্পৰ্কীয় বয়বস্তু সৰবৰাহৰ বাবে আৰক্ষীৰ বিশেষ সুৰক্ষাসহ জি পি এছ সংলগ্ন বাহনকে ধৰি কেইবাতৰপীয়া সুৰক্ষা আন্তঃগাঁথনিৰ মাজেৰে পৰীক্ষা অনুষ্ঠিত হৈ যায়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মধ্যপ্ৰদেশৰ জবলপুৰত অৱস্থিত ৰাণী দুৰ্গাৱতী বিশ্ববিদ্যালয়ৰ 36 সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত তেওঁ বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগৰ কৃতি শিক্ষাৰ্থীসকলৰ সোণৰ পদক প্ৰদান কৰে। সমাৱৰ্তনত ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে যিগৰাকী ৰাণী দুৰ্গাৱতীৰ নামেৰে এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছে তেওঁ আছিল সাহস, বীৰত্ব আৰু পৰাক্ৰমৰ প্ৰতীক। তেওঁ লগত

কয় যে ৰাণী দুৰ্গাৱতীৰ কাহিনীয়ে ভাৰতীয় নাৰীসকলক সদায় অনুপ্ৰাণিত কৰি আহিছে আৰু অনাগত প্ৰজন্মৰ বাবেও তেওঁ অনুপ্ৰেৰণাৰ উৎস হৈ ৰব। বিশ্ববিদ্যালয়খনৰ আশে পাশে থকা অঞ্চলসমূহত বৃহৎ সংখ্যক জনজাতীয় লোকে বসবাস কৰে বুলি উল্লেখ কৰি তেওঁ বিশ্ববিদ্যালয়খনৰ সৈতে জড়িত ব্যক্তিসকলক জনজাতীয় সমাজ, পিছপৰা শ্ৰেণী আৰু বিশেষকৈ যুৱতীসকলৰ সবলীকৰণৰ বাবে কাম কৰিবলৈ আহ্বান জনায়। ভাষণ প্ৰসংগত তেওঁ কয় যে জনজাতীয় লোকসকল অতি স্বাভিমানী আৰু বহু সময়ত তেওঁলোকৰ নিজৰ সমস্যাসমূহৰ বিষয়ে মুকলিকৈ প্ৰকাশ নকৰে। এনে পৰিপ্ৰেক্ষিতত শিক্ষিত যুৱ প্ৰজন্মই নিজৰ গাঁও আৰু সমাজৰ ব্যক্তিসকলক চৰকাৰী আঁচনি তথা আন সা সুবিধাসমূহৰ বিষয়ে সজাগ কৰাত সহায় কৰা উচিত। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে 2047 চনৰ ভিতৰত এখন উন্নত ভাৰত গঢ়ি তোলাৰ লক্ষ্য তেতিয়াহে সম্ভৱ হ'ব যেতিয়া উন্নয়নৰ সুফল সমাজৰ প্ৰতিটো শ্ৰেণী আৰু প্ৰতিগৰাকী ব্যক্তিৰ ওচৰলৈ যাব। তেওঁ লগতে কয় যে শিক্ষা হৈছে ব্যক্তি আৰু সমাজ উভয়ৰে বিকাশৰ আটাইতকৈ কাৰ্যকৰী মাধ্যম, গতিকে জনজাতীয় সমাজৰ শিক্ষা আৰু সামগ্ৰিক উন্নয়নৰ বাবে অহৰহ প্ৰচেষ্টা চলাই যাব লাগে। এই অনুষ্ঠানত মধ্যপ্ৰদেশৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য মংগুভাই পেটেল, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱ আৰু শিক্ষামন্ত্ৰী ইন্দৰ সিং পৰমাৰ উপস্থিত থাকে। উল্লেখযোগ্য যে কাইলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যখনৰ কোনো ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰাৰ লগতে চহৰীয়া জনজাতিৰ লোকসকলৰ সৈতে মত বিনিময় কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে উদ্যানখনৰ কৰ্মচাৰীসকলৰ সৈতেও এটা মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তামিলনাডুৰ পেৰিয়াপালায়ামত আজি এটা সাগৰীয় খাদ্য ৰপ্তানি কৰা প্ৰতিষ্ঠানত হোৱা এমনীয়া গেছ নিৰ্গমনৰ ঘটনাত 7 লোক নিহত হোৱাৰ লগতে 70 অধিক কৰ্মচাৰী গুৰুতৰভাৱে আক্ৰান্ত হৈছে। প্ৰাথমিক প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি উদ্ধাৰ অভিযান তথা চিকিৎসা সেৱা অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত নিহত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা আছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ লগতে ৰাসায়নিক, জৈৱিক তথা পাৰমাণৱিক বিশেষ সঁহাৰি বাহিনীয়ে ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ লগতে নিৰ্গমন ৰোধ কৰাৰ প্ৰচেষ্টা চলাইছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শ্ৰী জোচেফ বিজয়ে ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে 24 ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ 3-জনীয়া কমিটি এখনক নিৰ্দেশ দিছে। তেওঁ কয় যে অভিযুক্তসকলক ন্যায়ালয়ৰ কাঠগড়ালৈ লৈ যোৱা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে নিহতসকলৰ পৰিয়াললৈ 2,00,000 এককালীন সাহায্য আগবঢ়োৱা হ'ব বুলি ঘোষণা কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। দেশে বিদেশে আজি 12 আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা পশ্চিমবংগৰ কলকাতাৰ ৰেড ৰোডত 12 আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশ লয়। এই উপলক্ষে শ্ৰীমোদীয়ে কয় যে যোগাভ্যাসৰ বাবে বছৰৰ আটাইতকৈ দীঘল দিন অৰ্থাৎ 21 দিনটো সৰ্ববৃহৎ সামূহিক উদযাপনৰ দিৱস হৈ পৰিছে। তেওঁ কয় যে যোগ অকল শাৰীৰিক ব্যায়ামেই নহয় বৰঞ্চ মানৱীয় উদ্যমৰো অভিব্যক্তি। তেওঁ কয় যে 40 বয়সত 20 দৰে নমনীয় আৰু 50 30 বয়সতকৈ অধিক প্ৰাণৱন্ত হৈ থকাটো আমাৰ লক্ষ্য হোৱা উচিত। যোগাভ্যাসে সন্তুলিতভাৱে জীৱন ধাৰণত আৰু মানসিক স্বাস্থ্যৰ জৰিয়তে শাৰীৰিক সুস্থতাৰ পথ অন্বেষণত সহায় কৰে বুলি তেওঁ মন্তব্য কৰে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি লাডাখৰ লেহত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই উপলক্ষে ভাষণ প্ৰদান কৰি তেওঁ কয় যে সুস্থ, সুখী আৰু শান্তিপূৰ্ণ সমাজ গঠনৰ বাবে নাগৰিকসকলে যোগাসনক দৈনন্দিন জীৱনৰ অপৰিহাৰ্য অংগ হিচাপে সামৰি লোৱা উচিত। তেওঁ লগতে কয় যে যোগাসন কেৱল শাৰীৰিক ব্যায়ামেই নহয়, ই মানৱ জাতিৰ বাবে ভাৰতৰ এক প্ৰাচীন উপহাৰ। বহু বছৰৰ ধ্যান, তপস্যা আৰু আধ্যাত্মিক অনুশীলনৰ জৰিয়তে ঋষিমুনিসকলে যোগাসন বিকশিত কৰি তুলিছিল বুলি উল্লেখ কৰি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে যোগাসনে শৰীৰক পুষ্টি প্ৰদান কৰে, মন শান্ত কৰে আৰু আত্মাক উন্নীত কৰে। যোগাসনৰ এই বছৰৰ মূল বিষয়বস্তু সন্দৰ্ভত মন্তব্য কৰি শ্ৰীৰাধাকৃষ্ণনে কয় যে স্বাস্থ্যৰ সেৱাৰ উন্নতি আৰু বৰ্ধিত আয়ুসে সমাজৰ বাবে নতুন দায়িত্ব কঢ়িয়াই আনিছে। লাডাখৰ জনসাধাৰণৰ জীৱন ধাৰণৰ প্ৰসংগ উল্লেখ কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে লাডাখৰ জনসাধাৰণৰ সৰলতা আৰু প্ৰকৃতিৰ সৈতে একাত্মবোধ হ'ব পৰা গুণে তেওঁলোকক আনৰ পৰা পৃথক কৰি তুলিছে। তেওঁলোকৰ জীৱন ধাৰণৰ মূল্যবোধ যোগ দৰ্শনৰ সৈতে গভীৰভাৱে মিল আছে। ইয়াৰ পূৰ্বে উপৰাষ্ট্ৰপতিগৰাকী লেহৰ দেৱচান চৌহদত অৱস্থিত মহাবোধি ইণ্টাৰনেশ্যনেল মেডিটেশ্যন চেণ্টাৰ পৰিদৰ্শন কৰে। লাডাখত শিক্ষা, স্বাস্থ্যসেৱা, সমাজ কল্যাণ তথা যোগ আৰু ধ্যানৰ প্ৰসাৰৰ ক্ষেত্ৰত এই অনুষ্ঠানটোৱে আগবঢ়োৱা অৱদানক উপৰাষ্ট্ৰপতিগৰাকীয়ে গভীৰ প্ৰশংসা কৰে। নিউজিলেণ্ডত অনুষ্ঠিত মহিলাৰ FIH নেচন কাপ হকী প্ৰতিযোগিতাত ভাৰতে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিছে। আজি অকলেণ্ডত অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেল খেলত আয়োজক দেশ নিউজিলেণ্ডক ভাৰতে 2-0 পৰাস্ত কৰি দ্বিতীয়টো FIH নেচন কাপ দখল কৰে। এই জয়েৰে ভাৰতে FIH মহিলা প্ৰ লীগলৈ

উন্নীত হোৱাটো নিশ্চিত কৰিছে। খেলৰ প্ৰথম ভাগতে নবনীত কৌৰে প্ৰথমটো গলৰ জৰিয়তে অগ্ৰগতি দিয়ে। ইয়াৰ পিছত সুনেলিতা টপুৱে আন এটা গল দি ভাৰতৰ জয় নিশ্চিত কৰে। ফাইনেল খেলখন পুনৰ পঢ়ি দিছো। খেলখনত লাল ৰেমছিয়ামিক প্লেয়াৰ অব দ্য মেচ খিতাপ প্ৰদান কৰা হয়। আনহাতে দীপিকাই প্ৰতিযোগিতাত সৰ্বাধিক ছটা গল দি আমেৰিকাৰ এছলি চেছাৰ সৈতে যুটীয়াভাৱে সৰ্বাধিক গলদাতাৰ সন্মান অৰ্জন কৰে। উল্লেখযোগ্য যে ভাৰতে সমগ্ৰ প্ৰতিযোগিতাত এখন খেলতো পৰাজিত নহল। দলটোৰ এই সাফল্যৰ বাবে হকী ইণ্ডিয়াই প্ৰতিগৰাকী

0: জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে সমগ্ৰ প্ৰতিযোগিতাত দলটোৰ উন্নত প্ৰদৰ্শনৰ বাবে উচ্চ প্ৰশংসা কৰে। তেওঁ কয় যে এই বিজয়ে দেশৰ বহু যুৱ খেলুৱৈক হকী খেলৰ প্ৰতি অনুপ্ৰাণিত কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে দলটোক ভৱিষ্যতৰ সফলতাৰ বাবেও শুভকামনা জনায়। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এইচৰ এখন খেলত আজি স্পেইন ছৌদি আৰৱৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি নিশা 9:30 বজাত আমেৰিকাৰ আটলাণ্টাত খেলখন অনুষ্ঠিত হ'ব। লছ এঞ্জেলছত হ'বলগীয়া গ্ৰুপ জিৰ আন এখন খেলত বেলজিয়াম আৰু ইৰাণ মুখামুখি হ'ব। ইংলেণ্ডত চলি থকা ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি মানচেষ্টাৰত হোৱা এখন খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। টছত জিকি ভাৰতে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। বাতৰি যুগুতোৱাৰ পৰলৈকে ভাৰতে 2 অভাৰত 1 উইকেট নেহেৰুৱাকৈ 23 ৰাণ সংগ্ৰহ কৰি খেলি আছে। উল্লেখযোগ্য যে অপৰাজেয় ভাৰতীয় মহিলা দলটোৱে প্ৰথম 2খন খেল জয়েৰে পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। 2026 বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ পুনৰ পৰীক্ষা NEET UG আজি কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত সফলতাৰে সম্পন্ন হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি মধ্যপ্ৰদেশৰ ৰাণী দুৰ্গাৱতী বিশ্ববিদ্যালয়ৰ 36সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এইচৰ এখন খেলত আজি স্পেইন ছৌদি আৰৱৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াম এফৰ 266.66 মিটাৰ, কিলোহৰ্টজ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এতিয়া সময় হ'ল আমাৰ পৰৱৰ্তী অনুষ্ঠানৰ। এই অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: এতিয়া নিবেদন কৰিছো কণ কণ শিশুসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান উমলা ঘৰ। মৰমৰ অকণিহঁত, মৰম ল'বা, আজি তোমালোকৰ উমলা ঘৰ অনুষ্ঠানটিত বিচিত্ৰ অনুষ্ঠান পৰিৱেশন কৰিব বেচেৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কণ কণ শিশুসকলে। আহাচোন আমি অনুষ্ঠানটি শুনো।

নমস্কাৰ, মোৰ নাম শ্ৰী মানৱজ্যোতি কলিতা। মই এতিয়া কবিতা এটা গাম। কেৰ্কেটুৱা কেৰ্কেটুৱা, নাকান্দিবা, তুমি পোৱালিটো আনিছিলোঁ দুখ পাইছে বুলি। খুৱাই বোৱাই ৰাখিছিলোঁ মৰম চেনেহ কৰি, পোৱালিটো ঘূৰাই দিছোঁ ৰখা যতন কৰি।

নমস্কার, মোৰ নাম মিছ ফাৰজিনা শইকীয়া। মই এতিয়া কবিতা এটা গাম। অ মেকুৰী ক'লৈ গৈছিলা? তুমি দিল্লীলৈ গৈছিলোঁ মিটিং আছে বুলি। বক্তৃতা পাহৰি গালোঁ এটা গান, ইণ্ডিয়া পেহিদে মিছৰিলে কাণ। ধন্যবাদ।

0: তোমালোকে ইমান ধুনীয়াকৈ গীত প্ৰাৰ্থনা পৰিৱেশন কৰি আছা, এতিয়া তোমালোকৰ নামবোৰ কোৱাচোন।
1: নমস্কাৰ, মোৰ নাম মালিছা বেগম।
2: নমস্কাৰ, মোৰ নাম জয়ান শইকীয়া।
3: নমস্কাৰ, মোৰ নাম মানিষ্পা বেগম।
4: নমস্কাৰ, মোৰ নাম মিনায়া বেগম।
5: নমস্কাৰ, মই জ্যোতিস্মিতা দেৱী।
6: নমস্কাৰ, মোৰ নাম সামাইৰা বেগম।
7: নমস্কাৰ, মোৰ নাম নাইৰা বেগম।
8: নমস্কাৰ, মোৰ নাম শ্ৰী মানৱজ্যোতি কলিতা।
9: নমস্কাৰ, মোৰ নাম মেহতা পালি।
10: নমস্কাৰ, মোৰ নাম আহাত আলী।
11: নমস্কাৰ, মোৰ নাম শ্ৰী দুদুমন দাস। মই কেইটামান সাঁথৰ ক'ব লৈছোঁ, পাৰিলে উত্তৰ দিবা। কি সাগৰৰ পানী নাই?
12: শিৱসাগৰ
11: হৈছে। যিয়ে মোক দুখৰ দুখৰকৈ কাটে, সিয়ে চকুৰ পানী টোকে। এডাল লতা পাইগৈ কলিকতা, বগা বগা চাহাবৰ ৰঙা ৰঙা টুপি, এক গোচা মাৰি দিলে উঠে জ্বলিব। গছত লাগে আনোতে আনে, ৰান্ধোতে ৰান্ধে, খাওঁতে কিন্তু পেলাই দিয়ে। শুদ্ধ উত্তৰ। ভুম ভুম কৰে ভুমুৰা নহয়, বোকাত লেটিলৈ নহয় দমৰা, পানীত থাকে নহয় মাছ, কৰতৰে কাটে নহয় কাঠ। উত্তৰ শংখ। কলিংগ লিংগ কাটি পাঠা কাটি পাহ, লবংগ বংগ কাটি মজা কৰি খা। উত্তৰ কঁঠাল। ইলিপটো কিলিপ কাটি বাৰীডালৰ মূৰটো ফটা, বগাই দিলে বগাই যায়, সেই হৰিণা ক'ত পায়। কলম।
13: নমস্কাৰ, মোৰ নাম জেন চৈকী। আজি মই কবিতা এটা গাম। আইচক্ৰীম বৰ মজা, আইচক্ৰীম খাম, আবেলি শুই উঠি ফুৰিবলৈ যাম।
14: নমস্কাৰ, মোৰ নাম শ্ৰী ছায়ামণি দাস। মই এটা সাধু ক'ম। এজনী বুদ্ধিমতী কাউৰী। গৰম কালিৰ বতৰ, আকাশত মেঘ নাই, সূৰ্যটোৱে তাপ বহাই গৈ আছে, ক'তো এটুপি পানী পাবলৈ নাই। সেইদিনাখন দুপৰীয়া উৰি উৰি কাউৰী এজনীৰ খুব পিয়াহ লাগিল। পিয়াহত তাইৰ অন্ধকণ্ঠ শুকাই গ'ল। চৌদিশে চলাঠ কৰিও তাই এটোপাল পানীও বিচাৰি নাপালে। পিয়াহত আঁতৰ হৈ তাই আকৌ ডেউকা মেলি উৰিবলৈ ধৰিলে। উৰি যাওঁতে তাই এঘৰ মানুহৰ চোতালত এটা মাটিৰ কলহ দেখিলে। কলহটোত পানী আছে নে নাই চাবলৈ তাই উৰণ সামৰি নামি আহিল আৰু কলহটোৰ মুখত বহি কলহটোৰ ভিতৰলৈ চালে। কলহটোৰ ভিতৰত অলপমান পানী আছিল। তাইৰ ঠোঁটেৰে পানী খাবলৈ চেষ্টা কৰিলে, কিন্তু তাই বিফল হ'ল। পানী

0: দেখি তাইৰ পিয়াহ দুগুণে চৰিল। ঠোঁটেৰে কলহৰ পানী ঢুকি নোপোৱাত তাই ভাবিলে কি উপায়েৰে পিয়াহ পলুৱাব পাৰি। কলহটোৰ কিছু নিলগত অলপমান শিলগুটি পৰি আছিল। কাউৰীজনীৰ শিলগুটিৰ ওচৰলৈ গ'ল আৰু এটা শিল ঠোঁটেৰে পানী কলহটোৰ ভিতৰত পেলাই দিলে। তেনেকৈ এটা দুটা কেইবাটাও শিলগুটি আনি তাই কলহটোৰ ভিতৰত পেলাই দিয়াত পানীখিনি কলহটোৰ মুখলৈ উঠি আহিল আৰু তাই হেঁপাহ পলুৱাই পানী খালে। কাউৰীজনীয়ে নিজৰ এই কামৰ মাজেৰে প্ৰমাণ কৰিলে যে বলে নোৱাৰা কাম বুদ্ধিৰে কৰিব পাৰি।
1: নমস্কাৰ, মোৰ নাম মিছ ৰশ্মি চুলতানা। মই এটা কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটোৰ শিৰোনাম অকণমানিৰ গান, কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। মা, মই আজি সোণবৰণৰ সপোন দেখিলোঁ, তোৰ আঙুঠি ৰঙা বাখৰ পাখি পিন্ধি উৰা দেখিলোঁ। মা, ও মা, তোৰ যে মা ৰঙা বগা হালধীয়া কেচ বচিয়া ৰিহাই এখন আছিল, তাৰ নিচিনা চৰাই এটা মোৰ কাষলৈ আহিল। মা, ও মা, মই তোক বুলিলে সি কুটুক কুটুক কৰে আৰু ঘূৰবুৰিৰে লৰ মাৰি গৈ ফুৰফুৰ কৰে। বুজিছ মা, তাৰ চকু দুটা ঠিক তোৰ আঙুঠিৰ বাখৰ আৰু গোটেই গাটোতে অঁকা বকা সোণবৰণৰ আখৰ। ধন্যবাদ।
2: নমস্কাৰ, মোৰ নাম মিছ সুহানা বেগম। মই আজি কেইটামান জানিবলগীয়া কথা ক'বলৈ ওলাইছোঁ। ভাৰতৰ ৰাষ্ট্ৰীয় গছ বটগছ। ভাৰতৰ ৰাষ্ট্ৰীয় ফল হ'ল আম। ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী ময়ূৰ। ভাৰতৰ ৰাষ্ট্ৰীয় ফুল হ'ল পদুম ফুল। ভাৰতৰ ৰাষ্ট্ৰীয় পশু ঢেকীয়াপতীয়া বাঘ। সেইদৰে অসমৰ জাতীয় গছ হুলুং গছ। অসমৰ জাতীয় পক্ষী হ'ল দেওহা। অসমৰ জাতীয় ফুল কপৌ ফুল। অসমৰ জাতীয় পশু হ'ল এশিঙীয়া গঁড়।

0: নমস্কার, মোৰ নাম মালিছা বেগম।
1: নমস্কাৰ, মোৰ নাম জয়ান শইকীয়া।
2: নমস্কাৰ, মোৰ নাম আনিষ্পা বেগম।
3: নমস্কাৰ, মোৰ নাম মিনায়া বেগম।
4: নমস্কাৰ, মই জ্যোতিস্মিতা দেৱী।
5: নমস্কাৰ, মোৰ নাম সামাইৰা বেগম।
6: নমস্কাৰ, মোৰ নাম নাইৰা বেগম।
7: নমস্কাৰ, মোৰ নাম শ্ৰীমানৱজ্যোতি কলিতা।
8: নমস্কাৰ, মোৰ নাম মেহতাপ আলী।
9: নমস্কাৰ, মোৰ নাম আহাদলী।

মৰমৰ অকণিহঁত, মই আজি তোমালোকক এটা সাধু ক'ম। সাধুটো অনুবাদ কৰি লিখিছে

তুষপ্রভা কলিতাই। তুষপ্রভা কলিতা আছিল অসমৰ এগৰাকী সুসাহিত্যিক। তেখেত আছিল শিশুপ্রিয়। তেখেতে অসমৰ শিশুসকলৰ বাবে দেশ বিদেশৰ বিভিন্ন সাধু অসমীয়া ভাষালৈ অনুবাদ কৰি সুন্দৰকৈ লিখি থৈ গৈছে। তেনে এটি সাধুৱে মই আজি ক'ম। মন দি শুনিবা দেই। সাধুটো কোন দেশৰ জানা? জাপান দেশৰ সাধু। সাধুটোৰ নাম এডাল দীঘল বাঁহ। জাপান দ্বীপপুঞ্জৰ কেওফালে সাগৰেই সাগৰ। তাৰ মাজত এখন ভিতৰুৱা গাঁৱৰ মানুহে কিন্তু কেতিয়াও সাগৰ দেখা নাছিল। গাঁওখনৰ কেওফালে পাহাৰ আৰু হাবিয়ে আগুৰি থৈছিল। বাঁহগছ আৰু সৰল গছেৰে ঠাইখন ভৰা। সেইখন গাঁৱতে তাৰু নামৰ এটা সৰু ল'ৰা আছিল। সিও সাগৰ দেখা নাছিল আৰু সাগৰৰ বিষয়ে কাৰো পৰা একোকে শুনাও নাছিল। এদিন মাকে তাক ক'লে, ভণ্টি, কাইলৈ তোমাৰ জন্মদিন নহয়, আজিৰ পৰা যা যোগাৰ কৰিব লাগিব। তুমি বাঁহনিলৈ গৈ এটা বাঁহগাছ কাটি আনাগৈ যোৱা। মই তাৰে কাইলৈ তুমি ভালপোৱা কিবা এটা ৰান্ধিম, পাৰিবা নহয়? তাৰোৱে পাৰিব বুলি শলাগিলে। হাতত দা এখন লৈ সি বাঁহগাছ কাটিবলৈ বুলি ওলাই গ'ল। কাটিবলৈ আৰম্ভ কৰোঁতে এটা বেছ গৰম লাগিল। সেইকাৰণে কোটটো খুলি এটা গাজ অৰ্থাৎ বাঁহগছৰ পুলিৰ ওপৰতে সেইটো থলে। কি আচৰিত কাণ্ড! কোটটো থোৱাৰ লগে লগেই পুলিটো বাঢ়িবলৈ আৰম্ভ কৰিলে। পুলিটো ভৰ ভৰকৈ বাঢ়ি সি ঢুকি পোৱাতকৈ ওখ হ'ব খোজোতেই সি কোটটোৰে সৈতে বাঁহডালত খামোচ মাৰি ধৰিলে। পিছে পুলিটোহে হ'লে নৰ'ল, বাঢ়িয়েই থাকিল, বাঢ়িয়েই থাকিল। লগতে পুলিটোৱে তাৰোকো ওপৰলৈ লৈ গৈ থাকিল। এনেকৈ ওপৰলৈ বাঢ়ি যোৱা বাঁহৰ লগতে গৈ থাকোঁতে বহু সময় পাৰ হৈ গ'ল। দুপৰীয়া ভাত খাবৰ সময়লৈকে ল'ৰাটো উভতি নহা দেখি ঘৰত বিচাৰ খোচাৰ লাগিল। মাকে তাক বাঁহনিডৰাত বিচাৰিবলৈ গ'ল। তাক ক'তো দেখা নাপাই তেওঁ চিঞৰি চিঞৰি মাতিলে, তাৰু, অ' তাৰু, তই ক'লৈ গ'লি? বহুত ওপৰৰ পৰা তাৰুৱে চিঞৰি চিঞৰি উত্তৰ দিলে, মই এয়া ওপৰত আছোঁ মা, ওখ বাঁহগছডালৰ ওপৰত ওপৰলৈ আহিয়ে আছোঁ। মই কি কৰোঁ বাৰু? হাত এৰি দিলে বহুত তললৈ পৰি যাম নহয়, সেইকাৰণে খামোচ মাৰি বাঁহডালতে ধৰি আছোঁ। অ' মা, মই আৰু কিমান উঠি গৈ থাকিম, সোনকালে কিবা এটা কৰা। জাপানৰ বাঁহগছবিলাক আকৌ আমাৰ তামোল গছবোৰৰ দৰে চিধাই ওপৰলৈ বাঢ়ি যায়। আমাৰ ইয়াৰ বাঁহগছবোৰৰ দৰে গাৰ পৰা ওলোৱা জেংবোৰে ঠাল ঠেঙুলি মেলি নাথাকে। তাৰোৰ বাঁহগছজোপাই বাঢ়ি বাঢ়ি গৈ আকাশখন চোঁ চোঁ কৰিলে। কাণ্ডটো দেখি তাৰোৰ মাকে দৌৰি দৌৰি ঘৰলৈ আহিল আৰু তাৰোৰ দেউতাকক কথাটো ক'লে। দেউতাকে গাঁৱৰ মানুহ দুনু জাকে য'ত পালে গোটাই দা কটাৰী লৈ বাঁহনিখন পালেহি। মানুহবোৰেনো কি কৰিব, সকলোৱে ভেবা লাগি চাই থাকিল। বাঁহডাল ভৰ ভৰকৈ বাঢ়ি গৈয়ে আছে দেখোন। পিছে এবাৰ বাঢ়ি থকাৰ মাজতে যেন উশাহটো সলাই ল'বৰ কাৰণে বাঁহডাল অলপ ৰুল। ৰোৱা দেখিয়েই দেউতাকে লৰালৰিকৈ তাৰ গুৰিটো দাৰে ঘপিয়াই কাটি পেলালে। আটাইবোৰ মানুহে প্ৰাণ টেকি চিঞৰিবলৈ ধৰিলে, তাৰো ভালকৈ ধৰি থাকা, নেৰিবা, খামোচ মাৰি টানকৈ ধৰা, ধৰি থাকা। এইবাৰ বাঁহগছজোপা পৰিবলৈ আৰম্ভ কৰিলে। ওখ ওখ গছৰে ভৰা পাহাৰ, ওখ চাপৰ হাবি, এই সকলোবোৰ মহতিয়াই গোটেই আবেলিটো ধৰি গোটেই ৰাতিটো ধৰি সেইজোপা ক্ৰমে পৰি আহিল। বাঁহডালৰ আগত ধৰি থাকোঁতে তাৰোৰ কাণত বতাহৰ শব্দ অনবৰতে সুহুৰিৰ দৰে বাজি থাকিল। এনেকৈ পৰি পৰি ৰাতিপুৱাৰ সময়ত গোটেই বাঁহডাল মাটিত পৰি গ'ল। ৰৈ থকা মানুহবোৰ বাঁহডালৰ ওচৰে ওচৰে দৌৰিবলৈ ধৰিলে। হাবি বন পাহাৰ আদি পাৰ হৈ অৱশেষত আটায়ে এটা পুখুৰীৰ পাৰত বগা বালি এসোপাৰ ওপৰত পৰি থকা তাৰোক দেখিলে। সি কোটটো কামুচি ধৰি অজ্ঞান হৈ পৰি আছে। মাকে কান্দি কান্দি পুখুৰীটোৰ পানী আনি তাৰ চকুৱে মুখে ছটিয়াই দিয়াত সি জ্ঞান পালে আৰু লগে লগে মাকক ক'লে, উফ, তোমাৰ চকু পানীবোৰত ইমান নিমখ, মোৰ চকুমুখ ডেৰাই গৈছে, আৰু নাকান্দিবাচোন। মাকে ক'লে, তোৰ চকুমুখত সেয়া মোৰ চকু পানী নহয় দে, পুখুৰীটোৰ পানীহে। পুখুৰীৰ পানী? পুখুৰীৰ পানী ইমান নিমখীয়া কেনেকৈ হ'ব পাৰে? চুবুৰীয়া এজনে আগতে কাৰোবাৰ পৰা শুনিছে বোলে সাগৰৰ পানী হেনো নিমখীয়া। তেওঁ ক'লে, তেনেহ'লে এই পুখুৰীটো পুখুৰী নহয়, সাগৰহে। বুজিলোঁ বুজিলোঁ, সেইকাৰণে ইমান ডাঙৰ, সিটো পাৰ নেদেখিয়েই।

0: ফূৰ্তিতে সকলোৱে সাগৰৰ পানী একোচুলুকৈ খাই চাই মুখ বিতৰাই দিলে আৰু আনন্দতে জঁপিয়াবলৈ ধৰিলে। ডাঙৰ মানুহৰ দুই চাৰিজনে কেনেবাকৈ জানিছিল যে সাগৰৰ বুকুত ঢেৰ মাছটো আছেই, তদুপৰি তেওঁলোকে খোৱা সাগৰীয় শেলাই আৰু অন্যান্য প্ৰাণীও আছে। মানুহবোৰৰ ইজনে সিজনে ককাক আজু ককাক আইতাক আজু আইতাকহঁতে সাধুৰ লেখীয়াকৈ তেওঁলোকক সৰুতে কৈ শুনোৱা সাগৰৰ বিষয়ে কথাবোৰ মনত পেলাই পেলাই ক'বলৈ ধৰিলে। সাগৰৰ বিভিন্ন মাছ, কেঁকোৰা, শামুক, স্কুইড, অক্টোপাছ, মিছামাছ আদিৰ বিষয়ে যে যি জানে তাকে ক'বলৈ ধৰিলে। তাৰপাছত তেওঁলোকে বহুত মাছ ধৰিলে আৰু সাগৰত পোৱা আন আন বস্তু গোটালে। অৱশেষত সকলোৱে ঘৰলৈ বুলি উভতা যাত্ৰা আৰম্ভ কৰিলে। বাঁহডালটো বাট দেখুৱাব পৰা হৈ দীঘলে দীঘলে পৰি আছিলেই। বাঁহডালৰ কাষে কাষে তেওঁলোক আহি থাকিল। ওক গছ, চিডাৰ গছ আৰু পাইন গছৰ হাবি পাৰ হৈ, সৰু ডাঙৰ পাহাৰবোৰ পাৰ হৈ তেওঁলোক ঠিকমতেই নিজৰ গাঁওখন পালেহি। তাৰোৰ জন্মদিন উপলক্ষে আটায়ে মিলি সাগৰৰ মাছ আৰু অন্যান্য বস্তুৰে বৰভোজ এটা খালে। এটা কথা সকলোৱে একেমুখে মানি ল'লে যে এতিয়ালৈকে খোৱাবোৰৰ ভিতৰত উত্তম ভোজটো হ'ল তাৰোৰ এই জন্মদিনৰ ভোজটোৱেই। ইয়াৰ পাছৰ পৰা মানুহবোৰে মাজে মাজে মাছ ধৰা সঁজুলি আদি লগত লৈ সাগৰলৈ যায় আৰু সাগৰৰ পৰা মেট মৰা বোজা একোটা কঢ়িয়াই আনেগৈ। লাহে লাহে সেইবোৰ বেচিবলৈ লোৱাত গাঁৱৰ মানুহবোৰৰ ধনবিদ বাঢ়িবলৈ ধৰিলে। সাগৰৰ পৰা অনা সম্পদৰ বলত গাঁওখন সকলো পিনৰ পৰা চহকী হৈ উঠিল। তাৰোৰ কাৰণে এনে হোৱা বুলি আটায়ে তাৰোৰ শলাগ ল'লে আৰু তাক মৰমৰ চকুৰে চাবলৈ ল'লে। সাগৰলৈ বাট দেখুৱাই তেওঁলোকক অহা যোৱাত সহায় কৰিবলৈ সেই দীঘল বাঁহডালটো পৰি আছিলেই।
1: মৰমৰ অকণিহঁত, সুন্দৰ সাধুটি শুনিলা নহয়? সাধুটি তোমালোকক ক'লে বেচেৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী মনীষা গোস্বামীয়ে। মৰমৰ অকণিহঁত, আজিৰ উমলাঘৰ অনুষ্ঠানটি সামৰিবৰ সময়ো হ'ল। তোমালোক সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ললোঁ। শ্ৰোতা, ইমান পৰে আজিৰ উমলাঘৰ অনুষ্ঠানটিত বেচেৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কণ কণ শিশুসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি পৰিচালনা কৰিলে বিদ্যালয়ৰে শিক্ষয়িত্ৰী গীতা ভূঞা, মনীষা গোস্বামী আৰু পিঞ্জুমণি শইকীয়াই। বাদ্যযন্ত্ৰত সংগত কৰিলে হাৰমনিয়ামত বিদ্যালয়ৰ শিক্ষয়িত্ৰী পিঞ্জুমণি শইকীয়া আৰু তবলাত বিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ তপন নাথে। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা চিত্ৰমণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।
2: ইমানপুৰে শ্ৰোতাসকলে উমলাঘৰ অনুষ্ঠানৰ পুনৰ প্ৰচাৰটি শুনিলে।

শ্রোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। আজি হ'ল দেওবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ ছদিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 21 তাৰিখ আৰু বছৰৰ আটাইতকৈ দীঘল দিন। এই অনুষ্ঠানত আগবঢ়াই অহা হয় দিনটোৰ ইতিহাসৰ গুৰুত্ব সম্পৰ্কে কিছু কথা। আজিৰ গুৰুত্ব বিচাৰিলে পাওঁ, আজি হ'ল বিশ্ব সংগীত দিৱস, লগতে যোগ দিৱস। এই দিৱস হৈছে শাৰীৰিক আৰু মানসিক সুস্থতাৰ হকে সচেতনতা বৃদ্ধি কৰাই ইয়াৰ মূল উদ্দেশ্য। 2014 চনৰ 27 ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত 21 জুনত যোগ দিৱস হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। সেই বছৰৰে 11 ডিচেম্বৰত এই প্ৰস্তাৱটি সৰ্বসন্মতিক্ৰমে গৃহীত হয়। তেতিয়াৰ পৰাই প্ৰতিবছৰে এই দিনটো বিশ্বজুৰি উদযাপন কৰা হয়। এইবুলি এই দিৱসৰ মূল বিষয়বস্তু হৈছে সুস্থ বাৰ্ধক্যৰ বাবে যোগ। আজিৰ এই শিতানত লৈ আহিছোঁ যোগ প্ৰশিক্ষক নাৰদমুনি উপাধ্যায়ৰ মনৰ কথা।

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, সমগ্ৰ দেশবাসী, আমাৰ অসমবাসী সকলো ভাই বন্ধুলৈ, আই মাতৃসকলক যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে এই দিৱসৰ লগত সংগতি ৰাখি গোটেই দেশখন আমাৰ নিৰোগময় হৈ থাকক, চবে সুস্থ থাকক, সকলোৰে কামনাবিলাক ভাল হওক, বেমাৰ আজাৰৰ পৰা বাচি থাকক, সেই শুভকামনাৰে মই আজি যোগ দিৱসৰ বিষয়ে দুটা কথা ক'বলৈ ওলাইছোঁ, আপোনালোকৰ মৰম আৰু স্নেহে বিচাৰি। এইখিনিতে যোগ নিৰাময়ৰ কাৰণে আজি মই বিশেষকৈ কপালভাতি যি যোগ, সেই যোগৰ বিষয়ে দুই এষাৰ কথা মই ক'বলৈ ওলাইছোঁ। প্ৰথমতে এই যোগটো কিয় কৰিব লাগে সেই কথাটো আপোনালোকে জানি থ'ব। এজন সৰু শিশুৰ পৰা আৰম্ভ কৰি 80 বছৰীয়া বৃদ্ধ বয়সলৈকে আমাৰ যিখিনি ঊৰ্জা বুলি কয়, যিখিনি শক্তি, সেই শক্তিখিনি যদি দেহত আমি ৰাখিব লগা হয়, সেই শক্তিখিনি বজাই ৰাখিবৰ কাৰণে আমি নিতৌ 5 মিনিটৰ পৰা 10 মিনিট সময়লৈকে কপালভাতি ব্যায়ামটো কৰা খুবেই দৰকাৰ। ভাৰতত এনে ব্যায়ামৰ গুৰু বুলি ৰামদেৱ বাবাকে আজিৰ যুগত খ্যাত বুলি জনা যায়। তেখেতে এই বিষয়ে আৰু বাকী সকলেও কৰিছে, কিন্তু তেখেতৰ খুব ব্যাপক প্ৰচাৰৰ কাৰণে তেখেতলৈ আজি যোগ দিৱস হিচাপে বাবা ৰামদেৱলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনি কৰোঁতে আমি কি কৰোঁ, খুব এটা সুস্থ মনেৰে ৰাতিপুৱা অলপ নিৰ্জন ঠাই য'ত আপোনাৰ তেনেকুৱা ধৰণৰ বেয়া পৰিৱেশ নাথাকে

0: থাকক, আপুনি ঘৰতে হওক, অলপ মুকলি এখন স্থান গ্ৰহণ কৰিব, ৰাতিপুৱা খালী পেটত থাকিব, পানী অকণমান খাব, পানী খোৱাৰ পিছত আপুনি পদ্মাসনত থাকক, গুপ্ত আসনত থাকক বা সিদ্ধ আসন, আপোনাৰ যিখিনি আসনৰ সুবিধা হয় সেই আসনখিনি আপুনি গ্ৰহণ কৰিব। সেই আসনত বহাৰ পিছত আপুনি কঁকালখন পোনকৈ বহাৰ পিছত কঁকালখন খুবেই ধ্যান দিব যাতে কঁকালখন আপোনাৰ বেঁকা হৈ নাথাকে। কঁকালখন পোন কৰি আপুনি বহিব, বহি আপোনাৰ আঁঠুৱাৰ ঠিক আগে আগে হাত দুখন আনিব আৰু তৰ্জনী আঙুলি আৰু অঙ্গুষ্ঠ আঙুলি দুটা আপুনি একেলগে কৰি আসনত বহিব। আসন বহাৰ পিছত আপুনি কি কৰিব, শ্বাস প্ৰশ্বাসৰ কাৰ্যটো কৰিব যাতে আপুনি শ্বাস প্ৰশ্বাস লওঁতে ভিতৰলৈ নলয়, আপুনি নাভিক কেন্দ্ৰ কৰি যেনেকৈ বাহিৰ ফালে আপুনি উলিয়াবলৈ চেষ্টা কৰিব। মই অকণমান শব্দেৰে আপোনাৰ ওচৰত কৈছোঁ, যেনেকৈ এই ধৰণৰ শব্দ আপোনাৰ ওলাই আহিব। এইধৰণে আপুনি কৰি থকাৰ পিছত কি হ'ব, অলপ পিছত চাব আপোনাৰ গোটেই বডিৰ ঊৰ্জাবিলাক ধুনীয়াকৈ হ'ব, আপোনাৰ ব্লাড চাৰ্কুলেশ্যনবিলাক ধুনীয়াকৈ আহিব। যেনেকৈ এটা কথা আমি থুৰতে যদি আমি বুজিব বিচাৰোঁ তেনেহ'লে কথা এটা কি হ'ব, আমি চাউল বা তেনেকুৱা ধান তাৰ পৰা লেতেৰা বাচিবলৈ যেনেকৈ আমি চালনী বা ডলাৰ ব্যৱহাৰ কৰোঁ, ঠিক এই কপাল ভাতিয়ে কি কৰে, আমাৰ দেহৰ ভিতৰত থকা যিবিলাক ময়লাখিনি, অলাগতিয়াল যিবিলাক বস্তু আছে, সেইবিলাক বস্তু চালনী মাৰি সি বেয়াখিনি ওলাই দিয়ে আৰু আমাৰ যেনেকৈ কলেষ্ট্ৰলৰ হ'ল বা ব্লাড চাৰ্কুলেশ্যনৰ প্ৰব্লেমবিলাক হ'ল, আমাৰ ভিতৰত যদি শক্তি নাই সেই শক্তি অনাৰ ক্ষেত্ৰত হ'ল, আমাৰ দুৰ্বলতা দূৰ কৰিবৰ কাৰণে হ'ল, গেছৰ প্ৰব্লেম হ'ল, আপোনাৰ কঁকাল বিষৰ হ'ল, নাৰ্ভৰ প্ৰব্লেমবিলাক হ'ল, আদি বহুখিনি বহুখিনি আছে। আজি মই গোটেইখিনি থুলমূলকৈহে আপোনালোকৰ ওচৰত মই কৈছোঁ কথাবিলাক। এইখিনি যদি আপোনালোকে কৰে তেনেহ'লে সুস্থ এটা জীৱন পাব বুলি মই আশা কৰিছোঁ। আৰু পুনৰবাৰ সকলোকলৈ মই শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰি আজি মোৰ এই সামান্য সৰু এটা মন্তব্য মই এইখিনিতে শেষ কৰিব বিচাৰিছোঁ। ধন্যবাদ।
1: সেয়া আছিল যোগ প্ৰশিক্ষক নাৰদমণি উপাধ্যায়। এতিয়া আহিছোঁ বিশ্ব ইতিহাসৰ গুৰুত্ব সম্পৰ্কে কিছু পৰিচয়। 1756 চনৰ আজিৰ এই দিনটোতেই ব্ৰিটিছ সেনাৰ কামাণ্ডাৰ হলৱাইডৰ চিৰাজউদ্দৌলাৰ ওচৰত আত্মসমৰ্পণ। সেইদিনা ৰাতি 123 জন ব্ৰিটিছ যুদ্ধবন্দী অন্ধকূপত নিহত হৈছিল। 1905 চনৰ আজিৰ এই দিনটোতেই ফৰাচী লেখক দাৰ্শনিক জ্যাঁ পল সাৰ্ট্ৰেৰ জন্ম হয়। 1964 চনত ছাত্ৰেলৈ নোবেল বঁটা আগবঢ়োৱা হৈছিল যদিও তেওঁ সেই বঁটা প্ৰত্যাখ্যান কৰে। চক্ৰৱৰ্তী ৰাজা গোপালচাৰী ভাৰতৰ গৱৰ্ণৰ জেনেৰেলৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে 1948 চনৰ আজিৰ এই দিনটোত। ৰাজা গোপালচাৰী আছিল প্ৰথম তথা একমাত্ৰ ভাৰতীয় গৱৰ্ণৰ জেনেৰেল। 1990 চনৰ আজিৰ এই দিনটোত ইৰাণত প্ৰবল ভূমিকম্পত প্ৰায় 40,000 লোকৰ মৃত্যু হয়। 1991 চনৰ আজিৰ এই দিনটোতেই বাৰ্লিন সংযুক্ত জাৰ্মানীৰ নতুন ৰাজধানী হিচাপে চিহ্নিত হয়। ভাৰতৰ নৱম প্ৰধানমন্ত্ৰীৰূপে পি ভি নৰসিংহ ৰায়ে কাৰ্যভাৰ গ্ৰহণ কৰে 1991 চনৰ আজিৰ এই দিনটোতেই। তেখেতে 1996 চনৰ 26 মে'লৈকে ভাৰতৰ প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ গ্ৰহণ কৰে। শিক্ষাবিদ প্ৰাক্তন সাংসদ পৰাগধৰ চলিয়াৰ মৃত্যু হয় 1999 চনৰ আজিৰ এই দিনটোতেই। তেখেতে শিৱসাগৰত নৈতিক আধ্যাত্মিক বিদ্যালয় প্ৰতিষ্ঠা, শিৱসাগৰত প্ৰথম ষ্টেডিয়াম নিৰ্মাণ, সৰ্বভাৰতীয় সংগীত নাটক একাডেমী কাৰ্যনিৰ্বাহকৰ সদস্য, ভাৰতীয় জীৱন বীমা নিগম, মুম্বাইৰ সঞ্চালক পদত অধিষ্ঠিত প্ৰথমগৰাকী অসমীয়া, চীনা প্ৰতিৰোধ সমিতিৰ সম্পাদক, 42 চনৰ স্বাধীনতা সংগ্ৰামৰ অংশলৈ তেজপুৰত কাৰাবাস ঘটা, লগতে 1979 চনৰ পৰা 1985 চনলৈ 6 বছৰীয়া বিদেশী বহিষ্কৰণ সংগ্ৰামত অংশ লৈ কাৰাবাস ঘটা আৰু ইয়াৰ পিছতে 1985 চনত যোৰহাটৰ লোকসভা সমষ্টিৰ পৰা সাংসদ ৰূপে নিৰ্বাচিত হোৱা এইগৰাকী আছিল পৰাগধৰ চলিহা। ইয়াৰ উপৰি তেখেতে পিয়লি ফুকন, সোণ ৰূপ নেওচি, সুনীত কুঁৱৰী আদি মঞ্চত নাট অভিনয় কৰাৰ উপৰিও অপৰাজেয় এণ্টনি মোৰ নাম, চিৰাজ আদিত অভিনয় কৰিছিল। আজি হ'ল তেখেতৰ মৃত্যুদিন।

2001 চনৰ আজিৰ এই দিনটোত সহস্ৰাদৰ প্ৰথমটো সূৰ্যগ্ৰহণ এংগোলাৰ পৰা দৃশ্যমান হয়। 2004 চনৰ আজিৰ এই দিনটোত গুৱাহাটীত অনলাইন চাহ নিলাম আৰম্ভ কৰা হয়। 1953 চনৰ আজিৰ এই দিনটোতে পাকিস্তানী ৰাজনীতিবিদ বেনাৰ্জী ভুট্টোৰ জন্ম হয়। প্ৰিয় শ্ৰোতা, এয়া আছিল আজিৰ দিনটোৰ ঘটনাৱলীৰ কিছু পৰিচয়। এই আকাশবাণী তেজপুৰ খন্তেক পিছতেই গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত বাতৰিৰ শিৰোনাম আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত কৃষি, জলসিঞ্চন, জলসম্পদ বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে বাজেট প্ৰস্তুতিমূলক এখন বৈঠকত অংশগ্ৰহণ কৰে। দেশ বিদেশত আজি 12 আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। দেশৰ আন বিভিন্ন ৰাজ্যৰ লগতে অসমতো আজি যোগ দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ চলিত বৰ্ষৰ নীট UG পৰীক্ষা আজি পুনৰ সম্পন্ন হয়। অসমত মুঠ 88টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হয়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে পৰহিলৈ পুৱা 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি যোৰহাটৰ ঐতিহ্যমণ্ডিত তৰাজান সন্মিলিত মঞ্চত অংশগ্ৰহণ কৰি তৰাজান নাট্য মন্দিৰ প্ৰেক্ষাগৃহৰ উন্নয়নৰ বাবে সাংসদ পুঁজিৰ পৰা 1 কোটি টকাৰ অনুদান আগবঢ়ায়। ইউৰোপীয় সংঘই অসমৰ ওপৰত থকা ভ্ৰমণ সতৰ্কীকৰণ আঁতৰ কৰা বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৃতজ্ঞতা প্ৰকাশ কৰিছে। শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা অম্বুমাচী মেলা অনুষ্ঠিত হ'ব। অম্বুবাচী মেলা উপলক্ষে যাতায়াত সন্দৰ্ভত প্ৰশাসনে কিছু নীতি নিৰ্দেশনা জাৰি কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 9:30 বজাত গ্ৰুপ এইচৰ এখন খেলত স্পেইন ছৌদি আৰবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাব।
1: বিধেয়ৰ 266.66 মিটাৰ, কিলোহৰ্চ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত আকাশবাণী তেজপুৰ আগবঢ়াবলৈ লোৱা হৈছে যোগ দিৱস উপলক্ষে আমাৰ এক বিশেষ অনুষ্ঠান।
2: নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালোক সকলোকে সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিব ওলাইছো আজিৰ অনুষ্ঠান। আজি 21 জুন, আজি আন্তৰ্জাতিক যোগ দিৱস, আৰু তাৰ উপলক্ষে আমাৰ মাজত উপস্থিত আছে হীৰাৰাণী মহন্ত, দৰং মহাবিদ্যালয়ৰ যোগ বিষয়ৰ সহকাৰী অধ্যাপিকা আৰু লগতে যোগ প্ৰশিক্ষক তথা দ্য পাৱাৰ য়োগা এণ্ড ৱেলনেছ ষ্টুডিঅ'ৰ স্বত্বাধিকাৰী। পোনপ্ৰথমে আপোনাক আমাৰ আকাশবাণীৰ মজিয়ালৈ স্বাগতম জনাইছোঁ।
3: ধন্যবাদ।
2: আপোনাৰ পৰা পোনপ্ৰথমে জানিব বিচাৰিম যোগৰ প্ৰকৃত অৰ্থ কি।
3: ধন্যবাদ দিশা। আজি এই পবিত্ৰ দিন 21 জুন আন্তৰ্জাতিক যোগ দিৱসৰ দিনা তোমালোকৰ ষ্টুডিঅ'ৰ মজলীয়ালৈ মোক নিমন্ত্ৰণ কৰিলা যোগৰ বিষয়ে ক'বৰ বাবে, তাৰ বাবে তোমালোকক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। এই অনুষ্ঠান আৰম্ভ কৰাৰ আগতে মই এটি প্ৰাৰ্থনাৰে এই অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ। মই য়োগা প্ৰেয়াৰ মহৰ্ষি পতঞ্জলীক যি আমি নমন কৰোঁ, সেই য়োগা প্ৰেয়াৰেৰে মোৰ অনুষ্ঠানটো আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। য়োগিন চিত্তস্য

0: প্ৰাৰ্থনাৰ দ্বাৰা আমি যোগৰ যি পিতৃস্বৰূপ মহৰ্ষি পতঞ্জলীক শতকোটি প্ৰণাম জনাইছোঁ। তেওঁৱে হৈছে আমাৰ যোগৰ পিতৃ, গতিকে তেওঁক আমি নমন কৰি আজিৰ এই অনুষ্ঠানটো মই আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। এতিয়া তুমি যিটো মোক প্ৰশ্ন সুধিলা যে মোৰ দৃষ্টিত বা বৰ্তমান সময়ত যিয়ে হওক যোগৰ অৰ্থ কি, এতিয়া যদি মই যোগৰ অৰ্থ কি বুলি ক'বলৈ যাওঁ তেনেহ'লে যোগ হৈছে জীৱনটো জীয়াই ৰখাৰ এক কলা, যাক আমি ৱে অফ লাইফ বুলিও ক'ব পাৰোঁ। আমি আমাৰ জীৱনটো শুদ্ধ ৰূপত, সঠিক ৰূপত আগুৱাই নিয়াটোৱেই হৈছে যোগ। যোগৰ প্ৰকৃত অৰ্থ হৈছে সংযোগ বা একত্ৰীকৰণ। ই কেৱল শৰীৰ চৰ্চা বা ব্যায়াম নহয়, বৰঞ্চ শৰীৰ, মন আৰু আত্মাৰ মাজত সমন্বয় স্থাপন কৰাৰ এক জীৱন দৰ্শন। আৰু এই জীৱন দৰ্শন আমাৰ ভাৰতীয় ঋষিমুনিসকলেই আজিৰ পৰা 5000 বছৰৰ আগেই আমাক এটি মূল্যৱান উপহাৰস্বৰূপে দি গৈছে। যোগৰ পিতৃস্বৰূপ মহৰ্ষি পতঞ্জলীয়ে তেওঁৰ যিখন গ্ৰন্থ আছিলে পতঞ্জলী যোগশাস্ত্ৰ, সেই পতঞ্জলী যোগশাস্ত্ৰ গ্ৰন্থখনিত যোগৰ আনটা অংগৰ কথা কৈছিলে, যাক অষ্টাংগ যোগ বুলি কোৱা হৈছে। সেই অষ্টাংগ যোগেই হৈছে য়ম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান, সমাধি। এই অষ্টাংগ যোগ যদি আমি আমাৰ জীৱনত প্ৰত্যেকেই প্ৰয়োগ কৰোঁ তেন্তে আমাৰ জীৱন এক সঠিক পথত গতি কৰিব। যোগে মানুহক নিজৰ লগতে অন্তৰ্জগতৰ সৈতে সংযোগ স্থাপন কৰিবলৈ শিকায় আৰু সুস্থ, সুষম আৰু সচেতন জীৱন যাপন কৰাৰ পথ দেখুৱায়। যোগৰ মূল লক্ষ্যই হৈছে আভ্যন্তৰীণ শক্তি, আত্মজ্ঞান আৰু সামগ্ৰিক কল্যাণ লাভ কৰা। গতিকে যোগ কোনো শাৰীৰিক ব্যায়াম বা এক্সাৰচাইজ নহয়, যোগ হৈছে শৰীৰ, মন আৰু আত্মাক এডাল ৰছীৰে বান্ধ খুৱাই ৰখাৰ এক প্ৰক্ৰিয়া
1: হয়। এতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিম, 21 জুন তাৰিখটোৱে যোগ দিৱসৰ বাবে কিয় বাছনি কৰা হ'ল?
0: দিহা, তুমি খুব সুন্দৰ এটা প্ৰশ্ন কৰিছা যে যোগ দিৱসৰ বাবে 21 জুন দিনটোৱে যে কিয় ল'লে, আমিতো বেলেগ এটা দিনো ল'ব পাৰিলোঁ হয়। আমি জানো যে 21 জুন দিনটো হৈছে আটাইতকৈ দীঘলীয়া দিন, আমাৰ উত্তৰ গোলাৰ্ধৰ আটাইতকৈ দীঘলীয়া দিন হিচাপে আমি সকলোৱে জানো। লগতে আমি জানো যে যোগ প্ৰাণায়াম কৰিলে আমাৰ আয়ুস বাঢ়ে বা আমি নিৰোগী হৈ থাকিব পাৰোঁ। গতিকে আমি যদি এই দীঘলীয়া দিনটোত 21 জুনৰ দিনা আমি যদি সকলোৱে যোগ প্ৰাণায়াম কৰোঁ তেনেহ'লে আমি আমাৰ আয়ুস বঢ়াব পাৰোঁ তথা আমি নিৰোগী শৰীৰ লাভ কৰিব পাৰোঁ। মানে ফিলচফিটো এনেকুৱা যে দীঘলীয়া দিনটোও দীঘলীয়া আৰু যোগ প্ৰাণায়াম কৰিলেও আমাৰ আয়ুস বাঢ়ে। গতিকে দীঘলীয়া দিনটোত যদি আমি যোগ প্ৰাণায়াম কৰি আমি আয়ুস বঢ়াওঁ, সুস্থ সবল হৈ থাকোঁ, তেনেহ'লে আমাৰ শৰীৰ নিৰোগী হ'ব। আৰু এইখিনিতে এটা কথা কৈছোঁ যে এই 21 জুন দিনটো বাছি লোৱাৰ ক্ষেত্ৰত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অৱদান বহুত আছে, কিয়নো 27 ছেপ্টেম্বৰ 2014 চনৰ 69তম যি সংযুক্ত ৰাষ্ট্ৰ মহাসংঘত বিশ্বৰ সমগ্ৰ ৰাষ্ট্ৰকে মানে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰিবলৈ তেখেতে আহ্বান জনাইছিলে। আৰু 11 ডিচেম্বৰ 2014ৰ সংযুক্ত ৰাষ্ট্ৰ মহাসভাই 193 সংখ্যক সদস্যভুক্ত দেশৰ ভিতৰত 177খন দেশে এই 21 জুন দিনটোত যে যোগা পালন কৰিব লাগে তেওঁলোকে সন্মতি জনাইছিলে। আৰু 2015 চনৰ 21 জুন তাৰিখে নতুন দিল্লীৰ ৰাজপথত

0: প্ৰায় 35,985 জন লোকে, লগতে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত প্ৰথম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন হৈছিলে আৰু দুটাকৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডো হৈছিলে। আৰু তেতিয়াৰ পৰা ক্ৰমান্বয়ে আজি আমি 12তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিবলৈ আগবাঢ়িছোঁ, সেইবাবেও 21 জুন দিনটো বাছি লোৱা হ'ল। আৰু লগতে মই যিহেতু ক'লোঁ দীঘলীয়া দিন, আৰু দীঘলীয়া দিনত যদি আমি যোগ প্ৰাণায়াম কৰোঁ তেনেহ'লে আমাৰ আয়ুস বৃদ্ধি হ'ব, আমি নিৰোগী হ'ম।
1: হয়, সঁচাকৈয়ে সুন্দৰ পদক্ষেপ। আমি আপোনাৰ পৰা এতিয়া জানিব বিচাৰিম, বৰ্তমান সমাজত যোগৰ প্ৰাসংগিকতা কেনেকুৱা?
0: বৰ্তমান সমাজ বা বৰ্তমান সময়ত যোগৰ প্ৰাসংগিকতা অত্যন্তই বেছি, কিয়নো বৰ্তমান সময়ত সকলো মানুহে কৰ্মব্যস্ততা, প্ৰতিযোগিতামূলক মনোভাৱ তথা প্ৰযুক্তি নিৰ্ভৰ জীৱনীতিত বাস কৰি আছে। এই আধুনিক জীৱনত মানুহৰ মানসিক চাপ, হতাশা, উদ্বেগ, অনিদ্ৰা, উচ্চ ৰক্তচাপ, মেদবহুলতা, মধুমেহ বা ডায়েবেটিছ আদি ৰোগৰ দৰে ৰোগ দিনে দিনে মানে বৃদ্ধি পাবলৈ লৈছে। তাৰ লগতে অনিয়মিত খাদ্যাভ্যাস, বিভিন্ন ধৰণৰ জাংক ফুড, ফাষ্টফুড বা পেকেটিং খাদ্যই আমাৰ সমাজৰ সকলো স্তৰৰ লোককে ৰোগগ্ৰস্ত কৰি তুলিছে। বিশেষকৈ আমি যদি চাবলৈ যাওঁ, আমাৰ শিশুসকল আৰু উঠি অহা প্ৰজন্মক ৰোগে খুব সোনকালে আগুৰি ধৰিছে। তেওঁলোকৰ মাজতো আমি আজিকালি দেখিবলৈ পাওঁ যে খুব কম বয়সৰ ল'ৰা ছোৱালী মেদবহুলতা, ডায়েবেটিছ, হাই বিপি বা মহিলা বা ছোৱালীসকলৰ ক্ষেত্ৰত অনিয়মিত মাহেকীয়া সমস্যা, PCOD বা সন্তানহীনতা আদি সমস্যা দেখা পোৱা যায়। তাৰ লগতে যিসকল কৰ্মজীৱী লোক, তেওঁলোকে দীৰ্ঘ সময় যেতিয়া মোবাইল বা কম্পিউটাৰৰ ব্যৱহাৰ কৰি থাকে তেতিয়া বিভিন্ন শাৰীৰিক সমস্যা যেনে স্পণ্ডেলাইটিছ, বেক পেইন ইত্যাদি তথা বিভিন্ন মানসিক সমস্যাৰ সৃষ্টি হয়। এনে পৰিস্থিতিত যোগ এক সহজ, প্ৰাকৃতিক আৰু ফলপ্ৰসূ উপায়, কিয়নো যোগৰ দ্বাৰা আমি বিভিন্ন ৰোগ বা বিভিন্ন শাৰীৰিক সমস্যা বা মানসিক সমস্যাৰ পৰা হাত সাৰিব পাৰোঁ। যোগ অভ্যাসে শৰীৰক সুস্থ আৰু নমনীয় কৰি ৰাখে, ৰক্ত সঞ্চালন উন্নত কৰে আৰু বিভিন্ন ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। ইয়াৰ উপৰিও যদি আমি মেডিটেশ্যন কৰোঁ, প্ৰাণায়াম কৰোঁ, মেডিটেশ্যন বা প্ৰাণায়ামে আমাৰ মনটো শান্ত কৰি ৰাখে, এনজাইটি ডিপ্ৰেশ্যন কমায়, লগতে একাগ্ৰতা আৰু আত্মনিয়ন্ত্ৰণ বৃদ্ধি কৰে। সেয়েহে আজিৰ যুগত যোগ কেৱল শাৰীৰিক ব্যায়াম নহয়, ই সুস্থ, সুষম আৰু সুখী জীৱন গঢ়াৰ এক প্ৰয়োজনীয় মাধ্যম।
1: এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিম, যিসকলে যোগ কৰি আছে তেওঁলোকে যদি কণ্টিনিউটিটো ব্ৰেক কৰে তেওঁলোকৰ কিবা অসুবিধাৰ সন্মুখীন হয় নেকি?
0: হয়, এইটো এটা খুব সুন্দৰ প্ৰশ্ন সুধিছা যে যোগ অভ্যাসৰ ক্ষেত্ৰত নিয়মিততাৰ যি গুৰুত্ব। এতিয়া যদি আমি যোগৰ সঠিক উপকাৰ লাভ কৰিব বিচাৰোঁ তেনেহ'লে আমি নিয়মিতাত যিটো আমাৰ কণ্টিনিউটিটো আমি সদায় মেইনটেইন কৰিব লাগিব আৰু ইয়াৰ প্ৰয়োজনীয়তা মানে বহুত দৰকাৰী। অকল মানে যোগা প্ৰেক্টিচ বুলিয়ে নহয়, আমি সকলো ক্ষেত্ৰতে কণ্টিনিউ আমি কৰি যাওঁ, সেই অভ্যাস আমি কৰি যাব লাগে। যদি আমি চাবলৈ যাওঁ, যেনেদৰে আমি বিদ্যালয়লৈ গ'লোঁ, কোনো এটা বিষয় পঢ়িলোঁ বা টিউশ্যনলৈ গ'লোঁ, কোনো এটা বিষয় পঢ়িলোঁ, যদি সেই বিদ্যালয় বা টিউশ্যনতে যদি পঢ়ি আকৌ যদি আমি প্ৰেক্টিচ নকৰোঁ বা পুনৰ অনুশীলন নকৰোঁ তেতিয়া সেই বিষয়টোত আমি ইমান এটা অগ্ৰগতি লাভ কৰিব নোৱাৰিম বা যিধৰণে আমি ৰিজাল্টটো পাব বিচাৰোঁ সেইধৰণে আমি ৰিজাল্টটো নাপাওঁ। ঠিক তেনেদৰে আমি যোগ অভ্যাসৰ ক্ষেত্ৰতো সদায় আমি নিয়মিত অভ্যাস কৰিব লাগে। যদি আমি নিয়মিত অভ্যাস কৰোঁ, অপকাৰ বাৰু একো নহয়, কিন্তু নিয়মিত অভ্যাস কৰিলে যোগৰ দ্বাৰা যিখিনি উপকাৰ সেই উপকাৰখিনি আমি লাভ কৰোঁ, আমাৰ শৰীৰ বা মনে লাভ কৰে। যদি আমি এদিন কৰিলোঁ বোলে অলপ দিন নাই, 10 দিনৰ মূৰত এদিন কৰিলোঁ, আকৌ এদিন মন গ'ল কৰিলোঁ, আকৌ 2 মাহৰ মূৰত কৰিলোঁ, তেতিয়া যোগৰ যিটো সঠিক আমি উপকাৰিতা

0: সঠিক ৰিজাল্টটো যিটো পাব লাগে সেই সঠিক ৰিজাল্টটো আমি লাভ নকৰোঁ। সেয়েহে মাজে সময়ে যোগ কৰাৰ তুলনাত প্ৰতিদিনে যদি আমি অলপ সময় 15-30 মিনিট সময়ো যদি আমি য়োগা কৰিব পাৰোঁ সি অধিক ফলপ্ৰসূ। য়োগাৰ এইবাৰ যিটো থিমটো আছে তাত লিখাও আছে, মন কৰিলে তুমি দেখিবা যে য়োগা 365 মানে 365 মানে কি, এটা বছৰ বা প্ৰতিদিন এটা বছৰত 365 ডেজ থাকে। গতিকে প্ৰত্যেক দিনেই আমি য়োগা কৰিব লাগিব, অকল 21 জুনৰ দিনা য়োগা দিৱস বুলি কৰিলে নহ'ব, তেতিয়া আমি তাৰ সুফল লাভ নকৰোঁ। অপকাৰ নহয় বাৰু, কিন্তু তাৰ যি সঠিক উপকাৰ আমি সদায় প্ৰেক্টিচ কৰিলেহে পাম।
1: যিহেতু আপুনি থিমটোৰ কথা ক'লে, গতিকে এইবাৰ থিমটোৰ বিষয়ে আপুনি কি ক'ব, যিটো আছিলে য়োগা ফৰ হেলথি এজিং?
0: হয়, প্ৰত্যেক বছৰৰ দৰে এই বছৰো যোগ দিৱসৰ এক সুন্দৰ বিষয়বস্তু বা এক সুন্দৰ থিম দিয়া হৈছিলে। সেই থিমটো বা সেই বিষয়বস্তু হৈছে য়োগা ফৰ হেলদি এজিং বা সুস্থ বাৰ্ধক্যৰ বাবে যোগ। এতিয়া আমি থিমটো পঢ়িয়ে আমি গম পাইছোঁ যে সুস্থ বাৰ্ধক্যৰ বাবে যোগ। এতিয়া চোৱা, বয়স বৃদ্ধি হৈ অহাটো জীৱনৰ এক স্বাভাৱিক প্ৰক্ৰিয়া। প্ৰত্যেকজন মানুহেই এটা সময়ত বুঢ়া হ'ব বা আমাৰ প্ৰত্যেক দিনে প্ৰত্যেক বছৰে আমাৰ বয়স বৃদ্ধি হৈ হৈ আহিছে। আমি সৰু আছিলোঁ, সৰুৰ পৰা ডাঙৰ হ'লোঁ, তাৰপিছত আমি যৌৱনত ভৰি দিলোঁ, তাৰপিছত তেনেকৈ আমি লাহে লাহে লাহে লাহে আমাৰ বয়স বাঢ়ি বাঢ়ি বাঢ়ি আমি বয়স্কৰ ফালেও বয়স্কপ্ৰাপ্ত দিশতো আমি আগবাঢ়িম। তেনেদৰে আমাৰ যিসকল বয়স্ক লোক আছে তেওঁলোকৰ বাবেও যোগ বহুত গুৰুত্বপূৰ্ণ। বয়স বাঢ়িলেও যাতে মানুহ সুস্থ আৰু মানে সক্ৰিয় এক্টিভ হৈ থাকিব পাৰে সেইটো বহুত গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে যোগ এক অমূল্য উপায়। যোগ হৈছে এক প্ৰাচীন ভাৰতীয় সাধনা যিয়ে আমাৰ শৰীৰটো, মনটো আৰু আত্মাৰ মাজত সমন্বয় স্থাপন কৰে, যি মই আগতেও কৈছোঁ। নিয়মিত যদি আমি য়োগা প্ৰেক্টিচ কৰোঁ শৰীৰক নমনীয় আৰু শক্তিশালী কৰি তুলি ৰাখিব পাৰোঁ। ই ব্লাড চাৰ্কুলেশ্যন উন্নত কৰে আৰু আমাৰ যি ষ্ট্ৰেছ থাকে সেই ষ্ট্ৰেছ কমায়, টোপনি অহাত সহায় কৰে, মন শান্ত কৰি ৰাখে, একাগ্ৰতা বৃদ্ধি কৰে আৰু আত্মবিশ্বাস গঢ়ি তোলে। এতিয়া মই উক্ত বিষয়টো লৈ আহিছোঁ যে যিটো থিম দিছে যে সুস্থ বাৰ্ধক্যৰ বাবে যোগ। য়োগা কৰোঁতে আমি এইখিনি বেনিফিট পাওঁ। এতিয়া বিশেষকৈ বৃদ্ধসকলৰ বাবে যোগ অতি উপকাৰী, কিয়নো বয়স বৃদ্ধিৰ লগে লগে আমি দেখোঁ যে তেওঁলোকৰ গাঁঠিৰ বিষ, শৰীৰৰ বিভিন্ন অংশত বিষ হয়, চলা ফিৰা কৰাৰ যি ক্ষমতা তেওঁলোকৰ হ্ৰাস পায়, দুৰ্বল হৈ আহে, ৰাতি টোপনি নাহে, অনিদ্ৰা হয়, হতাশাও হয় কাৰণ তেওঁলোকে অকলশৰীয়া অনুভৱ কৰে। সেইখিনি সময়ত তেওঁলোকে খুব হতাশাতো ভোগে, তথা বিভিন্ন জীৱনশৈলীজনিত ৰোগৰ আশংকাও য়োগা কৰিলে হ্ৰাস পায়। তাৰ লগতে আমি দেখোঁ যে মহিলাসকলৰ যেতিয়া লাহে লাহে বয়স বৃদ্ধি পাব তেওঁলোকৰ কি হয়, মেনোপজৰ সমস্যা হয়। যেতিয়া তেওঁলোকৰ মেনোপজৰ সমস্যা হয় তেওঁলোকে খুব মানে এক ষ্ট্ৰেছ, এনজাইটি তেওঁলোক ভুগিব লয় আৰু যিহেতু হৰমন চেঞ্জ হয় তাৰ লগতে কঁকালৰ বিষ হয়, বিভিন্ন ধৰণৰ শৰীৰত আমি প্ৰব্লেম হোৱা দেখা পাওঁ। এতিয়া য়োগাই কি কৰিব, য়োগা কৰিলে আমাৰ শৰীৰত যিবিলাক হৰমনবিলাক আছে সেই হৰমনবিলাক বেলেঞ্চ কৰি আনে, লগতে আমাৰ এইবিলাক যি বেমাৰ বয়স বৃদ্ধিৰ লগে লগে যি বেক পেইন হওক, নাৰ্ভৰ প্ৰব্লেম হওক, টোপনি নহা প্ৰব্লেম হওক, এনজাইটি প্ৰব্লেম হওক, এই প্ৰব্লেমবোৰ য়োগাই নিৰাময় কৰাত সহায় কৰে। ইয়াৰ উপৰিও যোগে মানে বয়স্ক লোকসকলৰ মাজত এটা পজিটিভ চিন্তা কৰিবলৈ আৰু স্বাধীনভাৱে জীৱন যাপন কৰাত সহায় কৰে, লগতে তেওঁলোকৰ যি কৰ্মদক্ষতা বৃদ্ধি পায়, শৰীৰক মানে শক্তিশালী আৰু নিৰোগী কৰিও ৰাখে। মানে সদায় কৰোঁ, আমাৰ বয়সৰ চাপ সোনকালে নপৰে। আমি যদি চাওঁ আমাৰ বলিউডৰ যিসকল ফিল্ম ষ্টাৰ আছে, হেমা মালিনী বা ৰেখা, যিহেতু থিমটো বয়স্ক লোকৰ ওপৰতে গতিকে মই তেওঁ

লোকক সাঙুৰি পেলাই কৈছোঁ, তেওঁলোকেও অতীজৰ পৰা যোগ সাধনা কৰে আৰু চোৱাচোন আজিৰ এই বয়সতো খুব সুন্দৰ হৈ আছে। বয়সটো বাৰু বাঢ়িছে, কিন্তু বয়স অনুযায়ী তেওঁলোকৰ ইমান বয়সৰ চাপো পৰা নাই। শৰীৰ নিৰোগী হৈ আছে, সুস্থ সবল হৈ আছে, খুব ধুনীয়াকে তেওঁলোকে এটা সুন্দৰ জীৱন যাপন কৰিছে। গতিকে যোগ সুস্থ আৰু সুন্দৰ পাৰ্থক্য গঢ়ি তোলাত সহায় কৰে আৰু বয়স্ক লোকসকলে বেছি একো নালাগে, নিয়মিত যদি অকণমান প্ৰাণায়াম, অকণমান ধ্যান, সৰু সৰু

0: বা ষ্ট্ৰেছ আৰু এনজাইটি কমোৱাত কেনেদৰে সহায় কৰে?
1: হয়, যোগে আমাৰ শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যটো খুব বিশেষভাৱে সহায় কৰে আৰু যোগৰ দ্বাৰা আমি ষ্ট্ৰেছ এনজাইটিও আমি কমাই ৰাখিব পাৰোঁ, কিয়নো যোগাসনে শৰীৰ আৰু মন দুয়োটাকে শিথিল কৰি ষ্ট্ৰেছ আৰু এনজাইটি হ্ৰাস কৰাত সহায় কৰে। আমি যদি নিয়মিত প্ৰাণায়াম আৰু ধ্যান কৰোঁ, তেনেহ'লে প্ৰাণায়াম আৰু ধ্যানৰ ফলত আমাৰ শ্বাস প্ৰশ্বাস নিয়মীয়া হয়, হৃদস্পন্দনত যদি আমাৰ কিবা অসুবিধা আছে সেই অসুবিধাবিলাক ঠিক হয়, তাৰ লগতে আমাৰ অনিদ্ৰা হ্ৰাস হয় আৰু টোপনি নিয়মীয়া হয়, ফলত আমাৰ শান্তিৰ অনুভূতি জন্মে। লগতে যোগাসন কৰাৰ ফলত আমাৰ যি ষ্ট্ৰেছ হৰ্মন আছে, যাক আমি কৰ্টিছল হৰ্মন বুলি কওঁ, সেই কৰ্টিছল হৰ্মনো মানে যোগে কমাই ৰাখে, কিয়নো যোগ হৈছে এক বিজ্ঞান, তাক এক প্ৰকাৰৰ ছায়েন্স বুলিয়েই কোৱা হৈছে। যোগা কমপ্লিট ছায়েন্স বেছ। এতিয়া আমি যদি চাবলৈ যাওঁ, যিসকল লোক এনজাইটি বা ডিপ্ৰেশ্যনত ভোগে, তেওঁলোকৰ কি হয়, ৰাতি ৰাতি টোপনি নাহে। গতিকে যেতিয়া টোপনি নাহে, তেওঁলোকে শ্লিপিং টেবলেট লয় আৰু শ্লিপিং টেবলেট লৈ পেলাই বাৰু টোপনি আহিলেই, কিন্তু তেওঁলোকৰ শৰীৰটো বেয়া হৈ আহে আৰু টোপনি নহাৰ ফলত আমাৰ মন বেয়া লাগি আহিব। মানে এনজাইটি ডিপ্ৰেশ্যনত যেতিয়া ভোগে, তাৰ প্ৰথম ষ্টেজটোৱে হৈছে টোপনি নাহে। টোপনি নাহিলেই আমাৰ গোটেই শৰীৰৰ যি আমাৰ ছিষ্টেম আছে, সেই ছিষ্টেম খেলিমেলি হৈ যায়। যেতিয়া আমি নিয়মিত যোগ প্ৰাণায়াম কৰিম, সেই যোগ প্ৰাণায়ামে আমাক টোপনি অহাত সহায় কৰে। যেতিয়া টোপনি আমাৰ ভাল হ'ব, আমাৰ মনটো ভাল লাগিব আৰু মনটো ভাল লাগিলে আমাৰ ষ্ট্ৰেছ এনজাইটি এইবিলাক দূৰ হ'ব আৰু মনত আমাৰ পজিটিভ থটছ কিছুমান আহিব আৰু আমাৰ মানসিক চাপৰ সৈতে আমি মোকাবিলা কৰিব পাৰিম। তাৰ কাৰণে আমি যদি ডেইলি ভস্ত্ৰিকা প্ৰাণায়াম, অনুলোম বিলোম প্ৰাণায়াম, ভ্ৰামৰী, ছেকশ্যনেল ব্ৰিথিং প্ৰাণায়াম বা ওমকাৰ প্ৰাণায়াম কৰিব পাৰোঁ, তেনেহ'লে এই মানসিক চাপ কমোৱাত মানে যোগে বহুতখিনি সহায় কৰে।
0: আপোনাৰ মতে যোগ আৰু ধ্যানৰ মাজত কি সম্পৰ্ক আছে?
1: এইটো খুব এটা খুব সুন্দৰ কুৱেশ্যন তুমি সুধিছা। যোগ আৰু ধ্যানৰ মাজত পৰস্পৰৰ যিটো সম্পৰ্ক, সেই সম্পৰ্ক অতি ঘনিষ্ঠ, অৰ্থাৎ ইয়াক মানে আমি এটা মুদ্ৰাৰ ইপিঠি বা সিপিঠি বুলি ক'ব পাৰোঁ। যোগ এক সামগ্ৰিক সাধনা বুলি ক'ব পাৰি, য'ত শাৰীৰিক ব্যায়াম, তাৰপিছত আমাৰ আসন, শ্বাস প্ৰশ্বাস নিয়ন্ত্ৰণ, যাক আমি প্ৰাণায়াম বুলিও কওঁ, সেই গোটেইখিনি মানে আৰু লগতে ধ্যানো অন্তৰ্ভুক্ত হৈ থাকে। যোগৰ জৰিয়তে আমি শৰীৰ আৰু মনক ধ্যানৰ বাবে প্ৰস্তুত কৰিব পাৰোঁ। আনহাতে ধ্যান হৈছে যোগৰ এক উচ্চ স্তৰ, যিয়ে আমাৰ মনটোক শান্ত, একাগ্ৰ আৰু সচেতন কৰি তোলে। যদি আমি সহজ ভাষাত ক'বলৈ যাওঁ, তেনেহ'লে যোগে ধ্যানলৈ যোৱাৰ পথ প্ৰশস্ত কৰে আৰু ধ্যানে যোগৰ উদ্দেশ্য পূৰণ কৰাত সহায় কৰে। গতিকে এই দুয়োটাৰ কম্বিনেশ্যনত আমি শাৰীৰিকভাৱেও সুস্থ হৈ থাকিব পাৰোঁ, মানসিকভাৱেও সুস্থ হৈ থাকিব পাৰোঁ আৰু আধ্যাত্মিক দিশতো আমি আগবাঢ়িব পাৰোঁ। গতিকে যোগ আৰু ধ্যানে শাৰীৰিক, মানসিক, আধ্যাত্মিক তথা সামাজিক দিশতো আমাৰ জীৱনটো সুন্দৰভাৱে আগবঢ়াই নিয়াত বহুতখিনি সহায় কৰে।
0: হয়, আপোনাৰ পৰা মই এতিয়া জানিব বিচাৰিম, আজিকালি যুৱ সমাজে আমি দেখিবলৈ পাওঁ যে তেওঁলোকে জিম জইন কৰে, বা জিম আৰু য়োগাৰ মাজত পাৰ্থক্য কি বা কেনেকুৱা ধৰণৰ, সেইটো আমি জানিব বিচাৰিম।
1: এইটো এটা তুমি বহুত ভাল কুৱেশ্যন সুধিছা। এইটো লৈ পেলাই বহুত মানুহ কনফিউজো হৈ থাকে যে জিম জইন কৰিম নে য়োগা জইন কৰিম। চোৱা, জিমেও এটা বেলেগ বেনিফিট দিয়ে, য়োগায়ো এটা বেলেগ বেনিফিট দিয়ে, কিন্তু দুয়োটাৰে উদ্দেশ্য একেই যে আমি নিৰোগী হৈ থাকিব লাগে। জিমলৈ মানুহ কিয় যায়? যে শৰীৰটোক আমি যাতে সুস্থ কৰি ৰাখিব পাৰোঁ, নহয় জানো? তেনেদৰে য়োগাও আমি কি কাৰণে কৰোঁ? যাতে আমি শৰীৰটোকো সুস্থ কৰি ৰাখিব পাৰোঁ। এতিয়া পাৰ্থক্যটো এইখিনিতেই আহি পৰে। এতিয়া আমি জিম যেতিয়া কৰিম, ধৰি লওক আমাৰ মাছল ডেভেলপ হ'ব বা শৰীৰৰ কিছুমান ৰোগ আমি নিৰাময় কৰিব পাৰোঁ, শৰীৰটো সুস্থ সবল কৰি ৰাখিব পাৰোঁ, শৰীৰটো সুন্দৰ ৰূপত গঢ়ি তুলিব পাৰোঁ, আকৰ্ষণীয় ৰূপত। এতিয়া

0: য়োগাৰ পৰা আমি কিখিনি পাম? এক নম্বৰ কথা, যোগাই অকল আমাক শাৰীৰিক দিশতে সুস্থ কৰি নাৰাখে। যোগাই আমাক শাৰীৰিক, মানসিক, আধ্যাত্মিক তিনিওটা দিশতে সুস্থ সবল কৰি ৰাখে। যেতিয়া আমি যোগাৰ শাৰীৰিক ক্ষেত্ৰত যাওঁ, শাৰীৰিক ক্ষেত্ৰত যাবলৈ গ'লে আমি আসনলৈ গ'লোঁ। আসনে কি কৰিব, আমাৰ শৰীৰলৈ ফ্লেক্সিবিলিটি আনে, নমনীয়তা প্ৰদান কৰে, আমাৰ শৰীৰৰ পৰা ৰোগ নাশ কৰে বা আমাক ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, বা শৰীৰত যদি কিবা বেমাৰ আছে সেই বেমাৰটোৰ ৰোগ কষ্টটো বিচাৰি আনে। আমি যদি উদাহৰণস্বৰূপে ধৰোঁ, এজন মানুহ বহুত শকত হৈছে, শকত হোৱাৰ বহুতো কাৰণ থাকে। আমি নৰ্মেলি ভাবি লওঁ যে খুব খাইছোঁ, খাইছোঁ দেখি আমি শকত হৈছোঁ, এক্সাৰচাইজ কৰি দিম, খিনাই যাম, বা যিয়ে হওক, খোজকঢ়া হওক, দৌৰা হওক, জিম কৰা হওক। কিন্তু এইখিনি কৰাৰ পিছতো আমি দেখোঁ যে কিছু সংখ্যক লোকে যিটো ৰিজাল্ট বিচাৰে সেই ৰিজাল্টটো বিচাৰি পোৱা নাই, বা ভাবে যে মই ইমানখিনি কৰাৰ পিছতো কিয় মই মানে শৰীৰৰ ওজন কমাব পৰা নাই। তাৰ এটা কাৰণ আছে যে কিছু সংখ্যক লোকৰ মানে আমাৰ যিটো থাইৰয়ডৰ সমস্যা, থাইৰয়ডৰ সমস্যাও থাকিব পাৰে। থাইৰয়ডৰ সমস্যা থাকিলেও মানুহ শকত হয়, লগতে বংশগতভাৱেও শকত হয়। গতিকে এই যে শকত যে হ'ল মানুহগৰাকী, হয়তো তেখেতৰ থাইৰয়ডৰ সমস্যা থাকিব পাৰে, থাইৰয়ডৰ সমস্যাৰ বাবে তেওঁৰ শকত হৈ গৈ থাকিব পাৰে। এতিয়া য়োগে কি কৰিব, তেখেতৰ যিটো সেই ৰুট কজটো, তেখেতৰ থাইৰয়ড হৈ আছে চাগে, গতিকে সেই থাইৰয়ডৰ যেতিয়া আমি আসন প্ৰাণায়ামখিনি কৰিম, তেতিয়া তেওঁ থাইৰয়ড গ্লেণ্ডটো এক্টিভ হ'ব, আৰু যি আমাৰ থাইৰয়ডৰ যিখিনি হৰম'নখিনি ৰিলিজ হ'ব লাগে, TSH, T3, T4, সেইখিনিও বেলেঞ্চ কৰি আনিব, আৰু তেখেতৰ মেদবহুলতাৰ পৰাও হাত সাৰিব পাৰিব। গতিকে বেমাৰৰ ক্ষেত্ৰত, ৰোগৰ ক্ষেত্ৰতো আমাক যোগাসনে সহায় কৰিলে, শৰীৰটোক আমাক নমনীয় ফ্লেক্সিবিলিটি প্ৰদান কৰিব, আৰু আগলৈও যাতে আমাৰ বয়স মানে বয়স বৃদ্ধি হ'লে যি চাপ পৰে সেই চাপো নপৰে, আৰু আমি ৰোগৰ কিবা এটা যদি ৰোগ হয়, ৰোগৰ সৈতে আমি যুঁজিব পাৰোঁ, বা ৰোগ নোহোৱাৰ ক্ষেত্ৰতো আমাক সহায় কৰিব। মানসিক ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, আমি যেতিয়া প্ৰাণায়াম কৰিম, যিবিলাক ব্ৰিথিং এক্সাৰচাইজ কৰিম, আমাৰ শ্বাস প্ৰশ্বাসজনিত যদি কিবা সমস্যা থাকে সেই সমস্যাৰ পৰা আমি হাত সাৰিব পাৰোঁ, বা মানসিক সমস্যাৰ ক্ষেত্ৰতো আমাক যোগাসনে বহুতখিনিক আমাক সহায় কৰে। মই অথনিও কৈছোঁ কিছুমান যে প্ৰাণায়াম আছে, ভস্ত্ৰিকা প্ৰাণায়াম, অনুলোম বিলোম প্ৰাণায়াম, ভ্ৰামৰী প্ৰাণায়াম, এই প্ৰাণায়ামসমূহ বা ছেকশ্যনেল ব্ৰিথিং প্ৰাণায়াম আমি যেতিয়া কৰিম, আমাৰ মানসিক স্তৰতো আমি সুস্থিৰতা লাভ কৰিম, লগতে আমি আধ্যাত্মিক দিশতো আমি আগবাঢ়িব পাৰোঁ। কাৰণ জানো, আমি য়োগা যেতিয়া আমি আৰম্ভ কৰোঁ, প্ৰাৰ্থনাৰ দ্বাৰা আৰম্ভ কৰোঁ, সেই যেতিয়া কৰোঁ আমি প্ৰাৰ্থনাৰ দ্বাৰা আৰম্ভ কৰোঁ, গতিকে আমাৰ গোটেই যি মানসিক এক সুস্থিৰ মানসিক স্বাস্থ্য গঢ়ি তোলাত, শাৰীৰিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্য গঢ়ি তোলাত যোগে বহুত সহায় কৰে। আৰু যেতিয়া শাৰীৰিক সুস্থ হ'ব, মানসিক সুস্থতা হ'ব, তেতিয়া মানুহ সামাজিক সুস্থও হ'ব, সামাজিকভাৱেও মানুহ সুস্থ থাকিব, আৰু বিশ্ব স্বাস্থ্য সংস্থায়ো ইয়াক মানে সুস্থ শৰীৰ বুলি সংজ্ঞা দিছে, যে মানুহ এজনৰ শৰীৰত ৰোগ নথকাটোৱেই সুস্থ বুলি নকয়, মানুহজন শাৰীৰিকভাৱেও সুস্থ থাকিব লাগিব, মানসিকভাৱেও সুস্থ থাকিব লাগিব, আধ্যাত্মিক দিশতো সুস্থ হৈ থাকিব লাগিব, আৰু সামাজিক দিশতো সুস্থ হৈ থাকিব লাগিব। গতিকে জিম আৰু য়োগাৰ যদি আমি পাৰ্থক্য চাবলৈ যাওঁ, এইখিনি আমি দেখোঁ। কিন্তু দুয়োটাৰে আচলতে উদ্দেশ্য কি, জিমৰ দ্বাৰাও আমি নিজকে শৰীৰটো আমি সুস্থ সবল বা নিৰোগী কৰিবলৈ চাওঁ, য়োগাৰ দ্বাৰাও। গতিকে দুইটাৰ মাজত মানে পাৰ্থক্য চাবলৈ গ'লে এইখিনিয়ে পাৰ্থক্য, কিন্তু লক্ষ্য উদ্দেশ্য এটাই
1: হয়। এতিয়া যদিও আপোনাৰ লগত যোগৰ বিষয়ে আৰু কথা পাতিব থাকি গ'ল, কিন্তু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ অনুষ্ঠান সামৰিব লাগিব। কিন্তু তাৰ আগতে আমি আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি আজিৰ যুৱ সমাজক যোগৰ সম্পৰ্কীয় কি বাৰ্তা দিব বিচাৰিব?
0: যেতিয়া আমাৰ যুৱচামৰ মাজত এক সুস্থ মানসিকতা গঢ়ি উঠিব, তেতিয়া সুস্থ মানসিকতাৰে তেওঁলোকে আমাৰ দেশখনক, আমাৰ সমাজখনক শুদ্ধ ৰূপত আগবঢ়াই নিব পাৰিব। আমি আজিকালি দেখিব পাৰিছোঁ যে যুৱ সমাজৰ মাজত এক যুৱ উচ্ছৃংখলতাৰ সৃষ্টি হৈছে, নৈতিক স্কলন হৈছে, বা যি অপৰাধ প্ৰৱণতা আছে সেই অপৰাধ প্ৰৱণতা বাঢ়িছে, বা মাদক দ্ৰব্য সেৱন কৰি বহুতো সমাজ বিৰোধী কাৰ্যকলাপ আমি বৰ্তমান সময়ত দেখা পাইছোঁ। এই ক্ষেত্ৰত যোগ হৈছে

0: একমাত্ৰ সাৰথি, কাৰণ যোগৰ দ্বাৰা আমি আমাৰ যুৱ সমাজখনক শুদ্ধ পথলৈ ঘূৰাই আনিব পাৰোঁ। কিয়নো যোগে শৰীৰত স্থিৰতা প্ৰদান কৰে, যেতিয়া আমি আসন কৰোঁ তেতিয়া আমাৰ শৰীৰলৈ স্থিৰতা প্ৰদান কৰিব, যেতিয়া প্ৰাণায়াম বা ধ্যান কৰোঁ তেতিয়া আমাক মানসিক সুস্থিৰতা প্ৰদান কৰিব, যেতিয়া শাৰীৰিক স্থিৰতা মানসিক সুস্থিৰতা আহিব তেতিয়া তেওঁলোকে নিজকে আত্মনিয়ন্ত্ৰণ কৰিব পাৰিব।
1: হয়, ধন্যবাদ বাইদেউ আপোনাৰ ইমানখিনি সময় আমাক দিয়াৰ বাবে।
0: ধন্যবাদ দিহা, আজি এই অনুষ্ঠানটোলৈ আহি মোৰ বহুত ভাল লাগিল। এই অনুষ্ঠানটো শেষ কৰাৰ আগতে মই এটি শান্তি পাঠৰে মোৰ অনুষ্ঠানটো মই শেষ কৰিব বিচাৰিছোঁ। সর্বে ভবন্তু সুখিনঃ, সর্বে সন্তু নিরাময়া, সর্বে ভদ্রাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ ভবেৎ। সকলো সুখত থাকক, সকলো সুস্থ হৈ থাকক, সকলোৰে মঙ্গল হওক, যাতে কোনোৱে দুখ অনুভৱ নকৰক, এই ঈশ্বৰৰ ওচৰত মোৰ প্ৰাৰ্থনা। আৰু শেষত আকৌ এবাৰ কওঁ, অকল 21 দিনৰ দিনাই যোগ যাতে তেওঁলোকে নকৰি প্ৰতিদিনে 15-20 মিনিট সময় উলিয়াই যোগ সাধন কৰক, এক সুস্থ শৰীৰ, সুস্থ মন আৰু এক সুস্থ সমাজ গঢ়ি তোলাত সকলো অংশীদাৰ হওক। ধন্যবাদ।
1: বাণীবন্ধন আৰু সম্পাদনা দিশা শইকীয়া আৰু প্ৰযোজনা গৌতম নাথ। ধন্যবাদ।
2: সেয়া আছিল যোগ দিবস উপলক্ষে এক বিশেষ অনুষ্ঠান। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে জুবিন গাৰ্গৰ কণ্ঠৰ আধুনিক গীত, পুনতে শুনাবলৈ লোৱা হৈছে শিল্পীৰ কণ্ঠৰ এই গীতটি।

ইমানপুরে শ্রোতা সকলে অসমীয়া আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুর। খন্তেক সময়ৰ পিছতে দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু নিউজ 8 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: efforts to end the West Asia conflict. IMD forecasts extremely heavy rainfall in Arunachal Pradesh, Assam, Sikkim and Sub-Himalayan West Bengal till Saturday. Indian women hockey team lift FIH Nations Cup, defeating host New Zealand 2-0 in final. And in cricket, India lift the Tri-Nation A-Series, beating host Sri Lanka by 66 runs in the final. And that's all in the news at 9. Good night.
1: মিডিয়া বিপৰ দুশ ছয়ষষ্ঠিৰ এশ বিশ ছয় ছয় মিটাৰ কিলোহৰ ছহেজাৰ এশ পঁচিছ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত নিবেদন কৰিবলৈ লোৱা হৈছে আলিচাৰ কণ্ঠৰ কেইটিমান গীত।

শ্রোতাসকলে আলিচাৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। শিল্পীৰ কণ্ঠত শুনাবলৈ লোৱা হৈছে আন এটি গীত।

শ্রোতাসকলে আলিচাৰ কণ্ঠৰ হিন্দী গীত শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে শিল্পীৰ কণ্ঠৰ আন এটি গীত।

0: ইমানপুৰে শ্ৰোতাসকলে অলিচাৰ কণ্ঠৰ হিন্দী গীত কেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে তেজপুৰৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ থলীতে বাণীবদ্ধ কৰা অনুষ্ঠান।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী তেজপুৰৰ দ্বাৰা প্ৰচাৰিত অনুষ্ঠান। আপোনালোকক সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আমাৰ বিশেষ প্ৰতিবেদন।

0: যেহেতু আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিবস, এই দিবসৰ প্ৰাক্ষণত আমি আহি উপস্থিত হৈছোহি তেজপুৰৰ নেহেৰু ময়দানত। সমূহ তেজপুৰবাসী ৰাইজে মিলি ইয়াতে যোগ দিবস উদযাপন কৰিছে। গতিকে আহক আমি পোনে পোনে ৰাইজৰ মাজলৈ যাওঁ। প্ৰিয় শ্ৰোতা, ইতিমধ্যে আপোনালোকক জনাইছোঁ যে আমি আহি উপস্থিত হৈছোহি নেহেৰু ময়দানত, আৰু আমাৰ সৈতে উপস্থিত আছে এজন জ্যেষ্ঠ ব্যক্তি। গতিকে পোনে পোনে তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ। পোনতে আপোনাক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু আজিৰ এই দিৱসটোৰ বিষয়ে আপুনি কি মন্তব্য দিব?
1: এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেইবছৰৰ পৰা চলি আছে, ইয়াত ইমান ইণ্টাৰেষ্ট লৈছে মানুহবিলাক, মহিলা আৰু পুৰুষ আৰু বাচ্চা। মই বৰ ভাল পাইছোঁ। আমাৰ বিবেকানন্দ কেন্দ্ৰ, বিবেকানন্দ যোগ নিকেতন চলি আছে, আৰু সেইটো তাতে ইমান ইণ্টাৰেষ্ট লৈছে মানুহবিলাক। ধন্যবাদ।
0: ধন্যবাদ। আমাৰ সৈতে উপস্থিত আছে আন এগৰাকী ব্যক্তি, গতিকে হয় ডক্টৰ মামু বায়ন আমাৰ সৈতে উপস্থিত আছে। গতিকে আহকচোন তেখেতৰ মন্তব্য শুনো। পোনতে আপোনাক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু আপুনি যিহেতু যোগৰ লগত বহুত দিনৰ পৰাই কাম কৰি আছে, আজি 12 সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, আপুনি আজি কি ক'ব বিচাৰিব?
2: নমস্কাৰ। প্ৰথমতে আকাশবাণীসমূহ ব্যক্তিকে মোৰ ফালৰ পৰা নমস্কাৰ জ্ঞাপন কৰিছোঁ, লগতে আজি যোগ দিৱসৰ শুভেচ্ছাও জ্ঞাপন কৰিছোঁ। আজি 12 নম্বৰ যোগ দিৱস। তো এই যোগ দিৱসত মই 17 চনৰ পৰা যোগৰ লগত জড়িত আছিলোঁ। আগতে মই এথলেটিক আছিলোঁ, তো এতিয়াও খেলি আছোঁ, এতিয়া যোগ খেলি আছোঁ আৰু মই ৰেফ্ৰীও হয়। তো যোগাটো আমাৰ মহিলাৰ বাবে, 40 বছৰ ঊৰ্ধৰ মহিলাৰ বাবে খুব বেছি দৰকাৰী, কাৰণ যিহেতু মোৰ দুটা যোগ চেণ্টাৰ আছে, মোৰ যোগ চেণ্টাৰ দুটা কম্পিটিশ্যনৰ নহয়, ফিটনেছৰ। তো সেয়েহে যিকোনো বেমাৰৰ বাবে যোগটো সকলোৱে জানে আজিকালি, সেইকাৰণে সকলো মহিলাই যোগ কৰিবলৈ আহক আৰু যিমান পাৰি ট্ৰাই কৰক কৰিবলৈ।
0: হয়, যোগ বুলি কওঁতে মানুহৰ বহুতো ভুল ধাৰণা কিছুমানো দেখোঁ, যেনে ধৰক যোগ কৰিলে খোৱাৰ বহুত বাধ্যবাধকতা থাকে বুলি মানুহে ভাবে। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব?
2: যোগৰ এটা কথা যে আমি নৰ্মেল খালোঁ, কিন্তু স্পাইচিটো বা ফাষ্টফুড একেবাৰে এৰিব লাগে, যিহেতু আমি আসন কৰাৰ লগতে খাদ্যৰ বহুত কথা থাকে। আজিকালি যিহেতু মহিলাবোৰে ফাষ্টফুড ল'ৰা ছোৱালীক সোনকালে কিনি আনি বস্তু এটা খুৱায় বা তেনেকুৱা ধৰণৰ, আজিকালি মহিলাই পুৰুষতকৈ বেছি গুটখা খায়, ড্ৰিংকছ কৰিলেও মহিলাই, যিটো মহিলাই বস্তু খায় বেছিকৈ খায়, তো সেইকাৰণে মহিলাৰ কাৰণে বহুত অপকাৰী হৈছে। আৰু ফাষ্টফুডতটো চবেই জানেই কিমান বেছি অপকাৰী, ক'ল্ড ড্ৰিংকছবোৰ বহুত অপকাৰী, তো সেই বস্তুবোৰ এভইড কৰিবই লাগিব। যোগ বুলিয়েই নহয়, আপুনি নৰ্মেল শৰীৰ এটা সুস্থ কৰিবৰ বাবে সেই ফাষ্টফুড বা ক'ল্ড ড্ৰিংকছ সকলো ধৰণৰ বস্তুবোৰ, খাদ্যবোৰ এৰিব লাগিব।
0: ধন্যবাদ।

0: জ্ঞাপন কৰিছোঁ, লগতে আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ।
1: প্ৰিয় শ্ৰোতা, আমি আহি উপস্থিত হৈছোঁহি তেজপুৰ মহাবিদ্যালয়ত, আৰু আমাৰ সৈতে উপস্থিত আছে তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ছাৰ। পুনতে আপোনাক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
2: ধন্যবাদ। সকলোকে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা মোৰ তৰফৰ পৰাও জনাইছোঁ।
1: হয় ছাৰ, যিহেতু আজিৰ অনুষ্ঠানটি আমাৰ কলেজতে হ'ল, এই বিষয়ত আপুনি কি জনাব বিচাৰিব আৰু আমাৰ শ্ৰোতা দৰ্শকক আপুনি কি ক'ব বিচাৰিব, যোগ কেনেকৈ চৰ্চা কৰিব লাগে?
2: হয়, প্ৰতি বছৰে 21 জুন তাৰিখে ইণ্টাৰনেশ্যনেল যোগ দিৱস পালন কৰা হয়, আৰু এইবাৰ যোৱাবাৰো এই তেজপুৰ মহাবিদ্যালয়তে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পিনৰ পৰা, জিলা প্ৰশাসনৰ তৰফৰ পৰা ইয়াতে অনুষ্ঠিত হৈছিলে, এইবাৰো হৈছে। আচল যোগ দিৱস বুলিয়েই নহয়, আমি দৈনন্দিন দিনত আমাৰ এইটো যোগটো, মানে যোগাসনটো আমাৰ মানে এটা আমাৰ এটা অভ্যাসত পৰিণত কৰিব লাগে, সদায় কৰিব লাগে। আৰু এইবাৰ যিটো মানে মটো আছে 12 ইণ্টাৰনেশ্যনেল ডে অৱ য়োগাৰ, য়োগা ফৰ হেলথি এগিং, সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন আমি সকলোৱে কৰিব লাগে। আমি জানো যে আমাৰ শৰীৰত যিবোৰ ৰোগ দেখা দিয়ে, আমি সাধাৰণতে আমি সেই ৰোগবোৰ নিৰাময় কৰিবৰ কাৰণে আমি মেডিচিনৰ বা দৰৱৰ ব্যৱহাৰ কৰোঁ। কিন্তু আমি যদি নিয়মীয়াভাৱে যোগাসন কৰি থাকোঁ, যোগ অভ্যাস কৰি থাকোঁ, তেতিয়াহ'লে আমাক দৰৱৰ প্ৰয়োজনেই নহ'ব। আৰু ইয়াৰ আমাৰ জ্বলন্ত উদাহৰণ হিচাপে আছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ কাৰণে এটা জ্বলন্ত প্ৰমাণ। তেখেতে আজিৰ বয়সতো, এই বয়সতো যোগাসনৰ দ্বাৰা কেনেকৈ সুস্থ সবল হৈ আছে, আমাক আমাৰ ৰামদেৱে বহুখিনিয়ে এই যোগ দিশত আমাক আগবঢ়াই লৈ গৈছে। আমাৰ দৈনন্দিন জীৱনত যোগাসন আমাৰ এটা অপৰিহাৰ্য অংগ হৈ থাকিব লাগে, প্ৰতিদিনে আচলতে আমি কৰিব লাগে। আজি গোটেই পৃথিৱীতেই এই যোগ দিৱস পালন কৰা হৈছে, প্ৰায় 30খন ৰাষ্ট্ৰত যোগ দিৱস পালন কৰা হৈছে। এইটো আমাৰ কাৰণে গৌৰৱৰ কথা, আমাৰ ভাৰতৰ যি সাংস্কৃতিক বৈশিষ্ট্য আজি বিশ্বই জানিবলৈ সক্ষম হৈছে। ধন্যবাদ।
1: ধন্যবাদ ছাৰ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আমাৰ সৈতে উপস্থিত আছে শোণিতপুৰ জিলাৰ ক্ৰীড়া বিষয়া প্ৰাঞ্জল দিহিঙীয়া ডাঙৰীয়া, আমি তেখেতৰ সৈতে কথা পাতিম এতিয়া।
2: ধন্যবাদ
0: ছাৰ, পুনতে আপোনাক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জনাইছোঁ। ছাৰ, যোগ আমি দৈনন্দিন জীৱনশৈলীত কিয় যোগ কৰিব লাগে?
3: ধন্যবাদ সকলোকে যোগ দিৱসৰ শুভেচ্ছা জনালোঁ। হয়, যোগ এটা খুব প্ৰয়োজনীয় বস্তু। আচলতে আমাৰ যি সৰ্বাংগীন উন্নতিৰ কাৰণে, আমাৰ এজন ব্যক্তিৰ সৰ্বাংগীন উন্নতিৰ কাৰণে আমাক যোগে সহায় কৰে। যোগৰ জৰিয়তে মানসিক আৰু শাৰীৰিক দুয়োটাই আমাৰ শক্তিশালী হয় আৰু উন্নতি হয়, সেইকাৰণে আমি যোগ কৰিব লাগে।
0: হয়, ধন্যবাদ ছাৰ।
1: আমাৰ সৈতে উপস্থিত আছে যোগ প্ৰশিক্ষিকা নমিতা লহকৰ বাইদেউ। বাইদেউ, পুনতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাক। আৰু আজি যিহেতু সকলো আহি ইয়াত উপস্থিত হৈছেহি আৰু যোগ দিৱস খুব সুন্দৰকৈ উদযাপন কৰা হৈছে আমি দেখিছোঁ, ইয়াৰ বিষয়ে আমাৰ শ্ৰোতা দৰ্শকসকলক কি জনাব?
4: আমাৰ ইয়াত আজি দ্বাদশ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে শোণিতপুৰ প্ৰশাসন আৰু আয়ুষৰ যোগেৰে। আমাৰ তাৰ আগদিনা পাক মুহূৰ্তত শোণিতপুৰ যোগ সন্থাই বাটৰ নাট প্ৰদৰ্শন কৰিছিলে যোগ সজাগতাৰ বাবে। আমি ৰাইজৰ সঁহাৰি পাই নথৈ আনন্দিত হৈছোঁ। আৰু এই যি আমাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, এই যোগ দিৱসৰ এইবাৰ আমাৰ মূল বিষয়টো আছিলে য়োগা ফৰ হেলথি এজিং, অৰ্থাৎ সুস্থ বাৰ্ধক্যৰ বাবে যোগাসন। গতিকে আজি ইয়াত মই যি যোগ প্ৰশিক্ষণ দিলোঁ তেজপুৰ কলেজত, আমি কাউণ্টডাউন হিচাপে আগৰ পৰা কৰি আছিলোঁ, কিন্তু আজি ইয়াত প্ৰশিক্ষণ দি মই মঞ্চৰ পৰা মই উপলব্ধি কৰিছোঁ, সঁচাকৈ সৰু একে 4 বছৰৰ পৰা বৃদ্ধ বয়সলৈকে আহি খুব সুন্দৰকৈ কৰিছে। আপোনালোকে হয়তো পেপাৰত বা নিউজত কথাখিনি পিছত গম পাব। গতিকে আনন্দিত। আৰু ৰাতিপুৱা আমাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী হৈছিলে, তাৰ পিছতে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত কলিকতাত হোৱা অনুষ্ঠানটো আমি সংযোগ কৰি সকলোৱে আমি বাৰ্তা তেখেতৰ আমি শুনিলোঁ। তাৰপিছত আমি আমাৰ যোগা যিখন বৈজ্ঞানিক ভিত্তিত প্ৰস্তুত কৰা যোগা প্ৰট'কল, সেইখন আমি সকলোৱে কৰিলোঁ। আৰু এতিয়া আপোনালোকে জানি সুখী হ'ব, অসম চৰকাৰে এইবাৰ PM গাঁৱে গাঁৱে মহা অভিযান বুলি এটা প্ৰগ্ৰেম এটা লঞ্চ কৰিছে। তাত য'ত নেকি 100জন প্ৰশিক্ষকক প্ৰশিক্ষণ দিয়া হ'ব আৰু 4জন ট্ৰেইনাৰে কালিৰ পৰা 22 তাৰিখৰ পৰা 4 তাৰিখলৈকে এই তেওঁলোকে গৈ গাঁৱত শিকাব। গতিকে এইটো খুব সুন্দৰ প্ৰশিক্ষণ। আমাৰ মানে

0: আমি খুব ভাল পাইছোঁ। আজি এতিয়া আমি 8 বজাৰ পৰা 9 বজালৈ আমি ৰেজিষ্ট্ৰেশ্যন কৰিম, তাৰপিছত কালিৰ পৰা ট্ৰেইনিং হ'ব আৰু ঘণ্টেক পিছত 9 বজাৰ পৰা 10 বজালৈ আমাৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন হ'ব, প্ৰতিযোগিতাও অংশগ্ৰহণ হ'ব দুটা কেটেগৰী। গতিকে এইখিনি মই আমাৰ কাৰ্যসূচীখিনি জনালোঁ, কিন্তু এই যি কাৰ্যসূচীখিনি কৈছোঁ ইয়াৰ কাৰণে বৰ্ণনা কৰিছোঁ কাৰণ আপুনি মোক সুধিছে যোগ দিৱসৰ বিষয়ে বা যোগ দিৱসৰ আজিৰ মুহূৰ্তৰ বিষয়ে। কিন্তু আমি নথৈ আনন্দিত হৈ গোটেইখিনি আমাৰ শোণিতপুৰ যি আমাৰ আয়ুক্ত ডাঙৰীয়া আনন্দ কুমাৰ দেৱ ডাঙৰীয়াৰ তৎপৰতাত আৰু কুলদীপ হাজৰিকা ছাৰ, চয়নিকা বৰা, আমি সকলোৱে মিলি নডুল অফিচাৰ কাতুল কুমাৰ চালৈ ডাঙৰীয়া, আমি যথেষ্ট কষ্ট কৰি অনুষ্ঠানটো আজি আমি এইখিনি পৰ্যায়লৈ ৰূপায়ণ কৰিলোঁ আৰু সফল হৈছোঁ বুলি আমি অনুভৱ কৰিছোঁ, ৰাইজৰ সঁহাৰি পাইছোঁ এইখিনিয়ে।
1: যিহেতু আপুনি এগৰাকী যোগ প্ৰশিক্ষিকা আৰু যোগৰ লগত আপুনি বহু বছৰ ধৰি কাম কৰি আছে আৰু যোগ বুলি কওঁতে এদিনীয়া কাৰ্যসূচী যিহেতু নহয়, মানুহৰ নৈমিত্তিক এটা কথা আহি পৰে, এই বিষয়ে আপুনি কি ক'ব, যোগ কেনেকৈ চৰ্চা কৰিব লাগে?
0: আচলতে কি জানে, আমি জীয়াই থাকিবলৈ যিদৰে আহাৰ খাওঁ, ভাত খাওঁ বা আহাৰ খাওঁ, অক্সিজেন লওঁ, যোগটো আমি তেনেকুৱা বুলি আমি মনত সোমাব লাগিব, তেতিয়াহে হ'ব। কাৰণ আজি এইটো আচলতে মানুহে কয় যে এদিন কৰি কি হ'ব, নহয়, আজি এটা এৱাৰনেছ বাৰ্তা পঠিয়াইছে, কিন্তু আমি এই যোগ আমি সদায় কৰিব লাগে। কাৰণ কিয়, এই যোগ আমি সদায় কৰিলে আমাৰ দেহ মন শৰীৰ সুস্থ হৈ থাকিব, বিশেষকৈ আমাৰ যি আজিকালি মানসিক ৰোগ হয় এই ৰোগবোৰ নোহোৱা হ'ব। আপোনালোকে গম পাইছে আমাৰ নীটৰ পৰীক্ষা কি হোৱাৰ কাৰণে বহুত ল'ৰা ছোৱালী মানসিকভাৱে হতাশা হৈছে, যে কি আমি এই অভ্যাসবোৰ কৰি থাকিলেহেঁতেন হয়তো সেই মুহূৰ্তটো নাপালেহেঁতেন। সেইকাৰণে মই আশাবাদী, আশা কৰোঁ চবেই এইদৰে যোগা মেডিটেশ্যন অভ্যাস কৰক আৰু কৰি নিজকে সুস্থ নিৰোগী হৈ সমাজত প্ৰতিষ্ঠিত কৰক।
1: ধন্যবাদ, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ।
0: ধন্যবাদ। হয়,
1: প্ৰিয় শ্ৰোতা, আমাৰ সৈতে উপস্থিত আছে তেজপুৰৰ মাননীয় বিধায়ক মহোদয়। মহোদয়, পুনতে আপোনাক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি যিহেতু তেজপুৰ মহাবিদ্যালয়ত যোগ দিৱস উদযাপন কৰা হৈছে, আজিৰ এই কাৰ্যসূচীৰ বিষয়ে আপোনাৰ পৰা কিছু তথ্য জানিব বিচাৰিছোঁ।
2: হয়, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষত এই যোগ দিৱস ৰাতিপুৱাৰ পৰা অনুষ্ঠিত কৰা হৈছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পশ্চিমবংগৰ ৰাজধানী কলিকতালৈ আহি এই যোগ দিৱসত যোগদান কৰে। ঠিক তেনেকৈ অসমতো অসমৰ বিভিন্ন ঠাইত মাননীয় ৰাজ্যপাল ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আমাৰ যিসকল ৰাজনৈতিক নেতা আছে তেখেতসকলে বিভিন্ন ঠাইত এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰে। ঠিক সেইদৰে তেজপুৰ মহাবিদ্যালয়ৰ এই প্ৰেক্ষাগৃহত তেজপুৰৰ বহু ছাত্ৰ ছাত্ৰী, কণ কণ ল'ৰা ছোৱালী, বয়োজ্যেষ্ঠ, আনকি SSB বাহিনীৰ জোৱানসকলেও আহি তেজপুৰত 45 মিনিট সময় এই যোগাসনত অংশগ্ৰহণ কৰে আৰু যোগাসনৰ গোটেইখিনি কাম কৰি যায়, মানে লাইন আপ কৰে আমাৰ নমিতা লহকৰ, তেওঁ যোগাসনৰ এগৰাকী শিক্ষক আৰু তেওঁৰ পৰিচালনাতে আমি যোগাসন কৰিছোঁ। আৰু এটা আহ্বান কৰোঁ যে যোগাসনে মানুহৰ স্বাস্থ্য আৰু মানুহৰ স্বাস্থ্যৰ লগে লগে মানুহৰ মন সুন্দৰ কৰে, কুশল কৰে আৰু এই যোগাভ্যাসে মানুহক দৈনন্দিন কাম কৰিবলৈ সক্ষম কৰি তোলে আৰু মানুহৰ আয়ুসো বৃদ্ধি কৰাত ই সহায় কৰে।
1: হয়, যিহেতু যোগ এদিনীয়া কাৰ্যসূচী নহয়, যোগ অভ্যাস আমি নিত্য নৈমিত্তিকভাৱে কৰিব লাগে, এই বিষয়ে আপুনি শ্ৰোতাসকলক কি ক'ব?
2: মই এটাই কথা ক'ব খুজিছোঁ, যোগাসন নিয়মিতভাৱে কৰক, কম সময় কৰক কিন্তু নিয়মিতভাৱে কৰক। আৰু যোগাসনৰ কিছুমান নিয়ম আছে, কিছুমান বেমাৰ থাকিলে কিছুমান যোগাসন কৰিব নালাগে আৰু কিছুমান বেমাৰ নাথাকিলেও কিছুমান যোগাসন কৰিব নালাগে, নিয়ম আছে। আৰু যোগাসনৰ সময় খুব বেছি ল'ব নালাগে, বেছি কৰিলে মানে খুব ভাল নহয়, আধা ঘণ্টা ধুনীয়াকৈ কৰিব পাৰি, 1 ঘণ্টাও কৰিব পাৰি। আমি অন্যান্য শাৰীৰিক যিবিলাক আমাৰ ব্যায়াম কৰোঁ, শাৰীৰিক ব্যায়ামত আমি বহুত সময় লওঁ, কিন্তু যোগাসন এনেকুৱা এটা মানে আসন যিটো আসনে কম সময়ৰ ভিতৰত আপোনাৰ শৰীৰৰ মনৰ বহুখিনি কথা, বহুখিনি মনৰ অসুস্থতা দূৰ কৰিবলৈ এই দিয়ে, উপদেশ দিয়ে। আৰু যোগাসনে মই এটাই কথা ক'ম যে আমি সদায় যোগাসন কৰিব লাগে কম সময় হ'লেও।

0: ডাঙৰীয়া, কাইলৈৰ পৰা যিহেতু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াও গাঁৱে গাঁৱে এক অভিযান চলাইছে যোগ অভ্যাসৰ কাৰণে, তাৰ বিষয়ে আপুনি আমাৰ শ্ৰোতা দৰ্শকসকলক কি ক'ব?
1: আজি তেজপুৰ মহাবিদ্যালয়ত এই পি এম শ্ৰী গাঁৱে গাঁৱে যোগাসনৰ যিটো অভিযান, এই অভিযানৰ আজি এই অলপ ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈছে। ইয়াত আমি 100 ৰেজিষ্ট্ৰেশ্যন আমি কৰিম। আমি কালিৰে পৰা অহা মাহৰ 4 তাৰিখলৈকে এই গাঁৱে গাঁৱে যোগাসনৰ যিটো অভিযান, এই অভিযান আৰম্ভ হ'ব। ইতিমধ্যে তেজপুৰ মহাবিদ্যালয়ৰ বাকী যিখিনি মানুহক দায়িত্ব দিয়া হৈছে তেখেতসকলে ৰেজিষ্ট্ৰেশ্যন কৰি আছে আৰু কালিৰ পৰা আমি এই যাত্ৰা আৰম্ভ কৰিম।
0: ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ।
2: আমাৰ সৈতে ইয়াতে এগৰাকী আশাকৰ্মী আছে, তেখেতসকলে যোগ দিৱসত আজি অনুষ্ঠানত অংশগ্ৰহণ কৰিছে, গতিকে পুনতে আপোনাক যোগ দিৱসৰ শুভেচ্ছা জনাইছোঁ।
3: থেংক ইউ তোমালোকলৈ থাকিল।
2: আজি যোগ দিৱসৰ বিষয়ে আপুনি কি ক'ব বিচাৰিব?
3: যোগ দিৱসত আমাক বহুত বহুত ভাল লাগিল। আজি ইয়াত মাতাৰ কাৰণে আমি আৰু সুবিধা এটা পালোঁ। আশাকৰ্মী হিচাপে, গোটেই ৰাইজৰ হিচাপে আমি ভালেই পালোঁ। খুবেই ভাল লাগিছে, খুবেই ভাল লাগিছে।
2: ৰাতিপুৱা কিমান বজাত আহিলে?
3: ৰাতিপুৱা মই 5:30 বজাত আহিলোঁ। 5:30 বজাত অহাৰ পিছত আৰু ইয়াৰ ভিতৰত সোমাই আমাৰ ৰাভা ছাৰো আহিছিল। ইমান ভাল লাগিছে, ইমান ভাল লাগিছে, কি ক'ম আৰু, বহুতেই সুখী হ'লোঁ। 5:30 বজাত আহি যে আমি ইয়াত য়োগা এটা শিকিলোঁ বা কৰিব পাৰিলোঁ, আমিও শিকিলোঁ। এখন আমি এটা আশাকৰ্মী হয়, আমি ইমানখিনি জানা হ'লোঁ সেইটো কাৰণে।
2: ধন্যবাদ জনাইছোঁ। আমাৰ ইয়াতে আন এগৰাকী আশাকৰ্মী আছে, তেখেতসকলে যোগ দিৱসত অংশগ্ৰহণ কৰিছে। পুনতে আপোনাক যোগ দিৱসৰ শুভেচ্ছা জনাইছোঁ।
4: ধন্যবাদ আপোনালোকলৈ, ধন্যবাদ, বহুত বহুত ধন্যবাদ দেই।
2: আজি যোগ দিৱস উপলক্ষে আপুনি কি ক'ব বিচাৰিব?
4: মই সকলোকে এটাই অনুৰোধ কৰিম যাতে তেওঁলোকে নিয়মীয়াকৈ এইটো যোগটো পালন মানে কৰে, যাতে যোগাভ্যাস যিকাৰণে আমাৰ শৰীৰৰ কাৰণে ভাল, মানসিকভাৱেও ভাল, গতিকে তাৰ কাৰণে সদায় তেওঁলোকে অলপ সময় ওলাই নিজৰ কাৰণে কৰক, মই সেইটোৱে বাৰ্তা দিম।
2: ধন্যবাদ জনাইছোঁ। ইয়াতে তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিছোঁ যোগ দিৱস উপলক্ষে তেওঁলোকৰ অনুভৱ কেনেকুৱা?
5: আজি ভালেই লাগিছে, য়োগা কৰি ভাল লাগিছে। আমি বহুতে য়োগা কৰি আছোঁ, আমাৰ বহুত ভাল লাগিছে। য়োগা কৰিলে আমাৰ বডিটো ভাল হয়, আমাৰ মেডিটেশ্যন কৰিলে মাইণ্ডটো ভাল হয়। আজি য়োগা কৰি ইণ্টাৰনেশ্যনেল য়োগা ডে'ত আজি আমি য়োগা কৰিছোঁ।
2: হয়, যোগ কৰিলে ছাত্ৰ ছাত্ৰী কেনেদৰে লাভান্বিত হয় বুলি আপুনি ভাবে?
6: যদি আমি য়োগা আমি যদি ৰেগুলাৰলি কৰোঁ তেনেতো আমাৰ বডি ফিটনেছৰ কাৰণে ভাল, আমাৰ বডি ষ্ট্ৰেংথ এণ্ড ফ্লেক্সিবিলিটি আহিব আমাৰ বডিত। লাইক আমি এথলিটছ লাইক বিৰাট কোহলি চাব পাৰোঁ বা ৰোনাল্ডো চাব পাৰোঁ, সিহঁতো নিজৰ ফিটনেছৰ কাৰণে বহুত কিবা কিবি কৰে। লাইক যেন আমি তেনেকুৱাই আমিও যদি আমাৰ ফিটনেছৰ কাৰণে অকল বেলেগ এডছ নাচাওঁ বা লাইক সেইবিলাক নকৰি পেলাই আমি যদি আমাৰ ফিটনেছৰ কাৰণে কিবা কৰোঁ সেইটো বেছি বেটাৰ হ'ব আমি উচিত ভাবোঁ। চ' য়োগা আমাক ৰেগুলাৰলি কৰিব লাগে। লাইক এনেকুৱা নহয় যে মই 1 ঘণ্টা কৰিলোঁ 2 ঘণ্টা কৰিলোঁ, জাষ্ট যিমান পাৰোঁ আমি যিমান পাৰোঁ ৰেগুলাৰলি অলপ অলপ অলপকৈ যদি আমি কৰোঁ তেনেহ'লে আমাৰ বডিৰ কাৰণে বহুতে উপকাৰী হ'ব পাৰে।
2: হয়, ধন্যবাদ জনাইছোঁ। হয়, আমি আন এগৰাকী ছাত্ৰীৰ ওচৰলৈ আহিছোঁ, পুনতে তোমাক যোগ দিৱসৰ শুভেচ্ছা জনাইছোঁ।
7: ধন্যবাদ।
2: হয়, ইয়াতে যে অংশগ্ৰহণ কৰিছে কেনেকুৱা অনুভৱ হৈছে?
7: বহুত ভাল লাগিছে। ৰাতিপুৱা 6:30 বা 6:45 বজাত আহিলোঁ, পিছত য়োগা দিৱসত যোগদান দিলোঁ, পিছত আমাৰ বিধায়ক পৃথিৰাজ ৰাভা ছাৰক ছাৰে বন্তি প্ৰজ্বলন কৰিলে, পিছত নমিতা লহকৰ বাইদেউয়ে আমাক য়োগা শিকালে।
2: ধন্যবাদ জনাইছোঁ।
0: প্ৰিয় শ্ৰোতা, এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ যে প্ৰত্যেক বছৰে 21 জুন তাৰিখটো সমগ্ৰ বিশ্বতে আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰা হয়। ভাৰতৰ উদ্যোগত ৰাষ্ট্ৰসংঘই 2014 চনত এই দিৱসটোৰ স্বীকৃতি দিছিল আৰু 2015 চনৰ পৰাই বিশ্বজুৰি উদযাপন হৈ আহিছে। 2026 চনৰ 21 জুনত সমগ্ৰ বিশ্বই দ্বাদশ আন্তৰ্জাতিক যোগ দিৱস পালন কৰিছে। যোগৰ গুৰুত্ব আৰু 2026 চনৰ মূল বিষয়, যোগ কেৱল এটা শাৰীৰিক ব্যায়ামেই নহয়, ই হ'ল মন শৰীৰ আৰু আত্মাক একত্ৰিত কৰাৰ এক প্ৰাচীন ভাৰতীয় পদ্ধতি। আজিৰ এই ব্যস্ততাপূৰ্ণ জীৱনত যোগৰ প্ৰয়োজনীয়তা বহুত বেছি। 2026 বৰ্ষৰ যোগ দিৱসৰ মূল লক্ষ্য হৈছে মানুহৰ মাজত মানসিক শান্তি, শাৰীৰিক সুস্থতা আৰু বিশ্বজনীন ভাতৃত্ববোধ গঢ়ি তোলা। এই দিৱসটো পালন কৰাৰ মূল উদ্দেশ্য হ'ল জনসাধাৰণৰ মাজত যোগাসনৰ উপকাৰিতাৰ বিষয়ে সজাগতা সৃষ্টি কৰা। নিয়মীয়াকৈ যোগ কৰিলে আমাৰ শৰীৰৰ

0: ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, মানসিক চাপ কমে আৰু মনলৈ ইতিবাচক চিন্তা আহে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে মনোযোগ আৰু স্মৰণ শক্তি বৃদ্ধিত যোগে এক ডাঙৰ ভূমিকা পালন কৰে। যোগ দিৱস কেৱল এটা দিনৰ বাবে উদযাপন কৰা উৎসৱ নহয়, ইয়াক আমাৰ দৈনিক জীৱনশৈলীৰ এক অংশ কৰি লোৱা উচিত। সুস্থ শৰীৰতহে সুস্থ মনৰ বাসস্থান, এই বাৰ্তাক সৰগত কৰি আমি সকলোৱে 2026 চনৰ এই যোগ দিৱসত নিজক সদায় সুস্থ আৰু সক্ৰিয় কৰি ৰখাৰ সংকল্প লোৱা উচিত।
1: প্ৰিয় শ্ৰোতা, আজিৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আজিৰ এই বিশেষ অনুষ্ঠান ইয়াতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আজিৰ অনুষ্ঠানটি শ্ৰোতাসকলে ভাল পাব আৰু উপকৃত হ্ব। আজিৰ অনুষ্ঠানৰ পৰা ময়ূৰাক্ষীনাথৰ সৈতে মই অংকিতা বৰাই বিদায় মাগিছোঁ। পুনৰ এটি নতুন অনুষ্ঠানত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠানটিৰ বাণীবন্ধন তথা সম্পাদনা ময়ূৰাক্ষীনাথ আৰু অংকিতা বৰাৰ, প্ৰযোজনা গৌতম নাথৰ। ধন্যবাদ।
2: ইমান পৰে শ্ৰোতাসকলে, যোগ দিৱস উপলক্ষে যোগত কৰা থলিতে বাণীবন্ধ কৰা অনুষ্ঠানটি শুনিলে। আকাশবাণী তেজপুৰ এতিয়া আগবঢ়াবলৈ লোৱা হৈছে বিষ্ণুপ্ৰসাদ ৰাভা ৰচিত কেইটামান গীত। অনুষ্ঠানৰ পুনতে শুনাবলৈ লোৱা হৈছে জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

শ্রোতাসকলে বিষ্ণুপ্ৰসাদ ৰাভা ৰচিত গীত শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে সংগীতা বৰঠাকুৰৰ কণ্ঠৰ এই গীতটি।

ইমানপুৰৰ শ্ৰোতাসকলে বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচিত গীতকেইটি শুনিলে। আজিৰ শিল্পী আছিল জুবিন গাৰ্গ আৰু সংগীতা বৰঠাকুৰ। এই আকাশবাণী তেজপুৰ এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে হিন্দী বোলছবিৰ কেইটামান গীত। পুনতে শুনাবলৈ লোৱা হৈছে য়ে ৱাদা ৰহা বোলছবিৰ কিশোৰ কুমাৰ আৰু আশা ভোছলেৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে হিন্দী বোলছবি গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে আপকে দিয়নি বোলছবিত মহম্মদ ৰফি আৰু অমিত কুমাৰৰ কণ্ঠৰ এই গীতটি।

0: শ্রোতাসকলে হিন্দী বোলছবি গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা।
1: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
2: সলাওক সলাওক, অভ্যাস সলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
0: অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে কিশোৰ কুমাৰ আৰু মহম্মদ ৰফিৰ কণ্ঠৰ আপকে দিপদীপুল ছবিৰ আন এটি গীত।

শ্ৰোতাসকলে হিন্দী বোলছবি গীতৰ অনুষ্ঠান শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে আৱাৰা বোলছবিৰ মুকেশৰ কণ্ঠৰ এই গীতটি।

ইমানপুৰৰ শ্ৰোতাসকলে হিন্দী বোলছবিৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10:30:26 ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ অধিৱেশন। কাইলৈ আমাৰ নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব 5:23। আমাৰ আজিৰ অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ সেৱাত আছিল বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই, মৃগাংক শৰ্মা আৰু খগেজবি। ট্ৰান্সমিটাৰত আছিল নিৰঞ্জন বড়ো আৰু পৰিবহণত নয়ন দৈমাৰী। পুনৰ আপোনালোকৰ মংগলময় কামনা কৰি